এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 25 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 9 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

ইমান পৰে ডম্বৰুধৰ পাঠকৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু ভজনৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ পণ্ডিত কুমাৰ গন্ধৰ্বৰ কণ্ঠৰ ভজন।

ভজনৰ অনুষ্ঠানত ইমানপাৰে পণ্ডিত কুমাৰ গন্ধৰ্বৰ কণ্ঠৰ ভজন দুটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় ভাগ। ইয়াত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 5:20 চাহকচৰ মাজে মাজে অনুষ্ঠানত শিশু শ্ৰমিক প্ৰতিৰোধী আইন, এই বিষয়ে সুৰজিৎ

কুৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ, লগতে আছে শংকৰ কিষাণ আৰু শংকৰবিন্দই গোৱা ঝুমুৰ। দিনৰ 12:30 বজাৰ আইডৰ বুলনী অনুষ্ঠানৰ স্বাস্থ্য শিতানত থাইৰয়ডৰ সমস্যা, কাৰণ আৰু চিকিৎসা, এই বিষয়ে ডাঃ ৰঞ্জন তেৰণপীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ পৰিণীতা শইকীয়াৰ। পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী তৰালী শৰ্মা, জয়ন্ত শৰ্মা, পূৰৱী গগৈ, পংকজ দত্ত আৰু তৃষা শইকীয়া। জ্ঞান বিজ্ঞান প্ৰচাৰ কৰা হ'ব 6:55 বজাত। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। যুগুতাই আগবঢ়াব উৎপল বৰাই। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15। আগবঢ়াব লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 9:15 বজাত বজালী জিলাৰ ৰেহৰু। 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। ১০ বজাত জীৱন সুৰভী অনুষ্ঠানৰ অতিথি অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব প্ৰিয়ব্ৰত লহকৰ। 8:15 বজাত আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ ন প্ৰতিভা শিতানত অতিথি দিশা ৰয়। 8:00 বজাত শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় ভাগ, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। আজি 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীত। 1:20 বজাত প্ৰাসংগিক। 1:30 বজাত বাদ্য সংগীতৰ অনুষ্ঠানত জয়হৰি দাসৰ পৰিচালনাৰে সুৰ সমলয়। 1:50 বজাত ডম্বৰুধৰ পাঠকৰ কণ্ঠৰ লোকগীত। 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। 5:55 বজাত আৰু 7:05 বজাত বৃন্দগান। 6:10 বজাত কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ নাছিমা ফাৰহান আলী আৰু ডক্টৰ অমৃতা খাউণ্ডে। 8:00 বজাত ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বজাত চন্দ্ৰিমা চক্ৰৱৰ্তীৰ কণ্ঠৰ ভজন। 7:20 বজাত আকৌ শুনোৱা হওক। 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026ৰ চমু বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:32 বজাত পূবালীৰ সুৰ অনুষ্ঠানত দিনৰাম ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 8:20 বজাত সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী ভাস্বতী ডেকা, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 9:00 বজাত চিত্ৰগীত। 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু 10:00 বজাত এখনি সংগীতালেখ্য, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, প্ৰযোজনা তপন দত্তৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময়

0: প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM-ৰ 100.8 MHz।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আৰু চেঁচা হোৱাৰ সময়ৰ হাৰৰ পাৰ্থক্যৰ ফলত উদ্ভৱ হোৱা পৰিচলন প্ৰৱাহৰ বাবেই স্থলবতাহ আৰু সমুদ্ৰ বতাহ বলে। দিনৰ ভাগত সমুদ্ৰ অঞ্চলতকৈ ভূভাগ সোনকালে তপত হয়, কিন্তু নিশাৰ ভাগত স্থলভাগ জলভাগতকৈ সোনকালে চেঁচা হয়। ফলত দিনৰ ভাগত ভূভাগৰ ওপৰত থকা বায়ু তপত হৈ ঊৰ্ধগামী হয় আৰু অঞ্চলটোৰ ভূপৃষ্ঠৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হয়। ভূভাগৰ ঊৰ্ধগামী বায়ুৱে সৃষ্টি কৰা নিম্নচাপ অঞ্চললৈ সমুদ্ৰ পৃষ্ঠৰ পৰা চেঁচা বতাহ বোলে। সেই প্ৰৱাহকে সমুদ্ৰ বতাহ বোলে। যদি অঞ্চলটোত বতাহক বাধা দিবলৈ কোনো ওখ পাহাৰ বা স্থান আদি নাথাকে, তেতিয়াহ'লে ইয়াৰ গতি ঘণ্টাত প্ৰায় 30 কিলোমিটাৰ পৰ্যন্ত হয় আৰু এই বেগেৰে সমুদ্ৰ বতাহ স্থলভাগলৈ প্ৰবাহিত হয়। তেনেদৰে নিশা ভূভাগৰ পৰা শীতল বতাহ সমুদ্ৰলৈ বয়। এই বতাহকে স্থল বতাহ বোলে। মৌচুমী বতাহ দৰাচলতে সমুদ্ৰ বতাহ আৰু স্থল বতাহৰে এক বিস্তৃত ৰূপ। ভাৰতবৰ্ষ তথা দক্ষিণ পূব এছিয়াৰ ভূভাগৰ আৰু পূব আৰু দক্ষিণফালে অৱস্থিত সাগৰৰ জলপৃষ্ঠৰ মাজত ঋতু বিশেষে হোৱা উষ্ণতাৰ তাৰতম্যৰ বাবেই সেই অঞ্চলসমূহত মৌচুমী বতাহৰ সৃষ্টি হয়। গ্ৰীষ্মকালত এছিয়া মহাদেশৰ অন্তৰ্বৰ্তী ভূভাগৰ বৃহৎ অঞ্চল সূৰ্যৰ তাপত উত্তপ্ত হয়, ফলত অঞ্চলটোৰ বায়ু তপত হৈ প্ৰসাৰিত আৰু ঊৰ্ধগামী হয়। সেই অৱস্থাত স্থলভাগৰ ওপৰত বায়ুৰ চাপ একেবাৰে হ্ৰাস পায়। তেনে নিম্নচাপ পূৰাবলৈ অঞ্চলটোলৈ পূব আৰু দক্ষিণফালৰ সমুদ্ৰ পৃষ্ঠৰ পৰা আপেক্ষিকভাৱে চেঁচা বায়ু প্ৰবাহিত হয়। গ্ৰীষ্মকালত হোৱা এনে সাময়িক বতাহকে গ্ৰীষ্ম মৌচুমী বতাহ বোলে। সেইদৰে শীতকালত এছিয়া মহাদেশৰ ভূভাগ পূব আৰু দক্ষিণফালে থকা সমুদ্ৰ পৃষ্ঠতকৈ অধিক চেঁচা হয়, ফলত জাৰকালি সেই ভূভাগ অঞ্চলৰ ওপৰৰ বায়ুৰ চাপ যথেষ্ট বৃদ্ধি পায়। অঞ্চলটোৰ ভূভাগতকৈ সমুদ্ৰ পৃষ্ঠৰ বায়ু অধিক উষ্ণ হোৱা বাবে ঊৰ্ধগামী হয় আৰু তেতিয়া অঞ্চলটোৰ ভূভাগৰ পৰা চেঁচা বতাহ সমুদ্ৰ পৃষ্ঠলৈ গতি কৰে। গতিকে সেই ঋতুত ভূভাগৰ পৰা সমুদ্ৰলৈ শুকান চেঁচা বতাহ বোলে। বায়ুৰ এই প্ৰৱাহকে শীত মৌচুমী বতাহ বোলে। মৌচুমী অঞ্চলত জলবায়ু হঠাতে সেমেকা অৱস্থাৰ পৰা শুকান অৱস্থালৈ পৰিৱৰ্তিত হয়। উদাহৰণস্বৰূপে উত্তৰ পশ্চিম ভাৰতবৰ্ষত বছৰৰ প্ৰায় 6 মাহে উত্তৰ পূব অঞ্চলৰ পৰা শুকান বতাহ বোলে। তাৰ পাছত বছৰটোৰ বাকী 6 মাহত দক্ষিণ পশ্চিমৰ পৰা জলীয় বাষ্পৰে পৰিগৰ্পিত হৈ থকা সাগৰীয় বতাহ বোলে। ফলত সেই সময়ত ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ধাৰাসাৰে বৃষ্টিপাত হয়। ভাৰতবৰ্ষৰ উপৰিও পশ্চিম আফ্ৰিকা, দক্ষিণ চীন আৰু অষ্ট্ৰেলিয়াৰ উপৰিভাগতো মৌচুমী বতাহ বোলে। আনহাতে পৃথিৱীৰ নানা স্থানত বিভিন্ন সময়ত বিশেষ ধৰণৰ কেতবোৰ বতাহ বোলে। সেইবোৰক আকৌ স্থানীয় নামেৰে উল্লেখ কৰা হয়। যেনে ভাৰতবৰ্ষত জহকালি আবেলি সময়ত লু নামে এবিধ অতি গৰম বতাহ বোলে। ইয়াৰ উষ্ণতা প্ৰায় 50 ডিগ্ৰী চেলচিয়াছ হয়। তেনেদৰে বৰদৈচিলা, ঘূৰ্ণী বতাহ, হাৰিকেন, টাইফুন ইত্যাদি হ'ল বিভিন্ন প্ৰকৃতিৰ স্থানীয় বতাহ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে

0: আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত PMSME-ৰ 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বিশাখাপট্টনম তীখা প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় তীখা মন্ত্ৰী HD কুমাৰস্বামীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে। GI-TECH লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰিছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আহ্বানৰ পাছতেই ইৰাণ আৰু ইজৰাইলে সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে।

বৃদ্ধি পাব। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ ডাউকি আৰু ত্ৰিপুৰাৰ শ্ৰীমন্তপুৰ স্থলবন্দৰত নতুনকৈ নিৰ্মাণ কৰা অংশীদাৰসকলৰ বাবে আৱাসিক সুবিধাৰো উদ্বোধন কৰিব। এই আন্তঃগাঁথনিমূলক উন্নয়নে সীমান্ত ব্যৱস্থাপনা আৰু কৰ্মচাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত পি এম এছ এম ইৰ 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই অভিযান মুকলি কৰা হ'ব। চৰকাৰৰ এটা অন্যতম ধবজাবাহী উদ্যম পি এম এছ এম ইৰ লক্ষ্য হৈছে সুৰক্ষিত গৰ্ভাৱস্থা আৰু সুস্থ মাতৃত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গৰ্ভৱতী মহিলাক বিনামূলীয়া আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2016 চনৰ 9 জুনত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। উদযাপনৰ অংশ হিচাপে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ বাবে এই আঁচনিৰ অধীনত 9টা বিনামূলীয়া সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। আজিৰ এই কাৰ্যসূচী উপলক্ষে 75 টকা মূল্যৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু 5 টকাৰ এটা ডাক টিকটো উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় তীখামন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডুৱে যোৱা নিশা বিশাখাপট্টনম তীখা প্ৰকল্পৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। শ্ৰীকুমাৰস্বামীয়ে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়লৈ 25 লাখকৈ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 10 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। ইয়াৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালসমূহক তেওঁলোকলৈ আবণ্টন দিয়া বাসগৃহতে থকাৰ অনুমতি প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। শ্ৰীকুমাৰস্বামীয়ে কয় যে তেনে পৰিয়ালৰ শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা হ'ব। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ৰাজ্যখনৰ মুখ্য সচিব আৰু অন্যান্য বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডে ইতিমধ্যে দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ অতিৰিক্তভাৱে এখন 3জনীয়া বিশেষ তদন্ত কমিটিও গঠন কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডৰ বিশাখাপট্টনম তীখা প্ৰকল্পত কালি সন্ধিয়া হোৱা এটা অগ্নিকাণ্ডত 8জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 6জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত 2জনৰ অৱস্থা জটিল বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ নিকট আত্মীয়লৈ 2 লাখ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ এককালীন সাহায্যও ঘোষণা কৰিছে। জি আই টেক লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ প্ৰথমটো ৰপ্তানি ইতিমধ্যে কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে অঞ্চলটোৰ লিচু গোলকীয় মৰ্যাদা প্ৰদান কৰি লিচু খেতিয়কসকলক উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰাত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব। অহা 18 জুনত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে এন চি পিৰ ৰাজেন্দ্ৰ জৈনে কালি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ চৰকাৰত অন্তৰ্ভুক্তিৰ পাছত উপ মুখ্যমন্ত্ৰী সুনেত্ৰ পাৱাৰে উচ্চ সদনৰ পৰা পদত্যাগ কৰাৰ বাবেই এই উপ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে। ছগন ভুজৱাল, প্ৰফুল্ল পেটেল, দিলীপ ৱালছে পাটিল আৰু পাৰ্থ পাৱাৰকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত শ্ৰীজৈনে কালি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। এই উপ নিৰ্বাচনৰ বাবে বিৰোধী মহাবিকাশ আঘাৰী এম ভি এই কাকো প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰীজৈনৰ বিজয় প্ৰায় নিশ্চিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ডনাল্ড ট্ৰাম্পৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বানৰ পাছতে ইৰাণ আৰু ইজৰাইলে পৰস্পৰৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। অৱশ্যে ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিলে ইৰাণে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতৰ্ক কৰি দিছে। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজেও সকীয়াই দিছে যে উত্তৰ ইজৰাইলত আক্ৰমণ অব্যাহত থাকিলে বেইৰুটৰ দক্ষিণ প্ৰান্তত থকা হিজবুল্লাহৰ মুখ্য ঘাটিসমূহত ইজৰাইলে পুনৰ আক্ৰমণ চলাব।
উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত হোৱা যুদ্ধবিৰতিৰ পাছত ইৰাণ আৰু ইজৰাইলৰ মাজত এয়া আটাইতকৈ পোনপটীয়া সংঘাত আছিল।

দেওবাৰে নিশা ইৰাণে ইজৰাইলৰ ভূখণ্ডলৈ কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সেয়া বেইৰুটৰ সমীপত থকা হিজবুল্লাহৰ ঘাটিত ইজৰাইলে চলোৱা সামৰিক অভিযানৰ প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ইজৰাইলেও ইৰাণৰ দক্ষিণ পশ্চিম অঞ্চলত থকা এবিধ বিশেষ খনিজ তেলভিত্তিক ৰাসায়নিক প্ৰকল্পক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই প্ৰকল্পটো দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা যুদ্ধাস্ত্ৰ উৎপাদনৰ সৈতে জড়িত বুলি ইজৰাইলে দাবী কৰিছিল। ইয়াৰ পাছতে ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে ইজৰাইলৰ হাইফা চহৰত থকা অনুৰূপ এটা প্ৰকল্পত আক্ৰমণ চলাই প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰে। ইৰাণৰ সামৰিক বাহিনীয়ে কালি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধকালীন তৎপৰতা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে যদিও দক্ষিণ লেবাননত ইজৰাইলৰ যিকোনো সামৰিক কাৰ্যকলাপৰ বিৰুদ্ধে ইয়াতকৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'ব বুলি সতৰ্ক কৰি দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহিও বৰ্তমান সামৰিক অভিযান বন্ধ থকা বুলি প্ৰকাশ কৰি কয় যে ইৰাণৰ যিকোনো নতুন আক্ৰমণৰ ইজৰাইলে যথোচিত প্ৰত্যুত্তৰ দিব। দুয়োখন দেশৰ মাজত স্থায়ী শান্তি ঘূৰাই আনিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চলোৱা প্ৰচেষ্টাৰ মাজতেই এই উত্তেজনাময় পৰিস্থিতিৰ সাম কাটিছে। ট্ৰাম্পে জনোৱা অনুসৰি ইজৰাইল আৰু ইৰাণ দুয়োখন দেশে যুদ্ধ অন্ত পৰাটো বিচাৰে আৰু বৰ্তমান শান্তিৰ বাবে আলোচনা অব্যাহত আছে। ইয়াৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজিশকিয়ানে মন্তব্য কৰিছে যে তেওঁলোকৰ দেশ দ্বিপাক্ষিক আলোচনা আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দুয়োটাৰে প্ৰতি সমানেই প্ৰতিশ্ৰুতিবদ্ধ। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ভাৰতে নিজৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ৱেষ্ট ইণ্ডিজক 26 ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 179 ৰান সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালীয়ে 40টা বলত 56 ৰান কৰি আউট নোহোৱাকৈ থাকে। স্মৃতি মন্ধানাই 39 ৰান কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 153 ৰানহে কৰিবলৈ সমৰ্থ হয়। সামৰাৰ পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনাৰ প্ৰণালী LPMS মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP নাড্ডাই আজি নতুন দিল্লীত PMSMEৰ 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বিশাখাপট্টনম তীখা প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা সকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় তীখামন্ত্ৰী HD কুমাৰস্বামীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে। GI Tech লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে সদৰি কৰিছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আহ্বানৰ পাছতে ইৰাণ আৰু ইজৰাইলে সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করিছো আজি পুৱা। আজি মঙ্গলবার, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 25 দিন, 2026 খ্রিস্টাব্দৰ জুন মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ নৱমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:35:14 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:08:33।

মহাত্মা গান্ধীয়ে কৈছিল, মই সেই শিক্ষাকেই উচ্চ শিক্ষা বুলি ক'ম যাৰ পৰা মানুহ বিনম্ৰ, পৰোপকাৰী, সেৱা ভাৱাপন্ন আৰু কৰ্মপটু হ'ব পাৰে।

0: প্ৰিয় শ্ৰোতা, যোগ চৰ্চা শিতানত আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ।
1: আকাশবাণীৰ সকলো শ্ৰোতালৈ মোৰ আন্তৰিক সম্ভাষণ জনালো। আজিৰ এই বিশেষ খণ্ডত মই আপোনালোকৰ সৈতে যোগ বিজ্ঞানৰ এক অতি গুৰুত্বপূৰ্ণ শোধন ক্ৰিয়া ভ্ৰমণ

0: এই বা কুঞ্জল ক্ৰিয়াৰ বিষয়ে আলোচনা কৰিব ওলাইছো। এই ক্ৰিয়াৰ পদ্ধতি অনুসৰি প্ৰথমে ৰাতিপুৱা খালী পেটত 4 পৰা 6 গিলাচ কুহুমীয়া পানীত অলপ নিমখ মিহলাই ল'ব। তাৰপিছত ডিপ স্কোৱাট পজিচনত একাধিক্ৰমে আৰু খৰকৈ সেই পানীখিনি ডিঙিলৈকে সম্পূৰ্ণকৈ খাব, যাতে বমিভাৱ আহে। পানী খোৱাৰ লগে লগে থিয় হৈ শৰীৰটো সন্মুখৰ পিনে অলপ সলাই বাওঁ হাতেৰে পেটটো সামান্য হেঁচি ধৰিব। এতিয়া সোঁহাতৰ তৰ্জনী আৰু মধ্যম আঙুলি দুটা জিভাৰ শেষৰ অংশত লাহেকৈ স্পৰ্শ কৰিলে পাকস্থলীৰ সমগ্ৰ পানীখিনি বমিৰ আকাৰে বাহিৰ আহে। পানীখিনি সম্পূৰ্ণৰূপে ওলাই নোযোৱালৈকে এই প্ৰক্ৰিয়াটো কৰি থাকিব। পদ্ধতিৰ উপকাৰিতা অপৰিসীম। ই পাকস্থলীত জমা হোৱা অতিৰিক্ত এচিড নিষ্কাশন কৰি এচিডিটি, গেছ আৰু বদহজমৰ সমস্যা চিৰদিনৰ বাবে দূৰ কৰে। ইয়াৰ উপৰিও ই ডিঙি আৰু হাঁওফাঁওৰ শ্বাসনলী পৰিষ্কাৰ কৰে, যাৰ ফলত এজমা, ব্ৰংকাইটিছ আৰু চাইনাছৰ দৰে কফজনিত ৰোগ আক্ৰান্ত লোকসকলক বিশেষভাৱে উপকৃত কৰে। ই আমাৰ পাচন তন্ত্ৰ সক্ৰিয় কৰাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে। যিহেতু ই এক শোধন ক্ৰিয়া, গতিকে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী। উচ্চ ৰক্তচাপ, হৃদৰোগ, পেটৰ আলচাৰ, হাৰ্নিয়া আৰু অলপতে পেটৰ কোনো চাৰ্জাৰী হোৱা ব্যক্তিয়ে এই ক্ৰিয়াটো কৰা সম্পূৰ্ণ নিষেধ। ঠিক তেনেদৰে অতিশয় দুৰ্বল ব্যক্তি আৰু গৰ্ভৱতী মহিলাসকলেও ইয়াৰ অভ্যাস কৰিব নালাগে। প্ৰথম অৱস্থাত সদায় এগৰাকী অভিজ্ঞ যোগ বিশেষজ্ঞৰ প্ৰত্যক্ষ তত্বাৱধানতে পদ্ধতি অভ্যাস কৰা উচিত।
1: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক ৰাহুল চৰকাৰ। ভাৰতীয় সংগীতজ্ঞ বেহেলা বাদক আৰু এগৰাকী সংগীত পৰিচালক ইন্দ্ৰেশ্বৰ শৰ্মা। লক্ষ্ণৌৰ ভাটখান্দে সংগীত মহাবিদ্যালয়ৰ পৰা বেহেলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা তেওঁই হৈছে প্ৰথমজন অসমীয়া। যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইন্দ্ৰেশ্বৰ শৰ্মাই ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি সন্ধ্যাৰাগ আৰু ইতিহাসৰ সংগীত পৰিচালনা কৰিছিল। সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই ৰচনা কৰা অসম সাহিত্য সভাৰ আদৰণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ স্বৰলিপি সৃষ্টি কৰিছিল ইন্দ্ৰেশ্বৰ শৰ্মাই। 1930 চনৰ 10 জানুৱাৰী তাৰিখে যোৰহাটত জন্ম লাভ কৰা এইগৰাকী সংগীত পৰিচালকে 1958 চনত সংগীত শিক্ষা সমাপ্ত কৰি গুৱাহাটীৰ অসম কলেজ অৱ মিউজিকত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত 1959 চনত তিতাবৰৰ জনতা কলেজত সংগীত শিক্ষক হিচাপে যোগদান কৰি তাৰপিছত 1962 চনত যোৰহাটৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰে আৰু 1989 চনত তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীত বিষয়ক 5খন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ কৰ্মৰাজীৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা 1996 চনত শিল্পী পেঞ্চন আগবঢ়োৱাৰ উপৰিও 1997 চনত সংগীত প্ৰাণ উপাধি প্ৰদান কৰা হয়। 2009 চনত অসম চৰকাৰে সংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে শিল্পী বঁটা প্ৰদান কৰে। 2020 চনৰ 9 জুন তাৰিখে এইগৰাকী সংগীত পৰিচালক বেহেলা বাদক ইন্দ্ৰেশ্বৰ শৰ্মাৰ পৰলোক প্ৰাপ্তি হয়। ভাৰতবৰ্ষৰ এগৰাকী সমাজ সংস্কাৰক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কিৰণ বেদীৰ আজি উপজা দিন। 1972 চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদী হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া। ভাৰতীয় আৰক্ষী অনুসন্ধান আৰু বিকাশ দপ্তৰৰ প্ৰধান আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কালতে 2007 চনত ভাৰতীয় আৰক্ষী সেৱাৰ পৰা তেখেতে স্বেচ্ছাকৃতভাৱে অৱসৰ গ্ৰহণ কৰে। 1949 চনৰ 9 জুন তাৰিখে ভাৰতৰ পঞ্জাৱৰ অমৃতসৰত জন্মগ্ৰহণ কৰা কিৰণ বেদীয়ে অমৃতসৰৰ ছেক্ৰেড হাৰ্ট কনভেণ্ট স্কুলত শিক্ষা গ্ৰহণ কৰি থকা সময়ত ৰাষ্ট্ৰীয় কেডেট কৰ্পছত যোগদান কৰে। টেনিছ খেলি ভাল পোৱা কিৰণ বেদীয়ে একেৰাহে জুনিয়ৰ নেশ্যনেল লন টেনিছ চেম্পিয়নশ্বিপ, এছিয়ান লন টেনিছ চেম্পিয়নশ্বিপ আৰু অল ইণ্ডিয়া ইণ্টাৰষ্টেট ওমেন্ছ লন টেনিছ চেম্পিয়নশ্বিপত বিজয়ী হ'বলৈ সক্ষম হয়। অমৃতসৰৰ গভৰ্ণমেণ্ট কলেজ ফৰ ওমেনৰ পৰা ইংৰাজী বিষয়ত স্নাতক হৈ তেখেতে 1970 চনত পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰে। 1988 চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতক উপাধি লাভ কৰে আৰু 1999 চনত ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি দিল্লীৰ পৰা সমাজ বিজ্ঞান বিভাগত PhD ডিগ্ৰী লাভ কৰে। 1970 চনত ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা কিৰণ বেদীয়ে 1972 চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে। প্ৰেচিডেণ্টছ গেলেণ্টৰী এৱাৰ্ড ৰমন মেক্সেছে বঁটা

0: বঁটা, মাদাৰ টেৰেছা মেমৰিয়েল নেশ্যনেল এৱাৰ্ড, পাব্লিক ছাৰ্ভিচ এক্সেলেঞ্চ এৱাৰ্ড, লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডছ, কল্পনা চাওলা এক্সেলেঞ্চ এৱাৰ্ডছ, তৰুণ ক্ৰান্তি পুৰস্কাৰ, ভাৰতীয় মানৱতা বিকাশ পুৰস্কাৰ আদিৰ উপৰিও আৰু অন্যান্য বহু বঁটা সন্মান লাভ কৰা কিৰণ বেদীৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো অজস্ৰ শুভকামনা। প্ৰিয় শ্ৰোতা, আজি স্বাধীনতা সংগ্ৰামী ধৰ্মগুৰু লোকনায়ক বিৰচা মুণ্ডাৰ স্মৃতি দিৱস। তেখেতৰ জীৱন তথা সংগ্ৰামৰ বিষয়ে আমি কিছু কথা পাতিছিলো অৱসৰপ্ৰাপ্ত শিক্ষক মেটকা মুৰ্মুৰ সৈতে। তেখেতে কয়,
1: বিৰচা মুণ্ডা ঝাৰখণ্ডৰ খুণ্টি জিলাত 15 নৱেম্বৰ 1875 চনত তেখেতৰ জন্ম। তেখেত ভাৰতৰ এজন আদিবাসী মাজত বীৰ শ্বহীদ হিচাপে সকলোৰে পৰিচিত। বিৰচা মুণ্ডাই বিদ্ৰোহ কৰিছিল যাক মুণ্ডা ভাষাত উলগুলান বুলি কোৱা হয়, আৰু এই বিদ্ৰোহ হৈছিল 1895 চনত। আৰু এই বিদ্ৰোহ হোৱাৰ কাৰণ বিশেষকৈ আদিবাসীবিলাকে সেই সময়ত সেই অঞ্চলত, বিশেষকৈ চুটনাগপুৰ ৰাঁচী অঞ্চলত, নিজৰ মাটি আৰু ধৰ্ম ৰক্ষা কৰাৰ এটা মূল উদ্দেশ্য আছিল। তেওঁৰ লক্ষ্য আছিল যে মুণ্ডা ৰাজ্য পুনৰস্থাপন কৰা। ইংৰাজৰ ভূমি ব্যৱস্থাৰ ফলত মুণ্ডাসকলৰ কেনেকৈ মাটি লাহে লাহে শেষ হৈ গৈছে বা অন্য জমিদাৰৰ হাতলৈ গুচি গৈছে, জমিদাৰসকলক মাটিৰ পট্টা দিয়া হৈছে, মহাজনে আদিবাসীবিলাকক জোৰকৈ দিয়া ধাৰৰ ফলত অধিক জুলুম কৰি ধন আদায় কেনেকৈ কৰিছে, আৰু অন্যান্য বহুতো অত্যাচাৰ হৈছিল আদিবাসীবিলাকৰ মাজত, বিশেষকৈ এই ইংৰাজ শাসনৰ ফলত, যাৰ বাবে অত্যাচাৰ সহ্য কৰিব নোৱাৰি পেটৰ জ্বালাত এই মানুহখিনি শ্ৰমিক হিচাপে অসমলৈ আহিবলৈ বাধ্য হৈছিল আৰু বহুতো ঠাইত যাবলৈ বাধ্য হৈছিল। এই গোটেই অত্যাচাৰবিলাক সহ্য কৰিব নোৱাৰি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিবলৈ সাজু হৈছিল মুণ্ডা তথা ছটনাগপুৰী আদিবাসীসকলে। এই বিদ্ৰোহৰ নেতৃত্ব লৈছিল সেই সময়ৰ সচেতন যুৱক বিৰচা মুণ্ডাই। তেওঁ প্ৰথমে আদিবাসীসকলক একত্ৰিত কৰি লৈ নিজকে ধাৰতীয়া বা বিৰচা ভগৱান, ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰিছিল, আৰু শোষিত আদিবাসীসকলে লগে লগে আকৰ্ষিত হৈ পৰিছিল আৰু ব্ৰিটিছ বিৰোধী সংগ্ৰামত জঁপিয়াই পৰিছিল। তেওঁ সপোন দেখিছিল যে ইংৰাজক উফৰাই স্বাধীন মুণ্ডাৰী ৰাজ্য স্থাপন কৰিবই লাগিব, কিন্তু শক্তিশালী ইংৰাজ চৰকাৰে বিৰচা মুণ্ডাক কৌশলেৰে কাৰায়ত্ব কৰে আৰু ৰাঁচী জেলত বন্দী কৰি ৰাখে। মোকৰ্দমা চলি থাকে। 20 মে 1900 চনত যেতিয়া তেওঁৰ অনুগামীৰ সৈতে আদালতত অনা হৈছিল, তেতিয়া বিৰচাৰ শৰীৰ বৰ ভাল নাছিল। 8 জুন 1900 চন তেওঁৰ শৰীৰৰ অৱস্থা অতিকৈ সংকটজনক হৈ পৰিল। পাছদিনাখন ৰাতিপুৱাৰ লগে লগে বমি আৰম্ভ হয় আৰু অজ্ঞান হৈ পৰে। 9 জুন পুৱা 9 বজাত তেওঁৰ আত্মাই পৰলোক গমন কৰে। ইয়াৰ পাছত বিৰচাৰ অনুগামীসকলৰ মোকৰ্দমা প্ৰায় এবছৰলৈকে চলি থাকিল। বন্দী অপৰাধীসকলৰ সংখ্যা আছিল 482 জন। মোকৰ্দমা বৰ জটিল আছিল। শেষত মোকৰ্দমাৰ ৰাস অনুসৰি 482 জন অভিযুক্তৰ ভিতৰত মাত্ৰ 98 জনক দণ্ডবিহা হয়, 68 জনক জামিনত মুক্তি দিয়া হয় আৰু কিছুমানক দোষী প্ৰমাণ কৰিব নোৱাৰাৰ বাবে জেলৰ পৰা মুকলি কৰি দিয়া হয়। এনেদৰে বিৰচা মুণ্ডাৰ এই মহান স্বাধীনতা সংগ্ৰামীক অধ্যায়টো সমাপ্তি হয় আৰু এই মহান শ্বহীদ বীৰজনাক আমি অতি পবিত্ৰৰে স্মৰণ কৰোঁ।
0: আমাৰ সৈতে সেয়া আছিল অৱসৰপ্ৰাপ্ত শিক্ষক মেটকা মুৰ্মু।
2: গুৱাহাটীৰ আহোমগাঁৱত থকা এছ কে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
3: 7042562907।
2: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
3: এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
0: আজি আন্তৰ্জাতিক আৰ্কাইভছ দিৱস। প্ৰতি বছৰে 9 জুন তাৰিখে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। মানৱ অধিকাৰ, ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত ঐতিহাসিক নথিপত্ৰ বা আৰ্কাইভৰ অৱদানৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাই এই দিৱসৰ মূল উদ্দেশ্য। 1948 চনৰ 9 জুন তাৰিখে ইউনেস্কোৰ অধীনত আন্তৰ্জাতিক আৰ্কাইভ পৰিষদ গঠন কৰা হৈছিল। এই সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসক স্মৰণ কৰিয়েই 2008 চনৰ পৰা আন্তৰ্জাতিকভাৱে এই দিৱস পালন কৰি অহা হৈছে। আহকচোন আমিও এই দিৱসৰ অংশীদাৰ হওঁ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ সোতৰশ একাশী

0: 1860 চনত ব্ৰিটিছ অভিযন্তা আৰু ৰেলৰ আৱিষ্কাৰক জৰ্জ ষ্টিফেনছনৰ জন্ম হয়। 2005 চনত আমেৰিকান কবি ৰিচাৰ্ড এভাৰহাৰ্টৰ মৃত্যু হয়। 2011 চনত ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্পী মকবুল ফিদা হুছেইনৰ মৃত্যু হয়।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসকলৰ বিতৰণ হ'ল দপ্তৰ। 5 জুনত শপত গ্ৰহণৰ পিছতেই কালি মুখ্যমন্ত্ৰী নতুনকৈ শপত লোৱা 12 গৰাকী মন্ত্ৰীক দপ্তৰসমূহ বিতৰণ কৰে। গুৱাহাটীত উপস্থিত হ'ল ইউৰোপীয় ইউনিয়নৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল। বিমানবন্দৰত প্ৰতিনিধি দলটোক অসম চৰকাৰৰ তৰফৰ পৰা জনোৱা হ'ল উষ্ম আদৰণি। ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়াৰ লক্ষ্যৰে অসম ভ্ৰমণ কৰা ইউৰোপীয় প্ৰতিনিধি দলটোৱে পৰিদৰ্শন কৰিলে জাগীৰোডস্থিত টাটা প্ৰকল্পস্থলী। প্ৰতীক্ষিত জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া কালিৰে পৰা ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হৈছে। প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এইবাৰ নীট পৰীক্ষাৰ স্বচ্ছতা ঘূৰাই আনিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। 21 জুনত অনুষ্ঠিত হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাত কোনো ধৰণৰ খেলিমেলি বা জালিয়াতি যাতে হ'ব নোৱাৰে তাৰ বাবে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে প্ৰশ্নকাকত প্ৰস্তুতকৰ্তাসকলৰ এক প্ৰকাৰ গোপন কক্ষত চক্ৰবেহুৰ দৰে বন্দী কৰাৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে 21 জুনৰ পৰীক্ষালৈকে প্ৰশ্নকাকত প্ৰস্তুত কৰা সমগ্ৰ দলটোক কঠোৰ নিৰাপত্তাৰ মাজত সম্পূৰ্ণ একাষৰীয়াকৈ ৰখা হ'ব। দেওবাৰে বিয়লি বেয়া বতৰ আৰু প্ৰচণ্ড বতাহৰ ফলত দিল্লী বিমানবন্দৰ টাৰ্মিনেল 2ত ৰখাই থোৱা 3খন এয়াৰ ইণ্ডিয়া বিমানৰ ক্ষতি সাধন হয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কেন্দ্ৰৰ কঠোৰ স্থিতি সন্দৰ্ভত পুনৰবাৰ সৰব হৈ পৰিল। বিজেপি চৰকাৰৰ কাম কাজ সন্দৰ্ভত পৰ্যালোচনা আগবঢ়াই মুখ্যমন্ত্ৰী অধিকাৰীয়ে কয় যে ইতিমধ্যে সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰা কেন্দ্ৰসমূহৰ পৰা 4,800 অবৈধ প্ৰব্ৰজনকাৰীক বাংলাদেশলৈ উভতাই পঠোৱা হৈছে। ইৰাণ আৰু ইজৰাইলৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণৰ পাছত পুনৰ 2খন দেশকে সংযমী হ'বলৈ আহ্বান জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতি ট্ৰাম্পে তাৎক্ষণিকভাৱে আক্ৰমণ বন্ধ কৰা আৰু যুদ্ধবিৰতি পালন কৰিবলৈ আহ্বান জনায়। খেলৰ পৃষ্ঠাত আফগানিস্তানক একমাত্ৰ টেষ্টখনত মাত্ৰ 2.5 দিনতে 1 ইনিংছ আৰু 3 ৰাণৰ ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে। টেষ্ট ইতিহাসত এয়া ভাৰতৰ আটাইতকৈ বৃহৎ ব্যৱধানত জয়লাভ। অন্তিম প্ৰস্তুতি মেচত শ্লোভেনিয়াক 2-1 গ'লত হৰুৱাই ক্ৰোৱেছিয়াই ফ্লেভিঅ' কোবলিক হৰুৱাই নতুন ইতিহাস গঢ়িলে জাৰ্মানীৰ টেনিছ তাৰকা আলেকজেণ্ডাৰ জেৰেভে। ফ্ৰেন্স অপেনৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত 5টা ছেটৰ যুঁজত জয়ী হয় জেৰেভ। ইণ্ডিয়ান এমেচাৰ বক্সিং সন্থাই অসম এমেচাৰ বক্সিং সন্থাৰ সহযোগত গোলাঘাটত আয়োজন কৰা 3-দিনীয়া ৰাইন' কাপ প্ৰ' বক্সিং লীগৰ সামৰণি পৰে। লীগৰ পুৰুষৰ শাখাত হাৰিয়ানাই আৰু মহিলাৰ শাখাত দিল্লীয়ে শ্ৰেষ্ঠত্ব অৰ্জন কৰে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে সময় শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্য বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
2: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ৰূপালী লহৰ।
3: ৰূপালী লহৰৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ ৰূপালী লহৰত কুলবৰুৱাই কণ্ঠদান কৰা আৰু সংগীত পৰিচালনা কৰা চিনেমাৰ কিছু গীত আপোনালোকলৈ বুলি আগবঢ়াম। এই বিষয়ত হেমন্ত নাথৰ সহযোগত কথাংশ ৰচনা পূবালী ভাগৱতীৰ। অসমৰ সংগীত জগতৰ এটি স্বনামধন্য নাম কুলবৰুৱা। একেধাৰে গায়ক সুৰকাৰ কুলবৰুৱাই চিনেমাৰ সংগীত পৰিচালনা কৰাৰ লগতে নেপথ্য কণ্ঠশিল্পী আৰু আন বহু জনপ্ৰিয় গীতৰ সুৰ কৰিছে। জুমি জুমি চোৱা তুমি, ৰম্ভা মেনকা কিম্বা জুঠিকা, কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন, মই যেন এটি বাটৰুৱা, দুহাততে দিছা মোক ফুল, আদি বহু জনপ্ৰিয় গীত সংগীতপ্ৰেমীক উপহাৰ দি গৈছে কুলবৰুৱাই।

এসময়ত কুলবৰুৱাই খুব সুন্দৰকৈ হাৱাইন গীটাৰ বজাইছিল। মেলোডিকা শীৰ্ষক যন্ত্ৰসংগীতৰ এটা অনুষ্ঠানৰ সৈতেও তেওঁ জড়িত আছিল, য'ত ৰমেন চৌধুৰী, প্ৰভাত শৰ্মা, জে পি দাস, অতুল মেধি আদি ব্যক্তিসকল আছিল। উল্লেখযোগ্য যে ফণী তালুকদাৰে পৰিচালনা কৰা বিভ্ৰাট চিনেমাৰ সংগীত পৰিচালনা এই মেলোডিকাই কৰিছিল। এটা দলে বা এটা অনুষ্ঠানে এখন চিনেমাৰ সংগীত পৰিচালনা কৰাৰ ঘটনা সেয়াই আছিল প্ৰথম। ইয়াৰোপৰি

কুলবৰুৱাৰ এটা বিশেষত্ব আছিল যে তেখেতে গীতৰ সুৰ সুহুৰিৰে কৰিছিল, পাছতহে হাৰমনিয়ামত সুৰটো তুলিছিল। বৃষ্টি চিনেমাৰ কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে আৰু ৰম্ভা মেনকা কিম্বা জুঠিকা নামবোৰ নাজানো হাই, এই দুটা গীতত কুলবৰুৱাই কণ্ঠদান কৰিছিল। ৰম্ভা মেনকা গীতটিত তেওঁৰ সৈতে কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকাই। অসমৰ সংগীত জগতৰ এসময়ৰ প্ৰখ্যাত জুটি কুল অতুল, পুল গগৈৰ শ্ৰীমতী মহিমাময়ী আৰু সাদৰী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল এই কুল অতুল জুটিয়ে। সাংবাদিক সাংস্কৃতিক লেখক প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাই তেওঁৰ এটা লেখাত কুলবৰুৱা আৰু অতুল মেধিৰ উপাধিকেইটা আঁতৰাই কুল অতুল কৰিলে। তেতিয়াৰে পৰাই কুল অতুল বুলি দুয়োগৰাকী শিল্পী জনপ্ৰিয় হৈ পৰিল।

0: দুখনী পাখি আল ফুলে উড়ি আহে লগতে তোরারে জাকি লগতে তোরারে জাকি লগতে তোরারে জাকি।
1: ফুল নুফুলিলেই বা কি হল তাতে, এই গীতটি জন্মৰ এক আমোদজনক ইতিহাস আছে। এদিন কুলবৰুৱা আৰু জয়ন্ত হাজৰিকা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল। জখলা বন্ধামান পাওঁতে কুলবৰুৱাই এটা সুৰ গুণগুণালে। জয়ন্ত হাজৰিকাই গীটাৰখন বজাই আছিল। গুৱাহাটী পাই বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্য অৰ্থাৎ হীৰুদাক সুৰটো শুনাই ক'লে যে এই সুৰত এটা গানৰ কথা লিখি দিব লাগে। পাছদিনা হীৰুদাই কাগজ এখনত এটা গীত লিখি তেওঁলোকক দি থৈ আহিল। গীতটি আছিল ফুল নুফুলিলেই বা কি হ'ল তাতে, কুলিৰ কোমল মাতে কপালে আকাশ, ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে। আনহাতে তোমাৰ গানবোৰ যেন এজাক চৰাই শীৰ্ষক গীতটি এখন ৰেষ্টুৰেণ্টত সৃষ্টি হৈছিল। কুলবৰুৱাই সুৰটো গুণগুণাই আছিল আৰু হীৰুদাই গীতটি লিখি গৈছিল। এইদৰেই বহু চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতখন সমৃদ্ধ কৰি গ'ল শিল্পী কুলবৰুৱাই।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ ইমানেই। আজিৰ ৰূপালী লহৰৰ কথাংশৰ ৰচনা আছিল পূবালী ভাগৱতী আৰু হেমন্ত নাথৰ। অহা খণ্ডত পুনৰ নতুন কিছু গীত আৰু কথাৰে লগালগি হ'ম। তেতিয়ালৈকে নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: Work from home, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আরে ওয়াহ,
5: ফসিলে
6: অসিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
7: জানি রক, সতর্ক হৈ রক।
8: তোর লড়াটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসা সকলো সলনি কৰি দিলে। পিছে এনে যত্ন কত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এ আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দলটোৱে আজি অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি মুকলি হ'বলগীয়া ব্লু ভেলি ক্লাষ্টাৰ মুকলি কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সন্ধিয়া ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৰ সৈতে মত বিনিময় কৰে। তেওঁ আজি মুকলি হ'বলগীয়া ব্লু ভেলি ক্লাষ্টাৰ প্ৰকল্পই অসম আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন শিখৰলৈ নিব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পই অসমৰ কৃষক তথা উদ্যোগী আৰু যুৱ সমাজৰ বাবে নতুন দিশ উন্মোচন কৰিব বুলিও প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামত ভাৰতত থকা ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেল্টৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোৱে কালি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ

ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বানহকক ফাষ্ট ট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকসভা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনৰ ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিকসংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় জিলাৰ পল্টন বজাৰ অঞ্চলত আৰক্ষীয়ে চলোৱা এটা অভিযানত মাদক দ্ৰব্য সৰবৰাহকাৰী এজন যুৱকক আৰক্ষীয়ে আটক কৰে। ধৃত সৰবৰাহকাৰীজনৰ পৰা 13 গ্ৰাম সন্দেহযুক্ত মাদক দ্ৰব্য জব্দ কৰা হয়। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই এই সৰবৰাহকাৰীজনক আটক কৰিবলৈ সমৰ্থ হয়। যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাম কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলায়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে স্থানীয় লোকৰ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলায়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ বনা ৰাষ্ট্ৰীয় উদ্যান অহা 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ'ব। ইয়াৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰী কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানীৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানী পৰ্টেল NSPৰ জৰিয়তে আবেদনৰ আহ্বান জনোৱা হৈছে। মুঠ 5খন আঁচনিৰ অধীনত এই জলপানী প্ৰদান কৰা হ'ব। বিস্তৃত তথ্যৰ বাবে https://scholarships.gov.in ৱেবছাইট চাব পাৰে। আমাৰ এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এটি টোপাল শৰতৰ বৰাগী মেঘৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত প্ৰথমে এয়া তৰালী শৰ্মাৰ কণ্ঠৰ গীত, গীতিকাৰ নৱকান্ত বৰুৱা, প্ৰযোজনা প্ৰভাত শৰ্মাৰ।

0: তৰালি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল নৱকান্ত বৰুৱা, প্ৰযোজনা আছিল প্ৰভাত শৰ্মাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী জয়ন্ত শৰ্মা, গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: জয়ন্ত শর্মার কণ্ঠর গীতটি শুনিলে। গীতর কথা আছিল নগেন বরার, প্রযোজনা আছিল অনুপম চৌধুরীর।
1: গুৱাহাটীৰ আহোমগাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
2: 7042562907।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
2: এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পূৰবী গগৈৰ কণ্ঠৰ এটি গীত, গীতৰ ৰচনা দিনেশ বৈশ্যৰ।

0: পূৰৱী গগৈ কণ্ঠৰ গীতটি শুনিলে গীতিকাৰ আছিল দীনেশ বৈশ্য।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ বিভাগ,

0: সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী পংকজ দত্ত, গীতিকাৰ অনিল কলিতা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: পংকজ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল অনিল কলিতা, প্ৰযোজনা অনুপম চৌধুৰীৰ।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনাবলৈ লৈছো তৃষা শইকীয়াৰ কণ্ঠৰীতি গীত, গীতৰ ৰচনা অৰুণিমা ভৰালীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: তৃষা শইকীয়াৰ কণ্ঠত অৰুণিমা ভৰালী ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ইয়াত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্লবৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলে অনুৰোধ কৰিবৰ বাবে ফোন নম্বৰ দুটি কৈছোঁ, 9435405223 আৰু 03612662325।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক মুকলি কৰা হ'ব ব্লু ভেলি ক্লাষ্টাৰ ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট্ৰেক আদালতত আজি পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ জি আই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ আৰু আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়া বিতং বাতৰি। গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দলটোৱে আজি অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি মুকলি হ'বলগীয়া ব্লু ভেলি ক্লাষ্টাৰ মুকলি কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব এম চি বি জৰ্জ, ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন, ভাৰতত থকা বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেলটৰ, ইউৰোপীয় দেশ প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি মুকলি হ'বলগীয়া ব্লু ভেলি ক্লাষ্টাৰ প্ৰকল্পই অসম আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন শিখৰলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পই অসমৰ কৃষক তথা উদ্যোগী আৰু যুৱ সমাজৰ বাবে নতুন দিশ উন্মোচন কৰিব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতত থকা ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে কালি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি

জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰত অগ্ৰগতি, উৎপাদনৰ ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমি কণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থসামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৰ বাবে কালি সন্ধিয়া ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান আৰু নৈশভোজৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা 5 বছৰত 200 বৰ্গ কিলোমিটাৰতকৈও অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI-TECH লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো নিৰ্দেশ দিয়ে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক ফাষ্টট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। GI-TECH লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ, খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বম্বায়া, শ্বাহী, ইলাচী, বিলাতী আৰু পিঁয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। এইবেলি পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হোৱা নুৰুদ্দিন আহমেদ এগৰাকী প্ৰখ্যাত ভাস্কৰ্যশিল্পী তথা কলা নিৰ্দেশক।
1958 চনৰ 17 জানুৱাৰীত নলবাৰীৰ হাতীকুছিত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ সৃষ্টিশীল কৰ্মৰে নৱজাগৰণৰ সূচনা কৰে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদে শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বহল পৰিসৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। মুম্বাইৰ জে জে কলেজ আৰু ললিত কলা একাডেমীত শিল্পকলা অধ্যয়ন কৰাৰ লগতে তেওঁ নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পুতলা নাচৰ প্ৰশিক্ষণ লয়। ৰাজ্যৰ নাটক চলচ্চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ সুবাদত তেওঁ 2001-2003 চনলৈকে গণৰাজ্য দিৱসত দিল্লীত অসমৰ প্ৰতীকপট নিৰ্মাণত নেতৃত্ব দিছিল। অসম সাহিত্য সভাৰ কলাৰত্ন সন্মান লাভ কৰা নুৰুদ্দিন আহমেদে 2025 চনত গুৰুজী আদ্যশৰ্মা বঁটা লাভ কৰে। তেওঁ বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণতো অৱদান আগবঢ়ায়। ভ্ৰাম্যমান থিয়েটাৰত মঞ্চসজ্জাৰ বাবে বিশেষভাৱে পৰিচিত নুৰুদ্দিন আহমেদে সমুদ্ৰ মন্থন, টাইটানিক, ডাইনছৰ, চুনামি আদি নাটৰ কলা নিৰ্দেশনাৰ দায়িত্ব পালন কৰিছিল। 100 খনতকৈও অধিক ছবিত কলা নিৰ্দেশক হিচাপে দায়িত্ব পালন কৰা নুৰুদ্দিন আহমেদৰ অধীনত বহু শিক্ষাৰ্থীয়ে ভাস্কৰ্য শিল্পৰ শিক্ষা গ্ৰহণ কৰি আছে। এইগৰাকী প্ৰথিতযশা শিল্পীক

0: সন্মানিত কৰাৰ বাতৰিটো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফাষ্টেগ আদালতত কালি শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভণিৰ এটা বাতৰি দৈনিক অসম কাকতত আজিৰ শীৰ্ষক ফাষ্টেগ আদালতত জুবিন হত্যাৰ বিচাৰ আৰম্ভ চাৰিজনৰ সাক্ষ্যদান। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো চাৰি অভিযুক্তৰ জামিন আবেদন নাকচ সাক্ষীৰ উপস্থিতিত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি আৰম্ভ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া হওক আমি বাতৰি মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিশ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। মুকলি কৰা হ'ব ব্লু ভেলী ক্লাষ্টাৰ। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত আজি পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ। জি আই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ। আৰু আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰূপত আজি যাওঁ আহক বজালী জিলালৈ। জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা তেওঁৰ জিলাখনৰ ৰেহৰূপ লওঁ আহক। ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতা আৰু পৰিৱেশৰ ভাৰসাম্যহীনতা আজি বিশ্বৰ অন্যতম চিন্তাৰ বিষয় হৈ পৰিছে। এই সংকটৰ প্ৰতি জনসচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘই 5 জুন তাৰিখটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে। পৃথিৱীক অধিক সেউজীয়া, স্বচ্ছ আৰু বসবাসৰ উপযোগী কৰি তোলাৰ লক্ষ্যৰে বিশ্বৰ বিভিন্ন দেশত উদযাপন কৰা বিশ্ব পৰিৱেশ দিৱস বজালী জিলাৰো বিভিন্ন প্ৰান্তত পালন কৰা হয়। এই বিষয়ে বিতং তথ্যৰ সৈতে এয়া কল্যাণ কলিতা।
2: 1972 চনৰ 5 জুনৰ পৰা 16 জুনলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ মানৱ পৰিৱেশ সম্পৰ্কীয় ষ্টকহোম সন্মিলনত পৰিৱেশ সংৰক্ষণ আৰু মানৱ পৰিৱেশৰ আন্তঃসম্পৰ্কৰ গুৰুত্ব উপলব্ধি কৰি বিশ্ব পৰিৱেশ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি 1973 চনত অনলি ওৱান আৰ্থ শীৰ্ষক বিষয়বস্তুৰে প্ৰথমবাৰৰ বাবে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তেতিয়াৰ পৰাই প্ৰতি বছৰে একো একোটা বিষয়বস্তুলৈ এই দিৱস বিশ্বজুৰি পৰিৱেশ সজাগতা বৃদ্ধি আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ বিশ্বব্যাপী আন্দোলন হিচাপে পৰিগণিত হৈ আহিছে। এইবেলিও যোৱা 5 জুনত ৰাজ্যৰ আন প্ৰান্তৰ লগতে বজালী জিলাতো ব্যাপক গছপুলি ৰোপণ, বিতৰণ আৰু পৰিৱেশ সজাগতা সভাৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। জিলাখনৰ প্ৰতিখন চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ৰ লগতে স্বেচ্ছাসেৱী সংস্থাসমূহেও বিশ্ব পৰিৱেশ দিৱস পালন কৰে। জিলাখনত বঙাইগাঁও সামাজিক বননীকৰণ, বন সংমণ্ডল তথা বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ উদ্যোগত এজোপা গছপুলি মাৰ বাবে শীৰ্ষক কাৰ্যসূচীৰ অধীনত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
1: বজালী জিলা অধিবিদ্যা পৰিষদ, লিড কলেজ বজালী আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বৰপেটা আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বজালী জিলাৰ ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত যোৱা 29 মে'ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ অভিযান 100% আৰু আৰোহণ কাৰ্যসূচীৰ ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা সম্পৰ্কত এখন শৈক্ষিক সভা অনুষ্ঠিত হয়। আহকচোন এই বিষয়ে আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা কিছু কথা জানো।
2: বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন মুখ্য অতিথিৰূপে শৈক্ষিক ক্ষেত্ৰখনৰ তথা মানৱ সম্পদ বিকাশৰ ওপৰত বক্তৃতা প্ৰদান কৰে বজালী জিলাৰ অতিৰিক্ত আয়ুক্ত তোহাহিৰ আলমে। সভাত নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত সন্মানীয় অতিথিৰূপে বক্তৃতা প্ৰদান কৰি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মানৱ কুমাৰ চক্ৰৱৰ্তীয়ে কয় যে শিক্ষানুষ্ঠান এখনৰ পৰা নিৰ্ধাৰিত পৰীক্ষাত শিক্ষাৰ্থীয়ে 100% উত্তীৰ্ণ হোৱাটো আজিৰ দিনত অতি প্ৰয়োজনীয়। কিন্তু পৰীক্ষা কেন্দ্ৰবোৰত পৰীক্ষা পৰিচালনা যদি নীতিগতভাৱে পৰিচালনাৰ ফালৰ পৰা ফালৰি কাটি অনিয়ম অনীতিৰ নিয়মত শিক্ষাৰ্থীয়ে 100% উত্তীৰ্ণ হোৱা বা ভাল ফল প্ৰদৰ্শন হোৱাটো কিন্তু শিক্ষাৰ বিকাশৰ তথা শিক্ষাৰ্থীৰ বিকাশৰ পৰিপন্থীহে হয়। তেওঁ কয় যে শিক্ষাৰ্থীৰ গভীৰ অধ্যয়ন, শিক্ষক অভিভাৱক সমাজৰ শৈক্ষিক দায়বদ্ধতাৰ বিনিময়ত আৰু

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি বজালী জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাৰ সৈতে আছিল আমাৰ সংবাদদাতা কল্যাণ কলিতা। আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ লাইভ ফোন ইন কল্পতৰু। আপোনালোকৰ বাবে প্ৰয়োজনীয় ফোন নম্বৰ দুটি কৈ দিছোঁ 9435405223 আৰু 03612662325। আপোনালোকে আমালৈ ফোন কৰক, আমি আপোনালোকে অনুৰোধ কৰা গীতসমূহ শুনাবলৈ চেষ্টা কৰিম। আমাৰ এটি ফোন অহাৰ সংকেত দিছে, আমি ধৰি লওঁ ফোনটি। হেল্ল'
1: হেল্ল'
0: হেল্ল' আপোনাৰ পৰিচয়টো দিব।
1: হয়,
0: আপুনি কোনে কৈছিলে?
1: হয়, নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি কোনে কৈছিলে আৰু ক'ৰ পৰা কৰিছিলে ক'ব?
1: দৰং জিলাৰ মঙলৈৰ পৰা কৈছোঁ, মঞ্জু ডেকাই।
0: কোনে কৈছিলে?
1: দৰং জিলাৰ মঙলৈৰ পৰা কৈছোঁ, মঞ্জু ডেকাই।
0: মঞ্জু ডেকাই কৈছে, হয়। তে আপুনি কোনটো গীত শুনিব খুজিছে?
1: মই সুমন কল্যাণপুৰত আকাশৰে নীলা এই গীতটি বজাই দিব।
0: বৰ সুন্দৰ গীত নহয়?
1: হয়।
0: আপুনি আমাৰ অনুষ্ঠানসমূহ নিয়মীয়াভাৱে শুনেনে?
1: হয় হয় হয় বাইদেউ, মই সকলো অনুষ্ঠানে শুনো।
0: শুনে, হয়। আমাৰ এই অনুষ্ঠানলৈ আপুনি আগতেও ফোন কৰিছে নে আজি প্ৰথমবাৰৰ বাবে পাইছে আমাক?
1: আগতে কৈছোঁ, মাজে মাজে মই ফোন কৰোঁ।
0: হয়,
1: সদায় নকৰোঁ, পাইছোঁ আগতে, তিনিবাৰমান পাইছোঁ আপোনালোকৰ পৰা, সেনেকৈ মই গীত শুনিব পাইছোঁ।
0: হয়,
1: আজি আকৌ পাই গ'লোঁ, ভাল লাগিলে।
0: তেন্তে
1: আপোনালোকৰ অনুষ্ঠানবিলাক শুনি থাকি মই খুব ভাল পাওঁ,
0: ভাল লাগে ন?
1: অনুষ্ঠানে ভাল লাগে, যিকোনো অনুষ্ঠানে গীত হওক, নাটক বা যিবিলাক উপন্যাস পাঠ কৰে, সকলো শুনি ভাল লাগে।
0: ভাল লাগিছে আপোনাৰ কথাখিনি শুনিও। তেন্তে আপুনি শুনিব বিচৰা গীতটি শুনাই দিওঁ। আপুনি অকলে আছে অনুষ্ঠান শুনি আছে নে কোনোবা আছে আপোনাৰ সৈতে?
1: মোৰ লগত আছে, মোৰ ল'ৰা ছোৱালী যি জোঁৱাই আছে, মই নামকেইটা কৈ দিম।
0: কওক কওক।
1: দীপাঞ্জলি ডেকা ছোৱালী আৰু প্ৰাণজিত ডেকা, হিমাংশু কলিতা, হীৰাজ্যোতি বৰা আৰু নাতিনী এজনী, সৰু নাতিনী,
0: নাতিনী বহি আছে।
1: হয় নাতিনী আছে।
0: হয়, তেন্তে আটাই গীতটি শুনক সুমন কল্যাণপুৰৰ কণ্ঠত আকাশৰে নীলাই গীতটি।
1: হয় হয়, ধন্যবাদ বাইদেউ,
0: ধন্যবাদ।

0: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ
1: 7042562907।
0: গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃত পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়াকৈ ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে।
1: এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
2: ফোন ইন গল্পটোৰ অনুষ্ঠানত আমি এতিয়া পিছৰ গৰাকী শ্ৰোতাৰ সৈতে কথা পাতিব খুজিছো। হেল্ল'
3: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
2: হয় নমস্কাৰ, আপুনি প্ৰথমে কওক আপুনি কোনটো গীত শুনিব বিচাৰিছে?
3: আনন্দ গন্ধিয়া, কল্পনা মীন, বংকিম দাস, হাজিৰা বেগম, ৰূপালী কলিতা আৰু মাধৱী দাস, এওঁলোকে নিয়মীয়া কলা আৰু আপোনালোকৰ শ্ৰোতাও।
2: আপুনি ক'ৰ পৰা কৰিছিলে বাৰু?
3: মই এইটো বৰপেটা জিলাৰ লচিমা গৈ সৰ্থেবাৰীৰ ওচৰতে, বৰপেটা এতিয়া আমাৰ সমষ্টি বৰপেটা। লচিমা, লচিমাখন আমাৰ কিন্তু ঐতিহাসিক গাঁওলীয়াত ৰাইজমেল অনুষ্ঠিত হৈছিল ইংৰাজৰ দিনত, ইংৰাজৰ বিৰুদ্ধে যুঁজিছিল এই লচিমাতে। বিভিন্ন কিতাপ পত্ৰত আছে এইবোৰ, আৰু আমাৰ ওচৰত এখন বৃহৎ কাপলা বিল আছে, অসমৰ বিখ্যাত বিল। গতিকে মই ঐতিহাসিক গাঁৱৰ পৰাই কৈছো লচিমা।
2: ঐতিহাসিক ঠাই তেন্তে।
3: হেল্ল'
2: হয়, আপুনি শুনিব বিচৰা গীতটো শুনাই দিওঁ নহয় জানো?
3: ধন্যবাদ,
2: ধন্যবাদ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।

0: আমাৰ পৰৱৰ্তীগৰাকী শ্ৰোতাৰ সৈতে আমি কথা পাতিব বিচাৰিছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ, আপুনি আপোনাৰ পৰিচয়টো প্ৰথমে দিব।
1: মনশ্ৰী বনবাসী মণ্ডল, মই চৰগাঁও পানীজিটিৰ পৰা কৈছোঁ।
0: হয়, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: আপোনাৰ ইমানদাৰ বছৰীখনৰ মহম্মদ আৰিছে
0: আপুনি সেই গীতটো শুনিব বিচাৰিছে? আপুনি কি কৰি আছে বাৰু এতিয়া? কিবা দোকান আছে, আপুনি দোকানত বহি আমাৰ অনুষ্ঠান শুনি আছে তাৰমানে, নহয়?

0: এখনত আপোনাৰ বহুত ধৰণৰ শ্ৰোতা আহে, আপোনাৰ গ্ৰাহক আহে,
1: হয়
0: মানে কোনে কোনে ৰৈ দিয়ে
1: আমাৰ অনুষ্ঠান শুনি, নহয় জানো? তেন্তে আপোনাৰ শুনিব খোজা গীতটি আমি শুনাম নে কোনোবা আপোনাৰ লগত আছে নে আপুনি অকলে আছে?
0: মই কেইজনৰ শ্ৰোতাৰ নাম ল'ম এই মুহূৰ্তত, তাই স্কুলৰ ছাত্ৰ-ছাত্ৰী গোটেই স্কুললৈ গ'ল।
1: হয় কওকচোন, কাৰ নাম ল'ব খুজিছে?
0: সন্মানীয় লক্ষ্য চৌধুৰীয়া,
1: হয়
0: চানমাৰী ৰূপালী কলিতা, নিজ হাজৰা বেগম, সুপিকা আহমেদ, বিনি মঞ্জু দাস, পবিত্ৰ মণ্ডল আৰু আমাৰ ছয়গাঁও আলেকজাৰী গীতিকা চালৈ আৰু গৰিমা চালৈ এই গীতটো শ্ৰোতা কৰি।
1: তেন্তে শুনাই দিওঁ গীতটি।
0: হয় হয় হয়

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আমি পাঁচৰ গৰাকীৰ শ্ৰোতাৰ সৈতে কথা পাতিছোঁ। হেল্ল'
4: হেল্ল'
3: হেল্ল'
5: হেল্ল'
3: হয়, আপুনি
5: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ, ক'ৰ পৰা কৰিছিলে আপুনি?
5: মই দৰং জিলাৰ খৰিয়াবাৰী কালজিৰ মইনা কলিতে ক'লোঁ বাইদেউ।
3: হয়, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
5: মই নৱকান্ত বৰুৱাৰ কথাৰে জুৰি দত্ত চৌধুৰী বাইদেউৰ কণ্ঠ,
3: হয়
5: বাৰিষা ডাৱৰে মোক ভাঙিলে টোপনি, এই গীতটি শুনিব বিচাৰিছোঁ বাইদেউ।
3: জুৰি দত্ত চৌধুৰী কণ্ঠৰ গীতটি শুনিব বিচাৰিছে আপুনি, অতি সুন্দৰ গীত এটি।
5: হয়, এতিয়া বাৰিষাৰ বতৰটো বাইদেউ,
3: আজি আমাৰ আগৰ শ্ৰোতা এজনেও বাৰিষাৰ গীত শুনিব বিচাৰিছে, আপুনিও শুনিব বিচাৰিছে, বতৰৰ লগত খাপ খোৱা গীত শুনিব বিচাৰিছে, ভালো লাগিছে।
5: হয় বাইদেউ, মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
3: লওক।
5: হয়, পুষ্পৰাম কলিতা, ৰজনী কলিতা, নাৰায়ণ বৰুৱা মহাশয়, আনন্দ গন্ধিয়া, অময়া দৈমাৰী আৰু বহুত শ্ৰোতা বাইদেউ, ইমান ক'ব লাগিলে বহু সময় লাগিব,
3: বহু সময় যাব, হয় আমাৰো সীমিত সময়।
5: হয় হয় হয়,
3: তেন্তে
5: আপোনালোক আটাইলৈকে এই গীতটি উৎসৰ্গা কৰিছোঁ বাইদেউ।
3: ধন্যবাদ জনাইছোঁ আমি আপোনাক, তেন্তে শুনাই দিওঁ গীতটি।
5: হয় বাইদেউ, নিশ্চয়।
3: হয়
5: হয়, ধন্যবাদ।

0: মই সাংবাদিক মহিউদ্দিন আহমেদ হাজৰিকাৰ ভগ্নী আমিৰ নেচা হাজৰিকা জাগীৰোডৰ পৰা কৈছোঁ।
1: জাগীৰোডৰ পৰা কৈছে, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
0: মই ডক্টৰ ভূপেন হাজৰিকা দেৱৰ গান এটি শুনিম বুলি ভাবিছো। কপিলি কপিলি ৰাঙালি ছোৱালী মহিমা বুজাকে এই গীতটি শুনিম বুলি ভাবিছো বাইদেউ।
1: ইমান সুন্দৰকে গাইছে আপুনি গীতটি, শুনাম আমি আপোনাক গীতটি। আপুনি অকলে অনুষ্ঠান শুনি আছে আমাৰ? ভাল লাগিছে আপোনাৰ লগত কথা পাতি, সুন্দৰকৈ আপুনি গীতটিৰ প্ৰথম লাইনটো গাই দিছে। তেন্তে শুনাওঁ আপোনাক আপোনাৰ ভাল লগা গীতটি, নহয় জানো? হেল্ল'
0: বাইদেউ, মানে
1: কওকচোন,
0: শুনা পোৱা নাই, অলপ অলপ শুনা পাই আছো, এনেই এনেই আহিছে আপোনাৰ মাতটো।
1: আপুনি শুনা নাই ভালকৈ এতিয়া?
0: হয়।
1: হেল্ল' এতিয়া শুনিছেনে বাৰু? আপুনি কিহতে ব্যস্ত, কি কৰিছে এটা, কিবা কৰি আছে নে কিহত ব্যস্ত ৰাখিছে নিজকে?
0: মই বহু ব্যস্ত, মানে সকলো কামতে ব্যস্ত, ঘৰুৱা কামত, ৰাজহুৱা কামত, আৰু মই মানে কোম্পানী এটাত মানে টি গাৰ্ডেনত কৰোঁ, সেয়াও ব্যস্ত, মানে সকলো ক্ষেত্ৰতে মই ব্যস্ত হৈ থাকোঁ আৰু, এনি টাইম মোক কামতে পাব আৰু।
1: এনেকুৱা জীৱন আপোনাৰ?
0: হয়।
1: তেন্তে আপোনাৰ, আপুনি শুনিব খোজা গীতটি শুনাই দিওঁ আপোনাক, আপোনালোক সকলো বহি আছে আমাৰ অনুষ্ঠান শুনি, সকলোৱে শুনক গীতটি।
0: হয় হয়,
1: নহয় শুনক।
0: ধন্যবাদ বাইদেউ।
1: ধন্যবাদ।

0: ফোন ইন কল্পতরু অনুষ্ঠানটি আজিল ইমানতে অন্ত পড়িল।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। গাখীৰতে মহৰ খুটি
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ
2: এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আজি নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা 2026 এই বিষয়ে এতিয়া আলোচনাৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। ইয়াত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 5:20 চাহ গছৰ মাজে মাজে অনুষ্ঠানত শিশু শ্ৰমিক প্ৰতিৰোধী আইন এই বিষয়ে সুৰজিৎ কুৰ্মীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ।

0: নমস্কাৰ আদৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে জানি সুখী হ'ব আমাৰ আজিৰ অতিথিগৰাকীৰ বিষয়ে। তেখেত এগৰাকী শৈক্ষিক ক্ষেত্ৰখনত আজি কেইবাটাও দশক ধৰি জড়িত এগৰাকী ব্যক্তি, তেখেতৰ বিশাল অভিজ্ঞতা আৰু ষ্টুডিঅ'ত আমি তেখেতক চিনাকি কৰাই দিবলৈ পাই ভাল পাইছোঁ আপোনালোকৰ সৈতে। তেখেত হ'ল প্ৰিয়ব্ৰত লহকৰ ডাঙৰীয়া। লহকৰ ডাঙৰীয়া, স্বাগতম জনাইছোঁ আমাৰ আজিৰ
1: অনুষ্ঠান
0: জীৱন সুৰভিলৈ আৰু আপোনাৰ জীৱনৰ দীঘলীয়া অভিজ্ঞতাই শৈক্ষিক ক্ষেত্ৰখনত। আপুনি আৰম্ভ কৰিছিলে এগৰাকী অধ্যাপক হিচাপে শিৱসাগৰ মহাবিদ্যালয়ত, তাৰ পাছত আপুনি উত্তৰ লখিমপুৰ মহাবিদ্যালয় আহিলে, তাত শিক্ষকতা কৰিছে। মাজতে আপুনি নেহেৰু যুৱ কেন্দ্ৰত কৰ্মৰত আছিলে সমন্বয়ক হিচাপে, তাৰপাছত দীঘলীয়া আপোনাৰ এটা এই যাত্ৰা, আৰু শেষত সামৰণি পৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ আপুনি এগৰাকী যুটীয়া সচিব হিচাপে অৱসৰ গ্ৰহণ কৰিছিলে। কিন্তু তাতো আপুনি থমকি ৰোৱা নাছিলে, আপোনাৰ এই যাত্ৰা অব্যাহত আছিলে। অৱসৰৰ পাছতো আপুনি সংলগ্ন হৈছিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সৈতে, য'ত আপুনি পৰীক্ষা নিয়ন্ত্ৰক হিচাপে আপুনি কৰ্মৰত আছিলে। ঠিক এটা দীঘলীয়া আপোনাৰ পৰিক্ৰমা জীৱনৰ আমাৰ শ্ৰোতাই জানি নিশ্চয় ভাল পাব। গতিকে আমি আৰম্ভণিৰ পৰা কথাটো আৰম্ভ কৰিব খুজিছোঁ আপোনাৰ, তাৰ আগতো আপোনাৰ নিজৰ শৈশৱ, নিজৰ ঘৰখন, সেইখিনিও কথা আছে। গতিকে এই জীৱন সুৰভিত আমাৰ লক্ষ্যই এইটো, জীৱনৰ সুবাসটো বিলাই দিয়া, আপোনাৰ এটা অভিজ্ঞতা পুষ্ট এটা জীৱন। গতিকে এই অভিজ্ঞতাটো আমি আমাৰ শ্ৰোতাৰ মাজত বিলাই দিম। আৰু গতিকে ক'ৰ পৰা আৰম্ভ কৰিব, আপুনি কি মনলৈ আহিছে এতিয়া?
1: মই উত্তৰ লখিমপুৰৰ কথাৰ পৰা আৰম্ভ কৰোঁ।
0: হয়,
1: তাৰে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই পঢ়িছিলোঁ।
0: হয়,
1: আৰু তাৰপৰাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। তেতিয়া আমাৰ ইলেভেন ক্লাছ আছিলে, একাদশ শ্ৰেণীত আমাৰ ফাইনেল পৰীক্ষা হৈছিলে, আৰু আমাক ছেভেন এইটতে আমাৰ ভাগ কৰি দিছিলে, আমাৰ দিশটো, আমি বিজ্ঞান পঢ়িম নে কলা পঢ়িম নে বাণিজ্য পঢ়িম, সেইটো

0: দিশ নিৰ্ণয় কৰিছিলে আৰু মোক মোৰ দেউতাহঁতে বিচাৰিছিলে পিতাহঁতে আৰু খুৰাহঁতে যে মই ডাক্তৰ হ'ব লাগে। হ্যাঁ, গতিকে মোক ক'লে তই বায়োলজি লৈ পেলাই বিজ্ঞান পঢ়
1: বিজ্ঞান শাখাত পঢ়
0: সোমালোঁ আৰু তেনেকৈ ধৰি পেলাই হেৰি কৰিলোঁ। মই 1965 চনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। পাছ কৰি আহি মই কটন কলেজত ডিগ্ৰী নাম লগালোঁ আৰু তেতিয়া মই জুলজিত মেজৰলৈ, তেতিয়া মেজৰ আছিলে, অনাৰ্ছ আছিলে, আজিকালি মেজৰ বুলি কয়, তেতিয়া অনাৰ্ছ আছিলে, জুলজি অনাৰ্ছ লৈ পেলাই পঢ়িলোঁ। ডক্টৰ কালীনাথ শৰ্মা, শ্ৰীজীৱ চক্ৰৱৰ্তী, তেখেতসকল নাই প্ৰয়াত এতিয়া, তাৰপিছত উমেশ মেধি, তেখেতো প্ৰয়াত, তেখেতসকলে আমাক পঢ়াইছিলে আৰু তাতে জুলজিত পঢ়ি পেলাই তাতে মনত পৰে নাই মই জুলজিতে এম এছ চিও কৰা ভাল, গতিকে মই গুৱাহাটী ইউনিভাৰ্চিটিত জুলজিত এম এছ চি পঢ়িলোঁ, এম এছ চি পাছ কৰিলোঁ। তেতিয়া বিভিন্ন ঠাইত কলেজবিলাকত মেজৰ জুলজি মানে জুলজি অনাৰ্চ খুলিছে আৰু, গতিকে টিচাৰ লগা হৈছে। তো মোৰ লগৰ কেইবাজনেও মানে ৰিজাল্ট নাপাওঁতেই মানে কলেজ জইন কৰিলে, কিন্তু মই মোক মতা নাছিলে কোনো, মোৰ কি হ'ল, তাৰ যে ৰিজাল্ট যেতিয়া ওলাই গ'ল তাৰপিছত মানে মোক কেইবাখনো কলেজলৈ মই দৰকাৰ, মোক খবৰ দিয়ে যে তই বৰপেটা কলেজত যা, তাত খালী আছে। তো এদিন মই বাছত গ'লোঁ আৰু বৰপেটালৈ, তেতিয়া এ এছ টি চি ৰঙা বাছ চলে, ৰঙা বাছ চলি গৈ পেলাই তাতে নামিলোঁ। বাছত নামি ওচৰৰ দোকান এখন ভাত খাই মই প্ৰিন্সিপালৰ ঘৰলৈ গ'লোঁ। তেতিয়া প্ৰাণজিত তালুকদাৰ, তাত ডক্টৰ প্ৰাণজিত তালুকদাৰ অধ্যক্ষ হৈ আছিলে এম চি কলেজ বৰপেটাত। তেওঁ মই গৈ দুপৰীয়া সময়ত, তেখেতে গৰমৰ দিন আছিলে, বিচনী লৈ পেলাই লুঙি এখন পিন্ধি পেলাই বহি আছে আৰু। মই তাৰপিছত মই ক'লোঁ এনেকৈ এনেকৈ হেৰি আপোনাক মই প্ৰিন্সিপালক লগ পাবলৈ আহিছিল, বোলে ময়েহে প্ৰিন্সিপাল, তাৰপৰা মোৰ পৰিচয় সুধিলে আৰু কি কথা। তাৰ কৈছে ঠিক আছে, তুমি মোৰ হেৰি পোৱা নাই, মই জুলজিৰ শিক্ষক পোৱা নাই, তুমি আহিবানে জইন কৰিবানে ইয়াত, মই বোলো মানে জইন কৰিম, আপুনি মোক এপইণ্টমেণ্ট এটা দিয়ক, আহি জইন কৰিম। তাৰপৰা তেখেতে ক'লে ঠিক আছে, মই তেতিয়া কিবা বন্ধ এটা আছিলে নেকি জানো, মোৰ দুদিনমান দুদিন অমুক তাৰিখৰ পিছত মই তোমালৈ এপইণ্টমেণ্ট এটা পঠিয়াম। ইতিমধ্যে মই যেতিয়া সেনে ঘূৰি আহিলোঁ, ঘূৰি অহাৰ পিছত শিৱসাগৰ কলেজৰ মই আগতে দৰখাস্ত দি থোৱা আছিলে, মই সেইখন ইণ্টাৰভিউলৈ মাতিলে। হ্যাঁ, তো মোৰ খুৰাৰ লগত থাকোঁ, মোৰ খুৰা ডক্টৰ ভগৱান চন্দ্ৰ লহকৰ কমাৰ্চ কলেজৰ অধ্যক্ষ আছিলে, তেখেতৰ লগতে থাকি মানে পঢ়া শুনা কৰা, মই তেওঁৰ লগতে থাকোঁ। তেওঁ ক'লে যাবি জানো শিৱসাগৰলৈ, বোলো মই আগে ইণ্টাৰভিউটো দি থোৱা আছো, পঢ়া শুনা পোৱাটো ঠিক নাই। তো গ'লোঁ আৰু বাছত গৈ, বাছত গৈ যেতিয়া ট্ৰেইনৰ হেৰি চাইছোঁ, ট্ৰেইন শিৱসাগৰলৈ ডাইৰেক্ট ট্ৰেইন নাই, আপুনি শিমলগুৰিত নামিব লাগিব, শিমলগুৰিৰ পৰা আকৌ বাছ বা অ'টো তেনেকৈ লৈ পেলাই আহিব লাগিব। তাৰ গৈ আৰু শিৱসাগৰত পালোঁগৈ, শিৱদৌল মানে বিখ্যাত ঠাই শিৱদৌল, ৰাতিটো তাত হোটেলখনো কটালোঁ। তাৰ পিছদিনাখনে পোৱা কলেজত ওলাল জয়সাগৰত কলেজখন, শিৱসাগৰৰ পৰা 3 কিলোমিটাৰমান দক্ষিণ পশ্চিমে। তো ৰিক্সাখনত আহিলোঁ আৰু, আহি শিৱসাগৰ কলেজ পালোঁ, ইণ্টাৰভিউ হ'ল। ইণ্টাৰভিউত মোৰ এতিয়াও মনত আছে, মানে 8 মানুহ মানে বহি আছে ইণ্টাৰভিউ ল'বলৈ,
1: ইণ্টাৰভিউ ল'ব
0: কলেজৰ শিক্ষকৰ কাৰণে 8 মানুহ থাকে, পাৰ্কচলতো আছেই। তো মোৰ মাৰ্কশ্বীট তাৰ্কশ্বীট চাই মেলি ঠিকে আছে, ঠিকে আছে, সুধি আছে প্ৰশ্ন ইটো ইটো, তাৰ পাৰ্কচলতে পটকৈ সুধি দিলে, এই মেকুৰীৰ চকুটো ৰাতি লাইট মাৰিলে কিয় জ্বলে, মোৰতো ঘপকৈ পাজল লাগি গ'ল কি, মই তেওঁ ক'লোঁ যে এটা এই তাত চকুৰ ৰেটিনাত এটা পাৰ্টিকুলাৰ চেল থাকে, যিটো চেলটো লাইট পৰিলে জিলিকি উঠে, সেইটোৱে ঠিকে আছে ঠিকে আছে। আৰু কিবা কিবি সুধিলে, কৈছে বোলে অহ তুমি সেইকেইটা কথা নাজানা, মই নাজানো ছাৰ, চব্জি জানিব লাগিব কোনো মানে তেনেকৈ ক'লো। তাৰপিছত মই গুচি ইণ্টাৰভিউ হ'ল আৰু গুচি আহিলোঁ। আমি 7 আছিলে হেৰি কেণ্ডিডেট, কেণ্ডিডেট 7 আছিলে, আহিলোঁ আৰু, আহি ৰাতি হোটেলতে আছোঁহি। পৰাগ চলিয়াই হোটেললৈ গৈ মোক সুধিছে আগতে ক'ত আছিলে, হোটেললৈ গৈ পেলাই কৈ আহিছে মেনেজাৰক যে এই লক বোলা ল'ৰা এজন যে আছে ইয়াতে আহিছে, তো মোক লগ ধৰিব কবি ৰাতি
1: সেইদিনাখনে।
0: মোৰ কি হ'ল কথাটো, তাৰ মই আহিলোঁ আৰু ঘৰটো সুধি মেলি ৰিক্সাটো কোন তেখেতৰ কোনখিনি ঘৰটো, ৰিক্সাখন লৈ গ'লোঁ আৰু। আহোঁতে ৰিক্সা পোৱা নাই, মই অলপ দেৰি থাকি পেলাই ৰৈ ৰৈ তেওঁ অহা নাই, তেতিয়া ঘৰ পোৱাগৈ নাই। তা মই ঘৰৰ পৰা ঠিক ওলাই আহিছোঁ আৰু, দুখোজমান গৈছোঁ, ঘপকৈ ফিয়েট গাড়ী এখন ব্ৰেক মাৰি পেলাই ৰৈছে, মানে মোক মাতিছে আৰু।

0: ছাৰ শুনা, একদম যোগ একাহে কৈছে, তোমাক ছিলেক্ট কৰিছোঁ কিন্তু তুমি মোক 16 তাৰিখে জইন কৰিব লাগিব, তুমি পাৰিবা নোৱাৰা কোৱা, আৰু জইন কৰিলেহে মই তোমাক এপইণ্টমেণ্ট লেটাৰ দিম,
1: সেইটো সুধি লৈছে,
0: একদম জইন কৰিলেহে মই এপইণ্টমেণ্ট, নহ'লে এপইণ্টমেণ্ট লেটাৰ নোপোৱা, কিন্তু ইণ্টাৰভিউ তুমি ভাল কৰা নাই দেই, লগতে সেই কথাটোকে তেখেতৰ সেই হেৰিটো আছে আৰু কোৱা মানে। তাৰপিছত আৰু মই বোলো হ'ব ছাৰ মই আহি যাম, গৈ আৰু আহি ঘূৰি আহিলোঁ পিছদিনাখনে, আহি ঘৰত খোৱা গৈ পেলাই মই 14 তাৰিখে 14 নৱেম্বৰত নহয় 15 নৱেম্বৰত মই হেৰিলৈ গৈছোঁ, শিৱসাগৰলৈ গৈছোঁ আৰু বেডিং চেডিং লৈ আৰু বুঢ়াই তাতে গৈ মই তাতে গ'লোঁ, ক'ত থাকিম কি কৰিম কাৰণে। শিৱসাগৰলৈ এটা ভাল কি, তাত মানে বহুত টিচাৰৰ কাৰণে কোৱাৰ্টাৰ আছে, বেচেলৰ্ছ কোৱাৰ্টাৰ, ফেমিলি কোৱাৰ্টাৰ। এতিয়া মোৰ বেচেলৰ্ছ কোৱাৰ্টাৰত মোক ছিট নাছিলে, তাত হেৰি ফেমিলি কোৱাৰ্টাৰত 3জন মানুহ আছে, 3জন শিক্ষক আছিলে, তাৰ এটা ছিট মানে খালী আছিলে, মোক ক'লো তুমি সেই ৰুমটোত সোমাই ল'বা, তেওঁ মই আহি আৰু তাত সোমালোঁ। সেইদিনাখনে কলেজ উইকৰ

0: হয় ছখনে পঁয়সত্তৰত আৰম্ভ কৰিছে। ইতিমধ্যে আকৌ তাত এই তেতিয়া 75 চনত এটা আন্দোলন হৈছিল নহয়, পৰীক্ষা বয়কট কৰা এটা আন্দোলন হৈছিল, মই আপোনাৰ মনত আছে নে নাজানো, সেই আন্দোলনৰ সময়তে কলেজ চলেজ নাই হোৱা, ক্লাছ চাছ নাই হোৱা, মই মানে ভয়ো লাগিছে, এতিয়া পুলিচে খুব এৰেষ্ট কৰিছে যিবিলাক হেৰি কৰিছে, মই আন্দোলনৰ পক্ষত আছিলোঁ, পৰীক্ষা বয়কট কৰা মোক বিচাৰি ফুৰিছে এৰেষ্ট কৰিব কাৰণে। তাৰপৰা মই এই অৰুণাচলত মোৰ বন্ধু ডাক্তৰ এটা আছিলে, মই তাতালৈ গুচি গ'লোঁ, তাতে কেনিবা থাকি মেলি গৈ মেলি আহিলোঁ, এই এৰেষ্টৰ পৰা হাত সাৰিলোঁ। কিন্তু মোক বেয়া পালে আকৌ মানুহ কিছুমানে, দেই তুমি এইটো কৰিব নালাগিছিলে, সেইটো এটা হ'ল তেনেকৈ
1: জীৱনৰ অভিজ্ঞতা আৰু সেইটো এটা আপোনাৰ।
0: তাৰপিছত আৰু উত্তৰ লখিমপুৰতে আৰু এই বিভিন্ন অনুষ্ঠান, এটা যুৱ ছ'চাইটি খোলা হ'ল, তাৰপিছত লখিমপুৰত ক্ৰিকেট এছ'চিয়েশ্যন খোলা হ'ল, লখিমপুৰত ক্ৰিকেট এছ'চিয়েশ্যন নাছিলে বেলেগে,
1: আপুনিয়ে আৰম্ভ কৰিলে?
0: অঁ, মই ফাৰ্ষ্ট প্ৰেচিডেণ্ট লখিমপুৰ, মই কিন্তু মই নিজে ক্ৰিকেট নেখেলোঁ দেই, ক্ৰিকেট প্লেয়াৰ নহয়। তাৰপিছত আৰু এটা অনুষ্ঠান গ'লে ইনডোৰ গেমছ এছ'চিয়েশ্যন, ইনডোৰ গেমছ এছ'চিয়েশ্যন, তেতিয়া তাতে ৰমেন মুহুৰী আছিলে নেকি ডি চি নে আজ্ঞাপাল সিং আছিলে, মই পাহৰিলোঁ, তেখেতে মানে মাতি পেলাই ক'লে যে আপোনালোকে হেৰি কৰক, কাৰণ ক'লো এই ৰঞ্জিত গগৈ বুলি এজন মানুহ আছিলে আমাৰ হেৰিত, অসম এথলেটিক্স এছ'চিয়েশ্যনৰ ছেক্ৰেটেৰী, জেনেৰেল ছেক্ৰেটেৰী, তেওঁ গৈছিলে, তেওঁ গৈ পেলাই নহয় বোলে আপোনালোকে এটা খোলক, কাৰণ লখিমপুৰৰ যিটো খেলা ধূলাতে ফুটবলৰ বাহিৰে অন্য খেলা নাছিলে, আৰু কেতিয়াবা কেৰম খেলিছিল। তেওঁ আমি তেতিয়া সেই ৰাজেন শইকীয়া বুলি এজন এছ পি আছিলে, তেতিয়া ডি চি ৰমেন মহৰীবোৰ মষ্ট প্ৰবলি, যে মই যদি পাহৰিছোঁ ক'ব নোৱাৰোঁ, তেওঁলোকে ক'লে যে আপোনালোকে খোলক, আমি এই অফিচাৰ্ছ ক্লাব এটা আছিলে, অফিচাৰ্ছ ক্লাব যিবোৰ গভৰ্ণমেণ্ট অফিচাৰবিলাক তাৰ মেম্বাৰ, তো মইতো গভৰ্ণমেণ্ট নহয় তেতিয়া, কলেজৰ গভৰ্ণমেণ্ট হোৱা নাই, নন গভৰ্ণমেণ্টৰ মেম্বাৰ মই আৰু দুজন টিচাৰ আছিলে বেলেগ বেলেগ কলেজ, তো আমি এতিয়া খুলি তাতে ডিষ্ট্ৰিক্ট ইনডোৰ গেমছ এছ'চিয়েশ্যন খোলা হ'ল, খুলি তাতে আমি বেডমিণ্টন, টেবুল টেনিছ আৰু কেৰম, এই তিনিটা গেমৰ আমি আৰম্ভ কৰিলোঁ লখিমপুৰত, সেইটো 75 তেনেকুৱা হেৰি কথা, 76 তেনেকুৱা কথা। এই ইনডোৰ গেমছ এছ'চিয়েশ্যনটো খোলাৰ পিছত তেতিয়া তাত এটা এটা পৰিৱেশ এটা সৃষ্টি কৰিলোঁ, যে খেলৰ পৰিৱেশ এটা আহিলে যে হেৰি কৰি পেলাই, তাৰপিছত ইতিমধ্যে এই টেবুল টেনিছৰ মই কোচ ইয়াৰ পৰা লৈ গৈছোঁ গুৱাহাটীৰ পৰা, টেবুল টেনিছৰ কোচিং কৰিলোঁ, ক্ৰিকেটৰ কোচিং কৰিলোঁ নগাঁৱৰ পৰা, কি দাস আছিলে পাহৰিল নামটো, তাৰপিছত হেৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এজন ইউথ ৱেলফেয়াৰৰ ডিপাৰ্টমেণ্ট, তেওঁলোকৰ এজন কোচ থাকে ক্ৰিকেটৰ কাৰণে, তেওঁক আনিলোঁ, গতিকে তেনেকৈ এটা এনভাইৰমেণ্ট ক্ৰিয়েট হ'ল মানে। আৰু মোৰ তাৰমানে যেনে এই ল'ৰাটোৰ পিছত ঢুকালে উমানন্দ বৰা বুলি এটা ল'ৰা আছিলে, ভাল ল'ৰা দেই, সি তাতে কৈছে তাক মানে সি ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰিছে লখিমপুৰৰ ক্ৰিকেট প্লেয়াৰ, ল'ৰা ঢুকালে, এতিয়া তাৰ নামত এটা ট্ৰফিও চলে এই ক্ৰিকেট এছ'চিয়েশ্যনে, আছাম ক্ৰিকেট এছ'চিয়েশ্যন চলাই, গতিকে সেই তেনেকৈ খেলা ধূলাৰ হেৰি হ'ল।
1: খেলৰ প্ৰতি আপোনাৰ ৰাপ আছিলে?
0: ৰাপটো আছিলে, নিজে কিন্তু নিজে মই এনেই টেবুল টেনিছ বেডমিণ্টন খেলিছিলোঁ, বাকীবোৰ ক্ৰিকেট খেলা নাই, আৰু ফুটবল খেলি ফুটবল মই ৰেফাৰিও কৰিছিলোঁ,
1: সেইটো ইণ্টাৰেষ্টিং কথা।
0: তাৰমানে কি লখিমপুৰত মানে এটা ডাঙৰ টুৰ্ণামেণ্ট হয় ফুটবলৰ, ইণ্ডিপেণ্ডেন্স ডে কাপ, ইণ্ডিপেণ্ডেন্স ডে কাপ এটা ফুটবল, তাতে লোকেল ক্লাববিলাকে কৰে, তাতে মানে দুটা ৰাইভেল টীম আছে, এটা হ'ল নকাৰী ক্লাব, আনটো হ'ল টাউন ক্লাব, এটা টাউন ক্লাব আৰু নকাৰী ক্লাব দুইটাই ফাইনেল পালেগৈ, ৰেফাৰি গৈ মই ৰেফাৰি মানে লাইন্সত আছোঁ, লাইন ৰেফাৰি হৈ আছোঁ, হঠাতে মানে এটা বল কি কি অফ চাইড যিটো মোৰ পটকে ফেটখন দাং খাই গ'ল, কিন্তু মই দেখিলোঁ এইটো অফ চাইড নহয়, নমাই দিলোঁ, গ'লটো হৈ গ'ল, ইটো পাৰ্টিটো ধৰিলে, ধৰি একদম হুলস্থুল এনেকুৱা হেৰি হ'ল নহয়, মানে মোক মানে
1: কি কৰিব এতিয়া,
0: মোক কিলাবলৈ
1: মাৰিবলৈ নাই,
0: পুলিচে ধৰিলে মানে মোক ধৰি কৰিলে হেৰি লকৰ আপুনি যাওক, তাৰপিছত মোক তেওঁলোকে যে কেইদিনমান তুমি নকাই ফালে নাযাবা, বোলো মই শিক্ষক মানুহ নাই, কি একো নকৰিলে একো নকৰে, এই দুদিনমান অকণ মানে গৰম থাকেতো ঠাণ্ডা গ'ল, তাৰপিছত ঠিক হ'ল, সেইবোৰ মানে অভিজ্ঞতা ভাল লাইফৰ, তাৰপিছত আকৌ এবাৰ মই আছাম টেবুল টেনিছৰ লগত জড়িত আছিলোঁ, তেতিয়া এছিষ্টেণ্ট ছেক্ৰেটেৰী হৈছিল নেকি এবাৰ পাহৰিলোঁ, এই সোণেশ্বৰ ডেকা যিবাৰ চেম্পিয়ন হৈছিলে জুনিয়ৰ হেৰিত নেশ্যনেল লেভেলত, সোণেশ্বৰ ডেকা সেইবাৰ টীম মেনেজাৰত মই গৈছিলোঁ, বোলত এই ভৌমিক বুলি এজন ছাৰ আছিলে, মানে টিচাৰ এজন আছিলে ভৌমিক, তেওঁ টেবুল টেনিছলৈ লাগি থকা,

0: তেওঁ গৈছিলে আৰু মই গৈছিলোঁ মেনেজাৰ হেৰি
1: মেনেজাৰ হৈ গৈছিল
0: অঁ সেইটো এটা হেৰি তেতিয়া এই সোণোজোৰা ত্ৰিদীপ দৌৰা মনালিছা হয় তেওঁলোকে ছিনিয়ৰ মই জুনিয়ৰ ছেকশ্যনটোত গৈছিলোঁ তেওঁ ছিনিয়ৰ সেইবিলাক আছিলে সেইটো এটা হেৰি মানে
1: ভাল লগা অভিজ্ঞতা
0: মোৰ খেলা ধূলাৰ লগত মই নিজে নেখেলোঁ কিন্তু অৰ্গেনাইজেশ্যনত বহুতখিনি জড়িত হৈ আছিলে
1: তাৰ পাছৰ আপুনি কিমান বছৰ থাকিলে সেইখন কলেজত আপোনাৰ ঘৰৰ
0: লখিমপুৰৰ কলেজত লখিমপুৰ কলেজত মই 19 ইয়ালৈ আহিলোঁ কিন্তু তাৰ মাজতে মই হেলি গুচি গ'লো মই এই নেহেৰু যুৱ কেন্দ্ৰলৈ
1: নেহেৰু যুৱ কেন্দ্ৰ
0: অঁ সেইটো এটা কথা মই এনেই খেলা ধূলা লাগি থকাৰ কাৰণে তেতিয়া ডাইৰেক্টৰ কোন আছিলে কি হাজৰিকাজন আছিলে নেকি পাহৰিলোঁ স্পৰ্টছ ডাইৰেক্টৰ স্পৰ্টছ এছ এছ অফিচাৰ তেখেতে লখিমপুৰলৈ গ'ল গৈ পেলাই আমাক মাতিলে মানে খেলা ধূলাৰ জৰিয়তে ক্লাব এছ ক্লাবটো আছে নে জানো তেতিয়া তেওঁ ক'লে যে লখিমপুৰত মই নেহেৰু যুৱ কেন্দ্ৰৰ এজন মানুহ বিচাৰি পোৱা নাই ভাল মানুহ এজন মানুহ লাগে মোক নেহেৰু যুৱ কেন্দ্ৰ ইয়াত আৰম্ভ কৰিবলৈ তাৰপিছতে নেহেৰু যুৱ কেন্দ্ৰ কোনোবা এজনে কৈছিলে এই লোকক নলয় কেলে তেতিয়া তেখেতে ক'লে আপোনাৰ বায়'ডাটাখিনি মোক দিব নেকি মোৰতো লগত এতিয়া লগে লগে লিখি দিব নোৱাৰি আপোনাক বোলো মই কাইলৈ যামেই বোলে আপুনি যোৱাৰ আগে আগে মোক দিব পাৰিব ঠিক আছে আপুনি কেতিয়া যাওঁ বোলে মই 9টাত যাম মই আপোনাৰ 8টা বজাত দি দিম পিছদিনাখন আহি পেলাই মোৰ বায়'ডাটাখিনি তেখেতক দি দিলোঁ তেখেতে আহি এইখন গভৰ্ণমেণ্টৰ ফালৰ পৰা ফৰৱাৰ্ড কৰি দিলে ডিপাৰ্টমেণ্ট অফ স্পৰ্টছ এণ্ড এই ইউথ এফেয়াৰ্ছ নে কিবা এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তালৈ ফৰৱাৰ্ড কৰি দিলে তাৰপৰা এদিনাখন মোলৈ চিঠি আহিছে যে ইয়'ৰ নেম হেজ বিন ৰিকমেণ্ডেড বাই গভৰ্ণমেণ্ট অফ আছাম এপিয়াৰ বিফ'ৰ দি ছিলেকশ্যন কমিটি ফৰ দি পোষ্ট অফ ইউথ কোঅৰ্ডিনেটৰ নৰ্থ লখিমপুৰ তেওঁ মাতিলে তেতিয়া মোৰ বন্ধু এজনক আহি ঢুকালে পাণ্ডে সূৰ্যভূষণ পাণ্ডে প্ৰিন্সিপাল হৈছিলে কেইদিনমান লখিমপুৰ কলেজত তেওঁ তাতে পি এইচ ডি কৰি আছিলে পুছা ইনষ্টিটিউট তেওঁ মই তালৈ ফোন কৰিলোঁ ক'লোঁ যে হেৰি মই এনেকৈ যাম মোৰ তাত ইণ্টাৰভিউ আছে অমুকত অঁ আহিবা মই তাৰ তাত গৈ পেলাই তেতিয়া এইটো কি এটা হেৰি আছিলে মই পাহৰিলোঁ ভৱনটো তাত ইণ্টাৰভিউ হয় তেতিয়া কি কৈছে বোলে তাতে ইণ্টাৰভিউ যিবিলাকে দিব যায় তাৰমানে ফৰেইন যোৱাৰ চান্সৰ কাৰণে তাত ইণ্টাৰভিউ দিয়ে এই কি ভৱন আছিলে পাহৰিলোঁ মই নাম দিল্লীত তাৰ ইণ্টাৰভিউ দি দিলোঁ সেই এটা ইণ্টাৰভিউ মোৰ ইণ্টাৰেষ্টিং কথা বাপৰি টেৰিভিউ মানে তিনিজন আই এ এছ অফিচাৰ বহি আছে তিনিজন আই এ এছ অফিচাৰ আৰু বাকীকেইজন বেলেগ বেলেগ মানুহৰ ছ'চিয়েল ছাইডৰ মানুহ আছিলে চিনাকি দিছিলে পাহৰিলোঁ মনত নাই ইমান এতিয়া এইটো বহুত দিন আগৰ কথাটো তাৰপৰা মোক ইণ্টাৰভিউ ল'লে আৰু শুনিলে কিয় আহিব খোজা এইটো পিছত তুমি এইটো হেৰি ন লেকচাৰ হৈ আছে সময় হৈছে নেকি নাই নাই লেকচাৰ কি হেৰি পাই সুধিলে আৰু কিবা কিবি বহুত কথা হৈছে ৰুৰেল ডেভেলপমেণ্ট কি স্পৰ্টছ কি ৰুৰেল স্পৰ্টছ কেনেকৈ কৰিব কি কৰিব মানুহটোৱে খাব নাপায় হেৰি নাপায় কেনেকৈ আহিব এই তেনেকৈ সুধি মেলি তাৰপিছত তো মই ওলাই আহিব ধৰোঁতে তাৰে আণ্ডাৰ ছেক্ৰেটেৰী এজন চাইনি বুলি আছিল নামটো তেওঁ ক'লে মিষ্টাৰ লাকাৰ ই প্লিজ মিট মি বিফ'ৰ ইউ লিভ দিছ বিল্ডিং বোলো কিবা হ'ল ৰৈ আছো ইণ্টাৰভিউ শেষ হৈ গ'ল তাৰ তেওঁ ৰুমটো কৈছিলে অমুক নম্বৰ ৰুমত আহিব মই গ'লোঁ মোৰ লগত আৰু এজন গৈছিল তেওঁ কেণ্ডিডেট আছিলে তাৰ সোমাওঁতে মই তেখেতকতো মই মতা নাই তেনেকৈ কৈছে তেখেতক মতা আপুনি কিয় আহিছে মানে মোৰ মই ক'লোঁ মই লগত লৈ আহিছোঁ মই তেখেতক যাব লাগিব তেওঁ বাহিৰলৈ গুচি গ'ল তেওঁ মোক ক'লে তেওঁক যাব কৈছোঁ সেইকাৰণে যে মই তোমাক ছিলেক্ট কৰিছোঁ সেই কথাটো ক'বৰ কাৰণে তোমাক ছিলেক্ট সেই নাই লগে লগে তোমাক ছিলেক্ট কৰিছোঁ তুমি যাবা আমাৰ হেৰি গৈ লখিমপুৰত তুমি ডেপুটি কমিশ্যনাৰক ৰিপৰ্ট কৰিবা তাৰ বোলে মই লৈ এপইণ্টমেণ্ট লেটাৰ বা হেৰি বোলে আই উইল চেণ্ড টু ইউ তাৰপিছতে আছোঁ আছোঁ মই ৰৈ আছোঁ এমাহ গ'ল দুমাহ গ'ল নাইটো একো খবৰ তাৰপিছত এখন মোলৈ ৰিমাইণ্ডাৰ আহিছে যে তুমি জইন কৰিব নকৰা সেইখন মই পালোঁ এইখন মই পিছত পাইছোঁ মই একচুৱেলি এপইণ্টমেণ্ট যিখন আছে সেইখন মই পিছত পাইছোঁ সেইখন বোলে বোলো মই জইন কৰিম মোক হেৰি কৰিলোঁ বোলে তুমি ইমিডিয়েটলি হেৰিকৈ জইনিং ৰিপৰ্ট দি পেলাই মোক আমালৈ পঠিয়াই দিয়া সেই তেতিয়াইতে মই নেহেৰু যুৱ কেন্দ্ৰত সোমাই পৰিলোঁ সোমাই পৰি মই ৰুৰেল ডেভেলপ ৰুৰেল ইউথ ডেভেলপমেণ্টৰ প্ৰগ্ৰেম কৰিলে নেহেৰু যুৱ কেন্দ্ৰটো গতিকে সেই মই মিচিং গাঁও সোৱণশিৰি গাঁও পঞ্চায়তৰ হেৰি
1: সেইটো
0: বেলেগ অভিজ্ঞতা বাপৰে সেইটোৱে মানে
1: কলেজৰ লগত নিমিলে
0: নিমিলে একদম নিমিলে তাত ৰুৰেল ইউথক আপুনি হাউ টু মেক দেম ফিল যে দে হেভ দে আৰ অলছ' হেভ এ ৰোল ফৰ নেশ্যন বিল্ডিং এক্টিভিটিজ ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰো এটা দায়িত্ব আছে কৰ্তব্য আছে সেইটো কেনেধৰণে তেওঁলোকে কৰিব

0: পাৰে, সেই হেৰিটো গতিকে সেইকাৰণে তেওঁলোকৰ ৰুৰেল ইউথবিলাকক অৰ্গেনাইজ কৰি তেওঁলোকৰ মাজত খেলা ধূলা পতা, সাংস্কৃতিক প্ৰতিযোগিতা পতা, তাৰপিছত কিবা কিবি অনুষ্ঠান দিয়া, তেনেকৈ সেইবোৰ বহুতখিনি কৰিলোঁ মই তিনি বছৰত, যথেষ্টখিনি কৰিছোঁ। এতিয়া এই এটা এবাৰ এক্সিবিশ্যন হৈছিলে দিল্লীত নেহেৰু যুৱ কেন্দ্ৰৰ অল ইণ্ডিয়া, তাত মই মোৰ এজন দুজন ট্ৰাইবেল ল'ৰাক লৈ গৈছে, এজন ছোৱালী এটা ল'ৰা, ছোৱালীজনীয়ে এই যে ইয়াত বান্ধি পেলাই যে হেণ্ডলুম যে হেৰি কৰে কঁকালত বান্ধি পেলাই যে সেইটো তাই তাত ডিছপ্লে কৰিছিলে, আৰু চবেই খুব মানে ইণ্টাৰেষ্ট
1: ভাল। খুব
0: ৰাজীৱ গান্ধী আহিছিল তেতিয়া,
1: আপুনি লগ পাইছিলে?
0: পাইছোঁ,
1: এবাৰে
0: পাইছোঁ, তাৰপিছত মই লগ পোৱা নাই, কিন্তু আৰু লগ ধৰা নাই। এই তেতিয়া লগ পাইছোঁ, মোক সুধিছে আৰু যে এওঁ কৰোঁ যে ট্ৰাইবেল এটা হেৰি কমিউনিটি, তাই তাই বড়ো ছোৱালী আছিলে, বড়ো কিন্তু আমাৰ লখিমপুৰত বড়ো মানুহ আছে কিছুমান বড়ো ছোৱালী, আৰু যিটো ল'ৰা গৈছিলে সি আকৌ মিচিং ল'ৰাটো, সিও কিবা কিবি কৰিলে, কালচাৰেল আইটেম দেখুৱালে, সেই হেৰিটো মই আপোনাক মই নামকেইটা মই পাহৰিলোঁ। বম্বেৰ এটা টীম, ডকুমেণ্টেৰী ফিল্ম বনোৱা টীম এটা আহি মোৰ সেই গোটেই প্ৰগ্ৰেমটো এই ফটো কৰি লৈ গৈছে, মানে
1: ভিডিঅ' কৰিছে,
0: ভিডিঅ' কৰিছে নে শ্লাইড শ্ব' কৰিলে কিবা এটা কৰিলে, মুঠতে মানে তেওঁলোকে মোৰ ইহঁতক আকৌ মাতি আনি পেলাই দেখুৱাব কৈছে যে এইটো এইটো কেনেকৈ কৰিছা দেখুৱাই দিয়া, এইটো তুমি কেনেকৈ গাইছিলা গাই দিয়া, সেইবোৰ সিহঁতি চব ৰেকৰ্ড কৰিছে। দিছিলে চাবলৈ মই পাহৰিলোঁ,
1: তেতিয়াতো সেইবিলাক উপলব্ধ নাছিলে, আজিকালি বাৰু ধৰক ইণ্টাৰনেট হ'ল,
0: এতিয়া বহুত
1: বহুত পোৱা যায়, তেতিয়াতো নাছিলে
0: নাছিলে
1: স্বচক্ষুই দেখিছে চাগে প্ৰথমবাৰৰ বাৰু তেনেকুৱা এটা অভিজ্ঞতা হৈছে।
0: মই সেইটো এই নামকেইটা আনিব লাগিব, মই এইটো লিখিবলৈ মন আছে, লিখি থ'ব লাগিব,
1: খুব সুন্দৰ অভিজ্ঞতা আপোনাৰ সেয়া। গতিকে তাৰ পাছত আপুনি আকৌ কলেজৰ
0: আগতে তিনি বছৰ শেষ হোৱা, মোৰ তিনি বছৰ কাৰণ লিয়েনত দিছিলে, কলেজলৈ লখিমপুৰলৈ বেক কৰিলোঁ, এইটো লখিমপুৰ বেক কৰিছে, লখিমপুৰত কেইদিনমান থকাৰ পিছতে মই আকৌ ইয়ালৈ গুচি আহিলোঁ, হায়াৰ ছেকেণ্ডেৰী কাউন্সিল।
1: কাউন্সিল সেইটো অভিজ্ঞতা কওকচোন,
0: কাউন্সিলৰ অভিজ্ঞতা
1: তাত আপোনাৰ, তাতে এটা আপুনি পঢ়াইছিলে, ইয়াতে কিন্তু পঢ়োৱাৰ
0: নাই, পঢ়োৱাৰ নাই, কিন্তু ইয়াত মানে তাৰ ওপৰত
1: ওপৰত
0: ওপৰত মানে ধৰক মই
1: আপুনি উপসচিব হিচাপে
0: জইন কৰিছিলোঁ, উপসচিব হিচাপে জইন কৰিলে মোক শৈক্ষিক দিছিলে তো ডক্টৰ ভূমিধৰ চৌধুৰী আছিলে চেয়াৰমেন,
1: তাৰ পৰা যেতিয়া অৱসৰ গ্ৰহণ কৰিলে আপুনি যুটীয়া সচিব হিচাপে, গতিকে তাৰপাছত আপুনি কৃষ্ণকান্ত সন্দিকৈৰ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত আপুনি যোগদান কৰিলে এগৰাকী পৰীক্ষা নিয়ন্ত্ৰক হিচাপে, তাৰ অভিজ্ঞতাটো কওকচোন, তাত সম্পূৰ্ণ বেলেগ।
0: পৰীক্ষা নিয়ন্ত্ৰকৰ যিটো চাকৰি বা পোষ্ট যদি কৈছোঁ আৰু, সেইটোত মোক দিলে, নিয়োগ কৰিলে, কিন্তু মোক অ' এছ ডি বুলি কৈছিলে, অফিচাৰ অন স্পেচিয়েল ডিউটি এক্সামিনেশ্যন, তেনেকৈ গতিকে মোৰ ডেজিগনেশ্যনটো সেই অফিচাৰ অন স্পেচিয়েল, যদিও মই কণ্ট্ৰলাৰৰ এক্সামিনেশ্যন, কণ্ট্ৰলাৰৰ এক্সামিনেশ্যন যিমানখিনি কাম গোটেইখিনি মই কৰিলোঁ, গতিকে সেইটোত মানে আটাইতকৈ ডাঙৰ কথা হ'ল কি যে আপুনি কনফিডেঞ্চিয়েলিটি মেইনটেইন কৰা, বিৰাট মানে হেৰি
1: কুৱেশ্যন পেপাৰৰ কথা থাকে,
0: কুৱেশ্যন পেপাৰ ছেটিঙৰ পৰা ৰিজাল্ট দিয়ালৈকে, পৰীক্ষা পতালৈকে, পৰীক্ষা ক'ত হ'ব, চেণ্টাৰ ক'ত হ'ব, চেণ্টাৰত কোন ইনচাৰ্জ থাকিব, কি হৈছে তাত, কোনকেইটা ল'ৰাই তাত পৰীক্ষা দিব,
1: এতিয়া যা হওক ধৰক আপোনাৰ এটা দীঘলীয়া অভিজ্ঞতা এই শিক্ষাৰ ক্ষেত্ৰখনত, এই বিষয়ে আমি বিতংকৈ মোটামুটি কথা পাতিলোঁ, কিন্তু আপোনাৰ ঘৰৰ কথাখিনি, আপোনাৰ সাংসাৰিক কথাখিনি, সেই কথাখিনি আমাৰ থাকি গ'ল, আহি লাহে লাহে আমাৰ শেষ হ'বৰ হৈছে অনুষ্ঠান, শেষৰ ফালে আহি পাইছোঁ, সেই কথাখিনি
0: মানে মই মোৰ পৰিবাৰ আছে আৰু দুটা ল'ৰা, ডাঙৰ ল'ৰাটো মেকানিকেল ইঞ্জিনিয়াৰিং কৰি সি এম বি এ কৰিলে, এম বি এ কৰি টাটা কনচালটেঞ্চি ছাৰ্ভিচত চাকৰি কৰে কনচালটেণ্ট, সি এই বৰ্তমান সি ছিডনীত থাকে অষ্ট্ৰেলিয়াত, তাক ট্ৰেঞ্চফাৰ কৰিলে ছিডনীলৈ, তাৰ এটা ল'ৰা আছে 9 বছৰ, আৰু 2 নম্বৰ ল'ৰাটো ডাক্তৰ, সি কলকাতাত থাকে, পি এল এছ হস্পিটেলত কাম কৰে, পি এল এছ হস্পিটেল যে আছে কলকাতাত, তো সি এই আই চি ইউ আৰু ক্ৰিটিকেল কেয়াৰ, ক্ৰিটিকেল কেয়াৰত সি মানে বেছি, সিহঁত ৰুমত আই চি ইউতে থাকে, এ চি ৰুমত থাকে, আৰু সি বিয়া কৰিছে, সেয়াই
1: এখন সফল আৰু ভৰা সংসাৰ,
0: এতিয়া ভৰা সংসাৰ নহয়। তাৰপৰে মোৰ আৰু এটা মই মোৰ এটা আণ্ডাৰ দিশে মই ছ'চিয়েল কামত কেইবাটাও জড়িত,
1: তেনেকেই জানো আপুনি সেই অঞ্চলত,
0: এই অঞ্চলটো আছোঁ, লখিমপুৰতো আছিলোঁ, আৰু ইয়াতো এতিয়া মানে মই এতিয়া প্ৰেজেণ্টলি মই জুলজিকেল ছ'চাইটি অফ আছামৰ প্ৰেচিডেণ্ট, সেইটো আছোঁ, তাৰপিছত চিনে গুৱাহাটী চিনে ক্লাবৰ এক্সিকিউটিভ মেম্বাৰ, ইয়াৰ সাহিত্য সভা যিটো আমাৰ জ্যোতিনগৰ যিটো সাহিত্য সভা আছে সদায় তাৰ এক্সিকিউটিভ কমিটি মেম্বাৰ,
1: এতিয়া আপুনি জ্যোতিনগৰত থাকে,
0: জ্যোতিনগৰ
1: এতিয়া ঘৰ?

জীৱন সুৰভি অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত আপোনালোকে লগ পালে প্ৰিয়ব্ৰত লহকৰক, তেখেতৰ সৈতে কথা পাতিলে সীমান্ত বাৰ্মাই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা।

0: অসম ইউৰোপ অংশীদাৰিত্ব নতুন অধ্যায়ৰ সূচনা কৰি গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাত অংশ লৈছে। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনসহ ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত আছে। উল্লেখযোগ্য যে কৰ্মশালাৰ পাছতে দুপৰীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব্লু ভেলি ক্লাষ্টাৰৰ উদ্বোধন কৰা হ'ব। ইয়াৰ পাছতে বিয়লি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰিব। এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক ফাষ্ট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জি আই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ, খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বম্বায়া, শ্বাহী, ইলাচি, বিলাতী আৰু পিঁয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। বিশ্বনাথ জিলাৰ 2টাকৈ নিচামুক্তি কেন্দ্ৰ জিলা প্ৰশাসনে কালি ছীল কৰি দিয়ে। ছীল কৰা কেন্দ্ৰ 2টা হৈছে লাইভৱেল নিচামুক্তি কেন্দ্ৰ আৰু প্ৰতিজ্ঞা ৱেলনেছ ফাউণ্ডেশ্যন। আৱাসীসকলক ভুল চিকিৎসা আৰু আক্ৰমণ কৰি অহা বুলি এই 2টা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে। আৱাসীসকলক অমানৱীয় শাৰীৰিক নিৰ্যাতন চলোৱাৰ 2টাকৈ ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে জিলা সমাজ কল্যাণ বিভাগে বিশ্বনাথ চাৰিআলি সদৰ থানাত নিজাববীয়াকৈ এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰাৰ লগতে কেন্দ্ৰ 2টা ছীল কৰি দিয়ে। এই সন্দৰ্ভত কাৰ্যবাহী দণ্ডাধীশ ধীমান হাজৰিকাই এইদৰে কয়।
1: হয়, আপোনালোকে অলৰেডি কৈছে যে 2 দিন আগত আমি ভিডিঅ' ফুটেজ পাইছিলোঁ য'ত এই 2টা ৰিহেবিলিটেশ্যন চেণ্টাৰ, এটা লিভৱেল ৰিহেবিলিটেশ্যন চেণ্টাৰ মধুপুৰৰ আৰু প্ৰতিজ্ঞা ৰিফেল ৰিহেবিলিটেশ্যন চেণ্টাৰ, এইটো লেহুগাঁও অৱস্থিত, এই 2টা ৰিহেবিলিটেশ্যন চেণ্টাৰত কিছু মাৰপিটৰ ভিডিঅ' ওলাইছিলে। এই ভিডিঅ'টো ওলোৱাৰ লগে লগে আমাৰ FIR দিয়া হয় আৰু এই 2জন অ'নাৰ হয় 2খন ৰিহেবিলিটেশ্যন চেণ্টাৰ, তেওঁলোকক এৰেষ্ট কৰিছে আৰু ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ছাৰে এটা এনকোৱাৰী ইমিডিয়েটলি এটা

0: কৰিছে। লগতে এই দুটা ৰিহেবিলিটেশ্যন চেণ্টাৰ যোনখিনি ইয়াত অকুপেন্টছ আছিলে, যোনখিনি যুৱক আছিলে, তেওঁলোকক নিজৰ নিজৰ ঘৰৰ মানুহে গাৰ্জেনে লৈ গৈছে আৰু আমি আজি এতিয়া ইতিমধ্যে লিভ বেলখন আমি চিল কৰিছোঁ আৰু ইয়াৰ পিছত আমি প্ৰতিজ্ঞা লৈ যাম, তাতো ইতিমধ্যে আমি গোটেইখিনি চিল কৰা হ'ব।
1: যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাম কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে স্থানীয় লোকৰ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ তিতাবৰৰ কাকডুঙা নৈত অবৈধ মাছ ধৰা কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱা হয়। তিতাবৰৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু তিতাবৰ মহকুমা মীন বিষয়াৰ উপস্থিতিত এই অভিযান চলোৱা হয়। অভিযানকালত নদীত চলি থকা অবৈধ মাছ ধৰা সন্দৰ্ভত স্থানীয় বাসিন্দাসকলৰ সৈতে আলোচনা কৰি এনে কাৰ্যকলাপ ৰোধ কৰিবলৈ সকলোৰে পৰা সহযোগিতা আহ্বান কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এতিয়া ষ্টুডিঅ'ত আছো মই লোভিতা, ডিউটি ৰুমত গুণপ্ৰভা বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা।

0: নমস্কাৰ। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ ন প্ৰতিভাৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান ন প্ৰতিভালৈ আপোনালোকক স্বাগতম। এই অনুষ্ঠানটিত প্ৰতিবাৰে আপোনালোকৰ মাজলৈ লৈ আহোঁ উদীয়মান কিছু নতুন নতুন প্ৰতিভা। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে উদীয়মান অভিনেত্ৰী দিশা ৰয়। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ। আমি বহুতো কথা পাতিম, কিন্তু পোনপ্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: হয়, নিশ্চয়। নমস্কাৰ, পোনপ্ৰথমে সমূহ শ্ৰোতালৈ নমস্কাৰ আৰু শ্ৰদ্ধা নিবেদিছোঁ আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে। মোৰ জন্ম হৈছিল শিক্ষানগৰী পাঠশালাত, এখন গাঁও, পানবাৰী নামৰ গাঁও এখনত। কিন্তু জন্মৰ পিছতে মই দেউতাৰ চাকৰিৰ বাবে আমি সকলোৱে সপৰিয়ালে বৰপেটা ৰোডত থাকিবলগীয়া হৈছিল আৰু তাৰ পৰাই মই মোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাও তাৰ পৰাই কৰিছোঁ। আৰু তাৰ পিছত মই সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত বৰ্তমান ষষ্ঠ ষান্মাসিকৰ এগৰাকী ছাত্ৰী হিচাপে পঢ়ি আছোঁ।
1: হয়, খুব ভাল লাগিলে। তুমি যিহেতু গান, কবিতা, অভিনয়, নৃত্য গোটেইকেইখন ক্ষেত্ৰৰ লগত জড়িত, গতিকে আৰম্ভণি কেতিয়াৰ পৰা হৈছিলে?
2: আৰম্ভণি বুলি ক'বলৈ গ'লে মোৰ 2 বছৰৰ পৰাই মায়ে মঞ্চত উঠাই দিছিল নাচিবলৈ, গীত গাবলৈ, আৰু তাৰ পৰাই সাহসটো পাইছিলোঁ। আৰু প্ৰথম শ্ৰেণীৰ পৰাই মই গানৰ লগত জড়িত হৈছিলোঁ আৰু তাৰ পিছত গানৰ লগতে মই বহুত বছৰ জড়িত থাকিলোঁ। আৰু লগতে তৃতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীত এনেকৈ ভালেকেইটা বছৰ মই নাটকৰ কৰ্মশালা কৰিলোঁ। গৰমৰ বন্ধ যি নাটকৰ কৰ্মশালা হয় তাত মই যোগদান কৰিছিলোঁ আৰু তেনেকেই মই অভিনয়ৰ লগতো জড়িত থাকিলোঁ। ষষ্ঠ শ্ৰেণী আৰু সপ্তম শ্ৰেণীৰ পৰা মই ভাওনাৰ লগতো জড়িত থাকিলোঁ। তাৰপিছত পোনপ্ৰথমবাৰৰ বাবে ধৰ্মীয় অনুষ্ঠানবোৰত ৰয়েল নাটক, তাতে মই কৰিলোঁ। প্ৰথম মই মা কামাখ্যাৰ চৰিত্ৰ এটা কৰিছিলোঁ আৰু তাৰপিছত কুন্তী দেৱীৰ চৰিত্ৰটোও কৰিছিলোঁ। তাৰপিছত মই প্ৰথম সামাজিক নাটক হিচাপে ৰাধেশ্যাম কলিতাদেৱৰ পৰিচালনা নিসংগ নায়ক নামৰ নাটক এখনত মই কৰিছিলোঁ। তাত মই নিগেটিভ ৰোল এটা কৰিছিলোঁ আৰু তাৰপিছত তেনেকৈ বহুতো নাটক কৰিলোঁ, অগ্নিপথত অগ্নিবীৰ, তেনেকৈ বহুত, আৰু একক অভিনয়তো বহুত কৰিছোঁ। তাৰপিছত তেনেকৈ মই অভিনয়ৰ লগত জড়িত থাকিলোঁ আৰু প্ৰথম যোনখন কৰিছিলোঁ সেই নিসংগ নায়ক নামৰ নিগেটিভ ৰোলৰ যোনটো চৰিত্ৰ কৰিছিলোঁ, তাৰ পিছৰ পৰাই মই বহুত বেছি উৎসাহ পালোঁ, সকলো মানুহেও বহুত ভাল পাইছিলে। তাৰপিছতে মই ভাবিলোঁ যে অভিনয়ত হয়তো মই কিবা এটা ভাল কৰিব পাৰিম আৰু তেনেকৈ অভিনয়ৰ জগতটো মই আৰম্ভ কৰিছিলোঁ।
1: খুব ভাল লাগিলে জানিব পাৰি। তুমি যিহেতু গীত গোৱা, এইখিনিতে এটি গীত শুনিব বিচাৰিম, কি শুনাবা?
2: মই এতিয়া আধুনিক গীতেই শুনাব বিচাৰোঁ।
1: ঠিক আছে।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে। তুমি যিহেতু সন্দিকৈ কলেজৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান পাবলৈ সক্ষম হৈছা,
0: হয়,
1: গতিকে সেই অনুভৱটো আৰু লগতে প্ৰস্তুতি কেনেকুৱা আছিলে?
0: তাৰ কাৰণে প্ৰথমতে মই বহুত সুখী, আৰু যেতিয়া প্ৰথম মই

0: জানিব পাৰিছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ মই পাবলৈ সক্ষম হৈছোঁ। লগে লগে মই মাক ফোন কৰিছিলোঁ। মাক ফোন কৰি মই বেলেগ একো নকয় কেৱল এটাই লাইন কৈছিলোঁ যে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰী দিশা ৰয়, আৰু সেইটো খুবেই এটা বহুত ধুনীয়া এটা অনুভৱ বুলি মই ক'ম। তাৰপিছত দেউতাক জনালোঁ, ভণ্টিক জনালোঁ, সকলোৱে বহুত ভাল পালে, আৰু তাৰ বাবে মোৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকেও খুবেই ভাল পাইছিল। আৰু তাৰ বাবে প্ৰস্তুতি মই ঠিক নকৰা নহয় বা বহুত বেছি কৰিছোঁ বুলিও নকওঁ, মই নিজৰ ফালৰ পৰা 100% দিছিলোঁ যিহেতুকে এইটো দলীয় আছিল, লগত নিজৰখিনিও আছিল, একক অভিনয়ো আছিল। মোৰ লগত যিসকলে কৰিছিল তেওঁলোকে বহুত ভাল কৰিছে, আৰু সেইকাৰণে আমি যিমানকেইখন কৰিছোঁ, আমাৰ ব্যংগনাট আছিল, ওৱান এক প্লে আছিল, মাইম আছিল, সকলোতে আমি গ'ল্ড পাবলৈ সক্ষম হৈছোঁ, প্ৰথম স্থান। লগতে একক অভিনয়তো মই প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ। গতিকে মই নিজেই যিমানখিনি পাৰোঁ ঘৰতে বহি, যিহেতুকে ঘৰত ইমান জোৰকেও ক'ব নোৱাৰি, গতিকে তেনেকেই মই আৰম্ভ কৰিলোঁ, চলালোঁ প্ৰস্তুতি, আৰু অন ষ্টেজ মই গোটেইখিনি কৰিছোঁ। গতিকে প্ৰস্তুতি কৰিও বহুত ভাল লাগিছে। সেইখিনি সময় যিমানকেইদিন আমি ৰিহাৰ্চেল কৰিছিলোঁ হাঁহি ধেমালিৰ মাজত, সকলোৱে কাৰোবাৰ ভুলো হৈছিল, কাৰোবাৰ আৰু বহুত ভাল হৈছিল, তেনেকৈ আমি গোটেই কেইজনীয়ে মিলি বহুত ভালকৈ প্ৰস্তুতি চলাইছিলোঁ। তাৰ কাৰণে হয়তো আমি আজি গোটেইকেইটাতে গ'ল্ড পাবলৈ সক্ষম হৈছোঁ, আৰু লগতে মই শ্ৰেষ্ঠ অভিনেত্ৰী হ'বলৈ সক্ষম হৈছোঁ। গতিকে তাৰ বাবে মই প্ৰথমতে মা দেউতা ধন্যবাদ দিম, আৰু নিজেও বহুত কষ্ট কৰিছোঁ নকৰা নহয়। গতিকে সেই অনুভৱটো খুবেই ধুনীয়া, আৰু তাৰ বিষয়ে ভাল ইমান বেছিকৈ মানে ক'ব নোৱাৰি, কাৰণ সেইটো কেৱল অনুভৱে কৰা হয়। গতিকে বহুত ধুনীয়া লাগিলে,
1: অভিনন্দন পুনৰবাৰ,
0: ধন্যবাদ।
1: হয়, গতিকে এইখিনিতে অভিনয়ৰ যদি কিবা এটা সংলাপ শুনিব পাৰি তেতিয়াহ'লে।
0: হয়, নিশ্চয় নিশ্চয়। সকলোৱে কয় সময়বোৰ পাৰ হৈ যায়, কিন্তু মোৰ বাবেচোন এই সময়বোৰ ৰৈ গৈছে, যেন এটা অন্ধকাৰ কোঠাত মই আবদ্ধ হৈ পৰিছোঁ, য'ত কোনো দুৱাৰ নাই, কোনো খিৰিকী নাই। তুমি জানানে আটাইতকৈ বেছি কষ্ট কেতিয়া হয়? যেতিয়া নিজৰ মানুহবোৰৰ মাজত থাকিও তুমি অকলশৰীয়া অনুভৱ কৰা। মোৰ বুকুত কিমান বিষ জমা হৈ আছে সেয়া চাবলৈ কাৰো আজি আহৰি নাই। মইচোন একো বিচৰা নাছিলোঁ, মই কেৱল অলপ মৰম, অলপ সময় বিচাৰিছিলোঁ। কিন্তু আজি মই নিজৰ ঘৰতে যেন এজনী অচিনাকি মানুহ, সুখী হোৱাৰ নাটক কৰি কৰি মই ভাগৰি পৰিছোঁ। মোৰ এই দুচকুৰ পানীৰ কোনো কি মূল্য নাই, নে মোৰ অস্তিত্ব এতিয়া কাৰোবাৰ বাবে আমনিদায়ক হৈ পৰিছে? কিমান কিমান চিঞৰিলে কোনোবাই মোৰ মাতটো শুনিব? মোৰ উশাহবোৰ চুটি হৈ আহিছে, কোনেও বুজি নাপায় এই মৌনতা কিমান ভয়ংকৰ হ'ব পাৰে। মোৰ নিজৰে এতিয়া নিজক ঘৃণা লাগিছে, মই আৰু সহিব পৰা নাই। মোৰ সঁচাকৈ বহুত ভাগৰ লাগিছে। মোক লৈ যোৱা ইয়াৰ পৰা, মোক কোনোবা এটা শান্ত ঠাইলৈ লৈ যোৱা য'ত মোৰ কান্দোনৰ বাবে মই কেতিয়াও কষ্ট খাব নালাগে বা কোনেও মোক আমনি নকৰে। ধন্যবাদ,
1: খুব ভাল লাগিলে, সঁচাকৈ একদম সোমাই যোৱা গৈছে, মানে খুব ভাল লাগিছে। তোমাৰ প্ৰিয় অভিনেত্ৰী বা কাৰ পৰা প্ৰেৰণা পালা বুলি যদি সোধা যায় তেতিয়াহ'লে কি ক'বা?
0: বিশেষভাৱে মোৰ তেনেকুৱা নাই, কিন্তু যাৰ পৰা মই সংলাপ কোৱাৰ ধৰণ শিকিছোঁ বা এক্সপ্ৰেশ্যনবোৰ শিকিছোঁ, প্ৰস্তুতি বাবুবাক মই খুবেই বহুত বেছি ভাল পাওঁ। তেওঁৰ যিটো এটা সংলাপ কোৱাৰ ধৰণ আছে, যি ধৰণে তেওঁ মঞ্চত থাকে, থিয় হয়, সেই সকলোবোৰ মই খুবেই ভাল পাওঁ। লগতে বৰষা বা তেওঁ সৰুৰ পৰা দেখিছোঁ, গতিকে তেওঁকো খুবেই ভাল লাগে। গতিকে তেওঁলোকৰ পৰাই মই সৰু সৰু কিছুমান বস্তু শিকিব পাইছোঁ, যোনটো মোৰ অভিনয়ৰ জগতত খুবেই সহায় কৰিছে। গতিকে তেওঁলোকক মই খুবেই বেছি ভাল পাওঁ।
1: হয়, পৰিয়ালৰ সমৰ্থন কেনেকুৱা বুলি যদি সুধোঁ এইটো ক্ষেত্ৰত আগবাঢ়িবলৈ?
0: হয়, খুবেই বেছি এটা ছাপৰ্ট মই পাইছোঁ সৰুৰ পৰাই। মই যিহেতুকে ক'লোঁ যে 2 বছৰৰ পৰাই মায়ে মোক মঞ্চত উঠাই দিছিল, গতিকে মাৰ পৰা বহুতখিনি পাইছোঁ। আৰু আজি যদি মই কিবা এটা হৈছোঁ, মই পোনপ্ৰথমে মোৰ মাক দিম সেই টেগটো।

0: দেউতা খুব ভাল পায় এইবোৰ বস্তু। কালচাৰেল জগতত যিহেতুকে জড়িত আছোঁ সৰুৰ পৰাই, আনকি মোৰ আইতা, মামাহঁতৰ আইতা, মাহী, ককা সকলোবোৰ থিয়েটাৰত থকা মানুহ, গতিকে হয়তো কোনোবা এটা ঠাইত সেইটো বস্তু মোৰ তেজত ৰৈ গৈছে। আৰু সেইখিনি বস্তু মায়ে মোক সহায় কৰিছে মোৰ ওলাই আনিবলৈ, গতিকে সকলোৱে বহুতখিনি ছাপোৰ্ট কৰিছে, দেউতা হওক, মা হওক, ভণ্টি হওক, গতিকে তাৰ বাবে তেওঁলোকক বহুত ধন্যবাদ, কাৰণ সকলোৱে এইটো বস্তু নাপায় আৰু মই পাইছোঁ। আৰু আজি সেইকাৰণে চাগে মই চাৰিওপিনে এইখিনি বস্তু আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ।
1: হয় হয়, খুব ভাল লাগিলে। তুমি যিহেতু ভাওনা কৰা বুলি ক'লা, গতিকে অকণমান কিবা শুনিব পাৰিম নেকি?
0: নিশ্চয়। আহি সখী হব পৰম অভাগিনী, কিবা তপুচ হামু পূৰব জনম ঈশ্বৰ নাৰায়ণক স্বামী ইচ্ছা কয় অনেক জনম কায় ক্লেশ কৰি বহুতো বৰিষ তপস্যা কৰিলো। তদনন্তৰ আকাশী বাণী শুনল, আহে কন্যা তুহু অহি জনমে স্বামীক ভেত নাহি পাব, আৰু জনম শ্ৰীৰাম ৰূপে তোহাক বিবাহ কৰাব। ইহা জানি আম অগণী প্ৰৱেশী প্ৰাণ চাৰল সখী, প্ৰাণ চাৰল আহি সুখী হব হে দৈব বাণী বিফল ভেল, হে শ্ৰীৰাম স্বামীক চৰণে অহি জনমে ভেত নাহি পাল সখী, ভেত নাহি পাল।
1: খুব ভাল লাগিলে সঁচাকৈ। তোমাৰ দৃষ্টিত এজনী ভাল অভিনেত্ৰীৰ কি গুণ থাকিব পাৰে?
0: ভাল অভিনেত্ৰী হ'বলৈ প্ৰথমতে ভাল মানুহ এগৰাকী হ'ব লাগিব, কাৰণ এইটো এটা কলা, গতিকে তাৰ বিষয়ে জানিবলৈ সেই অভিনেত্ৰীগৰাকীৰ সেইখিনি আগ্ৰহ থাকিব লাগিব। নাটক কৰোঁ বুলিয়ে নাটক কৰিব নোৱাৰি, গোটেইখিনি জ্ঞান তেওঁ আহৰণ কৰিব লাগিব। গতিকে মই ভাবোঁ যে এগৰাকী অভিনেত্ৰী হ'বলৈ হ'লে প্ৰথম কথা তেওঁ সেই কলাৰ বিষয়ে সেইখিনি জ্ঞান থাকিব লাগিব, দ্বিতীয়তে কাৰ পৰা তেওঁ কি ধৰণে অনুপ্ৰাণিত হৈছে সেইটো বহুত জৰুৰী, আৰু প্ৰত্যেকটো দিশতে তেওঁ চাব লাগিব যে কোনটো কাম কৰিলে, কোনটো কি কৰিলে তেওঁৰ এই পাঠত যাব পাৰিব। গতিকে সেই হিচাপত তেওঁ প্ৰথমতে ভাল মানুহ হৈ কলাখিনি জানি ল'বলৈ বহুত জৰুৰী, আৰু সেইটোৱে মই প্ৰথম উদ্দেশ্য বুলি মই ভাবোঁ।
1: হয়, তুমি যিহেতু পঢ়ি আছা, গতিকে অভিনয় আৰু অধ্যয়ন দুয়োটা কেনেদৰে আগুৱাইছা?
0: অভিনয় যিহেতুকে মই সৰুৰ পৰা কৰি আহিছোঁ, আৰু তাৰে লগত পঢ়াখিনিও মই ঠিকেইভাৱে চলাই নিছোঁ, আৰু মই ভাবোঁ যে এইটোৱে মোক অভিনয় হওক, গীত হওক, নৃত্য হওক, কোনো ক্ষেত্ৰতে মোক পঢ়াৰ ক্ষেত্ৰত মোক বাধা দিয়া নাই। যিখিনি সময়ত মই পঢ়িব লাগে সেইখিনি সময়ত পঢ়িছোঁ, সেইখিনি সময়ত আন বস্তুবোৰ মই মাজত অনা নাই, আৰু নাটকৰ সময়ত হওক, গীতৰ সময়ত হওক, মই সেইখিনি সময়ত নিজৰ গোটেই 100% মই সেইখিনি সময়তে দিছোঁ। গতিকে এই বস্তুটোৱে মোৰ পঢ়াত বিশেষভাৱে কোনো ধৰণৰ বাধা অনা নাই, আৰু যাৰ কাৰণে মই হয়তো মোৰ উচ্চতৰ মাধ্যমিকতো এটা ভাল সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মোক কোনো ধৰণৰ বাধা ইয়াতে পোৱা নাই।
1: হয়, এনেকৈ আগবঢ়াই লৈ গৈ থকা, যিহেতু কবিতা পাঠ কৰা বুলিও কৈছা, এটা কবিতা শুনিব বিচাৰিম।
0: নিশ্চয়। মই কবিতা লিখোঁ, গতিকে মোৰ এটি প্ৰিয়, মোৰ মা দেউতাৰ এটি প্ৰিয় মোৰ এই কবিতা, সেইটোৱে মই পাঠ কৰিব বিচাৰিম।
1: ঠিক আছে।
0: কবিতাৰ শিৰোনাম আশাৰ সমাধি। কিমান আশাৰ অন্তত আমি নিস্তব্ধ হৈ পৰোঁ, কিমান হেঁপাহৰ অন্তত এজনে আনজনক হেৰাই দিয়ে, কিমান বেদনাৰ অন্তত এজন ব্যক্তি অকলশৰে হৈ পৰে। এবাৰো জানো সুধিছোঁ নিজক, কি লাগে তোক, কি বিচাৰোঁ মই? উত্তৰ বিচাৰি পালে হয়তো সমাপ্ত হ'ব আশাৰ অভিধান,

0: এৰা, কোনেও নুসুধে মোক, কোনেও নিবিচাৰে মোৰ উত্তৰ। আৰু সেইবাবেই সমাধি সাজিছোঁ মই, মোৰ আশাৰ মোৰ আকাংক্ষাৰ। ৰ'দৰ পোহৰে আমনি কৰে মোক, নিশাৰ এন্ধাৰে উগ্ৰ কৰে মোক। কিয়? নাই, ইয়াৰ উত্তৰ নাই মোৰ। আশাৰ পাপৰি মৰহি উঠিছে। অকলশৰীয়া জীৱনৰ আৰম্ভণিত আকাংক্ষাৰ সমাধি সাজিছোঁ মই। এয়াই নেকি মোৰ জীৱন, এয়াই মোৰ জীৱন। ধন্যবাদ।
1: খুব ভাল লাগিলে। অভিনয়, নৃত্য আৰু গীত, এই গোটেইখিনি ক্ষেত্ৰৰ লগত যিহেতু জড়িত, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছেনে?
0: আনুষ্ঠানিক শিক্ষা মই অভিনয়ত কৰা নাই, মই গীতত কৰিছোঁ। মই শাস্ত্ৰীয় সংগীতত বিশাৰদ পাছ কৰিছোঁ নৱম শ্ৰেণীত। অভিনয়ত মই যদিও কৰা নাই আনুষ্ঠানিক হিচাপে, কিন্তু কৰ্মশালা মই ভালেকেইটা কৰিছিলোঁ। তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰাই কৰিছিলোঁ। পবিত্ৰ ৰাভা ছাৰ, তেওঁৰ গাইডেঞ্চত মই কৰিছিলোঁ। কিশোৰ ভৰদ্বাজ নামৰ ছাৰ আছিল আৰু যোগীৰাজ ছাৰ, তেওঁলোকৰ কৰ্মশালাত মই উপস্থিত আছিলোঁ। গতিকে তেওঁলোকৰ পৰাই মই যিমানখিনি শিকিছোঁ সেইখিনিয়ে মোক আজি ভালেখিনি কামত দিছে বা সহায় কৰিছে। আৰু নৃত্যত মই জড়িত আছিলোঁ। সৰুতে মই ভাৰতনাট্যম শিকিছিলোঁ, সত্ৰীয়া শিকিলোঁ আৰু আধুনিক নৃত্যও শিকিছিলোঁ, লগতে বিহুও মই শিকিছিলোঁ। গতিকে তেনেকৈ মই বিশেষকৈ গীততহে মই আনুষ্ঠানিক হিচাপে কৰিছিলোঁ। আৰু বাকী মই কৰ্মশালা আৰু বিহু সেইবোৰ মই অলপ অলপকৈ শিকিছোঁ, গোটেই আনুষ্ঠানিক বুলিও ক'ব নোৱাৰি। গতিকে তেনেকৈ মই চলাই নিছোঁ।
1: হয়, তুমি যিহেতু অভিনয়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ নাই কৰা বুলি ক'লা, গতিকে এই ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ বহুখিনিয়ে হয়তো আগবাঢ়িব বিচাৰিব, গতিকে তেওঁলোকক তুমি কি ক'বা যে এই ক্ষেত্ৰখনত আহিবলৈ আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা কিমান?
0: প্ৰয়োজনীয়তা যদিও আছে, কিন্তু মই ভাবোঁ যে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ আগতে তেওঁলোকে সৰু সৰু সেই কৰ্মশালাবোৰ কৰা খুবেই প্ৰয়োজনীয়, কাৰণ সেয়াই হৈছে ব্যাকৰণ। গতিকে তাৰ পৰাই আমি আগবাঢ়িব পাৰিম বা তেওঁলোকে আগবাঢ়িব পাৰিব। কৰ্মশালাবোৰত বহুতো নাজানা কথা শিকিব পাৰে আৰু কৰ্মশালাৰ পৰাই তেওঁলোকে আগবাঢ়িব পাৰিব, আৰু তাৰ পিছত তেওঁলোকে আনুষ্ঠানিক হিচাপে গ্ৰহণ কৰাটো প্ৰয়োজনীয়, তেওঁলোকে কৰিব লাগে তাৰ পিছত। কিন্তু প্ৰথমতে ব্যাকৰণখিনি জনাটো খুবেই প্ৰয়োজনীয়, আৰু লগতে আজিকালি বহুত নাটক তেওঁলোকে চায়, থিয়েটাৰ চায়, গতিকে তাৰ পৰাও বহুতখিনি আহৰণ কৰিব পাৰি যদি তেওঁলোকে সঁচাকৈ ভাবে এইখন জগতত ভৰি দিম বুলি। গতিকে তেনেস্থলত তেওঁলোকে এই বিষয়ে বহুতো জ্ঞান আহৰণ কৰাটো খুবেই প্ৰয়োজনীয়। গতিকে আনুষ্ঠানিক হিচাপে তেওঁলোকে শিক্ষা গ্ৰহণ কৰক বা নকৰক, প্ৰথমতে ব্যাকৰণখিনি জনাটো খুবেই প্ৰয়োজনীয়।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলা। তুমি যিহেতু কলা মঞ্চৰ অভিনয় কৰিছা, গতিকে প্ৰথমবাৰৰ মঞ্চৰ অভিজ্ঞতাটো কেনেকুৱা আছিলে বা তাৰ আঁৰৰ কাহিনী যদি আছে?
0: হয়, মই এই খুবেই মোৰ আচলতে সেইটো মই নিজৰ টাৰ্ণিং পইণ্ট বুলিয়েই ক'ম, মই কাহিনীটো ক'ব বিচাৰিছোঁ। মই আৰু মা, আমি কহিনুৰ থিয়েটাৰ আহিছিল আমাৰ তাত, মই যিহেতুকে বৰপেটা ৰোডত থাকোঁ, গতিকে তাত আহিছিল কহিনুৰ থিয়েটাৰ, আমি চাবলৈ গৈছোঁ। প্ৰথম যিখিনি সময় সেইখিনি সময় এনেই থাকেতো, গতিকে সেইখিনি সময়ত আমি মা আৰু মই বহি আছোঁ আৰু খুৰা এজনে মাক মেছেজ দিছে, কৈছে যে বাইদেউ আমাৰ নামঘৰত বৰপেটা ৰোড শাখা সত্ৰত প্ৰত্যেক বছৰৰ দৰে এইবাৰো নাটক হ'ব, যোনখন ৰয়েল ড্ৰামা হয়, গতিকে তাত এটা চৰিত্ৰত এজনী ছোৱালী লাগে, আমি দিশাক বিচাৰিম সেই চৰিত্ৰটো কৰাৰ বাবে, গতিকে আপোনালোকে যদি দিব বিচাৰে আমি খুবেই ভাল পাম। আৰু সেইটো মায়ে মোক জনোৱা নাছিল, কিন্তু মই পটককৈ দেখিলোঁ মেছেজটো। মেছেজটো দেখি মই যেতিয়া পঢ়িলোঁ, লগে লগে মই মাক মানে কৈছোঁ যে নাই মই কৰিম, মোৰ বহুত ইচ্ছা আছে মই কৰিম। কিন্তু দেউতাও মানে এইবোৰত প্ৰথমতে যদিও নাছিল, কিন্তু ক'লে যে যিহেতুকে ৰয়েল ড্ৰামা গতিকে কৰক, ধৰ্মীয় অনুষ্ঠানত আছে, কৰক। তাৰপিছত মই গ'লোঁ। মই কোনো ধৰণৰ মোৰ একো ধাৰণা নাছিল কেনেকৈ ডাইলগ ক'ব লাগে, কেনেকৈ থিয় হ'ব লাগে, কোনফালে চাব লাগে, কি কৰিব লাগে। মোক কেৱল তেওঁ কৈছে, আমাৰ যোনজন ডাইৰেক্টৰ আছিল তেওঁ মোক কৈছে যে তুমি সংলাপটো মাতি দিয়া, তাৰপিছত আমি গোটেইখিনি চাই ল'ম। মই যেতিয়া কেৱল সংলাপটো ক'লোঁ, তেওঁলোকে সকলোৱে বহুত ভাল পালে। মই নিজেও বুজি পোৱা নাছিলোঁ কিয় ভাল পালে, কাৰণ মই নিজে কোনোদিন শিকা নাই বা মই তেনেকৈ চোৱাও নাছিলোঁ। গতিকে সেইটো যেতিয়া মই গম পালোঁ যে সকলোৱে ভাল পাইছে, তেতিয়া মই খুবেই বহুত বেছি ভাল পালোঁ আৰু সেইটোৱে মোক বহুত উৎসাহ দিলে। তাৰপিছত তেওঁ মোক শিকালে, সকলোৱে মোক ধৰি শিকালে যে এনেকৈ ডাইলগ ক'ব লাগে।

0: মালকখিনি যদিও ডেলিভারি কৰোঁতে ভাল হৈছে, কিন্তু কেনেকৈ থিয় হ'ব লাগে, কেনেকৈ কি কৰিব লাগে সকলোখিনি শিকালে। তাৰপিছত মই মা কামাখ্যা ৰোলটো আছিল, সেইটো মই কৰিলোঁ। আৰু নামঘৰত মোক তাৰপিছৰ পৰা সকলোৱে কেৱল মা কামাখ্যা বুলি মাতে, আৰু সেইটো এটা খুবেই বহুত ভাল বুলি মই ভাবোঁ। কাৰণ মা কামাখ্যাৰ চৰিত্ৰ এটা কৰিব পৰাটো খুবেই ভাগ্য থাকিব লাগিব। গতিকে মই তাৰ পিছৰ পৰাই মই বহুত বেছি নাটকৰ প্ৰতি ইণ্টাৰেষ্টটো মোৰ আৰু বেছি বাঢ়িল। আৰু তাৰপিছত মই তাতেই মই নামঘৰতে আৰু কুন্তী হৈছিলোঁ, কুন্তী দেৱী হৈছিলোঁ, পঞ্চপাণ্ডৱৰ মাতৃ। সেইটোতো মোক সকলোৱে ভাল পালে। তেনেকৈ মই প্ৰথম ৰয়েল ড্ৰামা কৰিছিলোঁ। আৰু তাৰপিছত প্ৰথম মই সামাজিক নাটক কৰিছিলোঁ, সেয়া হৈছিল নিসংগ নায়ক বুলি, ৰাধেশ্যাম কলিতাৰ পৰিচালনা। তাত মই নিগেটিভ ৰোল এটা কৰিছিলোঁ আৰু ভগৱানৰ কৃপাত সেইটো ৰোল সকলো ৰাইজে ইমান ভাল পালে। তাৰপিছৰ পৰা মই অভিনয়ৰ কাৰণে পাগল। তাৰপিছৰ পৰা মোৰ কেৱল এটাই কথা যে নাটক মোৰ জীৱন, নাটকৰ কাৰণে মই যি কি কৰিব পাৰোঁ। আৰু তেনেকৈ মোৰ আৰম্ভ হৈছিল। সেয়াই বহুত বহুত ধুনীয়া এটা অভিজ্ঞতা, বহুত ধুনীয়া অনুভৱ, আৰু মানুহৰ সঁহাৰি পালে আৰু বেছি ভাল লাগে সেই কামটোত আগবাঢ়ি যাবলৈ। গতিকে তেনেকৈ আৰম্ভ হৈছিল।
1: হয়, নিশ্চয়কৈ খুব ভাল লাগিলে জানিব পাৰি। বৰ্তমানলৈ কৰা অভিনয়ত চৰিত্ৰ বহুকেইটাই কৰা গৈছে, গতিকে সকলোতকৈ ভাল লগা বা সকলোতকৈ স্মৰণীয় বুলি যদি সোধা যায় চৰিত্ৰ কোনটো আছিলে?
0: মোৰ যেতিয়া মই প্ৰথম সামাজিক নাটক কৰিছিলোঁ, যোনটোৰ পৰা মই বহুত বেছি সাহস পালোঁ বা অভিনয়ৰ কাৰণে মোৰ ইণ্টাৰেষ্ট আৰু বেছি বাঢ়ি গ'ল, সেইটো আছিল নেগেটিভ ৰোল এটা। আৰু সেইটো মোৰ কাৰণে খুবেই বেছি ভাল লগা এটা, কাৰণ সেইটো সময়ত মই ইমান জনা নাছিলোঁ। আজি যিমানখিনি হয়তো জানিব পাৰিছোঁ, সেইটো সময়ত মই ইমান জনা নাছিলোঁ। কিন্তু নাজানিও যেতিয়া এটা বস্তু ভালকৈ কৰিব পাৰিছোঁ আৰু মানুহৰ পৰা ভাল এটা ৰেছপঞ্চ পাইছোঁ, গতিকে সেইটো চৰিত্ৰ খুবেই মোৰ কাৰণে বহুত প্ৰিয়। আৰু আছে বহুতো চৰিত্ৰ, মই ভাবোঁ যে অভিনেত্ৰী হিচাপে প্ৰত্যেকটো চৰিত্ৰ তেওঁলোকে ভালকৈ কৰিব লাগে আৰু ভাৰ্চেটিলিটি এটা থাকে, সেইটো মই ভাবোঁ যে ময়ো কৰা উচিত। আৰু মই আজিলৈকে কৰিছোঁ, মই কৰুণ কৰিছোঁ, নেগেটিভ কৰিছোঁ, লগতে ষ্ট্ৰেইট ফৰৱাৰ্ডৰ যোনবোৰ থাকে সংলাপ, সেইবোৰো মই কৰিছোঁ। কিন্তু সকলোতকৈ ভাল লগা হৈছে মোৰ সেই নিগেটিভ ৰোলৰ চৰিত্ৰটো।
1: বৰ্তমানৰ সময়ত অভিনয়ৰ জগতখনত নিজৰ পৰিচয় গঢ়ি তোলাটো কিমান কঠিন বুলি ভাবা, যিহেতু তুমি উঠি অহা প্ৰজন্মই, তুমিও বহুখিনি কষ্ট কৰি আছা বা বহুতে বহুখিনি অসুবিধাৰ সন্মুখীন হোৱাও দেখা যায়, তেনে ক্ষেত্ৰত কি ক'বা?
0: এইটো ক্ষেত্ৰত আচলতে আগবাঢ়ি যাবলৈ হ'লে বহুত কষ্টৰ প্ৰয়োজন। ষ্ট্ৰাগলিং বুলি যোনটো কয়, সেইটো ময়ো আজিও কৰি আছোঁ আৰু মোৰ দৰে বহুত বহুত অভিনেত্ৰী তেওঁলোকেও কৰি আহিছে। গতিকে এইটো জগতত যদি নিজৰ পৰিচয় এটা বনাব লাগে, তেতিয়াহ'লে প্ৰথম কথা কষ্ট। আৰু প্ৰত্যেকটো স্থানতে গৈ তেওঁলোকে মানুহৰ লগত পৰিচিত কৰিব লাগিব নিজকে, আৰু জানিব লাগিব, তেনেকৈ কিবা এটা ভাল কৰিব লাগিব যাৰ কাৰণে তেওঁলোকে সেই কামটোত আগবাঢ়ি যাব পাৰিব, বা ডাইৰেক্টৰ হওক, প্ৰডিউচাৰ হওক, তেওঁলোকে সেই অভিনেত্ৰী বা অভিনেতাসকলক আগবঢ়াই নিব পাৰিব। গতিকে এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ, তেওঁলোকে কিমানখিনি আগবাঢ়িছে, কিমানখিনি জ্ঞান আহৰণ কৰিছে আৰু কিমানখিনি কষ্ট কৰিছে। আজিকালি বহুত মানুহে অভিনয় কৰে, বহুতে অভিনয় কৰি আহিছে, কিন্তু কিছুমানৰ মাজত হয়তো সেই ভোকটো আছে আৰু কিছুমানৰ মাজত সেইটো নাই। হয়তো কিছুমানে এনেই কৰে আৰু কিছুমানে বহুত কৰে, কিছুমান কিবা এটা ক্ষেত্ৰত যদি নাপায় কান্দি বহুত অৱস্থা বেয়া কৰি পেলায়। গতিকে তেনেকুৱা বহুত কষ্ট কৰা মানুহ মই দেখিছোঁ। মই নিজেও এটা সময়ত বহুত বেছি কান্দিছিলোঁ। গতিকে নিজে কিবা এটা ভাল স্থানত উপস্থিত হোৱাটো খুবেই প্ৰয়োজনীয়, যাৰ বাবে সকলোৱে আপোনাৰ পৰিচয়টো পাব। গতিকে সেয়াই মই ভাবোঁ।
1: অভিনয়ক লৈ ভৱিষ্যত পৰিকল্পনা কি?
0: যেতিয়াৰ পৰা মই অভিনয়ৰ লগত জড়িত থাকিলোঁ, তাৰপিছৰ পৰাই মই যেতিয়া গম পালোঁ যে মই কৰিব পাৰিম বা মানুহৰ পৰা সেইখিনি সঁহাৰি পালোঁ, তেতিয়াৰ পৰাই মোৰ এটাই সপোন যে এগৰাকী ভাল অভিনেত্ৰী হ'ম, সকলো মানুহে গোটেই অসমে মোক চাব, অসমে মোক ভাল পাব, মোৰ কামক ভাল পাব। গতিকে মই বিচাৰিম ভৱিষ্যত মই যাতে এগৰাকী ভাল অভিনেত্ৰী হ'ব বিচাৰোঁ, হ'বলৈ পাৰোঁ, আৰু তাৰ কাৰণে যিমানখিনি কষ্ট কৰিব লাগে মই কৰি আহিছোঁ আৰু আগলৈকেও ভালেখিনি কষ্ট কৰি যাম। গতিকে মোৰ এটা সপোন, আশা হয়।

0: তো এইটো পূৰণ হ'ব কেতিয়াবা, গতিকে তাৰে মই পৰিকল্পনা কৰোঁ।
1: হয়, নিশ্চয়কৈ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
0: ধন্যবাদ।
1: আমি প্ৰায় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ, শেষত কিবা এটি শুনিব বিচাৰিম।
0: নিশ্চয়। আপুনি ভাবিছে মই আপোনাক ক্ষমা খুজিম? আপুনি ভাবিছে আপোনাৰ প্ৰতিটো কঠোৰ শব্দত মই মোৰ মূৰটো দোৱাই দিম? যদি সেয়াই ভাবিছে তেন্তে আপুনি মোক আজিও চিনি পোৱা নাই। সিমান দিনে মই যি মৌনতা পালন কৰিছিলোঁ সেয়া মোৰ দুৰ্বলতা নাছিল, সেয়া আছিল মোৰ সহনশীলতাৰ শেষ সীমা। আপোনালোকে নাৰীক কি বুলি ভাবে? এটা কাঠ পুতলা নহয় জানো? যিমান জোৰে সূতা টানিব সিমানে আমি নাচিব লাগিব। কিন্তু মনত ৰাখিব, যেতিয়া সূতাডাল ছিঙি যাব সেই কাঠ পুতলাটো আৰু আপোনাৰ হাতত কাহানিও নাথাকে। সেইদিনা তাই নিজৰ ভৰিত নিজেই থিয় হ'ব। আৰু আজি মোৰ সেই সূতাডাল ছিঙি গৈছে। মোক জুই বুলি নাভাবিব, কাৰণ জুইক পানীৰে নমুৱাব পাৰি। মই হ'লোঁ সেই পোহৰ যাক আপুনি কেতিয়াও মুঠিত ধৰি ৰাখিব নোৱাৰে। আপুনি মোৰ দুৱাৰ বন্ধ কৰিব পাৰে, কিন্তু এই মোৰ মুক্ত আকাশখনক কেতিয়াও নোৱাৰে। আজিৰ পৰা মই আপোনাৰ পৰিচয়েৰে জনাজাত নহওঁ। মই মোৰ নিজৰ এক সুকীয়া ইতিহাস লিখিম, আৰু তাত থাকিব কেৱল মোৰ নিজৰ সিদ্ধান্ত। মই ভয় নকৰোঁ, কাৰণ যি মানুহে নিজৰ অস্তিত্বৰ বাবে যুঁজিবলৈ শিকে তেওঁৰ হেৰুৱাবলৈ আন একোৱেই নাথাকে। গতিকে এতিয়া আপুনি যিমান পাৰে মোৰ বিৰুদ্ধে বিষোদগাৰ কৰক, কিন্তু মোৰ এই যাত্ৰা আৰম্ভ হৈছে। মই আৰু কাহানিও এই যাত্ৰাত থমকি নৰওঁ। ধন্যবাদ।
1: খুব ভাল লাগিলে। ভৱিষ্যতে কেনেকুৱা ধৰণৰ চৰিত্ৰ কৰিব মন আছে?
0: মোৰ চৰিত্ৰ হিচাপে ক'বলৈ গ'লে মই গোটেইবোৰ চৰিত্ৰতে এবাৰ এবাৰ কৰিব বিচাৰোঁ। মই ভাৰ্চেটাইল এক্ট্ৰেছ এজনী হ'ব বিচাৰোঁ, যাতে সকলোৱে ক'ব পাৰে তাই য'তেই যিটো ৰোল কৰিছে তাতে সকলোখিনিতে ভালকৈ কৰিব পাৰিছে। গতিকে কৰুণ মই কৰি আহিছোঁ, মই পাগলৰ এক্টিঙো কৰিছোঁ, আৰু কান্দি কান্দি ভাগৰি যেতিয়া মানুহজন মৰাৰ পৰ্যায়লৈ গৈ পায় সেইখিনিও মই কৰিছোঁ, নেগেটিভো কৰিলোঁ। আৰু মই ভৱিষ্যতে বিচাৰিম যে এটা লিড এক্ট্ৰেছ হিচাপে মই যাতে এখন অসমীয়া চিনেমা নহওক কিয় বা চিৰিয়েল নহওক কিয় তাত ডেমকিয়াৰৰ যোনটো এটা চৰিত্ৰ থাকে, কাকো খাতিৰ নকৰে, নিজৰ পথত থাকে, ষ্ট্ৰেইট ফৰৱাৰ্ড, মই নিজে আচলতেও মানুহজনে তেনেকুৱা, গতিকে তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ কৰিবলৈ পালে মই খুবেই ভাল পাম। গতিকে আশা কৰোঁ কেতিয়াবা মই কৰিব পাৰিম, আৰু ভগৱানক ধন্যবাদ জনাম আজি এইখিনি পৰ্যায়লৈ মোক তেওঁ আনিছে, গতিকে ধন্যবাদ জনাইছোঁ।
1: খুব ভাল লাগিলে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইমান সুন্দৰকৈ তুমি কৈছা কথাখিনি, ইমান সুন্দৰ তোমাৰ প্ৰতিভা, গতিকে বহুত বহুত ধন্যবাদ তোমাক ইমানখিনি সময় উলিয়াই আমাক ইমান সুন্দৰ এটা অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। শ্ৰোতাসকলে নিশ্চয়কৈ ভাল পাইছে অনুষ্ঠানটি শুনি। তেন্তে প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাই ন প্ৰতিভাৰ শিতানত দিশা ৰয়ৰ সৈতে হোৱা শ্ৰুতি ডেকাৰ কথোপকথন শুনিবলৈ পালে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্ব

0: घरेलू शेयर बाजार के संवेदी सूचकांक में आज मामूली बढ़त देखी गई। अंतिम समाचार मिलने तक सेंसेक्स 114 अंक बढ़कर 73,668 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी गुवाहाटी দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত আজি গুৱাহাটীত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক কৰ্মশালা, মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ চলিত বৰ্ষৰ সন্মিলন আৰম্ভ, বিত্তমন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ। অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৱে আজি হোটেল ৰেডিছন ব্লুত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালাত অংশ লৈছে। পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাত ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনসহ ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত আছে। উল্লেখযোগ্য যে কৰ্মশালাৰ পাছতে দুপৰীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব্লু ভেলি ক্লাষ্টাৰৰ উদ্বোধন কৰা হ'ব। ইয়াৰ পাছতে বিয়লি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেল সম্বোধন কৰিব। এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলন আজি আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা কৃষি কৰ্মগোটৰ গুৰুত্বপূৰ্ণ এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ অহা 13 জুনত সামৰণি পৰিব। এই সন্মিলনত কৃষিমন্ত্ৰী, কৃষিবিজ্ঞানী, জ্যেষ্ঠ বিষয়া, নীতি নিৰ্ধাৰক আৰু 20খন দেশৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে সন্মিলনৰ প্ৰথম 3 দিনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। 9 জুনৰ পৰা 11 জুনলৈ কৃষি কৰ্মগোটৰ বৈঠক অনুষ্ঠিত হ'ব আৰু 12ৰ পৰা 13 জুনলৈ ৰাজ্যসমূহৰ কৃষিমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত হ'ব। এই সময়ছোৱাত পশুপালন, মীনপালন, কৃষকৰ অধিকাৰ আদি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত এই সন্মিলনত খাদ্য সুৰক্ষা, জলবায়ু পৰিৱৰ্তন, কৃষি বাণিজ্য, যোগান শৃংখলা, ডিজিটেল কৃষি, কৃত্ৰিম বুদ্ধিমত্তা, কৃষকৰ কল্যাণ, গৱেষণা সহযোগিতাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব। তামোলপুৰৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী মানুহৰ সংঘাতে সমস্যাৰ সৃষ্টি কৰিছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে সমীপৱৰ্তী গাঁওসমূহত ত্ৰাসৰ সৃষ্টি কৰিছে। যোৱা নিশা ভূটান সীমান্তৰ কাৰখেলা গাঁৱত এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ ধবংস কৰে। উল্লেখযোগ্য যে যোৱা সপ্তাহত বনৰীয়া হাতীৰ আক্ৰমণত অঞ্চলটোত 2জন লোকে প্ৰাণ হেৰুৱাইছিল। কাৰখেলাৰ উপৰি কালাজাৰ, অভয়পুৰ, শান্তিপুৰ, খৈৰাণী আৰু চেচাপানী গাঁৱতো বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছিল। বিত্তমন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি জিলাখনৰ বিভিন্ন কাম কাজৰ বুজ লয়। তেওঁ জিলাখনত বান প্ৰতিৰোধৰ প্ৰস্তুতি আৰু হাতী মানুহৰ সংঘাতৰ সমস্যাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰে। এই উপলক্ষে আয়োজিত তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বৈঠকখনত তামোলপুৰ সমষ্টিৰ বিধায়ক তথা বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কালি এই বৈঠকৰ পাছত অভিভাৱক মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
2: আজি মই প্ৰথম তামোলপুৰ জিলালৈ আহিছিলো। ইয়াৰ আগৰ চৰকাৰৰ দিনতো মই তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত আছিলো আৰু এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিছিলে আৰু আজি মই ইয়ালৈ আহি বিভাগসমূহৰ কি পৰিস্থিতি বা কেনেকৈ চলি আছে তাৰ পৰ্যবেক্ষণ বা ৰিভিউ এটা লৈছিলো আৰু এই ৰিভিউত আমাৰ যিসমূহ সমস্যা আছে, বিশেষকৈ পাব্লিক ৰিলেটেড সমস্যাবিলাকত আমি কেনেকৈ অতি শীঘ্ৰে চল্ভ কৰিব পাৰোঁ এই কামখিনিৰ কথাকে আলোচনা কৰিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছো যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মই মন্ত্ৰী হৈছো আৰু এই মন্ত্ৰিত্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বা বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ, মাইন্স এণ্ড মিনাৰেলৰ দৰে বিভাগ, 3টাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ মোক দায়িত্ব দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে সম্পূৰ্ণ চেষ্টা কৰিম যাতে ৰাইজৰ সেৱাত, অসমবাসীৰ সেৱাত অসমখনক সকলো দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই কাম কৰি যাব পাৰোঁ।
1: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ চান হকক ফাষ্ট ট্ৰেক আদালতত হাজিৰ হবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি ফাষ্ট ট্ৰেক আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ

সাক্ষ্য গ্রহণ করে। এই গোচৰত সাক্ষী হিসাবে মুঠ 394 গৰাকী লোকৰ নাম অন্তর্ভুক্ত হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা 5 বছৰত 200 বৰ্গ কিলোমিটাৰতকৈ অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব দিয়ে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংককে ধৰি

হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা 5 বছৰত 200 বৰ্গ কিলোমিটাৰতকৈ অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব দিয়ে। মুখ্যমন্ত্ৰীয়ে কৃষক কৃষক উৎপাদক সংস্থা আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী উদ্যোগী বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংককে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ৰাজ্যৰ অধিকসংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জি আই টেগলভৰ ব্যৱস্থা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো তেওঁ নিৰ্দেশ দিয়ে। জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইপিনে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বোম্বাইয়া, শ্বাহী ইলাচি, বিলাতী আৰু পিয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ 3 জন লোকক গ্ৰেপ্তাৰ কৰিছে। সেনাপতি জিলাৰ সেনাপতি থানাৰ অন্তৰ্গত টি খুলেন নাকা চকীত নিৰাপত্তা বাহিনীয়ে যোৱা নিশা অভিযান চলাই এই সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে অসমৰ 2 জন বাসিন্দাক গ্ৰেপ্তাৰ কৰে বুলি মণিপুৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সূত্ৰই আজি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা লোক দুজন দেৱীপুৰৰ উৰিয়ামঘাটৰ নাছিমুদ্দিন আৰু গোমাৰীগুৰিৰ মঞ্জিত বুলি জানিব পৰা গৈছে। 2 গৰাকী সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে 12টা চাবোনৰ বাকচত নিষিদ্ধ সামগ্ৰীখিনি উদ্ধাৰ কৰে। ইপিনে পশ্চিম ইম্ফল জিলাৰ চাপাম মামাং লেইকাই নিবাসী নংমাইথেম ৰূপু সিং নামৰ আন এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলা আয়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে স্থানীয় লোকৰ যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। যোৰহাট জিলাৰ তিতাবৰৰ কাকডোঙা নৈত অবৈধ মাছ ধৰা কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে। তিতাবৰ ৰাজচক্ৰৰ চক্ৰবিষয়া আৰু তিতাবৰ মহকুমা মীন বিষয়াৰ উপস্থিতিত এই অভিযান চলোৱা হয়। অভিযানকালত নদীত চলি থকা অবৈধ মাছ ধৰা সন্দৰ্ভত স্থানীয় বাসিন্দাসকলৰ সৈতে আলোচনা কৰি এনে কাৰ্যকলাপ ৰোধ কৰিবলৈ সকলোৰে পৰা সহযোগিতা আহান কৰা হয়। ডিব্ৰুগড় জিলাৰ পল্টন বজাৰ অঞ্চলত আৰক্ষীয়ে চলোৱা এটা অভিযানত মাদক দ্ৰব্য সৰবৰাহকাৰী এজন যুৱকক আৰক্ষীয়ে আটক কৰে। সৰবৰাহকাৰীজনৰ পৰা 13 গ্ৰাম সন্দেহযুক্ত মাদক দ্ৰব্য জব্দ কৰা হয়। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই কালি এই সৰবৰাহকাৰীজনক আটক কৰিবলৈ সমৰ্থ হয়। ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত আজি গুৱাহাটীৰ ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক কৰ্মশালা, মধ্যপ্ৰদেশৰ ইন্দোৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ চলিত বৰ্ষৰ সন্মিলন আৰম্ভ, বিত্তমন্ত্ৰী তথা তামোলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা আৰু ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ।

0: বুঢ়া ডাঙৰীয়া নমস্কাৰ।
1: নমস্কাৰ।
0: আমি যোৱা প্ৰথম খণ্ডত যেতিয়া কথা পাতিছিলোঁ, আপুনি অকণমান আৱেগিক হৈছিল, সৰুকালৰ কথা স্মৰণ কৰিছিল আৰু সেইবিলাক জীৱনৰ এটা এটা অধ্যায় আপুনি সামৰি লৈ তাৰপিছত আজি এইটো পৰিৱেশলৈ আহিছে, এইটো অৱস্থালৈ আহিছে। দ্বিতীয় খণ্ডৰ আৰম্ভণিতেই নাম এফাকি অকণমান গাই শুনাব নেকি?
1: হয়, এইটো আমাৰ আমাৰ নামবিলাক ৰাগত গায়, কিন্তু এনে ভাল লাগে। বৰগীতে যেনেকুৱা ৰাগ, সেই ৰাগেদিয়ে গায়।
0: হয়,
1: আমাৰ এতিয়া বৰ বিশেষত্ব, বহুতেই গায় নাম, বেলেগৰ কথা নকওঁ, আমাৰ সেই ৰাগেদি গায়। মই তাকেই অলপ গাব খুজিছোঁ, এনে কৌ ৰাগত আমাৰ গা নাম আছে, প্ৰথম বৰগীত ৰাগ নামটো মই গাব খুজিছোঁ।

0: এয়া অনুষ্ঠান প্ৰচাৰ হৈছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ দ্বিতীয় খণ্ড।

0: বৰ ভাল লাগিল।
1: এনেকৈ আমাৰ বৰপেটাত মানে বৰপেটাত নাম যেতিয়া হয়,
0: হয়
1: আমাৰ বৰপেটা ভকতবিলাকে যোনবোৰ নাম গাব গাব মাতে ক'ব, তেওঁলোকেও প্ৰথম আমাৰ এইটো দিবই লাগিব,
0: এইটো
1: প্ৰথম আমাৰ নাম।
0: ঠিক আছে, আপোনাৰ কণ্ঠত ইমান শুৱলা নামৰ সেই কেইখেপাকি শুনি আমি সঁচাকৈ আপ্লুত হ'লোঁ। এতিয়া কওকচোন আপুনি, এই আমি এতিয়া প্ৰথম শ্ৰোতা আছোঁ আপোনাৰ সংগীত যাত্ৰাৰ, আপুনি ঘৰৰ কাষৰে স্কুলখনত শিকিলে মহানন্দ সূত্ৰধাৰৰ তত্বাৱধানত, তাৰপিছত আপুনি আৰু এগৰাকী গুৰুৰ কাষলৈ গ'ল, এনেকৈ যেনেকৈ নহওক আপুনি আগবাঢ়ি গ'ল সংগীত জীৱনত। মোটামুটিকৈ আপুনি কোনটো সময়ত কোন ক্লাছত, ধৰকচোন মই বয়সৰ হিচাপে নহ'লেও ক্লাছৰ, যে ইমানমান ক্লাছ পাওঁতে মই মোটামুটি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিলোঁ, তেনেকুৱা সময় কিবা আছে নেকি?
1: এইবিলাকত মই আৰু এইবিলাক ওজাবোৰ তাৰমানে গাবই লাগিব, সত্ৰ যাবই লাগে,
0: সেইটোতো কৈছিল।
1: আৰু এই থিয় নামটো মোৰ মামা, মোৰ মামা আটা মানে বিখ্যাত আছিল, তেওঁৰ পিছত মোৰ মামা বিখ্যাত, তেওঁৰ পৰা লৈছিল, তেওঁৰ পৰা আৰু তেওঁৰ পুতেক আমাৰ বৰপেটা সত্ৰৰ বুঢ়া ডেকা সত্ৰীয়া, তেওঁ ভাল বিখ্যাত আছিল, তেওঁৰ মানে মই মামাৰ পৰা মই গোটেই কীৰ্তন ঘৰখিনি তেওঁ মামাৰ পৰা শিকিছিলোঁ। আটাক মই পাইছোঁ, কিন্তু মই আটাৰ পৰা শিকিব নাপাওঁ, মামাৰ পৰা আমি শিকিলোঁ, আটাৰ পৰা নাপালোঁ শিকিব। আৰু আমাৰ প্ৰয়াত আমাৰ ডেকা সত্ৰীয়া বৰপেটা সত্ৰৰ, তেওঁৰ পৰা মই যুগলখিনি মই লৈছোঁ, ভালকৈ আভাস লৈছোঁ আৰু তেওঁৰ পৰা। গতিকে মই এইখিনি মোৰ দেবেন চন্দ্ৰ পাঠক, আমাৰ আটাৰ নাম যোগেশ কামাৰ আছিল, তেওঁৰ পুতেক দেবেন চন্দ্ৰ পাঠক, তেওঁৰ পৰা মই কীৰ্তন ঘৰ গোটেইখিনি শিকিছোঁ। আৰু তেওঁৰ ল'ৰা আমাৰ নৱজিৎ দাস পাঠক, তেওঁ বৰপেটা সত্ৰ ডেকা সত্ৰীয়া পুনৰ গৈছোঁ, যে তেওঁৰ পৰা মই যুগলখিনি গোটেইখিনি শিকি লৈছোঁ, এতিয়া মোৰ আৰু চিন্তা নাই, সেইকাৰণে মই এইখন যুগলৰ এইখন মই কৰিছোঁৱেই।
0: হয়, আপুনি কেইবাখনো তেনেকুৱা আপুনি কেইবাটাও এলবাম কৰিছে
1: সত্ৰত, কেনেকুৱা
0: কোৱা যুগল প্ৰসংগ
1: প্ৰসংগ,
0: তেনেকৈ বৰগীতৰো আপোনাৰ এলবাম আছে বা নামৰো এলবাম আছে, আমি সেইবিলাক শুনি যাম। এই যে আপুনি ধৰকচোন ক'লে যে কম বয়সতে আপুনি ক্লাছ 8, 9, 10 ঠিক এইখিনি সময় পাওঁতে আপুনি ইতিমধ্যে প্ৰতিষ্ঠিত হৈছেই, আৰু সেইখিনি সময়ত আপুনি বিশেষকৈ নামৰ লগত বেছিকৈ জড়িত আছিল নেকি, বৰগীতত কৰিছে যদিও, কিন্তু এনেকুৱা সময়বিলাকত সাধাৰণতে হয় কি জানে, বিভিন্ন কম্পিটিশ্যনবিলাক হয় স্কুলত হয়, যদিও সেইখিনি সত্ৰীয়া পৰিৱেশৰ বাহিৰৰ কথা, তাত তেতিয়া আপুনি কিবা পুৰস্কাৰ চুৰস্কাৰ এইবিলাক পোৱা আৰম্ভ হৈছিল নেকি?

0: পাইছোঁ এইবিলাক
1: কওকচোন কোনটো আপোনাৰ
0: বৰগীতটো পাইছোঁ মই নাম যদিও মই শিকিছোঁ নামত সিমান সিমান জড়িত নাছিলোঁ মই এনে ভাল পাওঁ মই যে শুনি ভাল পাওঁ আপুনি গালে মই গম পাম ভাল গাইছে নে বেয়া গাইছে এনে মই মোৰ নিজৰ সেইটো আছে মই তেনেকুৱাকৈ মই পৰিৱেশন কৰা নাছিলোঁ পিছত মই কৰিলোঁ এতিয়া মোক মই সকলোৱে মাতে নাম গাব মাতে গাওঁ আৰু বা যুগলা সেনেকৈ পিছত মই গালোঁ আগতে মই গোৱা নাছিলোঁ এই ৰেডিঅ'ত আপোনালোকৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগেদি মই কিছু নামৰো এতিয়া গাইছোঁ ইয়াতে কৃষ্ণ গোপাল গুৰু নামৰ ইয়াতে ইয়াতে গাইছোঁ ইয়াতে
1: ইয়াতে গাইছে মই সেই ৰেডিঅ'ৰ প্ৰসংগটোলৈ আহিম তাৰ আগতে ৰেডিঅ'ৰ
0: গাইছোঁ নামৰ
1: ৰেডিঅ'ত আপুনি আকাশ
0: যুগলো গাইছোঁ বা কীৰ্তন ঘোষাও গাইছোঁ এইবিলাক আৰু বিভিন্ন ফিচাৰবিলাকত মই প্ৰায় ইয়াতে
1: কণ্ঠদান কৰিছোঁ
0: কণ্ঠদান কৰিছোঁ ইয়াতে ৰেডিঅ' মোৰ গুৰু বুলি ক'ব লাগিব মানে আগবাঢ়ি যোৱা মানে এইখিনি ক'ব লাগিব
1: সেই আমি আকাশবাণীত আপুনি কেনেকৈ আহিল সেই কথাটো আহিম তাৰ আগতে আপুনি এই ধৰকচোন স্কুলীয়া পৰিৱেশ বা কলেজীয়া পৰিৱেশ তেনেকুৱা পৰিৱেশবিলাকত ইতিমধ্যে আপুনি এই যে ক'লে মই পুৰস্কাৰ পোৱা আৰম্ভ হ'ল সেইবিলাকে আপোনাক উৎসাহ দিলে দিয়কচোন তেনেকুৱা সময়ত আপোনাৰ আমি এটা বৰগীত আগতে শুনিছিলোঁ কোনবিলাক বৰগীতে আপোনাক বেছিকৈ আকৰ্ষণ কৰিছিল মানে মানুহৰ থাকেতো ইমানবিলাক বৰগীত আছে তাৰ ভিতৰত বোলে এইকেইটা গীতে মোক কিন্তু খুব মানে আগুৱাই যায়
0: মই নাৰায়ণ কাহবাদী গাইছিলোঁ আগতে গান আছিলোঁ মই মোৰ এটা ভাল মানে গীত আছিল এইটো আমাৰ সত্ৰত গায় সেইটো দদাখনৰ দেহদয়াল মানে কৃষ্ণ যেতিয়া মানে গোপীবিলাকৰ লগত মানে অন্ত হেৰি কৰি থাকে ক্ৰীড়া খেলা কৰি থাকোঁতে কেলিগুমান নাটৰ গীত তেতিয়া অন্তৰ্ধান হ'ল
1: হয়
0: অন্তৰ্ধানতে গোপীবিলাকে কান্দি কান্দি প্ৰাৰ্থনা কৰিছিল দৰখনৰ দেহ আমাক দেখা দিয়া ঐ দৰখনৰ দেহ দিয়াল এইটো বৰ সুন্দৰ গীত সেই গীতটো মই বহুত প্ৰাইজ পাইছিলোঁ
1: গীতটি আমি শুনিম আমি গীতটি শুনিম আজি আমাৰ অনুষ্ঠানৰ সামৰণিত আমি নিশ্চয় এই গীতটি শুনি যাম কিন্তু তাৰ আগতে আপোনাক কওঁ যে আপুনি এই ধৰকচোন মই কৈছোঁ যে প্ৰাথমিক পৰ্যায়টোত আপুনি স্কুলীয়া কলেজীয়া অৱস্থাত যিখিনি গীত গালে সেইখিনিত ইতিমধ্যে আপোনাৰ বৰপেটা অঞ্চলটোৰ ভিতৰত আপোনাৰ এটা নাম প্ৰতিষ্ঠা হ'ল তাৰপিছত আপুনি অকণ বাহিৰলৈ ওলাই আহিল তাৰপিছত সকলো শিল্পীয়ে যেনেকৈ বিচাৰে তেনেকৈ আপুনি এদিন আকাশবাণীলৈ মন মেলিলে সেইটো কেতিয়াৰ কথা আকাশবাণীত অহাৰ কথাটো
0: আমাৰ বৰপেটা আগতে আকাশবাণী এটা নিয়ম আছিল কি গাঁৱে গাঁৱে চহৰে নগৰে মানে তেওঁলোকে অডিশ্যন ল'ব গৈছিল তাৰমানে সেই সময়ত মই সেই সময়ত মই ওজাপালৈকে মোৰ মনত পৰে মই ওজাপালৈকে আছোঁ সত্ৰত আমাৰ মানে মই বুঢ়া এটা তিথিত আছিল চলি আছিল ওজাপালৈ গৈছোঁ যে মই এইফালে ফৰ্ম ফিল আপ কৰিছোঁ এনেকৈ গ'লে হয় বোলে মই ক'লো আগতে মই
1: কৰিলোঁ এই আকাশ
0: আগৰ বাৰু মই পালন কৰা নাছিলোঁ
1: আকাশবাণীত অহাৰ পৰিকল্পনাটো কেনেকৈ হ'ল আপোনাৰ
0: কেনেকৈ হ'ল মানে মই মই এবাৰ এবাৰ মই দেখিলোঁ আমাৰ এই সুধীৰ দাস
1: হয়
0: তাৰপিছত ৰমেন দা আমাৰ আমাৰ খগন মহন্ত ছাৰো গৈছিল এনেকৈ এনে লৈ থাকে হেডফোন লৈ থাকে বা বঢ়িয়া ধৰণে এবাৰ মই চালোঁ তাৰমানে এবাৰ এতিয়া পাৰি দিওঁ জানা নাছিলোঁ পাৰি বুলি এনে এপ্লাই কৰিব পাৰি যে গাব পাৰি দুই হাজাৰ আমাৰ কিছুমানে গাইছে আৰু তাত মই নেক্সট বাৰ আৰু সেইবাৰ গৈছোঁ নেক্সট বাৰ যাতে মই নাম
1: আৰু মানে আপুনি ক'ত ক'ত তেখেতসকলে অডিশ্যন
0: আমাৰ বৰপেটাত তৰুণ ভগৱান হলত কৰিছিলোঁ অডিশ্যন লৈছিল তেতিয়া চাব গৈছোঁ কি আচৰিত আমিতো পাৰোঁ দিব মই সেয়ে আৰম্ভণি নেক্সট বাৰ আৰু এবাৰ গৈছিলোঁ তাৰমানে নেক্সট বাৰ যাতে মই খগন মহন্ত ছাৰ আৰু আমাৰ ৰমেন্দ্ৰ আছিল আমাৰ সুধীৰ দা বৰপেটাৰ পৰা তেওঁক শুনবা দিয়ে নাকি মই নাজানো কি হেডফোনটো লৈ জানা নাছিলোঁ তেতিয়া ময়ো তাত জইন কৰিলোঁ মই এনেকুৱা ধৰণৰ মই বৰগীত বৰগীত নহয় আমাৰ নাম আৰু হোলী দুয়োটাত মই ছয়জন ছয়জন আগতে ছয়জন আছিল ছয়জন গ্ৰুপ কৰি মই অনুষ্ঠানৰ লগত ল'ৰাৰে লৈ লৈ আমাৰ ভাৰত সংঘৰ কলা পাছৰ সমিতিৰ অনুষ্ঠানৰ লগত ল'ৰা লৈ মই এই গৌতম বায়ন দীনেশ দাস নৱদাস তেওঁ আছিল তেওঁ তাল বজাইছিল এনেকৈ মই তাতে
1: বেলেগ
0: কৰি আৰু নামৰ তেওঁ কৈছে ভাল হৈছে ল'ৰাজনে ভাল হৈছে মই শুনা পাইছো তাৰমানে মোৰ আৰু মনটো ভাল লাগিল খবৰ আহিল পালোঁ
1: তেতিয়া আপুনি কি কলেজীয়া ছাত্ৰ নে কেনেকুৱা
0: হাইস্কুলৰ
1: ছাত্ৰ
0: গতিকে তাৰ ভিতৰত মই আৰু অডিশ্যন ইয়াতে কলেজত ইয়াতে এইটো দিলোঁ বৰগীতৰ অডিশ্যনটো ইয়াতে
1: বৰগীতৰ অডিশ্যনটোৰ কথালৈ পিছত আহিম এই যে আপুনি নামৰ অডিশ্যনত যে আপুনি আপোনাৰ সংগীসকলৰ সৈতে একেলগে এটা গ্ৰুপ হিচাপে আপুনি যে তাত আপোনাৰ ছিলেকশ্যন হ'ল
0: কলেজীয়া মানে ধৰক আমি লাইন এই মেট্ৰিক পাছ কৰি দিছোঁ জানি দিয়ে
1: কিন্তু সেই যে আপোনাৰ আপুনি যে তাত কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হ'ল তাৰপিছত আপোনালোকে নামৰ ৰেকৰ্ডিং কৰিলে
0: কৰিছে
1: কি নাম ৰেকৰ্ডিং কৰিছিলে
0: নাম মই ক'লোৱে কৃষ্ণ গোপাল

0: राम कृष्ण रूपे दैवकृत भोलाय अवतार ए करुणा मय राम राम रे বহালাম কৰিছোঁ, যুগল প্ৰসংগ কৰিছোঁ,
1: সেইবিলাকলৈ আহিম আমি। কিন্তু আপুনি এই নামৰ, তাৰমানে আকাশবাণীত আপুনি বৰগীতৰ শিল্পী হোৱাৰ আগে নামৰ শিল্পী,
0: নামৰ শিল্পী প্ৰথম,
1: আৰু তেতিয়া বহুত কোমলীয়া বয়স আপোনাৰ, মেট্ৰিক পাছ কৰিছে মাত্ৰ তেনেকুৱাতে। তাৰপিছত আপোনাৰ বেছি আপোনাৰ যিটো ছিৰিয়াছ বা বেছি গভীৰ দিশ যিটো, সেইটো হৈছে আপোনাৰ বৰগীত,
0: বৰগীত,
1: কাৰণ বৰগীতৰ সাধনাও অকণমান তাতকৈ বহুত ইয়াতকৈ নামতকৈ বেছি কঠোৰ সাধনা,
0: খুব ভাল পাওঁ, বেছি ভাল পাওঁ,
1: আপোনাৰ প্ৰিয়ও সেইটো। গতিকে বৰগীতৰ শিল্পী হিচাপে আপুনি যিহেতু আকাশবাণীৰ মানে সংস্পৰ্শত আহিলে, তাৰপিছত আপুনি নিজে নিজে আকাশবাণীত বৰগীতৰ অডিশ্যন দিব খুজিলে, সেইটো কেতিয়াৰ কথা?
0: সেইটো ধৰক 90 মানত হ'ব নাকি, সেইটো হৈছে
1: 1990
0: হ'ব, সেইটো চনটো মোৰ মনত নাই, মানে এইটো তাৰপিছত দিছোঁ, এপ্লাই কৰিছোঁ, তাতে পালোঁ, তাত মই গাইছোঁ প্ৰথম পাওঁতে
1: কণ্ঠ পৰীক্ষা যে দিব আহিলে সেইটো মনত আছে নাই?
0: আছে, চনটো মনত নাই,
1: ঘটনাটো মনত আছে, আপুনি কেনেকৈ আহিল?
0: গানটো গাইছিলো মই, বেলুৱাৰ আগৰ গীত গাইছিলো,
1: আপুনি অডিশ্যনত কণ্ঠ পৰীক্ষা
0: খাইছিলো, কি গাইছিলো মই মানে সুতটো মানে ইমান মই মোৰ ভাবছো ইমান পৰিবাদ মোৰ হোৱা নাই, মই যেনেকৈ গাওঁ কিন্তু পাইছো তাৰমানে ৰাগটো মই টানিছো, মই যেনেকে গাওঁ মই তেনেকুৱা এপ্ৰোপ্ৰিয়েট মোৰ হোৱা নাই।
1: আপোনাক কি সুধিছিলে, আপোনাৰ কণ্ঠ পৰীক্ষাত কি সুধিছিলে? আপোনাৰ যিসকল আমাৰ বিচাৰক থাকে তেওঁলোকক
0: কৈছে যে আপুনি এটা মানে এটা গীত গাওক, চইচ গীতটো গাওক,
1: তেতিয়া
0: মই বেলুৱা ৰাগটো মই এইটো গাইছিলোঁ,

0: নাই এইটো গাইছিলোঁ। হয়,
1: আপুনি এইটো এনেকে এনেকে কোনো অকলশৰীয়াকে কণ্ঠৰে গাইছিল নে লগত
0: লগত আমাৰ
1: আছিলে দিয়ে?
0: হয় হয় আছিলে, ভাস্কৰজ্যোতি ওজা আছিল সেই সময়ত।
1: হয়,
0: আৰু তাল আছিল মোৰ ভাইটিজ আছিল দুৱাময়জা,
1: আপোনাৰ লগতে আহিছিলে আৰু
0: আহিছিল,
1: আহি আপুনি তিনিজন হয় হাৰমনিয়ামৰ তাল লৈ পেলাই গাইছিল নহয় জানো? গোৱাৰ পিছত তেখেতসকলে বিচাৰকসকলে কি কৈছিল আপোনাক?
0: তেওঁ কৈছে আৰু আৰু এটা গাইছিলোঁতো মনত নাই, কিন্তু আৰু হ'ব যাওক মই যাব দিলোঁ, গুচি আহিলোঁ।
1: হয়,
0: কৈছে মানে পাং নাপাং মোৰ ৰাগটো মোৰ ভুল হৈছে মোৰ হিচাপত, মই ভালকৈ মই গাব পাৰোঁ, ভয় অলপ ভয় খাইছিলোঁ। অডিশ্যনত পাছ কৰা হওঁতে মন ভাল লাগিল আৰু।
1: তাৰপিছত এই অডিশ্যন পাছ কৰাৰ পিছত আপুনি প্ৰথম বাণীবন্ধন কেতিয়া কৰিলে?
0: প্ৰথম সেই আগতেতো সোনকালে মাতিছিল,
1: মাতিছিলে
0: বেছি টাইম নালাগিছিল, আগতে সোনকালে মাতিছিল, আজিকালি সেই তেনেকুৱা হৈছে
1: নাজানো। আৰ্টিষ্টৰ সংখ্যা বহুত বাঢ়ি গ'ল যে,
0: আগতে আৰ্টিষ্ট কম আছিল, মানে আগত মই প্ৰথম গাইছোঁ মই মনত আছে এই আমাৰ তন্নপাণ বিনে সেইটো গাইছিলোঁ, আৰু হেৰ মল্লাৰ আগৰ এটা গাইছিলোঁ, বাই বাহিৰ হৈ আছে দেখো হৈ সুন্দৰ নন্দিৰ বাল মালা বালা এইটো গাইছিলোঁ, আৰু

0: সাপটো গাইছিলোঁ মই মানে ডাঙৰ দীঘলকৈ গাইছোঁ আমাৰ সত্ৰ বৰপেটাহঁতত যেনেকৈ পদ্ধতিত গায় ভাঙি ভাঙি গায় আমাৰ সত্ৰ মূলটো গাই পিছতে বেলেগ বেলেগ তালত গায় সেই তেনেকুৱাকৈ তাল তালত আঠ মিনিট দহ মিনিট গাইছোঁ
1: মানে প্ৰথম যিটো বাণীবন্ধন তেতিয়া
0: পাঁচ মিনিট হয় নাগাইছোঁ
1: আপুনি দুটা প্ৰথম দুটা বাণীবন্ধন কৰিছিল তাত আপুনি এনেকৈ এইখিনি গাইছিল আৰু সম্পূৰ্ণৰূপে আপোনাৰ বৰপেটাত যেনেকৈ শিকিছিলে
0: তেনেকৈ
1: তেতিয়া এই আকাশবাণীৰ এই আপোনাৰ প্ৰৱেশ হ'ল প্ৰৱেশ হোৱাৰ পিছত আপুনি বহুত গীত গাইছে
0: আকাশবাণী
1: আৰু অকল বৰগীত নহয় আপুনি নামত আছে
0: বহুত
1: আপুনি আৰু আৰু আহিম হোলী গীত বা নাও খেলৰ গীত এইবিলাকলৈকে আহিম আমি পিছত কাৰণ বৰপেটাৰ লগত সংস্কৃতিৰ লগত জড়িত অন্যান্য দিশবিলাকতো আপুনি পিছত প্ৰৱেশ কৰিছিল গতিকে সেইবিলাক কথালৈ আহিম পিছত ঠিক আছে ওজা ডাঙৰীয়া আপোনাৰ এই যি দুটা গীত আপুনি বাণীবন্ধন কৰিলে আকাশবাণীত সেয়াৰে আপোনাৰ এটা নতুন অনাতাঁৰ শিল্পী জীৱনৰ আৰম্ভণি হ'ল আমি সেই শিল্পী জীৱনত আপোনাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ কথা ইয়াৰ পিছৰ খণ্ডলৈ ৰাখিছোঁ
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ উজা

সংগীত যাত্রার দ্বিতীয় খণ্ড শুনিলে। তেখেতৰ সৈতে আলাপত ভাগ ললে অশোক ভট্টাচাৰ্যই। এই অনুষ্ঠানলানিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব এই একেটা বাৰৰ একে সময়তে।

0: আইদেউৰ বোলনীৰ সমস্ৰতাকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ বোলনি মুকলি কৰিছোঁ। আজিৰ বোলনিৰ স্বাস্থ্য শিতানৰ বিষয় থাইৰয়ডৰ সমস্যা, কাৰণ আৰু চিকিৎসা। আমি মহিলাসকলে সাধাৰণতে সন্মুখীন হোৱা শাৰীৰিক সমস্যাসমূহৰ অন্যতম হ'ল থাইৰয়ডৰ সমস্যা। পিছে কিনো এই থাইৰয়ডৰ সমস্যা, কেনেধৰণৰ হ'ব পাৰে ইয়াৰ চিকিৎসা, এনেধৰণৰ কিছু কথা পাতিম আজিৰ অনুষ্ঠানত। আজি আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ মেডিচিন বিভাগৰ বিশেষজ্ঞ ডাক্তৰ ৰুণজুন তেৰণপিক। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: থেংক ইউ।
0: আমি সাধাৰণতে শুনি থাকোঁ থাইৰয়ডৰ সমস্যা হৈছে, মহিলাসকলে কোৱা শুনো থাইৰয়ডৰ সমস্যাৰ কাৰণে আমি এনেধৰণৰ চিকিৎসা লৈ আছোঁ বা এইটো এইটো বস্তু আমি খাব পৰা নাই। গতিকে প্ৰথম প্ৰশ্নটোৱে হৈছে থাইৰয়ড আচলতে কিনো?
2: থাইৰয়ডটো এটা গ্লেণ্ড হয়, আমাৰ এই ডিঙিৰ সন্মুখত থাকে অলপ তলত। এই বস্তুটো আপুনি এনেই চালে দেখা নাপাব পাৰে, চুলে গম নাপাব পাৰে, অলপ ভিতৰত সোমাই থাকে। কেতিয়াবা ডাঙৰ হৈ গ'লে কিছুমান দেখা পোৱা যায়, এনেকৈ আপোনাৰ ডাঙৰ হৈ গৈছে, ডিঙি ফুলি গৈছে, তেনেকুৱা। এইটো এটা গ্লেণ্ড হয় আৰু হৰমন প্ৰডিউচ কৰে, আমাৰ থাইৰয়ড হৰমনছ বুলি যোনটো কওঁ আমি। এই গ্লেণ্ডটো যোনটো থাইৰয়ড হৰমনটো প্ৰডিউচ কৰে, আমাৰ গোটেই বডিতে মানে বহুতখিনি ফাংচনছ ৰেগুলেট কৰে, হাৰ্ট ৰেটৰ পৰা, মেটাবলিজমৰ পৰা, বডি টেম্পাৰেচাৰ, ডাইজেশ্যন, বহুত বস্তু কণ্ট্ৰল কৰে এই বস্তুটোৱে। সেইকাৰণে থাইৰয়ড হৰমন যেতিয়া প্ৰডাকশ্যনটো খেলি মেলি হয়, হয়তো বেছিকৈ প্ৰডাকশ্যন হৈ আছে তেতিয়াও, হয়তো কমকৈ প্ৰডাকশ্যন হৈ আছে তেতিয়াও, তেতিয়া আমি কিছু সমস্যা সন্মুখীন হ'বলগীয়া হয়।
0: কেনেধৰণৰ সমস্যা হ'ব পাৰে?
2: হোল বডিয়ে কণ্ট্ৰল কৰে বুলি ক'ব পাৰে, আপোনাৰ হৰমনছবিলাকে ৰেগুলেট কৰে ঠিকমতে যাতে চলি থাকে, তেনেকুৱা। দ্য হাৰ্ট ৰেট, হাৰ্ট ৰেটটো আপোনাৰ কি হয় যেতিয়া হাইপাৰ থাইৰয়ডিজম হয়, আমি প্ৰথমতে হাইপাৰটো ক'লোঁ, যেনিবা প্ৰডাকশ্যনটো বাঢ়ি গৈছে, তে হাৰ্ট ৰেটটো বহুত ফাষ্ট হৈ যায়। কিছুমানে আপোনাৰ কয় ন, খুব ধপধপকে বুকুখন মাৰি আছে, বুকু ধপধপনি খুব ফাষ্ট হৈ আছে, অকল আমি যেতিয়া কষ্ট কৰোঁ, দৌৰোঁ, কিবা এটা কৰোঁ, তেতিয়া আমাৰ সবৰে বাঢ়ি যায়,
0: স্বাভাৱিক
2: স্বাভাৱিক। কিন্তু ৰেষ্টতো থাইৰয়ডৰ যদি
0: ইভেন
2: আমি টোপনি যাওঁতে আমাৰ সবৰে শ্ল' হৈ যায়, কাৰণ মেটাবলিজমটো শ্ল' হৈ যায়, কাৰণ মেটাবলিজমটো এতিয়া থাইৰয়ড হৰমনে কণ্ট্ৰল কৰে। তেতিয়া কি হয়, আমি শুই থকা সময়তো আমাৰ হাৰ্টবিটটো ফাষ্ট হৈ থাকিব পাৰে। নিজৰ পালছ ৰেটটো চবেই আজিকালি চেক কৰিবলৈ জানে, তেনেকৈ চেক কৰিলে আমি দেখা পাম কি বহুত ফাষ্ট হৈ আছে, বা হাৰ্ট ৰেটটো যদি আমি নিজে মন কৰোঁ, হাত দি পেলাই চাব পাৰোঁ আমি চবেই, তেতিয়া দেখিব কি বহুত ফাষ্ট হৈ আছে। ৰেষ্টিং ষ্টেটতো, টোপনি গৈ থকা ষ্টেটত বা বহি আছে, একো কৰা নাই, তেনেকৈ হ'লেও ফাষ্ট হ'ব পাৰে। ক্ষীণাই যায় মানুহটো, খুব ভোক লাগে, খুব খাই হ'লেও ক্ষীণাই ক্ষীণাই গৈ আছে, তেতিয়া বহুতে সেইটো চুগাৰৰ কথা বুলিও ভাবি যায়। কিন্তু চুগাৰ অকল নহয়, আমাৰ থাইৰয়ডেও কৰিব পাৰে সেই বস্তুটো। আৰু এটা নেক্সট হৈছে হাইপাৰ থাইৰয়ডত কি হয়, চকুখিনি এনেকৈ বাহিৰ হৈ যোৱা নিচিনা, এইটো বহুত যেতিয়া ছিভিয়াৰ হয় আৰু বহুত অলপ টাইমৰ পৰা হৈ আছে, অলপ প্ৰলং পিৰিয়ডৰ কাৰণে হৈছে, তাই এক্সপ্থেলমাছ বুলি কয়, চকু মাছলবিলাক মানে সেইটোও এফেক্ট কৰে, সেইটো কাৰণে চকুটো অলপ ওলাই অহা নিচিনা দেখা পোৱা যায় মানে হাইপাৰ থাইৰয়ডিজমত। তাৰপিছত আৰু এটা কথা হৈছে, খুব ঘনাই ঘনাই পায়খানা যায়, ঢিলা হয়, তেনেকুৱাও হ'ব পাৰে, কাৰণ আমাৰ ডাইজেশ্যনটোও কণ্ট্ৰল কৰে আমাৰ থাইৰয়ডে, তেতিয়া বাৰে বাৰে পায়খানা যায়, কিবা খালেই যাবলগীয়া হয়, তো পেটৰ গণ্ডগোল বুলি বহুতে ভাবিব পাৰে, থাইৰয়ড হৰমনৰ কাৰণেও হ'ব পাৰে। তাৰপিছত আপোনাৰ চব সময়তে জ্বৰ জ্বৰ লাগি থাকে, টেম্পাৰেচাৰটো কিবা বাঢ়ি থকা নিচিনা লাগে, জুখিলে দেখোন নাথাকে, এই টেম্পাৰেচাৰ ৰেগুলেশ্যনটোও আমাৰ থাইৰয়ডে কৰে, তো সেইকাৰণে এই জ্বৰ জ্বৰ অনুভৱ, যেন গাটো গৰম হৈ আছে, জ্বৰ চৰ নাই, একো ইনফেকশ্যন নাই, চব ঠিকে আছে, তথাপিও জ্বৰ যেন মানুহবিলাকে বহুতে কমপ্লেইন কৰে, থাইৰয়ডৰ কাৰণেও হ'ব পাৰে এইটো। মাছলবিলাকো থাইৰয়ড হৰমনে কণ্ট্ৰল কৰে, গা বিষ কয়, কিবা গাঁঠি গাঁঠি বিষাই আছে তেনেকুৱা কৈ থাকে, সেইবিলাকো আমাৰ থাইৰয়ডৰ কাৰণে হ'ব পাৰে। আৰু হাইপ' থাইৰয়ড হ'লে আকৌ ঠিক ওলোটাখিনি হয়, হাইপ' মানে আমাৰ হৰমনটো কমি গৈছে, এটা

0: আমি এডাল্টৰ কথা কৈ আছোঁ, সৰু ল'ৰা ছোৱালীৰ প্ৰেগনেঞ্চি এইবিলাক অলপমান বেলেগ হ'ব পাৰে, কিন্তু চিম্পটমছবিলাক জেনেৰেলি চেমেই থাকে। হাইপ' হ'লে কি হ'ব, হাইপ' মানে কমি গৈছে, তেতিয়াহ'লে কিছুমান মানুহ দেখিব ছাডেনলি বহুত শকত হৈ গৈছে, ফুফুলা নিচিনা হৈ যায় বুলি যোনটো কয়, মানে একদম ঢিলা ঢিলা, মাছল চাছল নাই, জাষ্ট শকত হৈ গৈছে, কাৰণ মেটাবলিজমটো শ্ল' হৈ যায়, ডাইজেশ্যনটো শ্ল' হৈ যায়, ভোক চোক নালাগে, খুব দুৰ্বল অনুভৱ কৰে, ফুলি যোৱা নিচিনা হয়, বহুতে ভাবে ভৰিকেইটা ফুলিছে নেকি, ফুলা নিচিনা, কিন্তু কিডনি চিডনি চব নৰ্মেল থাকে, থাইৰয়ডৰ কাৰণে হ'ব পাৰে, আকৌ গা বিষ চা বিষ হ'ব পাৰে, এলেহুৱা টাইপৰ হৈ যায় মানুহবিলাক, মানে
1: ভাগৰ লাগে,
0: ভাগৰ ভাগৰটো হয়ে, আমি লেথাৰ্জি বুলি যোনটো কওঁ, যিকোনো কৰিবলৈ এনাৰ্জিটো নাই, মানে এলাহ ভাৱ, মানে এনাৰ্জিয়ে নাই, যেন মোৰ জোৰেই নাই আৰু, মোৰ একো কৰিব মন নাই, মই শুই থাকিম বা বহি থাকিম তেনেকে, সেইটো এটা হ'ব পাৰে। ব্ৰেইন ফগ বুলি যোনটো কয়, যেন ভালকে কনচেনট্ৰেট কৰিব পৰা নাই, পঢ়া শুনাত কনচেনট্ৰেট কৰিব পৰা নাই, তেনেকুৱা আপোনাৰ হাইপ' হ'লে হ'ব পাৰে।
1: এতিয়া আচলতে কোনবিলাক লোকৰ হৰম'ন হয়তো বাঢ়িব পাৰে বা কোনবিলাকৰ কমি যাব পাৰে, তেনেকুৱা কিবা থাকিব পাৰে নেকি কাৰণ?
0: আজিকালি আমাৰ আয়'ডাইজড ছল্ট পায়, সেইকাৰণে নিমখটো ইউনিভাৰ্চেলি চবেই খায়, সেইকাৰণে আমি আজিকালি সেই আয়'ডিন ডেফিচিয়েঞ্চিটো বহুত
1: কমি গৈছে।
0: আগতে যেতিয়া সেইটো ইউনিভাৰ্চেলি আয়'ডাইজ ছল্ট নাছিলে, তেতিয়া আপোনালোকে এই গইটাৰ যোনটো কয়, থাইৰয়ডটো ফুলি যায়, ডিঙিত ফুলি যোৱা দেখা পায়, সেই বস্তুটো বহুত কমন আছিলে আগতে। আগৰ দিনৰ মানুহবিলাক দেখিব, এতিয়াও বয়সস্থ মানুহ মাজে মাজে দেখা পাওঁ গইটাৰ হৈ গৈছে, সেইটো মানে একচুৱেলি আয়োডিন ডেফিচিয়েঞ্চি হ'লে মানে তেনেকুৱা হ'ব পাৰে। আপুনি যেনে ক'লে কাৰ বেছি হ'ব পাৰে, কাৰ এইটো আমাৰ একজেক্ট ক'ব পৰা নাযায় কি এওঁৰে হ'ব এওঁৰে হ'ব, আয়োডিন ডেফিচিয়েঞ্চি হ'লে আমাৰ হাইপ'থাইৰয়ডিজম হ'ব পাৰে, আৰু অট' ইমিউনটো কাৰণকেইটাত পৰিব, এইকেইটা অট' ইমিউন ডিজিজ, এইটো যেনেকৈ আপুনি ক'লে মহিলাগৰাকীসকলৰ বেছি হোৱা চান্সেছ আছে, কাৰণ অট' ইমিউনটো আমাৰ কি হয়, অট' এণ্টিবডিজ ফৰ্মেশ্যন হয়, মানে আমাৰ নিজৰ বডিৰ চেলছবিলাকে আমাৰ নিজৰ বডিকে চিনি নোপোৱা হৈ যায়, তেতিয়া কি হয় এণ্টিবডি ফৰ্মেশ্যন হয়, তেতিয়া আমাৰ থাইৰয়ড হৰম'নবিলাকে ভালকৈ কাম কৰিব নোৱাৰে, ৰিচেপ্টৰ্ছবিলাকত এণ্টিবডিটো লাগি যায় তেনেকুৱা ধৰণৰ, তেতিয়া কি হয় হৰম'নটো কাম কৰিব নোৱাৰে ভালকে। সেই অট' ইমিউনটো খুব কমন হয়, অট' ইমিউনটো ফিমেলছত বেছি কমন হয়, আপোনাৰ অট' ইমিউন ডিজিজবিলাক মেল ফিমেলছৰ যদি চায়, পুৰুষ আৰু মহিলা, এতিয়া মানে 10 জনৰ যদি জোখে এজন পুৰুষ হ'ব 9 গৰাকী মহিলা হ'ব,
1: মানে মহিলাৰ হাৰ বেছি বুলি
0: বেছি হয় অট' ইমিউন ডিজিজবিলাক বেছিকৈ হয়, এনেকুৱা নহয় কি পুৰুষৰ হ'ব নোৱাৰে, কিন্তু কম হয় পৰিমাণটো, অট' ইমিউনটো এটা মেজৰ কাৰণ হয়, মানে অট' ইমিউনৰ আমাৰ একো কজ নাথাকে, মানে আমি পিন পইণ্ট কৰিব নোৱাৰোঁ, জেনেটিক্স হ'ব পাৰে, এনভাইৰমেণ্টেল হ'ব পাৰে, বহুতখিনি থাকে আগৰ পৰা তেনেকুৱা থাকিব পাৰে, আমি জেনেটিক্স বা এনভাইৰমেণ্টেল সেইটো বহুতখিনি ফেক্টৰ্ছ লগ লাগি পেলাই হয়, তথাপিও অট' ইমিউনটো এটা মেজৰ কজ হয়, আৰু অট' ইমিউনবিলাকত হাইপাৰ থাইৰয়ডিজমটো খুব কমন, প্ৰথমতে থাইৰয়ড গ্লেণ্ডটো মানে হাইপাৰ এক্টিভ হৈ যাব, বেছি প্ৰডাকশ্যন কৰিব, কাৰণ ভালকৈ কাম কৰিব পৰা নাই, হাইপাৰ থাইৰয়ড হৈ যাব, এই চিম্পটমছখিনি ওলাব, পিছৰ ফালে কি হয় হৰম'নছখিনি যোনখিনি অলৰেডি ষ্ট'ৰ্ড আছিলে চব ৰিলিজ হৈ যায়, আকৌ হাইপলৈ আহি যাব পাৰে। কিছুমানৰ আছে কনজেনাইটেল, মানে কি হয় জন্মগত তেওঁলোকৰ থাইৰয়ড ডেফিচিয়েঞ্চি, গ্লেণ্ডটোৱে ভালকে ফৰ্ম নহ'ল, সেনেকুৱা হ'লে হাইপ'থাইৰয়ডিজম আপোনাৰ খুব কমন, সেইবিলাক আপোনাৰ বাৰ্থ ডিফেক্টছ যোনবিলাক তেনেকুৱা
1: জন্মতে সমস্যা
0: হয়, আৰু প্ৰেগনেঞ্চিত যদি আপোনাৰ থাইৰয়ড হৰম'নটো ডেফিচিয়েঞ্চি আছিলে বা আয়োডিন ডেফিচিয়েঞ্চি প্ৰেগনেঞ্চিত হৈছিলে, তেতিয়াহ'লে যেতিয়া শিশুটো জন্ম হ'ব তেওঁৰো তেনেকুৱা কনজেনাইটেল হাইপ'থাইৰয়ডিজম, কাৰণ ডেভেলপমেণ্টটো ঠিকমতে নহ'ল, সেইটো কাৰণে সেইটো দেখা পোৱা যায়। আজিকালি নতুন ৰিচাৰ্চেছ ওলাইছে, বহুত পলিউটেন্টছৰ পৰাও হোৱা হৈছে বুলি কৈছে, এনভাইৰমেণ্টেল পলিউটেন্টছ, আমাৰ যিহেতু পলিউশ্যনটো বহুত বাঢ়ি গৈছে, সেইবিলাকৰো কিছুমান ভূমিকা আছে বুলি,
1: প্ৰদূষণৰ এটা কাৰক
0: হ'ব পাৰে, তেনেকুৱা কিছুমান ৰিচাৰ্চ ওলাইছে, এইবিলাক পলিউটেন্টছে হেম্পাৰ কৰিব পাৰে ৰেগুলেশ্যনটো, আমাৰ থাইৰয়ড হৰম'নৰ প্ৰডাকশ্যন তেনেকে, চ' তেনেকুৱা কিছুমান কাৰণ হ'ব পাৰে, কিন্তু বেছিভাগত আমি কিহৰ কাৰণে হৈছেতো আমি পিন পইণ্ট কৰিব নোৱাৰোঁ তেনেকে।
1: আপুনি ক'লে মহিলা ৰোগীৰ সংখ্যা বেছি, এতিয়া যদি বয়সৰ কথা সুধো, কিমানমান বয়সৰ পৰা আচলতে মহিলাসকল সাৱধান হোৱা উচিত?
0: একচুৱেলি থাইৰয়ড ডিচৰ্ডাৰ্ছবিলাক আপোনাৰ মানে যিকোনো বয়সত হ'ব পাৰে, যেনেকে মই ক'লো একদম জন্মগত হ'ব পাৰে, আপোনাৰ বুঢ়া বয়সতো হ'ব পাৰে, কিন্তু তথাপিও এই ৰিপ্ৰডাক্টিভ এজ গ্ৰুপটো যোনটো, সেইটোত আমি বেছিকে সাৱধান হ'ব লাগিব, স্পেচিয়েলি মানে যেতিয়া আপোনাৰ সৰু ছোৱালীবিলাকৰ তেওঁলোকৰ মেনষ্ট্ৰুৱেশ্যন হৈ যোৱাৰ পিছত, আৰু তাৰপিছতে 45-50 যেতিয়ালৈকে আমাৰ মেনোপজ নহয় এইটো এজ গ্ৰুপত আমি অলপ কেয়াৰফুল হোৱা ভাল, এইটো এজ গ্ৰুপত আমি এটলিষ্ট ইয়াৰলি চেক আপ এটা কৰা ভাল। এনেকুৱা নহয় কি এইটোৰ আগৰ এজতো হ'ব নোৱাৰে আৰু এনেকুৱাও নহয় কি এইটো এজৰ পিছত হ'ব নোৱাৰে, কাৰণ বিভিন্ন ফেক্টৰ্ছ থাকে। কিন্তু এইটো এজ গ্ৰুপত অটো ইমিউন ডিজিজেছবিলাক ভেৰি কমন, সেইকাৰণে আমি এইটো এজ গ্ৰুপত অলপ সাৱধান হোৱাটো ভাল, ইয়াৰলি এটা চেক আপ কৰাটো
1: ভাল। তাৰমানে এজনী ছোৱালী ঋতুমতী হোৱাৰ পৰা ঋতুস্ৰাৱ মহিলাৰ বন্ধ হোৱালৈকে

0: সেই সময়ছোৱাত আমি আচলতে পাৰিলে বছৰত এবাৰকৈ
1: বছৰত এবাৰকৈ
0: পৰীক্ষা কৰালে ভাল হয়।
1: হয়, আৰু যদি মহিলাগৰাকীয়ে প্ৰেগনেঞ্চি সময়ত চেক নকৰিলে নিজৰ থাইৰয়ড হৰম'নটো বা ডায়েটটো বহুত ডেফিচিয়েণ্ট আছিলে, আয়'ডিন ডেফিচিয়েঞ্চি আছিল, প্ৰেগনেঞ্চি টাইমত আমাৰ ৰিকুৱায়াৰমেণ্টবিলাক বাঢ়ি যায়। যিহেতু বাচ্চাৰ হৰম'নছবিলাকো আমি ৰেগুলেট কৰিব লাগিব আৰু মাতৃগৰাকীৰো হৰম'নছবিলাক ৰেগুলেট কৰিব লাগিব, চ' সেইকাৰণে আপোনাৰ থাইৰয়ড ডিজিজ আগৰ পৰা আছে কিন্তু প্ৰেগনেঞ্চি সময়ত চেক কৰা নাই, তেতিয়াহ'লে আমাৰ শিশুৰ ডেফিচিয়েঞ্চিটো হ'ব পাৰে আৰু তেতিয়া আপোনাৰ জন্মগত শিশুটোৰ মানে কিছুমান এই থাইৰয়ড হৰম'নছ বহুতখিনি প্ৰব্লেম সন্মুখীন হ'বলগীয়া হয়, নিউৰলজিকেল ডেফিচিট হ'ব পাৰে, মানে ব্ৰেইন ডেভেলপমেণ্টটো ভালকে নহ'ব,
0: মস্তিষ্কৰ যিটো আমাৰ গঠন,
1: কাৰণ জন্মৰ পিছতো আমাৰ বাচ্চাবিলাকৰ গ্ৰ'থটো চলিয়ে থাকে, সেইটো অকল যে মানে মাতৃৰ গাত থাকোঁতেই যে গোটেই ফুল ডেভেলপমেণ্ট হ'ব সেনেকুৱা নহয়, তাৰ পিছতো হৈ থাকে, সেইটো হৈ থকা সময়তো যদি মাকগৰাকী ডেফিচিয়েণ্ট আছিলে বা ডায়েটটো বোলে আয়োডিনত বহুত ডেফিচিয়েণ্ট আছিলে, তেনেকুৱা হ'লে মানে ক্ৰিটিনিজম বুলি আগতে এইবিলাক কমন আছিলে, গ্ৰ'থটো যিমান হ'ব লাগে
0: হয়তো সিমান
1: সিমান নহয়, তাৰপিছতে আপোনাৰ মাইলষ্টোনবিলাক যেনেকৈ আমাৰ এইটো বয়সত এইটো কৰিব লাগে, এইটো ইমান মাহত ইমানটো পাৰিব লাগে, সেইবিলাক আমাৰ ডেভেলপমেণ্টেল মাইলষ্টোন, সেইবিলাক এচিভ কৰিব নোৱাৰে, ইভেন বডিলি ডেভেলপমেণ্টবিলাক ভালকে নহয়, মাছল ডেভেলপমেণ্ট ভালকে নহয়, চ' ডেভেলপমেণ্টেল ডিফেক্টছ কিছুমান হ'ব পাৰে, সেইকাৰণে মাতৃগৰাকী তেওঁ প্ৰেগনেঞ্চিৰ আগত আৰু প্ৰেগনেঞ্চিৰ পিছত থাইৰয়ড হৰম'নছটো চেক কৰিবই লাগে, একদম মাষ্ট হয় এইটো, আৰু বাচ্চাটোৰো আজিকালি প্ৰায় হস্পিটেল বাৰ্থ যিমান হয় আফটাৰ বাৰ্থ থাইৰয়ড হৰম'নটো প্ৰায় চোৱা যায় মানে জন্ম হোৱাৰ পিছত, আৰু যাতে বাচ্চাটোৰ জন্মগত তেনেকুৱা ডেফিচিয়েঞ্চি নাথাকে, নহ'লে গ্ৰ'থটো মানে বহুতখিনি হেম্পাৰ হয়।
0: এগৰাকী মাতৃ বা এগৰাকী মহিলা তেওঁৰ 50ৰ পিছত বা 60ৰ পিছত যদি তেনেকৈ তেওঁ হাইপাৰ থাইৰয়ড বা হাইপো থাইৰয়ড তেওঁ ধৰা পৰিছে, তেতিয়া সেইখিনি সময়ত তেওঁৰ কি কি অন্য সমস্যা হ'ব পাৰে?
1: যেনে ক'লোঁ হাইপাৰ আৰু হাইপোৰ ঠিক ওলোটা টাইপৰ হয়, মানে ডেফিচিয়েণ্ট ডায়েট, অট' ইমিউন যোনটো আমি কৈছোঁ তেনেকুৱা যদি হয় তেতিয়াহ'লে খুব কমনলি আমি ৱেইট গেইনটোৱে পোৱা যায়, প্ৰায় মানুহবিলাক আহে হাইপ' থাইৰয়ডিজম হ'লে, মই ছাডেনলি বহুত অসৎ হৈ গৈছোঁ, মোৰ ৱেইটটো মানে দুমাহ তিনিমাহ ভিতৰতে ইমান বেছি হৈ গ'ল, এইটো মানে ভেৰি কমন কমপ্লেইন হয় মানে, তেতিয়া আমি মানে থাইৰয়ডটো তেতিয়া চাবই লাগিব, আৰু লগতে ইভেন ছ'ডিয়াম পটেছিয়াম এইবিলাকৰ ৰেগুলেশ্যনটোও মানে হেম্পাৰ হয়, সেইকাৰণে গাত মানে এক্সেছ ৱাটাৰ ৰিটেনশ্যন হয়, এক্সেছ ছল্ট ৰিটেনশ্যন হয়, তেনেকৈ হৈ পেলাই মানে মানুহগৰাকী ফুলি যোৱা নিচিনা লাগে, মেটাবলিজমটো ভেৰি শ্ল' হৈ যায়, যেনেকৈ আমি খোৱা খাদ্য খালোঁ তেতিয়াহ'লে আমাৰ ডাইজেশ্যন হৈ পেলাই সেইটো এনাৰ্জিটো আমাৰ ইউটিলাইজ কৰিব লাগে, চব শ্ল' হৈ যায় মানে, মানুহগৰাকীও শ্ল' হৈ যোৱা নিচিনা ভাগৰ লাগি থাকে, কাম বন দেখোন মানে কৰিবলৈ এনাৰ্জিটোৱে নাই, তেনেকুৱাবিলাক থাকে, তাৰপিছতে আপোনাৰ যেনেকৈ মই ক'লোঁ গা বিষ তেনেকুৱা টাইপৰ, সেইবিলাকো কমন হয়, ভোক চোকো কমি যায় কাৰণ ডাইজেশ্যনটো শ্ল' হৈ যায়, কিবা এটা খালে বহুত দেৰিলৈকে ভোক লাগে তেনেকুৱা হৈ যাব পাৰে, চ' এইবিলাক কমন কমপ্লেইনছ হয়, বহুত ছিভিয়াৰ হ'লে এইবিলাক মানে স্কিন ড্ৰাইনেছ, চুলি সৰা ষ্টাৰ্ট কৰিব, নেইলছবিলাক খুব কমজোৰ হৈ যায়, ভাঙি ভাঙি যায় নিজে নিজে, মিক্সিডিমা বুলি আমি যোনটো কওঁ মানে মিক্সিডিমা কমা, একদম যেতিয়া ছিভিয়াৰ হাইপ'থাইৰয়ডিজম হয় মানে আনট্ৰিটেড, TSHটো চোৱা যায়, থাইৰয়ড ষ্টিমুলেটিং হৰম'ন বুলি কোৱা যায়, এই হৰম'নটো মানে থাইৰয়ড গ্লেণ্ডে প্ৰডিউচ নকৰে, ব্ৰেইনত এটা গ্লেণ্ড আছে পিটুইটেৰী বুলি, তাৰ পৰা মানে ছিগনেলটো যায় থাইৰয়ডলৈ, এই থাইৰয়ড ষ্টিমুলেটিং হৰম'নটো, এই হৰম'নটো যদি বাঢ়ি আছে তাৰমানে হাইপ'থাইৰয়ড, মানে আপোনাৰ প্ৰডাকশ্যন থাইৰয়ড হৰম'নে ভালকৈ কৰা নাই, সেইটো কাৰণে পিটুইটেৰীয়ে ছিগনেল দিছে আৰু ষ্টিমুলেট কৰি আছে, মানে আৰু প্ৰডাকশ্যন কৰিব লাগিব গ্লেণ্ডক, সেইটো কৈ আছে, থাইৰয়ড গ্লেণ্ডত হয়তো প্ৰডাকশ্যন কৰিবলৈ সেইখিনি ক্ষমতাই নাই আৰু, এতিয়া ডেমেজ হৈ গৈছে, ৰেডিয়েশ্যনৰ পৰা হ'ব পাৰে, ৰেডিঅ'থেৰাপি কিছুমানে লয় কেঞ্চাৰৰ পিছত, সেইবিলাকৰ পৰাও ডেমেজ হৈ পেলাই হ'ব পাৰে, কিছুমান মেডিচিনেও কৰে, হা হাৰ্টৰ কিছুমান মেডিচিন আছে, মেডিচিনৰ কাৰণে যোনটো হয় সেইটো চব চেক কৰি থকা হয়, সেইকাৰণে সেইটো মানে আৰু আনলেছ এণ্ড আনটিল মানে প্ৰলংড আনচেক মেডিচিনটো হাই ড'জ তেনেকুৱা টাইপৰ হ'লেহে হয়, ইমান কমন নহয়, এইবিলাকৰ পৰা হ'ব পাৰে, তেনেকুৱা আপোনাৰ যদি তেনেকুৱা বহুত দিন আনকণ্ট্ৰল হয়, সেইটো TSHটো আমাৰ জেনেৰেলি আমি নৰ্মেল আপোনাৰ 5.5 মানলৈকে নৰ্মেল হয়, কিন্তু আমি 7 বা 7তকৈ ওপৰত হ'লে আমি ষ্টাৰ্ট কৰি দিওঁ, বা চিম্পটম যদি আছে 6.5 আছে কিন্তু মানে এই লেথাৰ্জিক ফিলিং শকত হৈ গৈছে এইবিলাক আছে, তেতিয়াহ'লে আমি মেডিচিন ষ্টাৰ্ট কৰি দিওঁ, কিন্তু এনেই যদি কাট অফ কয় মানে একো চিম্পটম নাই, আমি ইনচিডেণ্টেলি পাইছোঁ, এনেই চেকআপ কৰোঁতে পাইছোঁ, তেতিয়াহ'লে 7 or more than 7 হ'লে আমি ষ্টাৰ্ট কৰি দিওঁ, আমি 900লৈকে পাইছোঁ মানে, তাৰমানে ব্ৰেইনত যোনটো গ্লেণ্ড আছে পিটুইটে কিমান ছিগনেল দি আছে মানে আৰু প্ৰডাকশ্যন লাগে বডিক, কিন্তু থাইৰয়ড গ্লেণ্ডটোৱে মানে প্ৰডিউচ কৰিব পাৰে, তো যেতিয়া বহুত বেছি হৈ যায় কোমাটোজ হৈ যাব পাৰে, মানে কোমাত গুচি যাব পাৰে, ইমানেই বডি ফাংচনটো শ্ল' হৈ যায় মানে যে মানে মানুহজন মানে ছাডেন মানে কলেপ্স কৰিব পাৰে, এইটো আমাৰ এক্সট্ৰিম কেচেছত বহুত বেছি যদি হৈ যায় তেতিয়া আনট্ৰিটেড একদম মানে বছৰ বছৰ ট্ৰিটমেণ্ট কৰা নাই এনেকৈ চলি আছে, বছৰ বছৰ বুলি নকওঁ কিমান

0: সিভিয়াৰ এইটোৰ ওপৰত কথা, মাহ মাহ বুলি ক'ব পাৰে। এইটো হৈছে আপোনাৰ হাইপ'থাইৰয়ডিজমত। আৰু হাইপাৰত কি হয়, সেই একদম ক্ষীণাই গৈছে, ছাডেনলি খুব ডায়েৰিয়া টাইপৰ হৈ থাকে, একো খাবই নোৱাৰে, হাৰ্টবিট একদম ফাষ্ট হৈ গৈছে, মানে একোৱেই কৰিব নোৱাৰে, টোপনি চোপনি নাইকিয়া হৈ যায়, তেনেকুৱা ধৰণৰ হাইপাৰথাইৰয়ডিজমত পায়। আৰু হাইপাৰথাইৰয়ডিজম যেতিয়া বহুত ছিভিয়াৰ আনট্ৰিটেড, যেনেকৈ আমাৰ কোমাটোজ গুচি গৈছে হাইপাৰথাইৰয়ডিজম, হাইপাৰথাইৰয়ডিজম যেতিয়া আনট্ৰিটেড হয়, হাৰ্ট কিছুমান প্ৰব্লেম ওলাই যাব পাৰে, কাৰণ হাৰ্টবিটটো ইমানেই ফাষ্ট হৈ যায়, হাৰ্টটো মানে ভালকৈ কাম কৰিব নোৱাৰা হৈ গ'ল, মানুহৰ কাৰণে মানে সেইটো ঘাতক হ'ব পাৰে।
1: তাৰমানে আমি এটা কথা গম পালোঁ যে যদি আমি থাইৰয়ডৰ সমস্যাক যদি আওকাণ কৰি থাকোঁ, ই মানে আমাৰ কাৰণে ঘাতক হিচাপে দেখা দিব পাৰে। এতিয়া আমাৰ চিকিৎসাৰ কথালৈ আহিছোঁ, চিকিৎসা কেনেকুৱা ধৰণৰ হ'ব পাৰে?
0: চিকিৎসা এতিয়া চাওক, আমি এনেকৈ কজ বিচাৰি পোৱা নাই, যেনিবা প্ৰডাকশ্যনটো ল' হৈ আছে, হাইপাৰথাইৰয়ডিজম কমনলি যোনটো, সেইবিলাকৰ কাৰণে আমাৰ থাইৰক্সিন হৰমন বেলেগকৈ আছে, ইজিলি এভেইলেবল, বেছি দামো নহয়। কিমান ছিভিয়াৰ হয়, কিমান বেছি টি এছ এইচ হয়, কিমান টি থ্ৰী টি ফ'ৰ কেনেকুৱা, এভৰি ছিক্স উইকছ মানে আপোনাৰ চেক কৰি ড'জটো এডজাষ্ট কৰি পেলাই যোনটো অপটিমাম ড'জ, যোনটো ড'জত মানে নৰ্মেল মেইনটেইন কৰি আছে, তেনেকুৱা আমি সেইটো চলাই থাকোঁ। কিন্তু তথাপিও ৰেগুলাৰ চেক আপ দৰকাৰ। থাইৰয়ডটো এটা গ্লেণ্ড হয়, তাৰ প্ৰডাকশ্যনটো এই পালচেটাইল হয়, এনেকুৱা নহয় কি এটা লাইনতে গৈ আছে, মাজে মাজে প্ৰডাকশ্যনটো বাঢ়িব পাৰে, মাজে মাজে প্ৰডাকশ্যনটো কমিব পাৰে, সেইটো কাৰণে আমি চেক কৰি থাকোঁ যাতে আমি ড'জটো সেইটো মতে এডজাষ্ট কৰিব পৰা যায়। এইটো হৈছে হাইপ'ৰ কাৰণে। আৰু হাইপাৰৰ কাৰণে কি হয়, আমাৰ কাৰ্বি মাজল বুলি আছে, মেথি মাজল বুলি আছে, এইবিলাকে কি হয় ছাপ্ৰেছ কৰে থাইৰয়ড হৰমন প্ৰডাকশ্যন, যিহেতু প্ৰডাকশ্যনটো বহুত বেছি হৈ আছে, এইবিলাকে থাইৰয়ড হৰমন প্ৰডাকশ্যনটো কমাই দিয়ে, কমাই দিলে মানে আমাৰ তেতিয়া থাইৰয়ড হৰমনটো যোনটো বাঢ়ি আছে সেইটো কমি যাব, প্ৰডাকশ্যনটো যিহেতু কমাই দিছে, তেতিয়া মানে আকৌ নৰ্মেল ষ্টেজত আহি পেলাই আকৌ ৰেগুলেট কৰিব পাৰে। হাইপাৰ থাইৰয়ডত কিছুমান প্ৰব্লেম আছে কি, সেই চকুটো যোনটো মই এনেকৈ কৈছোঁ, বাহিৰত ওলাই অহা, একজেক্টলি বাহিৰত ওলাই যোৱাৰ কাৰণে নহয়, কণ্ট্ৰেক্ট হৈ যায় মাছলবিলাক, তেতিয়া ওলাই অহা লাগে আৰু তেনেকুৱা, সেইবিলাক কিন্তু মানে আৰ্লি ষ্টেজত ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যায়, কিন্তু যদি বহুত লেট ষ্টেজ হৈ যায় কেতিয়াবা থাকি যায় মানে বস্তুটো। কিন্তু বাকী যোনবিলাক ক্ষীণাই গৈছিলে মানুহটোৰ ভোক লাগি থাকে, খালেই পাখিনা যাব লাগে তেনেকুৱা টাইপৰ হয়, সেইবিলাক কমি যায়, বাকী চিম্পটমছবিলাক ভাল হৈ যায়। প্লাছ আমাৰ থাইৰয়ড যদি কেতিয়াবা টিউমাৰ টাইপৰ থাকিব পাৰে, এইবিলাকেও এক্সেছ প্ৰডাকশ্যন কৰিব পাৰে, সেইবিলাক আমাৰ অপাৰেশ্যন কৰিবলগীয়া হয়। কেতিয়াবা থাইৰয়ড কেঞ্চাৰৰ কাৰণেও এনেকুৱা হ'ব পাৰে, তেতিয়া আমি থাইৰয়ড কেঞ্চাৰৰ যেনেকুৱা ট্ৰিটমেণ্টটো হয়, হয়তো চাৰ্জাৰী কৰিব লাগিব বা ৰেডিঅ'থেৰাপি থাকে, সেনেকুৱা কৰিব লাগিব থাইৰয়ড গ্লেণ্ডটো যাতে আমি নৰ্মেলত আনিব পাৰোঁ। কেতিয়াবা থাইৰয়ড গ্লেণ্ডটো যেনেকৈ কেঞ্চাৰ হ'লে উঠাই দিবলগীয়া হয়, তেতিয়া থাইৰয়ড প্ৰডাকশ্যন নাইকিয়া হৈ গ'ল হৰমনটো, তেতিয়া আমি সেই বাহিৰাকৈ যোনটো থাইৰক্সিন টেবলেট তেনেকুৱা খাব লাগিব। মুঠতে আমাৰ মেইন উদ্দেশ্যটো হৈছে যে বডিত যোনটো থাইৰয়ড হৰমন লেভেলটো আছে সেইটো মেইনটেইন কৰি ৰাখিব লাগে, বেছি আছে যদি কমাই ৰাখিব লাগিব, প্ৰডাকশ্যনটো ছাপ্ৰেছ কৰি পেলাই কমাই দিব লাগিব, আৰু যদি কম আছে এক্সট্ৰা বাহিৰৰ পৰা দি পেলাই থাইৰয়ড হৰমনটো নৰ্মেল কৰি ৰাখিব লাগিব।
1: তাৰ কাৰণে আমাৰ প্ৰয়োজন আমাৰ যিটো নিয়মীয়া পৰীক্ষণ, বছৰত আমি এবাৰ আমাৰ
0: সেইটো বছৰত এবাৰটো আমি চিনাক্ত কৰিবলৈ, আগৰ পৰা গম নাপায় সেইটো, যদি আমি থাইৰয়ড আমাৰ ডিছৰ্ডাৰ আছে আমি গম পাইছো, তেতিয়াহ'লে আমি এভৰি ছিক্স উইকছ চেক কৰিব লাগিব,
1: ছয় সপ্তাহৰ মূৰে মূৰে, ডেৰ মাহৰ মূৰে মূৰে আমি টেষ্টটো কৰিব লাগিব, চেক কৰি থাকিব লাগিব,
0: এমাহ পৰা ডেৰ মাহ আৰু
1: কৰিব লাগিব, আৰু সেইমতে আমি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। আৰু এটা কথা আমি প্ৰায়ে শুনো যে থাইৰয়ডৰ সমস্যা হ'লে কিছুমান বস্তু আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া, থাইৰয়ডৰ সমস্যা থাকিলে, যদি থাইৰয়ডৰ সমস্যা থাকে কেনেকুৱা খাদ্য আমি খাব লাগে আৰু কেনেকুৱা খাদ্য আমি খাব নালাগে অকণমান কওক।
0: থাইৰয়ডৰ খোৱা খাদ্যৰ কিছুমান আমাৰ নালাগে বুলি কোৱা যায়, মানে কিছুমান এলিমেণ্টছ থাকে তাত, মানে গাইট্ৰজেনছ বুলি কয়, মানে সেইবিলাকে মানে থাইৰয়ড হৰমনৰ ৰেগুলেশ্যন, এবজৰ্পশ্যন, আয়'ডিনৰ এবজৰ্পশ্যন এইবিলাকত মানে হেম্পাৰ কৰে, সেইটো কাৰণে সেইবিলাক খোৱা খাদ্যবিলাক অলপ এভইড কৰিব লাগে বুলি কয়। মেইনলি চবেই জানে অলমষ্ট আৰু ন, যে কবি জাতীয় বস্তু, ক্ৰুচিফেৰাছ যোনটো কয় সেইটো চবেই জানে, কবি, ব্ৰকলি, কেবেজ, কলিফ্লাৱাৰ এইবিলাক মানে এভইড কৰাটো ভাল, কাৰণ ইয়াত সেই গাইট্ৰজেনছ যোনটো সেইবিলাক অলপ বেছি আছে, তে সিহঁতে কি কৰে মানে আপোনাৰ আয়'ডিনৰ এবজৰ্পশ্যনটো কম হেম্পাৰ কৰে, প্লাছ সিহঁতে থাইৰয়ড হৰমন ৰেগুলেশ্যন যোনটো থাইৰয়ড হৰমন কেৰি কৰে সেইবিলাক প্ৰটিনছবিলাকত অলপমান হেম্পাৰ কৰে, সেইটো কাৰণে সেইবিলাক এভইড কৰিব কোৱা যায়। যিমান পাৰে এভইড কৰা ভাল, কিন্তু এনেকুৱা নহয় আপুনি এদিন খাই দিলে কিবা হৈ যাব, কিন্তু যিমান পাৰে কেঁচা খাব নালাগে, কুকিং কৰিলে অলপ চলপ সেইটো মানে কমে, সিজোৱা কবি হওক, ফুলকবি হওক,
1: ভাজি কৰি হওক,
0: ভাজি কৰা, বইল কৰি যেনেকৈ হ'লেও যদি খায় ইমান প্ৰব্লেম নকৰিব, কেঁচা খোৱাটো কিন্তু প্ৰব্লেম কৰে, এনে কেঁচাটো এভইড কৰিব লাগে, আৰু কুকড যদিও খায় সেইটো কমপ্লিটলি ডেষ্ট্ৰয় নহয়, মানে কোনোবা এদিন খাইছে এইটো একো নহয়, বহুতে আপোনাৰ পেচেণ্টে কয়ো গমো পায় যোনদিনা কবি খাই দিলে সেইদিনা মানে থাইৰয়ড গ্লেণ্ডটো যাৰ

0: মানে অলরেডি ফুলি আছে তেনেকুৱা, কাৰণ আপোনাৰ থাইৰয়ডাইটিছ বুলি কয় ইনফ্লেমেশ্যন হৈ যায় গ্লেণ্ডটোৰ, ফুলি যায়, তেতিয়া আমি কিছুমান এণ্টি ইনফ্লেমেটৰি দিওঁ, থাইৰয়ড হৰমন যোনটো কমি আছে বঢ়াবলৈ বা বাঢ়ি আছে কমাবলৈ তেনেকৈ দিলে মানে সেইটো কমি আহে ফুলাটো। কিন্তু মানে যোনদিনা সিহঁতে তেনেকুৱা এইবিলাক গাইট্ৰজেন্স থকা ফুডবিলাক খাই দিয়ে, অলপ ফুলি যোৱা নিচিনা সিহঁতে নিজে অনুভৱ কৰে, বা ৰেগুলাৰ খাই আছো যদি নেক্সট চেকআপত তেওঁলোকৰ থাইৰয়ড হৰমনটো গোটেই অল্টাৰ্ড হৈ যায়। তো সেইকাৰণে ৰেগুলাৰ খোৱাটো একদমে কৰিব নালাগে। কোনোবা এদিন কাটচিট খাইছে কমকৈ খাব, কেঁচাটো একেবাৰেই খাব নালাগে। আৰু এটা বস্তু হৈছে চয়াবিন, আৰু চয়াবিনৰ পৰা যিখিনি বনায় টফু এইবিলাক যোনবিলাক বনায় সেইবিলাকো এভইড কৰিব লাগে। হাইপাৰ থাইৰয়ড যদি আছে তেতিয়াহ'লে আয়োডিন ৰিচ ফুডবিলাকো অলপমান এভইড কৰা ভাল, মানে নট চল্ট, চল্টততো আমাৰ যিমান ৰিকুৱাৰমেণ্ট ডেইলি সেইটোহে দিয়া আছে, মানে ৰিচ ফুড যোনটো আমি চি ফুড যেনেকৈ এইবিলাকত মানে, কাৰণ সাগৰত আপোনাৰ চল্টটো বেছি, আয়'ডিন বেছি, এইবিলাক চি ফুডত সোমাই থাকে। চ' চি ফুড টাইপৰ যদি আপোনাৰ হাইপাৰ থাইৰয়ড হয় তেতিয়াহ'লে এভইড কৰা ভাল, আৰু যদি আপোনাৰ হাইপ' থাইৰয়ড হয় তেনেকুৱা ধৰণৰ, মানে বৰ বেছি এনেকুৱা এভইড কৰিবলগীয়া তেনেকুৱা নহয় কি চব এভইড কৰিব লাগে, আপুনি ব্ৰকলি কেবেজ এইবিলাক চবেই জানে, বাকী আপোনাৰ চয়াবিন, চয়াবিন জাতীয় বস্তুবিলাক তেনেকুৱা এভইড কৰিলে হ'ল। বেয়াটো চবৰ কাৰণে বেয়া, যেনেকৈ আপোনাৰ কেফিন, কেফিন মানে আপোনাৰ কফি হওক চাহ বেছিকৈ হওক এইবিলাকেও আপোনাৰ আয়োডিন এবজৰ্পশ্যন এইবিলাক হেম্পাৰ কৰিব পাৰে। প্লাছ আপোনাৰ কাৰোবাৰ হাইপাৰ থাইৰয়ডিজম আছে, অলৰেডি হাৰ্ট ৰেটটো ফাষ্ট হয়, তাতে আপুনি যদি কফি চাহ বেছিকৈ খাই দিয়ে হাৰ্ট ৰেটটো আৰু ফাষ্ট হৈ যাব পাৰে। প্লাছ এলকহলটো সব ফালৰ পৰাই বেয়া, সেইটোও আপোনাৰ হেম্পাৰ কৰে এবজৰ্পশ্যন তেনেকুৱা। এইবিলাক এলকহল, কেফিন এইবিলাক এভইড কৰিলে হ'ল। প্লাছ আপোনাৰ হাইপাৰ থাইৰয়ডত যেনেকৈ ডায়েৰিয়া টাইপ খুব হৈ থাকে, তো গ্লুটেন থাকা, গ্লুটেন মানে ময়দাজাতীয় বস্তু তেনেকুৱা, তেতিয়া আৰু মানে হজম নহয়, বা ডেইৰী প্ৰডাক্টছ যোনটো, এনেই গাখীৰ বেয়া নহয় থাইৰয়ডৰ কাৰণে, কিন্তু মানে যাৰ এইটো হাইপাৰ থাইৰয়ডৰ কাৰণে মানে ডাইজেষ্টিভ প্ৰব্লেমছবিলাক হৈ আছে, তেওঁলোকে যদি আৰু ডেইৰী প্ৰডাক্টছ, গ্লুটেন প্ৰডাক্টছ এইবিলাক যদি বেছি খাই দিয়ে আৰু বেছি প্ৰব্লেমটো এক্সাজাৰবেট হ'ব পাৰে, সেইটো কাৰণে সেইবিলাক এভইড কৰিলে ভাল। আৰু
1: সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এইটো সমস্যা হ'ব পাৰে নেকি থাইৰয়ডৰ?
0: হয়, সৰু ল'ৰা ছোৱালীৰো হ'ব পাৰে, তেনেকুৱা একো এজ গ্ৰুপ নাই যে এইটো
1: এতিয়া লক্ষণবোৰ কেনেকুৱা হ'ব পাৰে।
0: সৰু ল'ৰা ছোৱালীৰো আপোনাৰ তেনেকুৱাই হয় লক্ষণবিলাক, একদম সৰুতেতো মই যেনেকৈ কৈছোঁ নিওনেটেল ষ্টেজত আপোনাৰ গ্ৰ'থ ষ্টাণ্টিং সেইবিলাক আছে, যোনটো কনজেনাইটেল আপোনাৰ আছে, গ্ৰ'থটো ভালকৈ হোৱা নাই, মাইলষ্টোন এচিভ কৰিব পৰা নাই। কিন্তু যদি অলপ সৰু ল'ৰা ছোৱালী মানে এইবিলাক পাৰ হ'ল, যেনিবা আপোনাৰ মেজৰিটি অফ দ্য গ্ৰ'থ পাৰ হ'ল, 10 বছৰীয়া, 12 বছৰীয়া হ'ব পাৰে, তেনেকুৱা 8 বছৰীয়া তেনেকুৱাবিলাকৰ যদি হয়, তেতিয়াহ'লে সেই একে ছাডেনলি শকত হৈ গৈছে বা ছাডেনলি ক্ষীণ হৈ গৈছে, এনাৰ্জি নাই, কাৰণ এইটো বয়সত ল'ৰা ছোৱালীবিলাকে খেলা ধূলা খুব কৰে, সেইটো কৰিবলৈ এনাৰ্জি নাই, বা ছাডেনলি ক্ষীণাই গৈছে, খালেও গাত নেলাগে বুলি যোনটো কয় একদম ক্ষীণ,
1: স্বাস্থ্য বেয়া,
0: স্বাস্থ্য বেয়া, তাৰপিছতে যোনটো হাইট হ'ব লাগে সেইটো এজ গ্ৰুপত, সেই হাইটটো এচিভ কৰিব পৰা নাই, কাৰণ গ্ৰয়িং ষ্টেজ হয়, এইটো পঢ়া শুনাত মন দিব পৰা নাই, মনোযোগ দিব, স্কুলত আগতে পঢ়াত ভাল আছিলে এতিয়া দেখোন ৰিজাল্ট সব বেয়া হৈ আহিছে, এইবিলাক আপোনালোকে যদি তেনেকুৱা লক্ষণ দেখা পাইছে তেতিয়াহ'লে এবাৰ থাইৰয়ড এইবিলাক চেকআপ কৰি লোৱাটো ভাল হয়, আমি তেতিয়া গম পাম।
1: এতিয়া যদি সৰু ল'ৰা ছোৱালীৰ চিকিৎসা বেলেগ হ'ব চাগে অলপ?
0: নাই, একেই হয়, কাৰণ এইবিলাক চিকিৎসা আপোনাৰ এইটো নহয় কি সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো দিব নোৱাৰে সেইটো দিব নোৱাৰে, আমাৰ মেইনলি এইটো হৈছে আপোনাৰ থাইৰয়ড হৰমন বেছি আছে যদি কমাব লাগে, আৰু কম আছে যদি বঢ়াব লাগে, সেইকাৰণে ট্ৰিটমেণ্টটো একেই হয়, ড'চেজ অলপ এডজাষ্ট কৰিবলগীয়া হয়, ড'জবিলাক ডাঙৰক যিমান ড'জ দৰকাৰ হৈছে সিমান নাই, আৰু সৰু ল'ৰা ছোৱালী যদি হৈছে তেতিয়াহ'লে আমি কজটো বিচাৰিব লাগিব, গ্লেণ্ডত কিবা হৈছে নেকি, অকল থাইৰয়ড হৰমনটো আমি চাই দিলোঁ কম আছে মেডিচিন দি দিলোঁ সেনেকুৱা নহয়, সৰু ল'ৰা ছোৱালীৰ কিয় হৈছে, থাইৰয়ড গ্লেণ্ডটোত কিবা প্ৰব্লেম আছে নেকি, গ্লেণ্ডটো চাব লাগিব, আল্ট্ৰাচাউণ্ড কৰিব পাৰে গ্লেণ্ডৰ, সেইবিলাক দৰকাৰ হয়, চিটি নেক দৰকাৰ হয়, তেনেকৈ কৰিব পাৰি, এইবিলাক ইনভেষ্টিগেশ্যন কৰি পেলাই যেনেকৈ মই কৈছোঁ পিটুইটেৰীৰ পৰা ছিগনেলটো আহে তাত কিবা প্ৰব্লেম আছে নেকি, সেইবিলাক আমি ইনভেষ্টিগেট কৰিবলগীয়া হয়।
1: এতিয়া আৰু এটা কথা হৈছে যে আমি শাৰীৰিক সমস্যা এটা হয় আমি চিকিৎসা নিশ্চয় ল'ব পাৰোঁ বা সেইমতে সাৱধানো হ'ব লাগে, কিন্তু নহ'বৰ কাৰণে আগতীয়া কিবা সাৱধানতা তেনেকুৱা ল'ব পাৰি নেকি যাতে থাইৰয়ডৰ সমস্যা নহয়?
0: থাইৰয়ডৰ সমস্যা নহ'বলৈ অটোইমিউন হয় যদি আমি একো কৰিব নোৱাৰোঁ, আৰু অটোইমিউনটো কমনেষ্ট হয় মানে যোনটো ভিতৰি, কিন্তু আমি নিজে কৰিব পৰা ভিতৰত হৈছে যে আয়োডিন ডেফিচিয়েঞ্চি আমাৰ নহওক, আয়োডিন ৰিচ ফুড মানে যোনটো আপোনাৰ আয়োডিনেটেড চল্ট বুলি আছে সেইটো ইউজ কৰোঁ, আৰু বিভিন্ন ধৰণৰ ফ্ৰেছ ফ্ৰুটছ, ভেজিটেবলছ, হোল গ্ৰেইনছ মানে আমাৰ প্ৰচেছড ফুড নহয়, আমি যাতে সেইবিলাক খাদ্যবিলাক তেনেকৈ মেইনটেইন কৰোঁ, যিমান পাৰোঁ আমি চ'ৰ্চটো গম পাওঁ, ভেজাল জাতীয় বস্তুবিলাক নাখাওঁ, পলিউশ্যন যিমান পাৰোঁ এভইড কৰোঁ, তাৰপিছতে নিজৰ স্লীপ, হাইজিন, হেলথ, সেইখিনি আমি এক্সাৰচাইজ সেইবিলাক সব কৰোঁ, মানে হেলদি হ'বলৈ যোনখিনি লাগে সেইখিনি যদি আমি কৰি থাকোঁ তেতিয়াহ'লে আমাৰ গোটেই

0: এনেই নৰ্মেল হৈ থাকিব, কিন্তু যোনটো হ'লেও এনেকুৱা নহয় কি নহ'ব, তথাপিও আমি নিজৰ ফালৰ পৰা, কাৰণ আয়োডিন ডেফিচিয়েঞ্চিৰ কাৰণেও আগৰ দিনত বহুত হৈছিলে আৰু এতিয়াও হয়তো কিছুমান মানুহে ছল্টটো বেয়াকৈ কমপ্লিটলি বন্ধ কৰি দিব পাৰে আৰু লগতে আয়োডিন ৰিচ ফুডো নাখাব পাৰে, তেতিয়াহ'লে ডেফিচিয়েঞ্চি ৰিলেটেডো হ'ব পাৰে তেওঁলোকৰ। আৰু কিছুমান ল'ৰা ছোৱালীও থাকে বা কিছুমান ডাইটিং কৰে, খুব ক্ৰেছ ডায়েট কৰে, তেওঁলোকৰো হ'ব পাৰে, কাৰণ চব ফুড এভইড কৰি দিয়ে তেওঁলোকে, চ' ডেফিচিয়েঞ্চিজ হ'ব পাৰে। চ' আমি এইবিলাক ক্ৰেছ ডায়েট নকৰি আমি যদি বেলেঞ্চ ডায়েট কৰোঁ, ফ্ৰেছ ফ্ৰুটছ ভেজিটেবলছ বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ইনক্লুড কৰোঁ, ভেৰাইটিজ আমি খাওঁ, এটা বস্তুৱে খাই থাকিলে আকৌ সেইটো বস্তু চব বস্তু নাথাকিব পাৰে, মই অকল দাইল ভাত খাম বুলি ক'লে মানে বহুত বস্তু নাপাম মই, তেতিয়া প্ৰটিন কমি যাব, মোৰ ষ্ট্ৰেছ এলিমেণ্টছ যোনবিলাক আছে, ভিটামিনছ যিমান আছে, ফ্ৰেছ ফ্ৰুটছ ভেজিটেবলছত যোনখিনি ভিটামিনছ আছে মই নাপাম সেইখিনি। সেইকাৰণে বিভিন্ন ধৰণৰ যদি আমি খাদ্যবিলাক খাওঁ, চব যিমান পাৰে আমি চ'ৰ্চটো ভালকৈ লওঁ, ভেজাল থকা তেনেকুৱা নলওঁ আৰু নিজৰ লাইফষ্টাইলটো মেইনটেইন কৰোঁ,
1: জীৱনশৈলীটো আমি পৰিৱৰ্তন কৰিব লাগিব,
0: সেনেকুৱা যদি কৰোঁ হয়তো আমি বহুতখিনি ডেফিচিয়েঞ্চি ৰিলেটেড যোনখিনি হয় সেইখিনি আমি এভইড কৰিব পাৰিম।
1: তাৰমানে আজি আমি আলোচনাৰ পৰা এটা কথাই গম পালোঁ যে থাইৰয়ডৰ সমস্যা সৃষ্টি নহ'বৰ কাৰণে আমি যদি আমাৰ জীৱনশৈলী পৰিৱৰ্তন কৰোঁ, আমাৰ যদি খোৱা বোৱাত আমি অলপ যত্ন লওঁ, তেনেহ'লে আমি হয়তো সুস্থ সবল হৈ থাকিব পাৰোঁ। আৰু তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে যদি থাইৰয়ডৰ কিবা সমস্যা হৈছে তাৰ বাবে আমি আগতীয়াকৈ আমাৰ যিখিনি পৰীক্ষা নিৰীক্ষা কৰিব লাগে সেইখিনি কৰি থকা উচিত, আৰু সমস্যা হ'লে আমি যদি গম পাওঁ, তেনেকুৱা ধৰণৰ কিবা লক্ষণ যদি দেখা পাওঁ, তেনেহ'লে তৎক্ষণাত আচলতে আমি চিকিৎসকৰ কাষ চপাটো প্ৰয়োজন
0: হয়।
1: আমাৰ অনুষ্ঠান সামৰিবৰ হৈছে, শেষত আপুনি আজি আমাৰ শ্ৰোতাসকলক উদ্দেশ্যে কি ক'ব?
0: যিহেতু আজি আমি থাইৰয়ডৰ বিষয়ে পাতিছোঁ, সকলোকে মই এইটোৱে ক'ম যে আপোনাৰ যদি তেনেকুৱা মই যিখিনি লক্ষণ ক'লোঁ সেইখিনি যদি আপোনালোকে অনুভৱ কৰি আছে, পলম নকৰিব, নিজৰ ওচৰৰ ডক্টৰ চিকিৎসালয়লৈ গৈ পেলাই টেষ্টিং কৰক যাতে আপোনাৰ এইটো বাঢ়ি নাযায়, কাৰণ এইটো ট্ৰিটেবল হয়, ট্ৰিটমেণ্ট কৰিব পাৰে আৰু ট্ৰিটমেণ্ট কৰিলে আপুনি কমপ্লিটলি নৰ্মেল হৈ থাকিব পাৰিব। মেডিচিনটো লাইফ লঙো খাবলগীয়া হয়, কিন্তু হ'লেও চিন্তা কৰিব নালাগে, ছাইড ইফেক্টছ নাথাকে, জাষ্ট ৰেগুলাৰ চেকআপ দৰকাৰ, সেইকাৰণে এইটো ভয় খাবলগীয়া বেমাৰ নহয়, আমি উচিত চিকিৎসা কৰিলে ডেফিনেটলি পুৰা জীৱনটো ভাল যাব।
1: হয়, ধন্যবাদ ডাক্তৰ ৰুণজুণ তেৰণপী, আজি আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে, থাইৰয়ডৰ সমস্যা কাৰণ আৰু চিকিৎসাৰ বিষয়ে বহুখিনি দৰকাৰী কথাই আজি আমাৰ শ্ৰোতাসকলক ক'লে, এইখিনি সময় আপুনি আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ।
0: ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে আজিৰ বুলনিৰ স্বাস্থ্য শিতানত থাইৰয়ডৰ সমস্যা কাৰণ আৰু চিকিৎসা এই বিষয়ে মেডিচিন বিভাগৰ বিশেষজ্ঞ ডাক্তৰ ৰুণজুণ তেৰণপীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে পৰিণীতা শইকীয়াই। আজি আমাৰ বুলনি সামৰিবৰো সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছোঁ। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতে এক বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই জাগৃতি শৰ্মা।

411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো উপলব্ধ। এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটি সজোৱা হৈছে খগেন মহন্তৰ কণ্ঠৰ গীতেৰে। প্ৰথম গীতৰ কথা কেশৱ মহন্তৰ।

এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 25 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 9 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125, এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী আৰু ডিউটি ৰুমত ইমতিয়াজ হুছেইনৰ সৈতে, প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ চিত্ৰামণি বড়ো।

চক্ৰটিছে কৈছিল, ধৈৰ্যশীল মানুহে বহুতো কথাৰ দিক নিৰ্ণয় কৰিব পাৰে। যতীন্দ্ৰনাথ দুৱৰাই কৈছিল, সকলো বস্তু কিনিছা কিনা, পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা। এয়া আকাশবাণী তেজপুৰ। প্ৰিয় শ্ৰোতা বন্ধু, এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ অনুষ্ঠানত শুনক যামিনী বৰা আৰু সংগীসকলৰ কণ্ঠৰ দিহানাম।

যামিনী বৰা আৰু সংগীসকলৰ কণ্ঠৰ দিহানামটি শুনিলে। এইবাৰ শুনক গীতুমণি বৰা আৰু সংগীসকলৰ কণ্ঠৰ এই দিহানামটি।

শ্ৰোতাসকলে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত দিহানাম শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। প্ৰিয় শ্ৰোতা বন্ধু, খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

শ্রোতা, ইমান পরে ভক্তিমূলক গীতৰ অনুষ্ঠান আরাধনাত ডি ভি পলস্করৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। প্ৰিয় শ্ৰোতা বন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম হিন্দী বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:46 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব কৃষক ৰাইজৰ বাবে প্ৰচাৰিত অনুষ্ঠান শিৰলো। আজিৰ অনুষ্ঠানত শালি ধানৰ খেতি আৰু ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডাক্তৰ ৰেখাশ্ৰী কলিতাই। আজিৰ দিনটো অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:50। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব নিশা 8:00। 8:02 নিবেদন কৰা হ'ব স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। আজিৰ অনুষ্ঠানত GNRC হস্পিটেলৰ ইউৰোলজি বিভাগৰ চিকিৎসক ডক্টৰ সৌৰভ কুমাৰ দাসে মূত্ৰনলী আৰু বৃক্কৰ স্বাস্থ্য সম্পৰ্কে কিছু কথা জনাব। 8:30 প্ৰচাৰ কৰা হ'ব অসমীয়া আধুনিক গীত। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 নিবেদন কৰা হ'ব সেউজী ধৰণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ। 9:30 আগবঢ়োৱা হ'ব ইতিপূৰ্বে ফোনযোগে বাণীবদ্ধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে। নিশা 10:00 প্ৰচাৰ কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আমাৰ আজিৰ নিয়মীয় অধিৱেশনৰ অন্ত পৰিব নিশা 10:30। শ্ৰোতাসকল, এয়াই আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ।

0: ভিডিও লাইক করিলে পয়সা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: বাইদেউ, চাকৰি পাই গলো।
4: আৰে বাহ, অভিনন্দন।

0: এতিয়া খুব শপিং
1: নতুন মোবাইল জিন্স জ্যাকেট
0: রবে হুনটু স্যালারির আগতেই খরচ
1: টোটালি কে লোন পোয়া যায় নো
0: প্রথমে বাজেট বনাবলৈ শিক তারপিছত খরচ কর
1: কিন্তু বা
0: সা উপার্জনের এক অংশ সদায় বসাবি কিন্তু পার্টি পড়া বাসিব নোয়ারিবি
1: ও বাইদেউ পার্টি মুর বাজেট তোর আচ্ছা
2: আরবিআই কয়
3: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে
4: শুনক শুনক শুনক রাইজ সকল কেওয়াইসি আপডেট সংক্রান্তীয় মেসেজক আওকান নকৰিব টোটালিকে কেওয়াইসি আপডেট কৰক যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেছ কৰেসপণ্ডেণ্ট অর্থাৎ বিচিৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক
2: RBIয়ে কয়
3: জানি লওক সতৰ্ক হৈ ৰওক
5: শ্ৰোতাসকলে গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা এইবাৰ আগবঢ়াইছোঁ অনুৰাধা পদৱালৰ কণ্ঠৰ সাজান বোলছবিৰ এই গীতটি

এইবাৰ গীতালী অনুষ্ঠানত আগবঢ়াইছোঁ অমিত কুমাৰ আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ ছালবাছ বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানত হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: চন্দ্ৰিমা চক্ৰৱৰ্তীৰ কণ্ঠৰ সুৰদাস ভজন্তী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে, গোটেই চুবুৰীটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই ক'লো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফটো বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া ক'লে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰুৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FEBI-ৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণীয় স্থলী হিচাপে পৰিগণিত হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে গুৱাহাটীৰ এখন আগশাৰীৰ হোটেলত ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ সৈতে অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: The 16th India-EU Summit, co-chaired by Honorable Prime Minister Sri Narendra Modi, President Antonio Costa, and President Ursula von der Leyen, marked a historic milestone in these relations. The successful conclusion of negotiation for India-EU Free Trade
2: Agreement has opened a new chapter in economic cooperation between two world largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
0: এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰতিনিধি উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলত অংশ লয়। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আৰু সংঘৰ প্ৰতিনিধিয়ে এই ব্লু ভেলিজ ক্লাষ্টাৰ কৰ্মশালাৰ পদক্ষেপক আদৰণি জনায়। এই কাৰ্যসূচীয়ে ইউৰোপৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু পাৰস্পৰিক বিনিময় সম্ভৱ কৰি তুলিব বুলি সংবাদমেলত প্ৰকাশ কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ

0: লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে।
1: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছোঁ। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ। আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা ছটাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
0: বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণশিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটোৰ সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5 গৰাকী সাক্ষীৰ বাবে আজি নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস আৰু প্লাবিতা বৰকাকৰীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী কপিল চৌধুৰীয়ে সংবাদমেলত কয়,
3: उसका मोटिव यही है कि हम भारत सरकार में बहुत सारे इनिशिएटिव्स, बहुत सारे प्रोग्राम्स, बहुत सारी स्कीम्स, इंटरनेशनल ट्रेड भारत जो करता है उसके बारे में

0: इंफॉर्मेशन डिसेमिनेट करना ही है। हम ये चाहते हैं कि ये जो भारत सरकार के इनिशिएटिव्स हैं, स्कीम्स हैं, ये हमारे स्मॉल माइक्रो और मीडियम एंटरप्राइजेस जो कि अभी तक शायद इस इंफॉर्मेशन को प्राप्त नहीं कर पाए हैं, वो आपके माध्यम से इसे प्राप्त कर पाएंगे। सो आई नीड योर सपोर्ट एंड आई नीड योर हेल्प टू टेक दिस इंफॉर्मेशन टू द लास्ट मैन आउट देयर हु इज प्रोड्यूसिंग समथिंग एंड वुड वॉन्ट टू मूव फ्रॉम द लोकल टू द ग्लोबल स्टेज।
1: ৰবৰ খেতিৰ উদ্যোগীকৰণৰ বাবে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ স্মক চিট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তকেশনে জানিবলৈ দিয়ে। ATMAৰ সাহায্য পুঁজিৰে ৰূপায়িত ইনৰুট প্ৰকল্পৰ অধীনত বিগত ৰোপণ বৰ্ষলৈকে 179,376 হেক্টৰ এলেকাত ৰবৰ খেতি সম্প্ৰসাৰণ কৰা হৈছে, যাৰ ফলত 207,248 গৰাকী কৃষক উপকৃত হৈছে। চলিত বৰ্ষত প্ৰকল্পটোৰ বাকী থকা কামখিনি পূৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাত আজি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ বহু গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা, অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4,000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীঘাট সমষ্টিৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটঙানি উচমানীয়া বিদ্যালয়ে দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ খলিহামাৰী বিদ্যালয় দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বি চি দাস কনুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালি বালিকা প্ৰাথমিক বিদ্যালয় দ্বিতীয়, সোণালীবালি মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ এছ এছ এছ হাইস্কুলে প্ৰথম, কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী বাৰপুজীয়া চৰকাৰী মজলীয়া বিদ্যালয় প্ৰথম, পাৰপুজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান দখল কৰিছে। ডিব্ৰুগড় জিলাৰ পোন্ধৰখন গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটীয়া উন্নয়ন খণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত 3 বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ বিশেষ গান্ধী মূৰ্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি শিলজান উত্তৰ পূব বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ মাজত ভূমিপট্টা বিতৰণ কৰা হয়। সুদীৰ্ঘকাল বনাঞ্চলত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন 2006ৰ অধীনত ভূমিপট্টা

বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, যোৱা 12 বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি ভি ৰাধাকৃষ্ণনে দেশত জল সংৰক্ষণ আৰু জলসম্পদ ব্যৱস্থাপনা সুদৃঢ়কৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি 21 জুনত পুনৰ হ'বলগীয়া নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু পাকিস্তান অধ্যুষিত জম্মু কাশ্মীৰত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত 30 জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। যোৱা 12 বছৰত ভাৰতৰ বিদেশ নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে কৈছে যে ব্ৰেণ্ড ইণ্ডিয়া আৰু গোলকীয় স্তৰত ভাৰতৰ স্থিতি যথেষ্ট শক্তিশালী হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কৈছে যে ভাৰত সংকটৰ এই সময়ত গ্লোবেল ছাউথ হিচাপে পৰিচিত অৰ্থনৈতিক আৰু ঔদ্যোগিক দিশৰ পৰা ৰাষ্ট্ৰসমূহৰ কণ্ঠ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত ইউ পি আইৰ দৰে ডিজিটেল লেনদেনৰ মাধ্যমসমূহৰ জৰিয়তে সদায় ৰাষ্ট্ৰৰ হিতৰ বিষয়টোক বিশ্বৰ কল্যাণৰ সৈতে সংযোগ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে সমগ্ৰ দেশত জল সংৰক্ষণ আৰু জলসম্পদ ব্যৱস্থাপনা সুদৃঢ়কৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যম আৰু প্ৰকল্পৰ আজি পৰ্যালোচনা কৰে। উপ ৰাষ্ট্ৰপতিৰ সচিবালয়ে প্ৰকাশ কৰা মতে বৈঠকত শ্ৰীৰাধাকৃষ্ণনক আন্তঃৰাজ্যিক নৈ সংযোগ ব্যৱস্থাকে ধৰি আন্তঃনৈ সংযোগকৰণ প্ৰকল্পৰ বাবে লোৱা ব্যৱস্থা আৰু নমামি গংগেৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰোৱা হয়। বৈঠকত শ্ৰীৰাধাকৃষ্ণনে কয় যে নৈ আন্তঃসংযোগকৰণ ব্যৱস্থাই পানীৰ নাটনি দূৰ কৰা, খৰাং সমস্যাৰ সমাধান, জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণ আৰু সন্তুলিত আঞ্চলিক উন্নয়ন সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তেওঁ লগতে কেন বেটৱা সংযোগ প্ৰকল্পৰ দৰে বৰ্তমানৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় জল আন্তঃগাঁথনি প্ৰকল্পসমূহ নথিপত্ৰ আৰু দলিলৰ জৰিয়তে বিস্তৃতভাৱে সংৰক্ষিত ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। দেশৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভৱিষ্যদৰ্শী আৰু সহযোগিতামূলক দৃষ্টিভংগীৰ আৱশ্যকতাতো তেওঁ গুৰুত্ব আৰোপ কৰে। শ্ৰীৰাধাকৃষ্ণনে লগতে জল সংৰক্ষণ ব্যৱস্থাৰ সুদৃঢ়কৰণ আৰু সমূহীয়া দৃষ্টিভংগীৰ জৰিয়তে ভূগৰ্ভৰ পানীৰ স্তৰৰ পুনৰুজ্জীৱিতকৰণৰ উদ্দেশ্যে জল শক্তি বিভাগে ৰূপায়ণ কৰা জল সঞ্চয় জনভাগিদাৰী উদ্যমৰ ভূয়সী প্ৰশংসা কৰে। বৈঠকত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল, ৰাজ্যমন্ত্ৰী ডঃ ৰাজভূষণ চৌধুৰী আৰু মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে আৰু অহা 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। নতুন দিল্লীত থকা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ গোপনীয়তা বৰ্তাই ৰাখি প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা সকলো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত পৰীক্ষণ সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ সঠিক সময়ত যোগান নিশ্চিত কৰাৰ দৰে বিষয়সমূহ সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে সকলো ধৰণৰ আসোৱাহ ৰোধ কৰাৰ বাবে ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে। শ্ৰীপ্ৰধানে কয় যে এই ক্ষেত্ৰত সম্ভাৱ্য প্ৰত্যাহ্বান ৰোধ কৰাৰ বাবে চোৰাংচোৱা সংস্থা আৰু কেন্দ্ৰীয় তদন্ত সংস্থা

সহ সকলো চাইবাৰ সুৰক্ষা সম্পদৰ সহায় লোৱা হৈছে। দিল্লীৰ এখন আদালতে আজি চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল গোচৰত অভিযুক্ত মনীষ ৱাঘমাৰীৰ জামিন আবেদন অগ্ৰাহ্য কৰে। চি বি আই বৰ্তমান তদন্ত কৰি থকা গোচৰটোৰ দুয়োপক্ষৰ যুক্তিতৰ্ক শুনাৰ পাছত ৰাউচ এভিনিউ আদালতে অভিযুক্তজনৰ জামিন আবেদন প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যখনৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতত থকা ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজি চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ

উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতত থকা ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজি চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FEBI-ৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। দক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু অনুকূল উদগনি নীতিৰ জৰিয়তে অসমে ইতিমধ্যে নবীকৰণযোগ্য শক্তি, কৃষি প্ৰসংস্কৰণকে ধৰি ভৱিষ্যমুখী খণ্ডত বিশ্বমানৰ বিনিয়োগ আৰু উদ্যোগৰ বাবে আকৰ্ষণৰ স্থলী হিচাপে পৰিগণিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ইয়াৰ আগেয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ উপস্থিতিত ব্লু ভেলিজ ক্লাষ্টাৰ শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া দেশ ভূটানৰ প্ৰতিনিধিসকল উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035, বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। উল্লেখযোগ্য যে এই ব্লু ভেলি ক্লাষ্টাৰৰ জৰিয়তে ইউৰোপৰ সৈতে অসমৰ বাণিজ্য শৃংখল গঢ়ি তোলাৰ উদ্যোগ লোৱা হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অধিক লাভৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা বিনিয়োগ মঞ্চৰ প্ৰতি সমৰ্থন কৰা বুলি সামাজিক মাধ্যমযোগে প্ৰচাৰ হোৱা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষণ গোটে ভিডিঅ'টো ভুৱা আৰু কৃত্ৰিম বুদ্ধিমত্তা প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি উল্লেখ কৰিছে। গোটটোৱে লগতে বিত্তমন্ত্ৰীগৰাকীয়ে তেনে কোনো আঁচনিৰ প্ৰতি সমৰ্থন আগবঢ়োৱা নাই বুলি স্পষ্ট কৰি দিছে। অনলাইন ব্যৱস্থাৰে জনসাধাৰণক প্ৰবঞ্চনা কৰাৰ উদ্দেশ্যে এনেধৰণৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হয় বুলি প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য পৰীক্ষণ গোটে প্ৰকাশ কৰিছে। চৰকাৰে জনসাধাৰণক সদায় আনুষ্ঠানিক সূত্ৰৰ জৰিয়তে এনেধৰণৰ দাবীৰ সত্যাসত্য নিৰূপণ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে মাতৃগৰ্ভত নতুন জীৱনৰ আৰম্ভণি ঘটে আৰু এগৰাকী মাতৃৰ গৰ্ভাৱস্থাৰ প্ৰতিটো পৰ্যায়ত সুৰক্ষিত, সুস্থ আৰু সন্মানজনক পৰিচৰ্যাৰ অধিকাৰ আছে বুলি মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে যোৱা দশকত নিয়মীয়া স্বাস্থ্য পৰীক্ষা, বিশেষজ্ঞৰ পৰামৰ্শ আৰু উন্নত মাতৃৰ স্বাস্থ্যসেৱাৰ জৰিয়তে এই উদ্যম গণ আন্দোলনলৈ পৰিগণিত হৈছে। তেওঁ কয় যে এয়া কেৱল এখন আঁচনিয়ে নহয়, বৰং প্ৰতিগৰাকী মাতৃ আৰু গৰ্ভস্থ শিশুৰ বাবে সুস্থ ভৱিষ্যতৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতীক। এই ভৱিষ্যদৰ্শী উদ্যমে বিগত 10 বছৰত দেশৰ মাতৃত্বকালীন স্বাস্থ্যযাত্ৰাক গঢ় দিছে আৰু লাখ লাখ মাতৃৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তনৰ মাধ্যম হৈ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। পাকিস্তান অধ্যুষিত জম্মু কাশ্মীৰত আজি প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষত 30জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 200গৰাকী আহত হৈছে। জানিব পৰা মতে কৰ্তৃপক্ষই জইণ্ট আৱামী একচন কমিটি JAAC-ৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছতে এই ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে JAAC এটা আগশাৰীৰ অসামৰিক সামাজিক মিত্ৰজোঁট যিয়ে পাকিস্তান অধ্যুষিত কাশ্মীৰত আৰ্থিক আৰু ৰাজনৈতিক ওজৰাপত্তি কেন্দ্ৰ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ উচতনি দিছে। তীব্ৰ উত্তেজনাৰ মাজতে ৰাৱালকোট আৰু মুজাফৰবাদত প্ৰতিবাদকাৰী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা তুমুল সংঘৰ্ষৰ পাছত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন কৰাৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। অঞ্চলটোত শেহতীয়া স্থিতি অতি জটিল হৈ আছে, কিয়নো পাকিস্তানৰ বিৰোধিতাত শ শ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছে। ফলত ভীমবাৰ আৰু কোডলিৰ দৰে চহৰসমূহৰ জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈছে। ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত 7জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগানাৰ 3গৰাকীকৈ শ্ৰমিক আছে। দুৰ্ঘটনাত নিহত 8জন লোক শ্ৰীলংকাৰ নাগৰিক। দুৰ্ঘটনাত আহত 8জন ভাৰতীয়ৰ ভিতৰত 5জনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে, 3জন এতিয়াও চিকিৎসাধীন হৈ আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। যোৱা 12 বছৰত ভাৰতৰ বিদেশ নীতি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দেশত জল সংৰক্ষণ আৰু জলসম্পদ ব্যৱস্থাপনাৰ সুদৃঢ়কৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি 21 জুনত পুনৰ হ'বলগীয়া নীতিৰ প্ৰস্তুতি পৰ্যালোচনা কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্গো দক্ষিণ আফ্ৰিকাৰ গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়।
আৰু

0: 미터 정도 빠집니다. 보디가 빨리 얼굴에
1: FM ভেন্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে প্ৰচাৰিত অনুষ্ঠান শিৰলো।
2: আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ লৈছো কৃষি ভিত্তিক অনুষ্ঠান শিৰলো। শ্ৰোতাসকল, আজিৰ শিৰলো অনুষ্ঠানত আমি শালি ধানৰ খেতি আৰু ইয়াৰ ব্যৱস্থাপনা এই শীৰ্ষক কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰেখাশ্ৰী কলিতাক। নমস্কাৰ ডক্টৰ কলিতা।
3: নমস্কাৰ বাইদেউ।
2: আপোনাক আমাৰ এই শিৰলো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
3: ধন্যবাদ।
2: যিহেতু এতিয়া জেঠ মাহ পালেহিয়ে, পথাৰ মানে ধৰক কঠীয়াতলী আমাৰ কৃষকসকলে কেনেদৰে প্ৰস্তুত কৰিব এই বিষয়ে কিছু কথা জনাওকচোন।
3: হয়, এতিয়া শালি ধানৰ ভৰপক সময় আৰু খেতিয়কসকলে কঁকালত টঙালি বান্ধিছে এতিয়া শালি ধানৰ কাৰণে। এতিয়া প্ৰথমতে আৰম্ভ কৰা হয় তেওঁলোকে কঠীয়াতলী প্ৰস্তুতকৰণ। এই কঠীয়াতলী প্ৰস্তুতকৰণৰ কাৰণে আমাৰ যিখিনি বৈজ্ঞানিক, আমাৰ প্ৰযুক্তি আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা অনুমোদন কৰা হৈছে, মই তাকে অকণমান ক'ব বিচাৰিম। এই ক্ষেত্ৰত সাধাৰণতে দেখা প্ৰস্তুত কৰা মাটিখিনি বোকা কৰি ল'ব লাগে, সেইটো তেওঁলোকে জানে। কিন্তু ধৰক তাৰ দীঘনো কিমান হ'ব লাগে, মানে আৰু তাৰ প্ৰস্থনো কেনেকুৱা হ'ব লাগে, সেইটো অতি দৰকাৰী। সেইটো প্ৰায় 1 মিটাৰ 25 চেণ্টিমিটাৰমান প্ৰস্থটো হ'ব লাগে এখন কঠীয়াতলীৰ, আৰু দীঘটো প্ৰায় 10 মিটাৰমান হ'লে ভাল। বা এই দৈৰ্ঘ্যটো তেওঁলোকে তেওঁলোকৰ সুবিধা অনুযায়ী মাটিটুকুৰাৰ আকাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ঠিক কৰি ল'ব পাৰে। আৰু সাধাৰণতে দুডৰা কঠীয়াতলীৰ মাজত 30 চেণ্টিমিটাৰৰ ব্যৱধান থাকিলে ভাল। তেতিয়া দুয়ো কাষৰ পৰা, তাৰমানে দুয়োটা ছাইডৰ পৰা কঠীয়াতলী আমি কি পৰিচৰ্যা কৰিবৰ কাৰণে কৃষকসকলে সুবিধা পায়। ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আমি সেইটো সময়ত কিছু পৰিমাণে অলপ সাৰ দিব লাগে, আৰু সেই সাৰ ধৰক আমি প্ৰায় 20-30 কেজিমান ভালকৈ পচি যোৱা দেই, পচা গোবৰ, 80 গ্ৰামমান ইউৰিয়া, আকৌ 80 গ্ৰামমান ছিংগল ছুপাৰ ফচফেট, আৰু 40 গ্ৰাম পটাছ সাৰ, মানে মিউৰেট অফ পটাছ। আমি এইখিনি বীজখিনি আমি দিয়াৰ আগতেই মাটিৰ সৈতে ভালকৈ মিহলাই ল'ব লাগে, আৰু গোটেই কঠীয়াতলী আমি ভালকৈ সমান কৰি ল'ব লাগে। তাৰ পাছত আমাৰ বীজ, যে গজালি ওলোৱা বীজটো আমি কি কৰিব লাগে, তাতে আমি সিঁচি দিব লাগে। প্ৰায় দেখা যায় যে কঠীয়াতলীত আমাৰ কঠীয়াখিনি প্ৰায় 21 দিনৰ পৰা 30 দিন, আৰু কেতিয়াবা প্ৰয়োজন সাপেক্ষে কেতিয়াবা 40 দিনমানলৈকেও ৰাখিব লগা হয়, 40-45 দিনমানলৈকেও ৰাখিব লগা হয়। কেতিয়াবা বিশেষকৈ যদি আমি গীতেজ বা প্ৰফুল্ল নিচিনা কিছুমান ভেৰাইটি আমি যদি ব্যৱহাৰ কৰোঁ, এই জাতকেইটাৰ এটা বিশেষ ধৰণৰ বৈশিষ্ট্য আছে সেইটো কাৰণে। গতিকে এই সময়ছোৱাত দেখা পোৱা যায় যে কিছুমান পোক বা বেমাৰে তেওঁলোকক কঠীয়াখিনিক আক্ৰমণ কৰা দেখা যায়। বিশেষকৈ পোকৰ ক্ষেত্ৰত থ্ৰিপছ বুলি এটা পোক এটা আছে, কঠীয়াৰ আগখিনি ৰঙা পৰি যায়, আৰু মজা খোৱা পোকেও আক্ৰমণ কৰে। আৰু বিশেষকৈ মজা খোৱা পোকটো যদি আমি কঠীয়াতলীতে যদি আমি নিয়ন্ত্ৰণ কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমি মূল পথাৰত আমি মজা খোৱা পোক বা যিটো ষ্টেম বৰা বুলি কয়, তো ষ্টেম বৰাৰ ইনফেষ্টেশ্যনটো আমি বহুত প্ৰায় 80% আমি কমাই দিব পাৰোঁ। তো গতিকে এই ক্ষেত্ৰত মই ইয়াৰ প্ৰতিকাৰ বা আমি কেনেকৈনো আমি যিটো কোৱা হয় ধৰক প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ, তো আমি প্ৰিভেণ্টিভ মেজাৰ হিচাপে আমি এটা কাম কৰিব পাৰোঁ যে আমি ক্লৰোপাইৰিফছ বুলি এটা দৰৱ এটা আছে, সেই দৰৱটো আমি কি কৰিব পাৰোঁ, এটা চলুচন এটা বনাই বা দ্ৰৱ এটা বনাই তাতে আমি কঠীয়াৰ শিপাখিনি আমি তাতে শোধন কৰি ল'ব পাৰোঁ ৰোপণৰ ঠিক আগে। আৰু এইটো তাৰ লগতে যদি সেই দৰৱৰ লগত 1% আমি ইউৰিয়াও যদি তাতে দিলে কি হয়, এই গছজোপা মূল পথাৰত সহজে মানে কি হৈ যায়, সজাল ধৰা বুলি আমাৰ যিটো কয়, সোনকালে সজাল ধৰে বা ক্ৰপৰ এষ্টাব্লিছমেণ্টটো ভাল হয়, সোনকালে হয়। ইয়াৰ উপৰিও আৰু এটা খুব সুন্দৰ পদ্ধতি আমাৰ কিন্তু কৃষক ৰাইজসকলে কৰি আছে, সেইটো হৈছে যে মজা খোৱা পোকে কি কৰে, তেওঁলোকে হয়তো এইটো নজনাকৈও কৰি আছে, কিজানি হয়তো পৰম্পৰাগতভাৱে দেখি আছে তেওঁলোকৰ ককা দেউতাহঁতেও কৰি

0: আছিলে, তো আগ আমাৰ সেই পাতৰ আগবিলাকত মজা খোৱা পোকে মানে কণী পাৰে। তো সেইকাৰণে ৰোপণৰ ঠিক আগে আগে যদি তাৰ এই আগৰ অংশটো, পাতৰ আগ অংশটো যদি কাটি পেলাই যদি আঁতৰাই পেলোৱা হয়, আৰু মূল পথাৰৰ বাহিৰত পেলাব লাগিব কিন্তু দেই, যদি আলিতে পেলাই দিয়ে তেতিয়া কিন্তু তাৰ পৰা আহি যাব। তো সেইখিনি তেনেকৈ কৰি পেলাই যদি হেৰি কৰা যায় তেনেহ'লে মেক্সিমাম মানে নিয়ন্ত্ৰণ আমি কৰিব পাৰোঁ মেক্সিমাম লেভেলত।
1: হয়, এবাৰ আহিছোঁ মূল পথাৰ প্ৰস্তুতকৰণ। তেতিয়া আমি মূল পথাৰত কঠীয়াখিনি আনি ৰুমহি, সেই সময়ত কি কি প্ৰয়োজনীয় কৰিবলগীয়া থাকে এজন কৃষকৰ, আৰু কিদৰে সাৰসমূহ প্ৰয়োগ কৰা হয় এই বিষয়েও কিছু কথা কৈ দিয়কচোন।
0: ইয়াৰ এটা যদি মানে আমি কওঁ যে হেলডি মানে স্বাস্থ্যৱান আমি যদি কঠীয়াত আমাৰ হাতত আছে, এতিয়া তাৰ পাছৰ পৰ্যায়টোনো আমি কেনেকৈ যাম, সেইখিনি কৰি থাকোঁতে যেতিয়া কঠীয়াতলিত কঠীয়াখিনি হৈ থাকে সেইখিনি সময়ছোৱাতে কৃষকসকল মূলধাৰ প্ৰস্তুতকৰণত লাগিব লাগে, আৰু সেইখিনি সময়ছোৱাতে ভালদৰে তেওঁলোকে মূল পথাৰখন ভালকৈ হাল বাই পেলাই আৰু শেষত বোকা কৰা কামটো খুব ভালদৰে কৰিব লাগে, যিটো ইংলিছত কোৱা হয় পাডলিং কৰা বুলি। পাডলিং অপাৰেশ্যনটো ভালকৈ কৰিব লাগে, আৰু এই পাডলিং অপাৰেশ্যনৰ অৰ্থটো হৈছে এনেকুৱা যে পাডলিং অপাৰেশ্যনটো বোকা কৰা কামটো এইটো কাৰণেই কৰিব লাগে কাৰণ এইটো এই কামটো কৰিলে তাৰমানে মাটিৰ এটা স্তৰত তাৰমানে স্তৰটো মানে হাৰ্ড পেন বুলি কোৱা হয় ইংৰাজীত, যিটো আমাৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান তাৰমানে ফুটা আছে সেই যিবিলাকৰ মাজেদি পোৰ্চ বিলাক আছে, মাইক্ৰ' পোৰ্চ কিছুমান আছে যাৰ যিফালেদি তাৰমানে আমাৰ পানীখিনি ভূগৰ্ভলৈকে গুচি যায়। তো সেইটোক কোৱা হয় ধৰক আপোনাৰ পাৰ্কুলেশ্যন বুলি কোৱা হয়। সেই পাৰ্কুলেশ্যনটো তাৰমানে বন্ধ কৰিবৰ কাৰণে এই বোকা কৰা কামটো অতি বেছি প্ৰয়োজন, আৰু বোকা কৰা কামটো কৰিলে আমাৰ প্ৰায় কৃষি ব্যৱস্থাপনাৰ কামখিনি প্ৰায় আমি 50% আমি কৃতকাৰ্য হ'লোঁ বুলি ধৰা যায়, কাৰণ আমি যদি পানীখিনি ভালকৈ ৰাখিব পাৰোঁ তেতিয়া তাতে দেখা পোৱা গৈছে যে তাত বহুতখিনি নিৰণিৰ কাম বহু লাংহে কমি যায়, যিটো মানে আমাৰ আহু ধানৰ ক্ষেত্ৰত বা আমি যদি আপলেন ৰাইচ বুলি যিটো কওঁ তাত এইটো সম্ভৱপৰ নহয়, কিন্তু আমি যিটো খাৰিফ ছিজন বা শালি ধানৰ ক্ষেত্ৰত আমি পানী ৰাখি থকাটো সেইকাৰণে যথেষ্ট প্ৰয়োজনীয়, আৰু তাৰ কাৰণে পাডলিং অপাৰেশ্যনটো বহুত প্ৰয়োজন হয়। তো পানীটো আমি তেতিয়া আমি বন্ধ কৰি ৰাখিব পাৰিম, তেতিয়া উপৰিভাগতে পানীখিনি বহু সময়লৈকে তাতে স্থিৰভাৱে ৰখি থাকিব পাৰে। তো এইটো হৈছে পাডলিং অপশ্যনটো কৰিলোঁ। পাডলিং অপশ্যনটো কৰাৰ পাছত, বোকা কৰাৰ পাছত আমি কঠীয়াখিনি যিখিনি আমি ধৰক আমি শোধন কৰি ললোঁ, এই শোধন কৰাৰ পাছত আমি আৰু এটা কাম কৰিব পাৰোঁ যে আমি কিছুমান বায়'ফাৰ্টিলাইজাৰৰ লগত আমি শিপাখিনি আমি তাতে মানে বায়'ফাৰ্টিলাইজাৰো আমি শিপাত লগাই দিব পাৰোঁ, তাৰমানে সেইটো আমি সেই দ্ৰৱৰ পৰা আনি পেলাই বায়'ফাৰ্টিলাইজাৰৰ এটা মিশ্ৰণৰ লগত আমি সেইখিনি আমি মিশ্ৰণ কৰি ল'ব পাৰোঁ। মিশ্ৰণ কৰাৰ পাছত আমি তাৰ নিৰ্দিষ্ট দূৰত্ব অনুযায়ী তাৰমানে কিছুমান স্পেচিং আমি ব্যৱহাৰ কৰিব লাগে, ধৰক কিছুমান আমি 20 cm/20 cm, কেতিয়াবা 20 cm/15 cm, এইবোৰ জাত অনুযায়ী বেলেগ বেলেগ ধৰণৰ হয়। এনেকুৱাকৈ আমি শাৰীবদ্ধভাৱে ৰুব লাগে, আৰু শাৰীবদ্ধভাৱে ৰোৱাটো বহুত বেছি প্ৰয়োজনীয়, কাৰণ আমি যদি শাৰীবদ্ধভাৱে ৰুওঁ তেতিয়া কি হয় প্ৰতি একক মাটিকালিত সৰ্বাধিক তাৰমানে আমি কি কৰিব পাৰোঁ গছ পাব পাৰোঁ। যদি আমি যধে মধে যেনে মানে হেফাজাৰ্ডলি যদি আমি প্লেণ্টিং কৰোঁ, হেফাজাৰ্ডলি প্লেণ্টিং কৰিলে তেতিয়া মানে এই প্লেণ্ট পপুলেশ্যনটো আমাৰ কমি যোৱা দেখা যায়। আৰু আন এটা কথা হৈছে যে শাৰীবদ্ধভাৱে যদি আমি ৰুওঁ, মই কিছুমান ইয়াত বেষ্ট এগ্ৰনমিক প্ৰেক্টিচেছ হয় কাৰণ এইখিনি বস্তু সাধাৰণতে মানুহ আমাৰ কৃষকসকলে মানে প্ৰায় অৱজ্ঞা কৰা দেখা যায়, অৱহেলা কৰা দেখা যায়, তেওঁলোকে শাৰীবদ্ধভাৱে ৰুব নিবিচাৰে, কিন্তু কথাটো হৈছে সেই তেওঁলোকে কি তেতিয়া কিন্তু প্ৰতি দৰাই প্ৰতি তেওঁলোকে বহুতখিনি গছ পাব আৰু প্ৰতিজোপা গছেই সঠিক পৰিচৰ্যা পাব, কাৰণ শাৰীবদ্ধভাৱে আমি ৰুলে আমাৰ যিখিনি নিৰণি কৰিব পৰা শস্য পৰিচৰ্যা কৰিব পৰা যিমানখিনি ব্যৱস্থাপনা আছে আমি খুব সুন্দৰভাৱে কৰিব পাৰোঁ। ধৰক আমি নিৰণি যন্ত্ৰ যেনেকৈ কোৱা হয় জাপানিজ বেডি উইডাৰখন ভালকৈ চলাব পাৰোঁ, কিন্তু হেফাজাৰ্ড প্লেণ্টিং কৰিলে আমি উইডাৰখন তাত চলাব নোৱাৰোঁ, তেতিয়া আমি লেবাৰৰ ইউজ কৰিব লাগিব, মেনুৱেল লেবাৰ ইউজ কৰিব লাগিব, গতিকে সেইটো বহুত খৰচী হয় আৰু বহুত টাইম কনজিউমিঙো হয়। আৰু আন এটা কথা হৈছে হাৰ্বিচাইড ব্যৱহাৰ কৰিব লাগিব, চ' পৰাপক্ষত আমিনো কিয় ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰোঁ, গতিকে এনেকুৱা ক্ষেত্ৰত আমি যদি শাৰীবদ্ধভাৱে ৰুওঁ সকলো ধৰণৰ ৰোগৰ পৰা আদি কৰি পোক পতংগৰ ব্যৱস্থাপনাৰ পৰা আদি কৰি আৰু নিৰণিলৈকে আমি খুব সুন্দৰভাৱে কৰিব পাৰোঁ, গতিকে এইটো বহুত বেছি প্ৰয়োজন।
1: অপতৃণ গুচোৱা বা অপতৃণ দূৰ কৰাৰ ব্যৱস্থাপনা সম্পৰ্কে কিছু ক'ব নেকি?
0: অপতৃণ নিয়ন্ত্ৰণৰ কাৰণে বিশেষকৈ মই এইমাত্ৰ যিটো ক'লোঁ যে শাৰীবদ্ধভাৱে ৰুলে এইটো খুবেই ভাল, এইটো কাৰণ আমি এতিয়া আমি যান্ত্ৰিক পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰিম। আৰু অপতৃণ আঁতৰোৱাৰ বা নিয়ন্ত্ৰণ কৰাৰ আন এটা উপায় হৈছে যে ৰাসায়নিকভাৱে যদি আমি কওঁ, আমাৰ আৰু এটা কোৱা হৈছে সমন্বিতভাৱে যদি আমি অপতৃণ ব্যৱস্থাপনাৰ এটা আমাৰ

0: যুক্তি আছে, তাকে অকণমান ক'ব বিচাৰিম।
1: হয়,
0: সেইটো হৈছে আমাৰ ধৰক ৰোপণৰ 2 বা 3 দিনৰ ভিতৰতে মূল পথাৰত যেতিয়া আমি ৰুম, 2 to 3 days আফটাৰ ট্ৰেন্সপ্লেণ্টিং। এই সময়ছোৱা মই খুব গুৰুত্ব দি পেলাই কৈছোঁ দেই, এইখিনি সময়ছোৱাত প্ৰেটিলাক্ৰ'ৰ বুলি এটা দৰৱ এটা আছে, প্ৰেটিলাক্ৰ' 50 EC, এই দৰৱটো আমি সেই সময়ছোৱাতে প্ৰয়োগ কৰিব লাগে। কাৰণ এইটো যেতিয়া আমি প্ৰয়োগ কৰোঁ, ইয়াক কোৱা হয় প্ৰি ইমাৰ্জেন্স হাৰ্বিচাইড বুলি। আৰু এই সময়ছোৱাতে যদি কৰোঁ, যেতিয়া নতুনকৈ গজালি হৈ ওলাব খোজা যিবিলাক নতুন নতুন অপতৃণ আছে, সেই অপতৃণখিনি প্ৰায় 90% মানে তাতে আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। এইটো হৈছে তাৰমানে কি হয়, ধৰক হাল বাওঁতে বহুতখিনি অপতৃণ নষ্টই হৈ যায়, কিন্তু কিছুমান তাত আমাৰ এটা ছিড বেংক বুলি কয়, মানে মাটিত বহুতখিনি আমাৰ বীজ থাকে, অপতৃণ বীজবিলাক থাকি যায়, সেইবিলাক যেতিয়া গজালি ওলায় সেইখিনি যাতে আমি সেই সময়তে ধ্বংস কৰিব পাৰোঁ। তো এইটো এটা বহুত গুৰুত্বপূৰ্ণ ব্যৱস্থাপনা। আৰু আন এটা হৈছে যে অপতৃণ 2 ধৰণৰ আছে, এটা হৈছে ধৰক ঘাঁহজাতীয় আৰু আন এটা হৈছে ব্ৰডলিফ বুলি কয়, যিটো আমাৰ মনোকটছ বুলি কয়, বহল বহল পাতৰ যিবিলাক থাকে। তো এইবিলাক বহল পাতৰ কাৰণে আমাৰ 240 বুলি আন এটা হাৰ্বিচাইড আছে। এই হাৰ্বিচাইডটো আমি প্ৰায় যেতিয়া অপতৃণখিনি প্ৰায় 3-4 পতিয়ামান হয়, সেইটো সময়তে আমি এই হাৰ্বিচাইডটো মানে 240 এটা ছল্ট এটা আছে, সেই বস্তুটো ছডিয়াম ছল্ট আছে, তো এইটো আমি প্ৰয়োগ কৰিলে আমি যথেষ্ট সুফল লাভ কৰিব পাৰোঁ।
1: হয়, আপুনি সাৰ প্ৰয়োগৰ বিষয়ে কিছু কথা জনাওকচোন।
0: সাৰ প্ৰয়োগৰ কথাটো আচলতে পথাৰ প্ৰস্তুতিৰ পৰাই আচলতে এইটো
1: আৰম্ভ
0: হয়। মূলতঃ তাৰমানে আমাৰ শালি ধানৰ সাৰ প্ৰয়োগৰ ক্ষেত্ৰত জাতৰ ওপৰত নিৰ্ভৰ কৰে। তো জাত অনুযায়ী ইয়াৰ প্ৰয়োগবিধি অলপ বেলেগ বেলেগ থাকে। যেনে ধৰক আমাৰ অধিক উৎপাদনক্ষম কিছুমান জাত আছে, যেনেকে ৰঞ্জিত, বাহাদুৰ, এনেকুৱা ধৰণৰ কিছুমান জাত আছে। সেইবিলাক জাতৰ ক্ষেত্ৰত আমি কি কৰিম, প্ৰায় আধা ভাগ ইউৰিয়া সাৰ আৰু সম্পূৰ্ণ ভাগ ছিংগল ছুপাৰ ফচফেট আৰু MOP বা পটাছ সাৰো সম্পূৰ্ণ ভাগ। এইটো প্ৰায় যদি আমি ক'বলৈ যাওঁ তেনেহ'লে 18, 17 আৰু 9 হয় অনুপাত অনুযায়ী। তো 18, 17, 9 KG বিঘা। তো এইটো এনেকৈ যদি আমি কৰোঁ, কৰিলে তাৰমানে কি হ'ব, আমি এইটো মূল পথাৰত আমাৰ ৰোপণৰ ঠিক আগতে যেতিয়া বোকা কৰিছিলোঁ বুলি কৈছিলোঁ যে বোকা কৰোঁতে শেষৰ ফালে আমি এই সাৰখিনি প্ৰয়োগ কৰিব লাগে। এই সাৰ প্ৰয়োগ কৰাৰ পাছত আধা ভাগ থাকি গ'ল ইউৰিয়া, সেই ইউৰিয়াৰ আকৌ আমি কি কৰিম, আকৌ দুভাগ কৰিম। দুভাগ কৰাৰ পাছত প্ৰথম ভাগ আকৌ আমি কি কৰিম, যেতিয়া তাৰ পেনিকেল ইনিচিয়েশ্যন বুলি কয়, তাৰমানে যেতিয়া থোকটো ওলাবৰ হৈছে, সেই থোকটো ওলোৱাৰ ঠিক আগে আগে, সেইটো আচলতে বাহিৰৰ পৰা বাহ্যিকভাৱে ধৰিবলৈ অলপ দিগদাৰ। আমি এইটো গম পাম যে যেতিয়া সৰ্বাধিক পোখা ওলোৱা এটা ষ্টেজ এটা পায়, অৱস্থা এটা যেতিয়া পায়, তেতিয়া আমি সেই হেৰিটো আমি তাৰ আধা ভাগ আমি তাতে প্ৰয়োগ কৰিম। সেইটো আধা ভাগ প্ৰয়োগ কৰাৰ পাছত আকৌ তোক কোৱা হয় মেক্সিমাম টিলাৰিং ষ্টেজ। মেক্সিমাম টিলাৰিং ষ্টেজৰ প্ৰায় 20 দিনমানৰ মূৰত, যেতিয়া মানে আপোনাৰ ধৰ গেৰ ধৰা অৱস্থাত আকৌ তাৰ শেষৰখিনি আমি টপ ড্ৰেছ কৰা বুলি কয়, আমি ওপৰৰ পৰা ছটিয়াই দিওঁ। তো ছটিয়াই দি পেলাই আমি এইটো কৰিব পাৰোঁ। তাৰপাছত ইয়াৰ উপৰিও আজিকালি ঠায়ে ঠায়ে জিংক ছালফেটো প্ৰয়োগ কৰা হয় আৰু কেতিয়াবা বোৰাক্স সাৰো প্ৰয়োগ কৰা হয়। সেইখিনি বোৰাক্স সাৰ আমাৰ সেই ফুল ফুলাৰ ঠিক আগে আগে সেইখিনি সময়তে বোৰাক্স সাৰটো স্প্ৰে' কৰি দিয়া হয়। এইটো ধৰক যিবিলাক দীৰ্ঘকালীন যিবিলাক ভেৰাইটি আৰু অধিক উৎপাদনক্ষম জাতৰ কাৰণে, আৰু কিছুমান চুটি ভেৰাইটি থাকে হ্ৰস্বকালীন। ৰসকালীনৰ ক্ষেত্ৰত আমি কি কৰিম, আমি আধা ভাগ ইউৰিয়া আৰু সম্পূৰ্ণ SSP আৰু MOP শেষৰ হাল বাওঁতে, আৰু বাকী আধা ভাগ আমি সৰ্বাধিক পোখা ওলোৱা সময়ত আমি সেইখিনি সময়তে দিম বা থোক ওলোৱা সময়ত দিম। আৰু কিছুমান মধ্য বা দীৰ্ঘকালীনো আছে, সেইবিলাকৰ ক্ষেত্ৰত আৰু অকণমান বেলেগ বেলেগ ধৰণৰ হৈ যায়। যেনে ধৰক আধা ভাগ ইউৰিয়া সম্পূৰ্ণ SSP MOP শেষৰ হালত, আকৌ আমি আকৌ 4/4 আকৌ আমি দিম 20-30 দিনৰ পাছত, তাৰপিছতে দিম আকৌ বাকী 4/4 দিম থোক ওলোৱাৰ সময়ত। তাৰপিছতে আকৌ কিছুমান দেখা যায় আমাৰ, বিশেষকৈ আমাৰ নৰ্থ বেংক প্লেইন জ'ন মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ যিখিনি আমাৰ এই জ'নটো, এইখিনি জ'নত সাধাৰণতে কি কয়, পটাছ সাৰো ভাগ কৰি পেলাই দিয়া হয়, দুভাগ কৰি পেলাই দিয়া হয়। আৰু খালি এইটো সময়ত এটা হেৰি, এগেইন মই কি ক'ব খুজিছিলোঁ, বেষ্ট এগ্ৰনমি প্ৰেক্টিচ ইয়াত হৈছে যে যেতিয়া আমি সাৰ প্ৰয়োগ কৰিম, সাৰ প্ৰয়োগ কৰাৰ সময়ত পৰাপক্ষত পথাৰৰ পৰা যদি বেছি পানী আছে, বজি যদি জমা হৈ আছে, পানীখিনি আমি উলিয়াই পঠিয়াব লাগে, নিষ্কাশন কৰিব লাগে। আৰু আমি আৰু সাধাৰণতে আৰু এটা কথা মনত ৰখাটো উচিত যে আমি কেতিয়াবা কিবা কাৰণত যদি আমি ছিংগল ছুপাৰ ফচফেট যদি দিব পৰা নাই, সেইটো কাৰণে কৃষকসকলে চিন্তা কৰিব নালাগে, কাৰণ আমি এমাহলৈকে সেইটো আমি পিছুৱাবও পাৰোঁ। আৰু বিশেষকৈ

0: কৃষকক। তথাপিও কিছুমান সময়ত আমাৰ ইয়াত কেইটামান কালচাৰেল প্ৰেক্টিচেছ ক'ম, যিটো মানে নেচাৰেলি আমি এইটো কৰিব পাৰোঁ তাৰ কোনো ছাইড এফেক্ট নোহোৱাকৈ। আৰু চিম্পল কিছুমান কথা আছে, যেনেকুৱা ধৰক আমি কিছুমান বেং চেং আদি মানে ভেকুলী চেকুলী আদি এইবিলাকক মানে মৰা ভেকুলী আদি কেতিয়াবা ওলোমাই থোৱা হয় আৰু সেইবিলাকৰ দুৰ্গন্ধ পাই পেলাই কেতিয়াবা সেই গান্ধি পোকবিধ নাহে। তো সেইটো ঠাইৰ কৃষকসকলে সেয়া কাম কৰিব পাৰে, কিছুমান খুটি পুতি পেলাই তাতে পচা মাছ বা পচা ভেকুলী বা যিটো সহজলভ্য তেওঁলোকৰ কাৰণে তেনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকে ওলোমাই থৈ দিব পাৰে। আৰু এটা আছে যে টেমা এটাৰ ভিতৰত যদি আমি গান্ধী পোক এটামান যদি আমি ভৰাই ল'ব পাৰোঁ কেনেবাকে ধৰি পেলাই, ভৰাই পেলাই যদি খুব জোৰেৰে আমি টেমাটো জোকাৰি দিওঁ, জোকাৰি দিলে তাত এটা খুব গোন্ধ এটা ওলায়। সেই গোন্ধটো মানে হয়তো তেওঁলোকক যিটো আমি কোৱা হয় ফেৰমন টাইপৰ ইনচেক্টৰ পৰা যিটো হেৰি ওলায়, পোকৰ পৰা এবিধ বিশেষ ধৰণৰ গোন্ধ ওলায়, সেই গোন্ধটো পোৱাৰ লগে লগে মানে অন্য পোকবিলাকে গম পাই যায় যে কিবা এটা বিপদ এটা হৈছে, গতিকে তেওঁ সিহঁত সেই পোকবিলাকে সেই খেতিডৰাৰ পৰা আঁতৰি যায়। তো এনেকুৱা ধৰণৰ কিছুমান মানে আমাৰ আইটিকে কিছুমান আছে, এনেকুৱা আইটিকে কিছুমান ব্যৱহাৰ কৰি পেলাই বহুতখিনি সুফল পোৱা যায়। আৰু যদি সেইখিনিও যদি তাতকৈও যদি বেছি হয় তেতিয়া আমাৰ উপায় নাই আৰু, আমি মালাথিয়ান আমি ডাষ্ট বুলি এটা আছে আমি প্ৰয়োগ কৰিব পাৰোঁ। তো আৰু এটা কথা ক'ম, বিশেষকৈ খুব প্ৰায়ে এইটো পোকৰ উপদ্ৰৱ চলি আছে যিটো কয় সুৰ পোক বা চুৱাৰ্মিং কেটাৰপিলাৰ। তো চুৱাৰ্মিং কেটাৰপিলাৰৰ ক্ষেত্ৰতো মানে আমি দেখা পোৱা যায় যে য'ত মানে যদি পানী বেছিকৈ থাকে তেতিয়া অকণমান ইয়াৰ উপদ্ৰৱটো অকণ কম হয়, যদি শুকান হৈ থাকে তেতিয়া কি হয় এই পোকবিধ মানে ইটো ইজোপা গছৰ পৰা সিটো জোপা গছলৈকে মানে সোনকালে স্প্ৰেড হৈ যায়। আৰু এইটোক চুৱাৰ্মিং কেটাৰপিলাৰ বা আৰ্মি ৱৰ্ম বুলি এইটো কাৰণে কয়, মানে জাকৰুৱা হিচাপে আহে, জাক জাককৈ আহে আৰু অকণমান সময়ৰ ভিতৰতে মানে এদিনৰ ভিতৰতে তেওঁলোকে তাহাঁতি মানে বহুত ডাঙৰ এটা এৰিয়া ধ্বংস কৰি পেলায়। তো আমাৰ বাতৰি কাকতে পত্ৰ আপোনালোকে পাইয়ে আছে এইবিলাক কথা। তো এইটোৰ ক্ষেত্ৰতো আমাৰ কিছুমান এনেকুৱা ধৰণৰ সকলোতকৈ ভাল কথাটো হৈছে যে খেতিডৰা আমি বাৰে বাৰে চাই থাকিব লাগে, যিটো মানে আমি চোৱা চিতা কৰা বুলি কয়, সদায় যদি আমি চাই থাকোঁ মনিটৰিং কৰি থাকোঁ তেতিয়া আমি গম পাম যে এই পোকটো হৈছে আৰু জানো এই পোকটো কিমানখিনি ইয়াৰ অতি সোনকালে কম সময়ৰ ভিতৰতে গোটেইখন ধ্বংস কৰি দিব পাৰে। গতিকে আমি কি কৰিব পাৰোঁ যে তাত যদি কিবা কাৰণত পানী নাই, যদি জলসিঞ্চনৰ ব্যৱস্থা আছে বা আন কিবা আছে, তেনে আমি পানী তাতে পানী ভৰাই দিলোঁ। তো পানী ভৰাই পেলাই কেতিয়াবা কি কৰা হয়, কিছুমানে যদি কেৰাচিন আছে, যদি কেৰাচিন জাতীয় হেৰি পানীত অকণমান উপঙাই দিয়ে, দিয়াৰ পাছত তেতিয়া তাহাঁতি উশাহ নিশাহ ল'ব নোৱাৰি পেলাই উপঙি যায় কেতিয়াবা। আৰু কেতিয়াবা কি হয়, মাটিত থকা পোকবিলাক উপঙি আহে, আহোঁতে তেতিয়া হাঁহ চাহ মেলি দিয়ে, তেতিয়া এইবোৰ হৈছে কিছুমান কোনো ছাইড এফেক্ট নথকা আৰু খুব ভাল ইফেক্টিভ মেজাৰ এইবিলাক পোক কণ্ট্ৰল কৰিবৰ কাৰণে। তাৰপিছত তেতিয়া হাঁহে খালে বা অন্য চৰাই চিৰিকটিয়ে খালে, আৰু আমি কিছুমান জেং পুতিও থৈ দিব পাৰোঁ, জেং পুতি থৈ দিলে ধৰক টি পাৰ্চ বুলি কয়, জেং যদি পুতি থৈ দিওঁ যায় ঠায়ে তেতিয়া সেই পোকবিলাক তেতিয়া চৰাইবিলাকে খাই পেলায়। তো এইবিলাক হৈছে আমি এনেকুৱা ধৰণৰ আমি ব্যৱস্থাপনা ল'ব পাৰোঁ। আৰু কেতিয়াবা যদি আমি সেই পানীখিনি যদি আমি ড্ৰেইন আউট কৰি দিব পাৰোঁ, সেইখিনিৰ পৰা জমা হৈ গ'ল, জমা হোৱাৰ পিছত আমি ড্ৰেইন আউট কৰি দিব পাৰোঁ, তেতিয়া এটা জেগাত যিফালেদি পানীখিনি ওলাই গৈছে সেইখিনি জেগাত যদি নেট বা কিবা এটা দি পেলাই আমি সেইখিনি কালেক্ট কৰি আমি সেইখিনি ধ্বংস কৰিব পাৰোঁ। আৰু অন্য ধৰণৰ যিবিলাক ধৰক এতিয়া ক্লৰোপাইৰিফছে হওক বা মনোক্ৰটফছ, এনেকুৱা ধৰণৰ কিছুমান ভাল ভাল ইনচেক্টিচাইড আছে, মানে পোক মৰা দৰৱ আছে, সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ, সেইটো হৈছে ৰাসায়নিক।
1: জৈৱিক কিবা পোক মৰা ঔষধ বা তেনেদৰে ব্যৱহাৰ কৰিব পাৰি নেকি জৈৱিক?
0: হয় নিশ্চয় আছে, সেইটোতো আমি মই ভালকৈ কৰিম, চৰি মই সেইটো থাকি গ'লে ক'বলৈ, আমি নিমযুক্ত আমাৰ বহুতখিনি আমাৰ দৰৱ আছে, তো নিমযুক্ত দৰৱ আমি ব্যৱহাৰ কৰিব পাৰোঁ, নিম গোল্ড আছে, তো গতিকে মাল্টি নিম আছে, তো এনেকুৱা ধৰণৰ কিছুমান জৈৱিকভাৱে উপলব্ধ কিছুমান দৰৱ আছে, সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। তাৰোপৰি কৃষকসকলে নিজেও প্ৰস্তুত কৰি ল'ব পাৰে, যেনেকৈ কাউ ইউৰিন মানে গৰুৰ মূত্ৰটো, গৰুমূত্ৰ, তো গোমূত্ৰ আমি কি কৰিব পাৰোঁ, ধৰক এক লিটাৰ গোমূত্ৰৰ লগত যদি 10 লিটাৰমান পানী আমি মিহলাই পেলাই আমি যদি স্প্ৰে কৰোঁ, স্প্ৰে কৰিলেও বহুতখিনি পোক আমি মাজে মাজে স্প্ৰে কৰি থাকিব লাগে, তো ইয়াৰ কোনো ছাইড এফেক্ট নাই, হেৰি নাই। আৰু এইটো আমি কি কৰিব পাৰোঁ, তাৰ এটা ৰিপালশ্যন এটা আছে, তো সেই বিশেষকৈ গান্ধীজাতীয় পোক বা এনেকুৱা জাতীয় পোকৰ ক্ষেত্ৰত আমি এই সেইটো আমি এপ্লাই কৰিব পাৰোঁ। আৰু তাৰোপৰি গোবৰ, আমি বহুত ডাঙৰ ড্ৰাম এটাত যদি আমি গোবৰ আমি বহুত দিন পচাই থওঁ, পচাই পেলাই সেইখিনি চেক

0: ঘৰত সেই গোবৰৰ লগত আমি বিহলঙনি এনেকুৱা ধৰণৰ কিছুমান বা কচু এনেকুৱা ধৰণৰ গছ, পচতিয়াৰ পাত এনেকুৱা, তাৰপিছত নিম পাত, নিম পাতৰ বা নিমৰ গুটি, এইবিলাক যদি আমি তাতে আমি পচাই পেলাই ৰাখোঁ কিছুদিনলৈকে, ৰাখি মেলি সেইটো চেকি পেলাই তাৰ যিটো ৰস ওলাব সেই ৰসটো আমি যদি স্প্ৰে কৰোঁ, তাৰ কিছুমান অনুপাত আছে, ধৰক যদি আমি পূৰা ডাইৰেক্টলি যদি কৰি দিওঁ তেতিয়া দিগদাৰ হ'ব, কাৰণ সেইটো বহুত কনচেনট্ৰেশ্যনটো তাৰমানে গাঢ় হৈ থাকিবতো, সেই দ্ৰৱণটো আমি পাতলাই ল'ব লাগিব, একৰ লগত 10 এনেকৈ মিলাই পাতলাই পেলাই আমি যদি এপ্লাই কৰোঁ, আৰু এপ্লাই কৰোঁতে এটা বস্তু চাব লাগিব, যেতিয়া এপ্লাই কৰোঁ যাতে এপ্লিকেশ্যনটো যাতে ভাল হয়, মানে গছত পাতত লাগি থাকিব লাগিবতো, গতিকে সেইকাৰণে ষ্টিকাৰ টাইপৰ বস্তু বা চাবোন তাতে মিহলাই দিয়া হয়, তো তেতিয়া কি হ'ব, গছৰ পাতত ধুনীয়াকৈ লাগি থাকে বস্তুখিনি।
1: ডক্টৰ কলিতা, আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা শালি ধানৰ খেতি আৰু ইয়াৰ ব্যৱস্থাপনা সম্পৰ্কে আমি বহু কথা গম পালোঁ, আৰু আশা কৰোঁ আজিৰ এই কথোপকথনৰ পৰা শ্ৰোতাৰসকলৰ লগতে আমাৰ কৃষক ৰাইজো নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি নিজৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজিৰ শিৰলু অনুষ্ঠানত শালি ধানৰ খেতি আৰু ইয়াৰ ব্যৱস্থাপনা এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ কৃষি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ ৰেখাশ্ৰী কলিতাই। অনুষ্ঠানটি যুগুতাই আগ ধৰিলে জিনিয়া শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতা, ইমান পৰে কৃষক ৰাইজৰ বাবে প্ৰচাৰিত অনুষ্ঠান শিৰলো শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক বৃন্দগান।

শ্ৰোতাই ইমান পৰে বীন্দ্ৰ গানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমূহ শ্ৰোতাকে স্বাগতম জনাই এয়া আগবঢ়াইছোঁ আমাৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো, ইতিহাসৰ পাতত আজিৰ দিনটো। অনুষ্কা শংকৰ হ'ল এগৰাকী ভাৰতীয় চেতাৰবাদক আৰু গীতিকাৰ। তেওঁৰ জন্ম হৈছিল 1981 চনৰ 9 জুনত। তেওঁ পণ্ডিত ৰবি শংকৰৰ ছোৱালী।

বিৰচা মুণ্ডা ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামী ধৰ্মগুৰু লোকনায়ক আছিল, যিয়ে ভাৰতীয় স্বাধীনতা আন্দোলনত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভাৰতৰ বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ছোটা নাগপুৰ মালভূমি অঞ্চলৰ অন্যতম বৃহৎ জনজাতি গোট মুণ্ডা জনগোষ্ঠীৰ সদস্য আছিল। বিৰচা মুণ্ডা মুণ্ডা জনগোষ্ঠীৰ মাজত জনপ্ৰিয় ব্যক্তি হৈ তেওঁলোকৰ অধিকাৰ আৰু স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়ে। তেওঁ ব্ৰিটিছ উপনিৱেশিক শাসন আৰু ইংৰাজ আৰু স্থানীয় মাটিৰ মালিকসকলে আদিবাসী জনসাধাৰণৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদৰ আয়োজন কৰিছিল। 1894 চনত বিৰচা মুণ্ডাই এই অঞ্চলটোত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিয়ে, যিটো বিদ্ৰোহ উলগুলান নামেৰে জনাজাত হয়। এই বিদ্ৰোহ প্ৰায় দুবছৰ ধৰি চলিছিল। সেই সময়ত বিৰচা মুণ্ডা

আৰু তেওঁৰ অনুগামীসকলে ব্ৰিটিছ বিষয়াসকলক আক্ৰমণ কৰি সা সম্পত্তি ধ্বংস কৰিছিল। কিন্তু অৱশেষত ব্ৰিটিছে বিৰচা মুণ্ডাক দখল কৰি ৰাঁচি জেলত বন্দী কৰি ৰাখিলে। 1900 চনৰ 9 জুনত ৰহস্যজনক পৰিস্থিতিত বিৰচা মুণ্ডাৰ কাৰাগাৰতে মৃত্যু হয়। কোনো কোনোৱে ব্ৰিটিছৰ দ্বাৰা বিষাক্ত দ্ৰব্য খুৱাইছিল বুলি বিশ্বাস কৰাৰ বিপৰীতে কোনোৱে চিকিৎসাৰ অভাৱত তেওঁৰ মৃত্যু হোৱা বুলি অনুমান কৰে।

ভাৰতৰ এজন চিত্ৰশিল্পী হ'ল মকবুল ফিদা হুছেইন। তেওঁ বিংশ শতিকাৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শিল্পীসকলৰ ভিতৰত অন্যতম আছিল। মুম্বাই চাৰ্জ জে জে স্কুল অৱ আৰ্টছত চিত্ৰশিল্পৰ আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা হুছেইনে হিন্দী চিনেমা জগতৰ চিনেমাৰ পোষ্টাৰ আঁকি শিল্পী জীৱন আৰম্ভ কৰিছিল। স্বাধীনতাৰ পিছত বিগত শতিকাৰ 40 দশকৰ শেষৰ ফালে তেওঁ মুম্বাই প্ৰগতিবাদী শিল্পী গোটত যোগদান কৰে। ইউৰোপৰ বিভিন্ন দেশ, নিউয়ৰ্ক, টকিঅ' আদিৰ বিখ্যাত আৰ্ট গেলেৰীত এম এফ হুছেইনৰ চিত্ৰই হাজাৰ হাজাৰ কলামুদীক ৰসৰ সাগৰত বুৰ যোৱাত সহায় কৰিছিল। অংকনৰ জগতৰ লগতে তেওঁ কেমেৰা আৰু ছবি অঁকাৰ বাবে চেষ্টা কৰিছিল। 1967 চনত নিৰ্মাণ কৰা তেওঁৰ প্ৰথমখন চিনেমা থ্ৰু দ্য আইছ অফ এ পেইণ্টাৰে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন বেয়াৰ বঁটা লাভ কৰিছিল। পৰৱৰ্তী কালত তেওঁ টাবুক নায়িকাৰূপে লৈ মীনাক্ষী, এ টুল অফ থ্ৰী চিৰিজ আৰু মাধুৰীক নায়িকাৰূপে লৈ গছ গামিনী নিৰ্মাণ কৰিছিল। কলাৰ জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে হুছেইনক 1966 চনত পদ্মশ্ৰী আৰু 1977 চনত পদ্মভূষণ আৰু 1991 চনত পদ্মবিভূষণ সন্মানেৰে বিভূষিত কৰা হয়। 1986 চনত তেওঁক ৰাজ্যসভালৈ মনোনীত কৰা হয়। বিগত শতিকাৰ 90 দশকত হিন্দু দেৱীক নগ্ন ৰূপত অংকন কৰাৰ বাবে হুছেইন বিতৰ্কৰ মাজত সোমাই পৰে। তাৰ পিছতেই হিন্দু উগ্ৰবাদীৰ পৰা জীৱনৰ বাবে ভাবুকি অহাৰ কাৰণে হুছেইনে দেশ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। তেওঁ 2006 চনৰ পিছৰে পৰা ডুবাইত আৰু লণ্ডনত থাকিবলৈ লয়। 2010 চনত তেওঁ কাটাৰাৰ নাগৰিকত্বৰ বাবে আবেদন কৰে আৰু দেশখনে নাগৰিকত্ব প্ৰদান কৰে।

ভাৰতীয় সংগীতজ্ঞ বেহলাবাদক আৰু সংগীত পৰিচালক আছিল ইন্দ্ৰেশ্বৰ শৰ্মা। তেওঁ লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত মহাবিদ্যালয়ৰ পৰা বেহলা বাদ্য বিশাৰদ উপাধিৰে বিভূষিত হোৱা প্ৰথমজন অসমীয়া। তেওঁ যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আছিল। ইয়াৰ লগতে তেওঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ছবি সন্ধ্যাৰাগ আৰু ইতিহাসৰ সংগীত পৰিচালক আছিল। সাহিত্যচাৰ্য মিত্ৰদেৱ মহন্তই ৰচনা কৰা অসম সাহিত্য সভাৰ আদৰণি গীত চিৰ চেনেহী মোৰ ভাষা জননীৰ স্বৰলিপি ইন্দ্ৰেশ্বৰ শৰ্মাই সৃষ্টি কৰিছিল। তেওঁ কৰ্মৰাজীৰ বাবে ঊনৈছশ চৌৰানব্বৈ আৰু 97 চনত সাংস্কৃতিক সঞ্চালকালয়ে তেওঁক সন্মানিত কৰিছিল। অসম চৰকাৰৰ তৰফৰ পৰা 1986 চনত তেওঁ শিল্পী পেঞ্চন আগবঢ়োৱা হয়।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটী নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰৱে ডেফলিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে মন্তব্য কৰিছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে ৰাজ্যজুৰি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে কাৰ্যভাৰ লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। আৰু মণিপুৰৰ সেনাপতি আৰু পশ্চিম ইম্ফল জিলাত আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীসহ 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.4 MHz আৰু নিউজ অন এয়াৰ এপৰ জৰিয়তে শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছো স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন।
2: এয়া আকাশবাণী তেজপুৰ, আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, পুৰুষেই হওক বা মহিলাই, প্ৰায়ে দেখিবলৈ পোৱা যায় এক সমস্যাত তেওঁলোকে ভোগে। সেয়া হৈছে প্ৰস্ৰাৱজনিত সমস্যা বা বিকৰ সমস্যাটো প্ৰায়ে তেওঁলোকে ভোগা দেখিবলৈ পোৱা যায়। এই সমস্যাৰ কাৰণ কি, কিহৰ বাবে এই সমস্যাত ভুগিবলগীয়া হয় তেওঁলোকে? বৰ্তমান সময়ত বিশেষকৈ গৰমৰ দিনত দেখিবলৈ পোৱা যায় এই সমস্যা তেওঁলোকে বাৰুকৈ সন্মুখীন হ'বলগীয়া হয়। এই সমস্যাৰ পৰানো আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ, লগতে ইয়াৰ কেনেধৰণৰ চিকিৎসা আছে, সেই সন্দৰ্ভত আজি আমি আমাৰ এই অনুষ্ঠানত আলোচনা কৰিম। আৰু এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত GNRC হাস্পতালৰ ইউৰোলজি বিভাগৰ চিকিৎসক ডাক্তৰ সৌৰভ কুমাৰ দাস। তেখেতে শ্ৰোতাসকলক এই সন্দৰ্ভত বিশদভাৱে ক'ব। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ।
3: নমস্কাৰ, অনেক ধন্যবাদ।
2: ছাৰ, আমি শ্ৰোতাসকলক কৈছোঁ আজি আমি কি বিষয়তনো আলোচনা কৰিম। তাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইউৰোলজিনো কি, বা এগৰাকী ইউৰোলজিষ্টে কেনেধৰণে এই ৰোগৰ চিকিৎসা কৰে?
3: ইউৰোলজি বুলি ক'বলৈ গ'লে আমাৰ অসমীয়াত বেচিকেলি মূত্ৰ শল্য চিকিৎসা বিভাগ, তাৰমানে আমাৰ মূত্ৰ যদিও আমাৰ পেচাব শৰীৰত প্ৰডাকশ্যন হয়, সেই গোটেই অংগকেইটা লৈ পেলাই যিটো আমি মেডিচিন বা তাৰ যিবিলাক মানে আপোনাৰ বেমাৰ আজাৰ হ'ব পাৰে, সেই বেমাৰ আজাৰত আমি যি তাক চাৰ্জিকেল ট্ৰিটমেণ্ট কৰোঁ, মানে অপাৰেশ্যন কৰি যদি ট্ৰিটমেণ্ট কৰা যায় বা কেতিয়াবা মেডিচিন দি পেলাই ট্ৰিটমেণ্ট কৰা যায়, সেই যিজন বিশেষজ্ঞই সেইখিনি ট্ৰিটমেণ্ট কৰে তেখেতে হৈছে ইউৰোলজিষ্ট। আৰু লগতে কিডনী ট্ৰেন্সপ্লাণ্ট যিটো আছে বা পুৰুষৰ যৌনগত সমস্যা, সেই গোটেইখিনি সমস্যা সামৰি পেলাই এজন ইউৰোলজিষ্ট বিশেষজ্ঞকৈ চাব পাৰে।
2: ছাৰ, আমি প্ৰথমে শ্ৰোতাসকলক কৈছোঁ এয়া কেৱল পুৰুষৰ সমস্যা নহয়, এয়া কেৱল মহিলাৰ সমস্যা নহয়, উভয়ৰে সমস্যা। এই সমস্যানো কিয় সৃষ্টি হয়?
3: আজিৰ যুগত মানে কিছুমান আমাৰ যিবিলাক বেমাৰ দেখা গৈছে ইউৰোলজিৰ ক্ষেত্ৰত, কিছুমান জেনেটিকেল হ'ব পাৰে বা কিছুমান ফিজিঅলজিকেল হ'ব পাৰে। যেনে এটা এক্সাম্পল দিছোঁ যে প্ৰষ্টেট গ্ৰন্থিটো, প্ৰষ্টেট গ্ৰন্থিটো চব পুৰুষৰ দেহতেই থাকে, তো সেইটো এটা বেমাৰ নহয়। কিন্তু যেতিয়া তেওঁ আকাৰত বাঢ়িবলৈ আৰম্ভ কৰে এটা সময়ত, ঠিক 40 বছৰ বা 50 বছৰ বয়সৰ পিছত, ঠিক তেতিয়াই তেওঁৰ লক্ষণ কিছুমান ধৰা দিয়ে, আমি সবিশেষ পিছত আলোচনা কৰিম। তো সেই তেনেকৈ সেইটো এটা তেওঁৰ নৰ্মেলি প্ৰষ্টেটটো থাকেই, এইটো এটা বেমাৰ নহয়।

0: কিন্তু কিছুমান আছে যেনেকৈ ষ্টোন ডিজিজ, কিডনিৰ পাথৰবিলাক হয়, যিবিলাক বিকৰ পাথৰ বা কিডনি ষ্টোন হয়, তো সেইবিলাক আকৌ সেইবিলাক জেনেটিকেলিও হ'ব পাৰে বা বহু ক্ষেত্ৰত কোনো কাৰণ বিচাৰি পোৱা নাযায়। অনুমান কৰা যায় যে আমাৰ খাদ্যভাসৰ কাৰণে সলনি হ'ব পাৰে বা আমাৰ আজি পৰিৱেশৰ যি সৃষ্টি, পৰিৱেশত আমাৰ আজি লাইফষ্টাইল যিটো হৈছে, জীৱনশৈলী, সেইবিলাক কাৰণত হ'ব পাৰে বা কিছুমান কণ্ডিশ্যন থাকে য'ত আমাৰ কেলছিয়াম আৰু যিবিলাক মিনাৰেলছ আমাৰ কিডনিৰ মাজেৰে পাৰ হৈ যায়, সেইবিলাক মিনাৰেলছৰ কিছুমান ইমবেলেঞ্চ হয়, ভাৰসাম্যতাহীন হৈ যায়, হৈ পেলাই কিডনি ষ্টোন হ'ব পাৰে। তো বেছিকেলি সেইবিলাক কাৰণতে আমাৰ আজি আধুনিক যুগত কিছুমান ইউৰোলজিকেল বেমাৰবিলাকৰ মাত্ৰাটো অলপ বৃদ্ধি পাইছে।
1: ছাৰ, আমি এটা এটাকৈ আলোচনা কৰি যাম। প্ৰথমতে আমি প্ৰস্ৰাৱজনিত যি সমস্যা সেই সন্দৰ্ভত আলোচনা কৰোঁ। UTI এটা আজিকালি কমন শব্দ হৈ পৰিছে। UTI সমস্যাত ইমান কিয় বৃদ্ধি পাইছে, বা পুৰুষ মহিলা যুৱতীয়ে হওক, আনকি দেখিবলৈ পোৱা যায় শিশু এই ৰোগত আক্ৰান্ত হৈছে, কিয়?
0: UTI যিটো আমাৰ ইউৰিনেৰী ট্ৰেক্ট ইনফেকচন বা মূত্ৰশৈলীৰ যিটো সংক্ৰমণ, আমাৰ যিটো পেচাব ষ্টেৰাইল বস্তু, তাৰ ইনফেকচন নাথাকে। আমি ভাবো কেতিয়াবা যে পেচাবৰ ইনফেকচন থাকে, বেছিকেলি আমাৰ পেচাবটো একদম ষ্টেৰাইল বস্তু হয়, তাত কিন্তু ইনফেকচন নাথাকে। তাত যদি ইনফেকচন সোমাবলৈ হয়, বাহিৰৰ পৰাই সোমাব লাগিব। তো বাহিৰৰ পৰা সোমাবলৈ হ'লে তাত আমি কিছুমান আছে, আমাৰ বাহিৰৰ পৰা কিবা ইনষ্ট্ৰুমেণ্টেশ্যন হয়, কিছুমান অপাৰেশ্যন হ'ল কেতিয়াবা, বা কেতিয়াবা পেচাবৰ পেচেণ্টৰ কেথেটাৰ লগালে, সেইবিলাক ক্ষেত্ৰত হ'ব পাৰে, বা কিছুমান মাইকী মানুহ এগৰাকীৰ মহিলাগৰাকীৰ চিজাৰিয়ান ছেকশ্যন হ'ল, বা তেওঁ কিবা এটা অভিৰ অপাৰেশ্যন হ'ল, তেওঁক পেচাবৰ পাইপ দিব লগা হ'ল, সেই ক্ষেত্ৰতো বাহিৰৰ পৰা সংক্ৰমণ হ'ব পাৰে। ইন জেনেৰেল সেনেকুৱা নোহোৱাটো আমি বহুতখিনি দেখা পাওঁ, যাৰ ইনফেকচন বাৰ বাৰ ইনফেকচন হৈ থাকে। সৰু ছোৱালী এজনীও আজিকালি ইনফেকচন হোৱা দেখা যায়। ভাবা যায় যে এইবিলাক ক্ষেত্ৰত আপোনাৰ যিটো পানী খোৱাৰ পৰিমাণ, পানী খোৱাৰ পৰিমাণটো অকমান কম হয়, আৰু আমাৰ যিটো হাইজিন, আমি য'তে ত'তে পেচাব কৰিব লাগে, তাৰ পৰা সংক্ৰমণ হ'ব পাৰে। বা কনষ্টিপেচন, যিটো কৌষ্ঠকাঠিন্য, পায়খানা খুব টান হয়, খোলচা কৰি পায়খানাটো নহয়, তো সেইবিলাক ক্ষেত্ৰতো সেই কৌষ্ঠকাঠিন্যৰ পৰা কিছুমান ইনফেকচন সোমাব পাৰে মহিলাৰ ক্ষেত্ৰত। কাৰণ কি হৈছে, মহিলাৰ যিটো আপোনাৰ ইউৰেথ্ৰা বুলি কয় মূত্ৰবাহিকা নলী, তো ইউৰিনেৰী ব্লাডৰ পৰা যিটো পেচাবৰ নলী ওলাই যায় বাহিৰলৈ, সেইটো অকণ চুটি 3-4 centimeters, য'ত নেকি সেইটো পুৰুষৰ ক্ষেত্ৰত 18-20 centimeters দীঘল থাকে। সেইকে চুটি হোৱা খেতিকে, তো বাহিৰৰ যিটো আমাৰ স্কিনৰ যিটো ইনফেকচন থাকে, আমাৰ কমন বেক্টেৰিয়াবিলাক থাকে স্কিনত, তো সেই তাৰ পৰা বেক্টেৰিয়াবিলাক সোমাই যাবলৈ সহজ হয়। যদিহে তেওঁ ঘনাই পানীটো খাই থাকে, তেতিয়া সেই পানীৰ লগত পেচাব কৰিব পাৰিলে এই বেক্টেৰিয়াখিনি বা যিখিনি বীজাণু থাকে সি ওলাই যাব পাৰে। যিহেতু আজিকালি পানী খোৱাটো কমি গৈছে, আমি খুব বহুত দূৰ আমি জাৰ্ণি কৰোঁ, কেতিয়াবা কামৰ প্ৰেচাৰত আমি বাথৰুমত নাযাওঁ, পেচাবটো ধৰি ৰাখোঁ, তো সেই বীজাণুবিলাকে পেচাবৰ সংক্ৰমণ বৃদ্ধি কৰিবলৈ সুবিধা পায়।
1: আপুনি ইনফেকচনৰ কথা কৈছে, বাহিৰত প্ৰায় দেখিবলৈ পোৱা যায় মহিলাসকলৰ এইটো এটি সমস্যা যে তেওঁলোকে বহু সময় ধৰি এনে যাত্ৰা কৰাৰ সময়ত বা ক'ৰবালৈ ওলাই গ'লে, তেওঁলোকে বজাৰ সমাৰতো গ'লে টয়লেটৰ ব্যৱস্থা কিন্তু বৰ্তমানো বহু জেগাত নাই, বা থাকিলেও সেয়া পৰিষ্কাৰ পৰিচ্ছন্ন নহয়। এনে বহু সমস্যা আছে মহিলাৰ, ইয়াৰ ফলতো UTIৰ সমস্যা বৃদ্ধি পাইছে বুলি ভাবেনে আপুনি?
0: নিশ্চয়, আমাৰ ৰিচাৰ্চবিলাকে কয় যে এনেকুৱা ক্ষেত্ৰতো মানে বহুতখিনি বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পোৱাৰ দেখা গৈছে।
1: এই ক্ষেত্ৰত কি কৰা উচিত?
0: এই ক্ষেত্ৰত আমি নিজৰ হাইজিন নিজে মেইনটেইন কৰিব লাগিব। বহুতে কি কৰে, আপোনাৰ ৱাইপ কৰি লয়, ৱাইপ এটা লগত লৈ ফুৰাই, য'ত কৰিব বাথৰুমটো তাতে ৱাইপটো কৰি পেলাই ৱাইপ কৰিব পাৰে, বা আমি যেতিয়া ওলাই যাম সেই সময়ত পানী বেছি খাব নালাগে, ঘৰত থকা সময়ত খালে, বাকী আহি পেলাই খালে, যাতে যাওঁতে যিখিনি বস্তু কিছুমান আপোনাৰ ডায়েবেটিক বুলি কয় যে পেচাবৰ বৃদ্ধিটো বঢ়াই দিয়ে, পেচাব বেছিকৈ সৃষ্টি কৰে, সেইবিলাক বস্তু পৰিহাৰ কৰিব লাগে। যেনে ক'ল্ড ড্ৰিংকছ, যাত্ৰা কৰাৰ আগতে কফি খালে, কফি খালে আপোনাৰ পেচাব লাগিবই, কাৰণ কফিটো হ'ল ডায়েবেটিক, সি মানে প্ৰডাকশ্যনটো বঢ়াই দিয়ে। তো সেইবিলাক বস্তু পৰিহাৰ কৰিলে বেছি ভাল।
1: আৰু শিশুৰ ক্ষেত্ৰত,
0: শিশুৰ ক্ষেত্ৰত সাধাৰণতে ইনফেকচন হ'ব নালাগে, যদিহে হৈছে বহু ক্ষেত্ৰতে তেওঁৰ কিবা এটা বিকাৰ এটা আছে ভিতৰত, কিবা এটা মানে আমাৰ যিটো মূত্ৰতন্ত্ৰ তাত কিবা এটা খেলিমেলি যদি ঘটিছে, তো সেইটো আমি তেওঁক ভালকে পৰীক্ষা কৰি, পেচেণ্টজনক পৰীক্ষা কৰি পেলাই চাব লাগিব। আৰু যদি ল'ৰাৰ ক্ষেত্ৰত হয়তো সেইটো ডেফিনেটলি হয়, ছোৱালীৰ ক্ষেত্ৰত কিন্তু এই মই যিকেইটা কাৰণ ক'লো, সৰু সৰু ছোৱালীৰ ক্ষেত্ৰতো সেই কাৰণকেইটা ইনফেকচন হ'ব পাৰে। তথাপিও সৰু বাচ্চাৰ যদি ইনফেকচন হয়, তেওঁ আমি বহুত ছিৰিয়াছলি বা বহুত গভীৰভাৱে ল'ব লাগে, তেওঁ গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি পেলাই আমি তেওঁক হেৰি কৰোঁ।
1: এইবাৰ আমি আহিছোঁ প্ৰোষ্টেটৰ ক্ষেত্ৰলৈ। এই যি সমস্যা পুৰুষৰ দেখিবলৈ পোৱা যায়, আপুনি কৈছে 40 বছৰৰ পাছত বা 50 বছৰৰ পাছত এনেধৰণৰ সমস্যা হ'ব পাৰে, এই সমস্যা হ'লে কেনেধৰণৰ চিকিৎসা আছে, বা অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কেনেধৰণৰ আছে, বা অস্ত্ৰোপচাৰ হোৱাৰ পাছত তেওঁলোকে কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে নেকি?
0: প্ৰষ্টেটটো হ'ল আপোনাৰ আমাৰ যিটো ইউৰিনেৰী ব্লাডৰ পৰা মূত্ৰটো ওলাই যায়, মূত্ৰ নলী, মূত্ৰবাহিকা নলী, সেই আগুৰি থকা এটা অংগ, সেই অংগটো আমাৰ সব পুৰুষৰ দেহত থাকে। তো সেইটো যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে 40-50 বছৰ পিছত, তাৰ লাহে লাহে লক্ষণবিলাক দেখা যায়। লক্ষণবিলাক কেনেকুৱা, যে খুব ঘনাই পেচাব লগা, পেচাবৰ যিটো স্পীড হাৰ সেইটো কমি যোৱা, ৰাতি ঘনে ঘনে পেচাব লগা, যাৰ ফলত নেকি তেওঁ টোপনিও লোকচান হয়, 4-5 বাৰ উঠি পেলাই পেচাব কৰিব লাগিব, পেচাবটো লাগিলে ধৰি ৰাখিব নোৱাৰে, ঘনাই যদি এতিয়াই লাগে এতিয়াই বাথৰুম যাব লাগিব, বা পেচাবটো কেতিয়াবা ৰখি ৰখি যোৱা, বহুত খুব জোৰ দিব লাগে, কেতিয়াবা কেতিয়াবা জোৰ দিওঁতে হাৰ্নিয়াৰ সৃষ্টি হৈ যাব পাৰে। তো

0: সেইবিলাক হল প্ৰস্তুতৰ লক্ষণ। মানে প্ৰস্তুতৰ ট্ৰিটমেণ্টৰ কাৰণে আমি প্ৰথমতে তেওঁক মানুহটো চাব লাগিব প্ৰস্তুতৰ কি হৈছে, মানে তেওঁ নৰ্মেলি বাঢ়িছে নে কিবা বেলেগ কাৰণত বাঢ়িছে নে ইনফেকশ্যন হৈছে। যদিহে তেওঁ নৰ্মেলি বাঢ়ি আছে, যিটো নৰ্মেলি বাঢ়ে, তেতিয়াহ'লে আমাৰ বহুতখিনি উপায় আছে। মেডিচিন দিয়াৰ আগতে আমাৰ কিছুমান উপায় আছে যিবিলাক আমি নিজে এডভাইচ কৰিব পাৰোঁ। খুব বেছি খোজকাঢ়া, তো খোজকাঢ়িলে কি হয়, সেই প্ৰস্তুতৰ আশে পাশে যিখিনি অংগ প্ৰত্যংগ থাকে সেইখিনি ব্লাড চাৰ্কুলেশ্যনটো বাঢ়িছে। তো বহু মানুহৰ ক্ষেত্ৰত সেই খোজকাঢ়িলে বা পানীৰ পৰিমাণটো নিয়মিত কৰিলে, কিছুমান খাদ্যভাস সলনি কৰিলে, তো প্ৰস্তুতৰ পৰিমাণটো, তেওঁৰ প্ৰস্তুতৰ যিটো লক্ষণ, সেইবিলাকত বহুত সুফল পোৱা যায়। যদি তাৰপিছত নাপায়, নেক্সট ষ্টেজত আমি কিছুমান মেডিচিন দিওঁ। মেডিচিনত আজিকালি বহুতেই ভাল ভাল মেডিচিন ওলাইছে, সেই দৰৱবিলাকতে বহুতৰে প্ৰস্তুত বাঢ়ি যায়। অপাৰেশ্যন আমি চবকে নকৰোঁ, কিছুমান ইণ্ডিকেশ্যন আছে। প্ৰস্তুত বাঢ়ি যোৱাৰ ফলত তেওঁৰ যিখিনি লাইফ ষ্টাইলটো বহুত বেয়া হৈ গৈছে, তেওঁৰ কমফৰ্টেবল হ'ব পৰা নাই, মেডিচিনে কাম কৰা নাই, তেতিয়া এটা কণ্ডিশ্যন থাকে। বা প্ৰস্তুত বাঢ়ি যোৱাৰ কাৰণে তেওঁৰ খুব সঘনাই ৰক্তপাত হৈছে, ৰক্তক্ষৰণ হৈছে, বাৰে বাৰে বাৰে বাৰে UTI হৈছে, পেচাবৰ ইনফেকশ্যন হৈছে, তেতিয়া নাইবা যদি তেখেতৰ ব্লাডৰ ভিতৰত যিটো আমাৰ মূত্ৰথলি থাকে তাৰ ভিতৰত পাথৰ সৃষ্টি হ'ল বা পেচাব বন্ধ হৈ গৈছে, কেথেটাৰ পাইপ দিব লগা হৈছে, সেইবিলাক ক্ষেত্ৰত আমি অপাৰেশ্যন কৰোঁ।
1: অপাৰেশ্যন কৰাৰ পাছত ৰোগীজন কিমান দিনৰ ভিতৰত সুস্থ হ'ব পাৰে?
0: অপাৰেশ্যন বেলেগ ধৰণৰ বহুত বিভিন্ন ধৰণৰ আছে। আজিকালি আমাৰ লেজাৰ ট্ৰিটমেণ্ট আছে, যিটো অত্যাধুনিক লেজাৰ ট্ৰিটমেণ্ট, যিটো আমি আজিকালি নো কাট, মানে কাটিব নালাগে, পেচাবৰ ৰাস্তাৰে কৰিব পাৰি সেই ট্ৰিটমেণ্টটো। তো সেই ট্ৰিটমেণ্ট কৰিলে আমি ছেকেণ্ড ডে বা থাৰ্ড ডে আমি পেচেণ্ট ঘৰ যাব পাৰে। প্ৰস্টেট অনুযায়ী আমাৰ পাইপ যদি কেথেটাৰ থাকে সেইটো কেইদিনমান ৰাখিব লাগে। আচলতে তেওঁ নেক্সট অহা মানে আপোনাৰ এসপ্তাহ পিছতে তেওঁ নৰ্মেল কাম কাজ কৰিব পাৰে।
1: অসুবিধা কোনো ধৰণৰ নহয়,
0: তেনেকুৱা অসুবিধা নহয়। আৰু
1: আৰু এক প্ৰশ্ন ছাৰ, এইখিনিতে প্ৰস্টেটৰ অপাৰেশ্যন এবাৰ এগৰাকী ৰোগীয়ে কৰিলে তেওঁ আকৌ সেই ৰোগত আক্ৰান্ত হ'ব পাৰে নেকি, বা আকৌ তেওঁ প্ৰস্টেটৰ অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে?
0: এইটো চান্স থাকে, কিন্তু সেইটো কয় যে 10 বছৰত আপোনাৰ 50% চান্স এনেকুৱা থাকে যে 10 বছৰত আকৌ এবাৰ হ'ব পাৰে তেওঁ প্ৰস্তুতৰ। কিন্তু ডিপেণ্ড কৰে তেওঁ প্ৰস্তুতটো কেনেকুৱা আছিলে, কিমান ডাঙৰ আছিলে প্ৰস্তুতৰ অপাৰেশ্যন সময়ত, তেওঁ কেনেকুৱা কণ্ডিশ্যন আছিলে, ব্লিডিং আছিলে নেকি, বা তেওঁৰ পিছত লক্ষণবিলাক কেনেকুৱা হ'ল, সেইখিনি হয় কৰি পেলাই দেখা যায়। কিন্তু সাধাৰণতে এইটো কৰিব লগা নহয়, থিয়ৰিটিকেলি যদি কয় যে 10 বছৰত প্ৰস্তুতটো আকৌ এবাৰ হ'ব পাৰে, কাৰণ আমি প্ৰস্তুতটো উঠাই নিদিওঁ। কেঞ্চাৰ বেমাৰ নাথাকিলে প্ৰস্তুতটো উঠাই দিয়ে নাযায়। তাক মানে নাৰিকল যেনেকৈ ৰোকে পিঠা বনাবৰ কাৰণে, আমি নাৰিকল বা লাড়ু বনাবৰ কাৰণে নাৰিকলটো যেনেকৈ ৰোকে, তো তেনেকৈ ৰোকে ৰুকি দিয়া যায় বস্তু বেছিকেলি। অকল কেঞ্চাৰ বেমাৰ থাকিলে প্ৰস্তুতটো একেবাৰে গুচাই দিয়া যায়। তো সেইটো কাৰণে তেওঁৰ আকৌ হ'ব পাৰে, কেতিয়াবা লক্ষণৰ সৃষ্টি হ'ব পাৰে, অৱলম্বন কৰিব লাগিব, বা কিছুমান ইনিচিয়েল ষ্টেজত কিছুমান মেডিচিনবিলাক খালে আকৌ এইটো অপাৰেশ্যন কৰা দৰকাৰ নপৰে।
1: এবাৰ আমি আহিছো বৃক্কলৈ। বৃক্কৰ পাথৰ এটা ডাঙৰ সমস্যা বুলিয়েই কব লাগিব। বহুতে ভাবে বা বহুতে জানে যে পানী নোখোৱাৰ ফলত এনেধৰণৰ সমস্যা হয়, কেৱল এইটোৱে কাৰণ নে অন্য কোনো কাৰণো আছে?
0: বহু কাৰণ আছে। আমাৰ যেতিয়াই কিডনি ষ্টোন হয়, সেই কিডনি ষ্টোন একেদিনে সৃষ্টি নহয়। আমাৰ যেতিয়াই শৰীৰত যিখিনি তেজ চলাচল কৰি থাকে, সেই তেজত আমাৰ শৰীৰৰ যিবিলাক মেটাবলিজিম হৈ থাকে, বা আমাৰ যিটো ফেক্টৰী, বডিত যিবিলাক ফেক্টৰী চলি আছে, তাৰবিলাক মানে বস্তু আমি বিসৰ্জন কৰিব লাগে, উলিয়াই দিব লাগে, সেই কিডনীৰ মাজেৰে যায়। কিডনীৰ মাজেৰে গৈ কিডনীত ফিল্টাৰ হৈ পেলাই যিখিনি আমাৰ শৰীৰৰ কাৰণে অলাগতিয়াল সেইখিনি বস্তু পেচাবত উলিয়াই দিয়ে। সেই উলিয়াই দিওঁতে কিছুমান বস্তু সেই কিডনী যেতিয়া পেচাবত উলিয়াই দিব লাগে, সেই কিডনীৰ কোষবিলাকত থাকি যায়, গ্লোমেৰুলাই বুলি কয়, তাত আপোনাৰ তাৰ পৰা লাগি ধৰে, ওলাই যাব নোৱাৰে। তো সেইকাৰণে পানী খাব, পানী খালে কম পাথৰ হয় বুলি কওঁ, মানে পানী যেতিয়া খাব, যেতিয়া সেই কণিকাবিলাক থাকে, সি ৱাশ আউট হৈ যাব পাৰে, ওলাই যাব পাৰে। যদি পানী খোৱাত কম হয়, সি লাগি দাগি ধৰি এটা এটা এটা কেনেদৰে তৰপে তৰপে লাগি সৃষ্টি হয় তাৰ পাথৰ। এতিয়া অকল সেইটোৱে কাৰণ নহয়, পানী খোৱা কমটোৱে নহয়, কিছুমান বেলেগ বেলেগ কাৰণো আছে। খাদ্যভাস, আমি কি কি খাওঁ, আমি কিছুমান খাদ্য আছে যিবিলাকে পাথৰ কৰাত সহায় কৰে, যেনে অক্সিজেনত থকা পাথৰবিলাক, খাদ্যবিলাক যেনেকৈ বিজুলোৱা আহাৰবিলাক, মাটিৰ তলৰ যিবিলাক আমাৰ খাদ্য থাকে, গাজৰ বাদ দি পেলাই আপোনাৰ কাঠ, আলু, মিঠা আলু, কচু, সেইবিলাকে আৰু বেঙেনা, সেইবিলাক যেনে ভেন্দি, সেইবিলাক বস্তুৱে আপোনাৰ পাথৰ ভাত সৃষ্টি কৰা হয় বুলি কয়। যেনে হাই প্ৰটিন ডায়েট, যিবিলাক খুব ৰেড মিট খায়, ৰঙা মাংসটো যিটো খায়, মাটনৰ পৰা আৰম্ভ কৰি চাই জন্তুবিলাক মাংস খায়, সেইবিলাকখিনি মানুহৰ প্ৰটিনটো বেছি থাকে, সেই প্ৰটিনে গৈ পেলাই পাথৰ হ'ব পাৰে। ঠিক তেনেকৈ পালেং শাক খালেও কিছুমানে পাথৰ হ'ব, কিন্তু এনেকুৱা নহয় যে অলপ এদিন সপ্তাহত এদিন পালেং শাক খালে তেওঁৰ পাথৰ হ'ব, এনেকুৱা নহয়। যিবিলাক মানে এই বস্তুটো যাৰ টেণ্ডেঞ্চি থাকে, যিগৰাকী ব্যক্তিৰ পাথৰ হোৱাৰ টেণ্ডেঞ্চি থাকে, যদি তেওঁ যদি এইবিলাক বস্তু অকণ কমাই চলে, তেতিয়াহ'লে পাথৰৰ পৰা সুফল পাব পাৰিব, নহ'লে অন্যথা তেওঁৰ আকৌ পাথৰ হৈ থাকিব।
1: বিকৰ পাথৰ হ'লে অস্ত্ৰোপচাৰ কৰিবই লাগিব নে ইয়াৰ ঔষধৰ জৰিয়তেও ভাল পাব পাৰে?
0: নিশ্চয় ঔষধৰ জৰিয়তে ভাল পাব পাৰে। আমি প্ৰত্যেক পাথৰকে আমি অপাৰেশ্যন কৰিব নালাগে। যেতিয়া সৰু পাথৰ থাকে, 4 mm বা 5 mm পাথৰ কিডনীত সোমাই আছে, তেতিয়া আমি অবজাৰ্ভে কৰোঁ মেডিচিন দি পেলাই। আৰু যেতিয়া সি যেতিয়া নামি আহে, মানে কিডনীৰ পৰা নামি আহি যিটো মূত্ৰ নলী থাকে তাত সোমাই যায়, তেতিয়া কিডনীটো ব্লক হৈ যায়, ব্লক হ'লে কিডনী ফুলি যাব পাৰে। তো সেইটো তেতিয়া আমি বেলেগ মেডিচিন দিব লগা হৈ যায়। প্ৰথম অৱস্থাত মেডিচিনে দিয়া যায়, যদিহে মেডিচিনে কাম নকৰে বা কিডনী ক্ৰিয়েটিনটো বাঢ়ি গৈছে, বেছি ফুলি গৈছে, সেই ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে।
1: মানে সকলো ক্ষেত্রতে ন

0: হয়, কিছু ক্ষেত্ৰত যিসকলত চিকিৎসকে যি পৰামৰ্শ দিব সেয়া আচলতে আমি মানি যদি আমি চলোঁ তেনেহ'লে এনেধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। ডায়েবেটিচ ৰোগী বা আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় যে উচ্চ ৰক্তচাপ, হাই প্ৰেছাৰ, কামৰ কাৰণে হওক বা আজিকালিৰ জীৱনশৈলীৰ বাবে হওক বহু লোকে ভুগি আছে, বিকট ইয়াৰ প্ৰভাৱ পৰে।
1: প্ৰেছাৰ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ, যিটো আমি অসমীয়াত মধুমেহ বুলি কওঁ, এই দুটাৰ ৰোগে আপোনাৰ বিকট বা কিডনিত ডাইৰেক্টলি প্ৰভাৱ পেলায়। কেনেকৈ পেলায়? আমাৰ যিটো কিডনিত ব্লাড চাপ্লাই থাকে, সৰু সৰু ৰক্তকণিকাবোৰ

0: প্ৰভাৱ পৰে?
1: প্ৰেছাৰ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ, যিটো আমি অসমীয়াত মধুমেহ বুলি কওঁ, এই দুটাৰ লগে আপোনাৰ বৃক্কত বা কিডনীত ডাইৰেক্টলি প্ৰভাৱ পেলায়। কেনেকে পেলায়? আমাৰ যিটো কিডনীত ব্লাড চাপ্লাই থাকে, সৰু সৰু ৰক্তকণিকা হিৰাবিলাক থাকে, সেইবিলাকত এটা এথেৰোস্ক্লেৰোছিছ বা কিছুমান তৰপে তৰপে লেয়াৰ হ'লে আৰম্ভ কৰে। যেতিয়াই আমাৰ শৰীৰৰ চাৰিভাগৰ একভাগ ব্লাড মানে তেজ যিটো হাৰ্টৰ মাজেৰে যায়, সেই হাৰ্টৰ মাজেৰে যোৱা ব্লাডটো কিডনী পায়গৈ। কিডনীত যদি প্ৰেছাৰৰ কাৰণে যদি প্ৰেছাৰ পৰিব, সেইকাৰণে কি হয়, এই দুটা বেমাৰে আপোনাৰ ডায়েবেটিছ আৰু হেৰিয়ে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কিডনীকেইটাত এফেক্ট কৰিব পাৰে। কি হয়, এইবিলাক বস্তু লুকাই থাকে। আমি যদি উচ্চ ৰক্তচাপ বা ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছৰ ট্ৰিটমেণ্টটো নকৰোঁ, ই লাহে লাহে লাহে লাহে লাহে আমাৰ কিডনীটো এফেক্ট কৰি থাকিব। বাহিৰৰ পৰা গম নাপাওঁ, আমাৰ ক্ৰিয়েটিন নৰ্মেল থাকিব, প্ৰেছাৰ ঠিকে থাকে হৈ থাকিব, পেচেণ্টজন সুস্থ হ'বলৈ ধুনীয়া ঘূৰি থাকিব, কিন্তু হঠাৎ এদিন কিডনীটো এফেক্ট কৰিব পাৰে। সেইকাৰণে যেতিয়াই আমাৰ এইবিলাক থাকে, উচ্চ ৰক্তচাপ ডায়েবেটিছ থাকে, মই ভাল মেডিচিন ডক্টৰক, ভাল নেফ্ৰলজিষ্ট ডক্টৰ, ভাল ইউৰিনষ্ট সোনকালে দেখাই দিয়াটো বেছি দৰকাৰী।
0: মানে আমি পৰীক্ষা কৰিব লাগে, আমাৰ বৃক্কটোৰো পৰীক্ষা কৰিব লাগে, যদি আমাৰ ডায়েবেটিছ আছে বা হাই প্ৰেছাৰ আছে, নহয় জানো ছাৰ? এই ক্ষেত্ৰত ছাৰ, বৃক্কৰ পাথৰৰ ক্ষেত্ৰত সকলোৰে প্ৰচলিত এক কথা আছে যে যদি গাখীৰ খায় তেনেহলে, খুব বেছিকৈ যদি গাখীৰ খায় তেনেহলে পাথৰ হোৱাৰ সম্ভাৱনা থাকে।
1: গাখীৰৰ অকণমান মানে কি হয়, বস্তু দুমুখীয়া বস্তু হয়। খুব বেছিকৈ গাখীৰ খালে হ'ব পাৰে, কিন্তু অলপ গাখীৰ খালে পাথৰ নহয়। সেইটো আমাৰ এটা ভুল ধাৰণা থাকে যে পাথৰ হৈছে গাখীৰ খোৱা একদম বন্ধ কৰি দিয়ে, কিন্তু একচুৱেলি সেইটো নহয়। গাখীৰত এটা বস্তু থাকে আপোনাৰ, সেইটো হ'ল কেলছিয়াম। সেই কেলছিয়ামটো বহুতে ভাবে কি কেলছিয়াম খালে পাথৰ হ'ব, নহয়। কেলছিয়ামটোৱে পাথৰ প্ৰটেকশ্যনে কৰে। কেনেকে কৰে? সেই যেতিয়া আমাৰ শৰীৰত কিছুমান বস্তু থাকে, আমি যেতিয়া খোৱা বস্তু খাওঁ, সেইবিলাক হ'ল অক্সেলেট। সেই অক্সেলেটবিলাক যেতিয়া আমি মুখেৰে খাওঁ, সেই খোৱা বস্তুত থাকে, বিজুলা বস্তু যিটো থাকে, সেই বস্তুটো যেতিয়া আমাৰ জি আই টি বা আমাৰ যিটো খাদ্য নদীত সোমাই যায়, পাকস্থলী পাৰ হৈ পেলাই খাদ্য অন্তৰবিলাকত সোমাই যায়, তেতিয়া এই কেলছিয়ামটো গৈ পেলাই তাক ধৰি দিয়ে। সেই অক্সিজেনটো শৰীৰৰ ভিতৰত সোমাব নিদিয়ে। যদি অক্সিজেনটো শৰীৰৰ ভিতৰত সোমাব নোৱাৰে, সেই তেতিয়া পাথৰ সৃষ্টি কৰিব নোৱাৰে। আৰু যদি আমি কেলছিয়াম পৰ্যাপ্ত পৰিমাণে শৰীৰত কেলছিয়াম নাথাকে, আমাৰ খাদ্য নদীত কেলছিয়াম নাথাকে, তেতিয়া কি হ'ব, অক্সিজেনটো সোমাই যায়। সোমাই পেলাই সি কিডনীৰে ওলাই যাব খোজে। যেতিয়া ওলাই যায় তেতিয়া কিডনীত কেলছিয়াম থাকে, সেই কেলছিয়ামৰ লগ লাগে, লগ লাগে তাতে পাথৰ সৃষ্টি কৰে।
0: হয়, এনেধৰণৰ কথা আচলতে কমকে পৰিমাণে খালে আচলতে নহয়, সেয়া এক ভুল ধাৰণা। ছাৰ, আপুনি লেজাৰ ট্ৰিটমেণ্টৰ কথা কৈছে, কেনেধৰণে কৰা হয় এই ট্ৰিটমেণ্ট, অকণমান ক'ব নেকি?
1: লেজাৰটো এটা মানে যিটো আমাৰ ষ্টোন আৰু কিডনীৰ কাৰণে ইউজ কৰোঁ, তো আজিকালি আমাৰ বিভিন্ন ধৰণৰ লেজাৰ আছে। লেটেষ্ট যিটো লেজাৰ টি এফ এল বুলি কয়, থুলিয়াম ফাইবাৰ লেজাৰ, তো তাৰ সময়ত একদম ডাঙৰতকৈ ডাঙৰ পাথৰো মানে গুৰি কৰি উলিয়াই দিব পাৰি। নো কাট নো ব্লিডিং, মানে কাটিব নালাগে, একো ব্লিডিঙো নহয়, তো সেনেকুৱা ধৰণে কৰিব পাৰি। তো সেইটো লেজাৰ আমাৰ অসমতো আছে, আমাৰ হস্পিটেলতো আছে। এনেকুৱা ধৰণৰ লেজাৰ দি পেচেণ্টবিলাকৰ বহুতেই উপকৃত হয়, থাকিব নালাগে হস্পিটেলত। আজি কৰিলে অপাৰেশ্যন, কাইলৈ ঘূৰি ৰাতিপুৱা ঘৰ গুচি যাব পাৰিব, বা কিছুমান আমি ডে সৰু পাথৰ থাকিলে ডে কেয়াৰ প্ৰচিডিউৰ কৰিব কৰিব পাৰি। ঠিক তেনেদৰে সেই লেজাৰেৰে আপোনাৰ প্ৰস্টেটৰ অপাৰেশ্যনো কৰিব পাৰি। তাৰপৰা এই প্ৰস্টেটটো লেজাৰ দি কৰিলেও মানুহজনৰ বহুতখিনি সুবিধা হয়, ব্লিডিংটো কমি যায়, হস্পিটেল ষ্টেটো কমি যায়, বেছিদিন থাকিব নালাগে, আৰু সোনকালে ৰিকভাৰী হয় বুলি কয়।
0: ছাৰ, আমি যিহেতু জীৱনশৈলীৰ কথা কৈছোঁ, বৰ্তমান আমি ডিজিটেল যুগত বাস কৰি আছোঁ, বৰ্তমান আমাৰ কৰ্মক্ষেত্ৰৰ পৰিশ্ৰমৰ সংখ্যাও আগতকৈ বহু কমি গৈছে, বহু ল'ৰা ছোৱালীয়ে ঘৰত বহিয়েই বৰ্তমান স্কুলৰ পাঠ্যক্ৰম তেওঁলোকে ঘৰৰ পৰাই কৰিব পাৰে, বহুতে ৱৰ্ক ফ্ৰম হোম কৰি আছে, এই জীৱনশৈলীয়েও আমাৰ এনেধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে নেকি?
1: বহু ক্ষেত্ৰতে আজিকালি দেখা যায় কিছুমান বেমাৰ বাঢ়ি গৈছে, তো বাঢ়াৰ ক্ষেত্ৰত বহুতে অনুমান কৰে যে এইটো আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ কাৰণে হৈছে। আজিকালি আমাৰ যিটো জীৱনশৈলী, আমি কামেই কৰি থাকোঁ, ধৰক বহি পেলাই বেছি কাম কৰোঁ, ফিজিকেল এক্টিভিটিটো কমি গৈছে, ব্যায়াম কৰাৰ সময়টো কমি গৈছে। যেতিয়াই ব্যায়াম কম কৰিম, তেতিয়া আমাৰ অলাগতিয়াল চৰ্বিবিলাক জমা হ'বলৈ আৰম্ভ কৰে, সেইটো হয় নহয়। সেই অলাগতিয়াল চৰ্বিয়ে আপোনাৰ বহুত হৰ্মনেল আৰু কেমিকেল চেঞ্জেছ কৰে বডিত, যাৰ পৰা আমাৰ এই ৰোগবিলাক বৃদ্ধি পাব পাৰে। নেক্সট হৈছে আমাৰ যিটো ফাষ্ট ফুড, আমি কামৰ পৰিৱৰ্তনৰ কাৰণে আমি ঘৰত বহিৰাতকৈ আমি ফাষ্ট ফুডত বেছি গুৰুত্ব দিয়া কৰিছোঁ, তো সেইকাৰণে চল্ট ইনটেকটো বাঢ়ি যায়, ফ্ৰাইড বস্তুবিলাক বাঢ়ি যায়, তো সেইবিলাকেই আমাৰ এইবিলাক ৰোগৰ সৃষ্টি কৰিব পাৰে।
0: খাদ্যৰ কথা যিহেতু আপুনি কৈছে, কেনেধৰণৰ খাদ্য আমি খাব লাগে? আচলতে
1: খাদ্যটো আমাৰ সদায় নিয়মিত থাকিব লাগে, এক নম্বৰ কথা, তাক সময়মতে খাদ্য খাব লাগে। তাৰপিছত আমি যিটো আমাৰ ঘৰত বনোৱা যিটো আহাৰ, অসমীয়া মানুহৰ যিটো ঘৰত বনোৱা আহাৰ, তাতকৈ উত্তম আহাৰ মই নাই বুলি ভাবোঁ। তো সেইটোত আমাৰ নিমখটো কম থাকে, আমাৰ তেলটো ফ্ৰাই বস্তু আমি বেছি নাখাওঁ, সাধাৰণতে বইল টাইপৰ বস্তুবিলাকেই বেছি খাওঁ, আৰু আমাৰ সেউজীয়া শাক পাচলি যিটো থাকে আমাৰ ঘৰৰ যিটো শাক পাচলি, সেইটো আমাৰ অফুৰন্ত পৰিমাণে থাকে, সেইটো অতিকে দৰকাৰী।
0: আৰু ব্যায়ামৰ ক্ষেত্ৰত যদি আমি ঘৰত কৰিবলগীয়া হয়, এনেধৰণৰ কি ব্যায়াম আছে যি আমাক এই ৰোগৰ পৰা আমাক পৰিত্ৰাণ দিব পাৰে?
1: খোজকঢ়াটো সবতকৈ ধুনীয়া ব্যায়াম হয়। আমি যদি 20 মিনিট বা আধা ঘণ্টা খোজকাঢ়িব পাৰোঁ, আমি যোনে যিজন ব্যক্তিয়ে খোজকাঢ়িব আধা ঘণ্টা, তেওঁ এমাহ পিছত নিজেই অনুভৱ কৰিব যে তেওঁৰ শৰীৰত কি কি পৰিৱৰ্তন হৈছে। আৰু যদি কোনোবাই খোজকাঢ়িব দিগদাৰ পায়, এয়াৰ চাইক্লিং বুলি কয়, আমি বিচনাত শুই শুয়ে বতাহতে চাইকেল চলাই দিছোঁ, বৰষুণ লৰচৰ কৰিব পাৰোঁ, সেইটো যদি 10 মিনিট কৰে, সেইটো

0: যথেষ্ট।
1: এনেধৰণৰ কিছু ব্যায়াম আচলতে আমি ঘৰতে কৰিব পাৰোঁ, কোনো জিমলৈ যোৱাৰ আচলতে প্ৰয়োজন নাই, আমি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। যিহেতু আমি বিভিন্ন কথা পাতিছোঁ এই ৰোগসমূহৰ পৰা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ, পানীৰ খাব লাগে বা আপুনি কৈছে খাদ্য অভ্যাস আমি সলাব লাগে, ব্যায়াম কৰিব লাগে, এতিয়া সময় যিহেতু বহু পৰিৱৰ্তন হৈছে, চিকিৎসা বিজ্ঞানো বহু উন্নত হৈছে, কেনেধৰণৰ চিকিৎসা আছে প্ৰথমতে আমি জানিব বিচাৰিছোঁ, প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা কেনেধৰণৰ বৰ্তমান সময়ত আগবঢ়োৱা হয়, তাৰপাছত বিকৰ।
0: আচ্ছা, প্ৰস্ৰাৱজনিত বুলি ক'লে মেইনলি প্ৰস্টেটটো আহি পৰে, তো প্ৰস্টেটৰ ক'লে আজিকালি ধুনীয়া ট্ৰিটমেণ্ট আছে, চাৰ্জিকেল অপশ্যনবিলাক আছে, আৰু লেজাৰ ট্ৰিটমেণ্ট আছে বা মেডিচিন অপশ্যন আছে, আৰু বাকী আপোনাৰ কিছুমান যিবিলাক পেচাবৰ বাৰ বাৰ ইনফেকশ্যন হৈ থাকে বা কিছুমান মহিলাৰো কিছুমান পেচাবৰ দিগদাৰি হয় বা পেচাবটো যে বয়সস্থ মহিলা কিছুমান দিগদাৰি হয় তো তাত কিছুমান ইমপ্লাণ্ট বহা যায়, তো আজিকালি নতুন বহুত বহুত পদ্ধতি আহিছে সেইবিলাকো কৰিব পাৰি।
1: আৰু বিকৰ ক্ষেত্ৰত
0: মানে কিডনি ষ্টোনৰ ক্ষেত্ৰত কিডনি যদি পাথৰ হয় আপোনাৰ আজিকালি যিটো সুবিধা আছে আগতে অপেন চাৰ্জাৰী কৰিব লগা হৈছিলে, ডাঙৰ পাথৰ এটা যদি হৈ যায় 4 centimeter 6 centimeter পাথৰ হ'লে অপেন চাৰ্জাৰী কৰিব লগা হৈছে, কিন্তু আজিকালি 6 centimeter নিচিনা ডাঙৰ পাথৰৰ কাৰণে অপেন চাৰ্জাৰী কৰিব নালাগে, সৰু এটা ড্ৰিল বা ফুটা এটা কৰি পেলাই পিছফালৰ পৰা গোটেই পাথৰটো ভাঙি পেলাই উলিয়াই দিব পাৰি, আৰু কিছুমান আৰু তাতকৈ যদি সৰু পাথৰ হয় তেতিয়াহ'লে আমি লেজাৰ দি কৰিব পাৰি, য'ত নেকি নো কাট নো ব্লিডিং। আমাৰ কিডনিৰ বেলেগ বেলেগ জেগাত কিছুমান পাথৰ থাকে, বিভিন্ন ধৰণৰ পাথৰ আছে, আগতে এইবিলাক অপেন চাৰ্জাৰী কৰি উলিয়াব নোৱাৰি বা ড্ৰিল কৰিব বিচাৰি নাপায়, তো আমি সেইবিলাক সৰু লেজাৰ এটা ফাইবাৰ দি গৈ পেলাই ধুনীয়া কৰি পাথৰবিলাক গোটেই পৰিষ্কাৰ কৰি দিব পাৰি।
1: ইয়াৰ ফলত কিডনিত কিবা এফেক্ট হয় নেকি?
0: সাধাৰণতে এফেক্ট হোৱা দেখা নাযায়, কিছুমান ক্ষেত্ৰত কিছুমান পেচেণ্টৰ সেইটো কিডনি অনুযায়ী তেওঁৰ সবৰেটো একে নহয়, আকাৰটো কিছুমান বেলেগ থাকিব পাৰে, যদি তেওঁৰ ইনফেকশ্যন হৈ থাকে বাৰ বাৰ তো কিছুমান থাকে, কিছুমান কিছুমানৰ ব্লিডিং চান্সটো বাঢ়ি যাব পাৰে, তো সেইবিলাক আগতে বুজাই দিয়া যায়, তাৰ প্ৰতিকাৰ আছে, এনেকুৱা তাৰ প্ৰতিকাৰ নাই, যদি সেইটো কিবা ইনফেকশ্যন বা কিবা হ'ব তাৰ প্ৰতিকাৰ থাকে, তো সেইখিনি গোটেইখিনি চালি জাৰি চাই পেলাই কোনটো পদ্ধতিত কৰিলে ভাল হ'ব সেই পেচেণ্টৰ লগত আলোচনা কৰি পেলাই আগবঢ়া যায়।
1: অসমত এতিয়া বহু চিকিৎসালয় আছে, এই চিকিৎসালয়সমূহত এনেধৰণৰ সুবিধা আপুনি ভাবে বৰ্তমান আছে?
0: আমাৰ অসমত এতিয়া বিশ্বৰ যিটো উন্নতমানৰ বস্তু আছে আমাৰ কিডনি ট্ৰিটমেণ্টৰ কাৰণে গোটেইখিনি আছে, আৰু বিশ্বমানৰ আমাৰ ইউৰোলজিষ্ট গোটেই অসমত ভৰ্তি হৈছে।
1: হয়, তেনেহ'লে আমি বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিব আচলতে নালাগে, হয় আমি অসমতে পাৰোঁ, কেৱল ৰোগীয়ে নিজৰ মনৰ যি শক্তি সেয়া বৃদ্ধি কৰিব লাগিব আচলতে, আৰু নিজে সাৱধান হ'ব লাগিব, চিকিৎসকৰ পৰামৰ্শ প্ৰতিটো ক্ষেত্ৰত ল'ব লাগিব। ছাৰ, বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এই যি সমস্যা প্ৰস্ৰাৱজনিত সমস্যা বা বিকৰ সমস্যাত বহুতে এতিয়াও কিন্তু গাঁৱলীয়া ঔষধ বুলি কওঁ কিছু ব্যৱহাৰ কৰে, যে এই ধৰক দুপৰ টেঙাৰ পাত খালো মোৰ সমস্যা সমাধান হ'ব, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে?
0: দুপৰ টেঙাৰ পাতটো সম্বন্ধত মই মোৰ নিজৰ একদম একেবাৰে চাইণ্টিফিক এভিডেন্স মই একো পোৱা নাই, কিন্তু মই শুনিছিলোঁ এজন আয়ুৰ্বেদিক লোক মানুহক, তেখেতে কৈছে যে তেওঁ ডায়েবেটিক এফেক্ট থাকে, ডায়েবেটিক মানে পানীৰ যিটো আমাৰ পৰিমাণটো কিডনিত বঢ়াই দিয়ে, তেতিয়া ৱাশ আউট যিটো হয়, তো সেই ক্ষেত্ৰত যদি সৰু পাথৰ থাকে সম্ভৱ সেইটো সৰু পাথৰ থাকিলে ওলাই যাব পাৰে বা পাথৰ প্ৰতিকাৰ পৰা পাই পাব পাৰে, পাথৰ যাতে ভৱিষ্যতে নহয় সেইটো ক্ষেত্ৰত সুফল পাব পাৰে। সেইটো ওপৰত মই একো নিগেটিভ বা পজিটিভ কমেণ্ট নিদিওঁ, জাষ্ট মই এইটো মই জাষ্ট এজন আয়ুৰ্বেদিক ডক্টৰৰ পৰা সুধি পেলাই জানাহে বস্তু, মই সুধিছিলোঁ তেখেতক কি হয় একচুৱেলি মানে।
1: আৰু ধৰক কিছুমানে কিন্তু কেৱল সেয়াই নহয় নিজেও চিকিৎসা কৰে, বহুত দেৰিকৈ যেতিয়া সমস্যাটো বাঢ়ি যায় তেতিয়াহে চিকিৎসকৰ ওচৰত আহে।
0: হয়, নিশ্চয় নিশ্চয়, সেইটো মানে আমি এৱাৰনেছটো আনিব লাগিব, আমাৰ যিটো সতৰ্কতা বৃদ্ধি কৰাৰ কাৰণে আপোনালোক আছে, আপোনালোকে মানে জৰিয়তেই আজিকালি ৰাইজে বহুতখিনি বস্তু গম পায়, তো সেইকাৰণে আমাৰ আজিকালি সৰু সৰু পাথৰো আহি যায়, আজি সৰু ছোৱালী এজনী আহিছে 7 বছৰৰ, তাইৰ 6-7 mm পাথৰ এটা হৈছে, তাই সেই যিটো তেওঁৰ দেউতাক সতৰ্ক হৈছে কাৰণে লৈ আহিছে, লগে লগে ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিব পৰা যাব, সেই ক্ষেত্ৰত আমি বহুত সুবিধা হৈছে আজিকালি।
1: স্যার, আপুনি কৈছে সৰু ছোৱালী, বৰ্তমান এই সমস্যা কিন্তু সৰু শিশুসকলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়, আগতকৈ বহুত বেছি এতিয়া বৃদ্ধি পাইছে, কিহৰ বাবে?
0: এইটো আপোনাৰ সেই একেই আৰু, এইটো জেনেটিকেল কণ্ডিশ্যনো হ'ব পাৰে, জেনেটিকেল কণ্ডিশ্যন এতিয়া একদম সৰুৰ পৰা হয়, কেতিয়াবা 2 বছৰৰ বাচ্ছাৰো পাথৰ হ'ব পাৰে, আৰু যিটো আমাৰ খাদ্য হওক বা কিছুমান মেটাবলিক কিছুমান ডিজিজ থাকে, মেটাবলিক ডিজিজ মানে যিটো আমাৰ ইনহেৰিটেড বংশগতভাৱে আহি থাকে, সেইবিলাক ডিজিজতো আপোনাৰ এইবিলাক হ'ব পাৰে।
1: ছাৰ, প্ৰথমতে আপুনি এটা কথা উনুকিয়াইছিল যে বৰ্তমান সময়ত পুৰুষ মহিলাৰ এটা ডাঙৰ সমস্যা হৈছে যৌন সম্বন্ধীয় কিছুমান সমস্যা, এই সমস্যাসমূহনো কি বা কিহৰ বাবে বৃদ্ধি পাইছে অকণমান ক'ব নেকি?
0: বেছিভাগ যিটো সমস্যা দেখা যায় আমাৰ ষ্ট্ৰেছ ৰিলেটেড সমস্যা বুলি ক'ব লাগিব, তেওঁলোকৰ মানে বিয়াৰ কিছু নিচিল কিছু বছৰৰ সময়তে হাজবেণ্ড ৱাইফ দুজনে কাম কৰে, দুজনে অফিচত ব্যস্ত থাকে, দুজনৰ টাইমিং বেলেগ বেলেগ থাকে, লগ পোৱা নাযায়, যিটো মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হ'ব লাগে সেই আণ্ডাৰষ্টেণ্ডিংটো নাহে, ৰিলেশ্যনশ্বিপৰ ষ্টেবিলিটি থাকিব লাগে সেইটো পটককৈ নাহে, তো সেইকাৰণে কি হৈছে আমাৰ এই যিটো যৌনগত সমস্যা বা ছেক্সুৱেল প্ৰব্লেমবিলাক সেইবিলাকো বৃদ্ধি পাইছে, ইৰেক্টাইল ডিছফাংচন পুৰুষৰ ক্ষেত্ৰত বহুখিনি বৃদ্ধি পাইছে, তো সেইবিলাক আমাৰ ওচৰত প্ৰায়ে ৰোগীবিলাক আহি থাকে, মানুহখিনি আহি থাকে,

0: বোলে যেতিয়া গম পাওঁ ঘৰতে ক'লে, তো সেইটো মেইনলি চাইকলজিকেল বা ষ্ট্ৰেছ ৰিলেটেড বস্তুবিলাকে আমি বেছিকৈ পোৱা যায়। তাৰ লগতে কিছুমান আছে যিবিলাকৰ হাইপাৰ কলেষ্ট্ৰল বা কলেষ্ট্ৰল বৃদ্ধি হোৱা বেমাৰ, বা যদি চুগাৰটো থাকে, ডায়েবেটিছ থাকে, উচ্চ ৰক্তচাপ, তো সেইখিনি মানুহক এই বস্তুটো ইৰেক্টাইল ডিছফাংচনটো বাঢ়ি গৈছে। আজিকালি বেছিভাগ ষ্ট্ৰেছৰ কাৰণে বহুত মানুহ স্মকাৰ্ছ, ক্ৰনিক স্মকাৰ্ছ হৈ গৈছে, স্মকিং কৰা মানুহৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পাইছে। এলকহলিজম, ডেইলি যদি এলকহল লয় তেওঁৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পায়। তো তেনেকে ধৰণে আজিৰ যুগত অকণমান বস্তুটো বৃদ্ধি হৈছে।
1: ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ বা এই সমস্যা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ?
0: এইখিনি বস্তু এভইড কৰিলে হ'ল ব্লাড চুগাৰটো ভালকৈ কণ্ট্ৰল কৰি ৰাখিব লাগিব। যেতিয়াই ৰেগুলাৰ চেক কৰিব যেতিয়াই পাৰিব তেতিয়া চিকিৎসকৰ ওচৰত যাওক, তেওঁলোকে মেডিচিনবিলাক চেঞ্জ কৰি থাকিব। প্ৰেছাৰৰ কাৰণে দৰৱটো যিখিনি দৰৱ এডভাইচ কৰা যায় সেই দৰৱখিনি ভালকৈ খাই থাকক। কলেষ্ট্ৰলৰ কাৰণে যিখিনি এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে, লগত দৰৱখিনি খাব লাগিব। যিখিনি খাদ্য পৰিহাৰ কৰিব লাগে সেইখিনি বাদ দি পেলাই চলিব লাগিব। পানীৰ পৰিমাণটো ঠিকে থাকিব লাগিব। চবতকৈ ওপৰত নিজৰ সম্বন্ধবিলাক, নিজৰ সম্বন্ধবিলাক ভালকৈ মেইনটেইন কৰি ৰাখিব লাগিব। সেইটো কাৰণে চবেই জানে কিন্তু আমাৰ কৰা নহয়। আমাৰ সমাজত দেখা যায় আজিকালি আমাৰ যিটো ফাষ্ট লাইফ বা যিটো ডিজিটেল লাইফ হৈ গৈছে, তাৰ কাৰণে আমি মোবাইলত বেছি ব্যস্ত থাকোঁ, নিজৰ পৰিবাৰৰ লগত হেৰি দিয়ে। তো সেইখিনি ল'ৰা ছোৱালীত কিবা পৰিবাৰতকৈ মোবাইলত বেছি সময় ব্যস্ত থকা যায়। তো সেইখিনি মই অকণমান পৰিৱৰ্তন কৰিব পাৰে, সেইখিনি বেছি কষ্টও নহয়, তো তেতিয়া সম্বন্ধবিলাকো বেছি সুমধুৰ হৈ উঠিব।
1: হয়, আচলতে ডিজিটেলৰ যুগত আমি বসবাস কৰোঁ বুলি কৈ কৈ বৰ্তমান আমাক মোবাইলেহে যেন আমাক চলাইছে, আমি মোবাইলক চলোৱা নাই, এনে এক পৰিস্থিতিৰ আচলতে উদ্ভৱ হৈছে, যাৰ ফলত এতিয়া সম্বন্ধসমূহো লাহে লাহে যেন এটা দূৰত্ব বৃদ্ধি পাইছে, আৰু ইয়াৰ ফলত কিন্তু আমাৰ বেমাৰেও আমাৰ দেহত বাহ লৈছে। এটা খুব ডাঙৰ কথা আচলতে ছাৰে কৈছে, আৰু এই ক্ষেত্ৰতো কিন্তু আমি মনোযোগ দিয়াটো অতিকৈ উচিত। ছাৰ, আপুনি খুব সুন্দৰকৈ আমাৰ শ্ৰোতাসকলক কৈ গৈছে যে আমি কি কৰা উচিত প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে, সেয়া হয় প্ৰস্ৰাৱজনিত সমস্যাই হওক, বিকৰ সমস্যা হওক, বা এই যি আপুনি কৈছে আমাৰ বৰ্তমান দূৰত্বৰ সমস্যা সম্বন্ধৰ সকলো ক্ষেত্ৰত আপুনি খুব সুন্দৰকৈ উনুকিয়াই গৈছে। ইয়াৰ মাজতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে UTI যি সমস্যা, সেই সমস্যা প্ৰায়ে দেখিবলৈ পোৱা যায়, এবাৰ হ'ল, আকৌ এবাৰ হ'ল, এগৰাকী ৰোগীৰ বহুবাৰ হোৱা দেখিবলৈ পোৱা যায়, কিয়?
0: সেইক্ষেত্ৰত হয় মানে আমাৰ ইনফেকশ্যনৰ চ'ৰ্চ থাকে, বেক্টেৰিয়া থাকে, সেই বীজাণুটো হয় বাৰে বাৰে সোমাই আছে। নহ'লে বহুত ক্ষেত্ৰত কি হয়, আমি যেতিয়া প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰোঁ, আমাৰ এবাৰ UTI হ'ল, ইনফেকশ্যন হ'ল, দৰৱ খালোঁ, তাৰপিছতো আকৌ এমাহ বা দুমাহ পিছত সেই বেক্টেৰিয়াটো আকৌ উগ দিয়ে। তো কিহৰ কাৰণে আকৌ সেই ৰোগখিনি আকৌ কিহৰ কাৰণে আহে? তো বহু ক্ষেত্ৰত দেখা যায় যে কি, আমাৰ যিটো ইউৰিনেৰী ব্লাডাৰ মানে মূত্ৰথলী, তাত কিছুমান লেয়াৰ থাকে, কিছুমান কোষৰ তৰপ থাকে। তো প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰিলে 5 দিন বা 7 দিন দৰৱ খালে, তো কিছুমান বেক্টেৰিয়া লুকাই যায়, সেই তৰপৰ ভিতৰত লুকাই যায়। লুকাই পেলাই সি দুমাহমান ডেৰমাহমান পিছত যেতিয়া বেক্টেৰিয়া দৰৱ চৰব নাই হেৰি নাই, তেতিয়া আকৌ ওলাই আহি পেলাই নিজৰ কলনি বৃদ্ধি কৰে, বংশ বৃদ্ধি কৰে, আকৌ ইনফেকশ্যন হয়। তো সেইটো পৰিহাৰ কৰিবৰ কাৰণে কি কৰা যায়, আমি সাধাৰণতে যিখিনি আমি ৰোগী পাওঁ তেওঁলোকক আমি এটা লং টাৰ্ম এটা এণ্টিবায়'টিক দিওঁ। সচৰাচৰ এই দৰৱটো ৰাতি খাব লগা হয়। ৰাতি খালে কি হয়, ৰাতি যেতিয়া শুই থাকে ইউৰিনটো আমি নকৰোঁ, ইউৰিনটো জমা হৈ থাকে, সেই সময়খিনিতে সাধাৰণতে সেই লুকাই থকা বেক্টেৰিয়াবিলাক ওলাই আহে। তো সেই ৰাতি যেতিয়া দৰৱটো খাওঁ, সেই দৰৱখিনিয়ে সেই বেক্টেৰিয়াবিলাক মাৰি পেলাই সেই এনেখিনিকে আমি ৰিকাৰেঞ্চবিলাক পৰিহাৰ কৰিব পাৰোঁ।
1: আৰু ছাৰ, গৰমৰ দিনত এই সমস্যাটো অকণ বৃদ্ধি পায় নেকি?
0: বৃদ্ধি পায়, অকণ বৃদ্ধি পায়। গৰমৰটো দুটা কাৰণ আছে, হ'ব পাৰে, এটা পানী খোৱাটো কমি যায়, তো সেইখিনি ৱাশ আউট হৈ নাযায়, আৰু 2 নম্বৰটো হৈছে আপোনাৰ কনষ্টিপেশ্যনটো বেছি হয় গৰমৰ দিনত, যিটো পানীৰ পৰিমাণ কমি যায়। কনষ্টিপেশ্যনৰ লগত আমাৰ ইউৰিনেৰী লক্ষণবিলাকৰ বহুত সম্বন্ধ থাকে।
1: ছাৰ, সুন্দৰভাৱে আপুনি শ্ৰোতাসকলক আমাৰ আজি বুজাই দিছে এই ৰোগ সন্দৰ্ভত। শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি উপদেশ দিব বিচাৰিব?
0: কিডনীৰ সুস্বাস্থ্যৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে। প্ৰষ্টেটৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে। কিছুমান সৰু সৰু টেষ্ট আছে, এজন ডক্টৰে চিকিৎসকে ইউৰিনোলজিষ্টে পৰীক্ষা কৰে, আমি যে ডিজিটেল ৰেক্টেল এক্সামিনেশ্যন বুলি কয় বা আঙুলিৰে আমি প্ৰষ্টেটটো চুই চাওঁ, সেইটো পিৰিয়ডিকেলি আফটাৰ 40 ইয়াৰ্ছ আমি সদায় কৰাটো উচিত। প্ৰষ্টেট হেল্থৰ কাৰণে এটা চিৰাম PSA বুলি টেষ্ট এটা আছে, বা এটা বেছিক আল্ট্ৰাচাউণ্ড ইউৰোফ্লোমেট্ৰি সেইখিনি বেছি কৰি ল'ব লাগে। কিডনী ষ্ট'নৰ কাৰণে আমাৰ যিখিনি, যদি কোনোবা কিবা এবাৰ কিডনী ষ্ট'ন হৈছে, ৰেগুলাৰ সদায় চেকআপ কৰিব লাগে। আজিকালি আল্ট্ৰাচাউণ্ড মেচিনটো চবতে এভেইলেবল, চব জেগাতে, সৰু সৰু জেগাতে আছে। তো গৈ পেলাই এটলিষ্ট বছৰত এবাৰ যদি আল্ট্ৰাচাউণ্ড কৰিছে কিডনী ষ্ট'ন হৈছে নেকি বা কিডনীটো ফুলিছে নেকি, তো গম পোৱা যাব। নেক্সটটো হৈছে আমাৰ যিবিলাক ব্লাড চুগাৰ, ডায়েবেটিছ, ব্লাড চুগাৰটো ষ্ট্ৰিক কেতিয়াও অৱহেলা কৰিব নালাগে, ব্লাড চুগাৰটো ষ্ট্ৰিক্টলি মেইনটেইন কৰিব লাগে। নিজৰ পানী খোৱা পৰিমাণটো, বাকী হওক নহওক, পানী খোৱা পৰিমাণটো নিজে সদায় বজাই ৰাখিব লাগে। বেছিকৈ পানী খাব নালাগে, এনেকুৱা নহয় যে মই এবাৰ চান্স পালোঁ 2 লিটাৰ পানী খাই দিলোঁ, তেনেকুৱা নহয়। 1 ঘণ্টাত আমি সদায় উপৰিকৈ এনেকৈ দিওঁ যাতে 1 ঘণ্টাত 1 গিলাচ কৰি পানী, 1 ঘণ্টা যদি 1 গিলাচ কৰি পানী খাব পাৰে, তেওঁ এই কিডনীটো ধুনীয়াকৈ পৰিষ্কাৰ হৈ থাকিব, প্ৰস্তুতৰ প্ৰব্লেমবিলাকো ভালেখিনি হ্ৰাস পাব। নিজৰ ব্যায়ামখিনি ভালকৈ কৰি থাকক, এটলিষ্ট 10 মিনিট হওক দিনত খোজ কাঢ়ক, তেতিয়া নিজে সুস্বাস্থ্য নিজে থাকিব পাৰিব।
1: আচলতে আমি সহজলভ্যভাৱে পানী পাওঁ, কিন্তু পানী যে আমাৰ কিমান ডাঙৰ মহা এটা ঔষধ আমাৰ শৰীৰৰ কাৰণে, সেই কথাটো আচলতে আমি অনুধাৱন কৰিব নোৱাৰোঁ। অশেষ ধন্যবাদ ছাৰ, আজি আপুনি আপোনাৰ মূল্যৱান সময়

0: আমাৰ শ্ৰোতাসকলক দিলে আৰু এই সন্দৰ্ভত বিশদভাৱে আমাৰ শ্ৰোতাসকলক ক'লে।
1: ধন্যবাদ, আপোনাৰ লগ পাই খুবেই ভাল লাগিল। আটাইকেইলৈকে মোৰ ভৱিষ্যতত যদি আটাই সুস্বাস্থ্যৰ অধিকাৰী হয় সেই আশাৰে মই সামৰিছো।
0: শ্ৰোতা, ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰাৰ লগতে আদধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

শ্রোতা, ইমান পৰে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক স্বৰ্ণালী দেৱীৰ কণ্ঠৰ আধুনিক গীত।

গীতটিৰ কথা আৰু সুৰ আছিল জ্যোতিৰঞ্জন নাথৰ। এইবাৰৰ গীতটিৰ কথা আৰু সুৰ হৰে কৃষ্ণ হাজৰিকাৰ। গীতটি শুনকচোন।

শ্রোতাসকলে স্বর্ণালী দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰৰ গীতটিৰ কথা আৰু সুৰ দীপেন নাথৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত বাছি লোৱা বিষয়টি হৈছে বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ। আমি জানো বৰ্তমান বৰষুণৰ পানীয়ে আমাৰ বহুখিনি অভাৱ পূৰণ কৰিলেও বহু ক্ষেত্ৰত সমস্যাৰো সৃষ্টি কৰে। গতিকে বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ বহুখিনি কৰণীয় আছে। এই বিষয়ে কথা পাতিবৰ বাবে আজি আমি আকাশবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ চুমি সন্দিকৈ। নমস্কাৰ ডক্টৰ চুমি সন্দিকৈ বাইদেউ।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আপুনি যিহেতু আজিৰ বিষয়টোৰ বিষয়ে অৱগত যে বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ, প্ৰথমতে আমি আপোনাৰ

0: তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ চুমি খন্দিকৈ। নমস্কাৰ ডক্টৰ চুমি খন্দিকৈ বাইদেউ।
1: নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আপুনি যিহেতু আজিৰ বিষয়টোৰ বিষয়ে অৱগত যে বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ, প্ৰথমতে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি বা কিয় প্ৰয়োজন?
1: বৰষুণৰ পানী সংৰক্ষণ বা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং যিটোক আমি কওঁ, তাৰমানে বৰষুণৰ পানীখিনি আমি কোনো এবাৰ এটা জেগাত সংৰক্ষণ কৰি ৰাখিব লাগে, ষ্ট'ৰ কৰি ৰাখিব লাগে। এতিয়া এই বৰষুণৰ পানী সংৰক্ষণৰ মূলতঃ দুটা উদ্দেশ্য থাকে। এটা হৈছে ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে আমি বৰষুণৰ পানী সঞ্চয় কৰি ৰখা তাৰ বাবে, আৰু দ্বিতীয়টো হৈছে আমাৰ যিটো ভূগৰ্ভস্থ পানী গ্ৰাউণ্ড ৱাটাৰ, তাৰ স্তৰটো বৃদ্ধি কৰা আৰু পুনৰ ভৰ্তি কৰা, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ হয়। এই দুটা উদ্দেশ্যৰ বাবে আমি আমাৰ বৰষুণৰ পানী সংৰক্ষণ কৰা হয়। আৰু এই আমাৰ বৰষুণৰ পানী সংৰক্ষণে আমাৰ যিটো কৃত্ৰিম বানপানী তাক অলপ নিয়ন্ত্ৰণ কৰা, একেবাৰে ৰোধ কৰিব নোৱাৰে, খৰাং পৰিস্থিতিৰ মোকাবিলা কৰা আৰু যিটো আমাৰ দীৰ্ঘম্যাদী জল নিৰাপত্তা সেইটো নিশ্চিত কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু বৰষুণৰ পানী সংৰক্ষণ কৰাৰ প্ৰয়োজনৰ কাৰণ হৈছে আমাৰ যিটো খেতিটো আমাৰ আজিকালি দেখিছোঁ যে আমাৰ এই পৰিৱেশ যিটো আমাৰ সলনি হৈছে, আমাৰ ক্লাইমেট চেঞ্জ,
0: আমাৰ
1: হয় জলবায়ু পৰিৱৰ্তনৰ বাবে আমাৰ বৰষুণৰ পানী আমি দেখিছোঁ যে যিটো সময়ত আমাক দৰকাৰ সেইখিনি সময়ত আমি নাপাওঁ, সেইবাবে আমাৰ খেতিৰো আমাৰ বহুত ক্ষতিগ্ৰস্ত হৈছে। হয়, আৰু সেইটো কাৰণে আমি যদি সেই খেতিৰ জলসিঞ্চনৰ বাবে আমি বৰষুণৰ পানী আমি সংৰক্ষণ কৰি ৰাখোঁ, তেনেহ'লে আমাৰ খেতিৰ বাবে বহুত উপযোগী হ'ব।
0: হয়, সেইখিনি আমি খেতিপথাৰত ব্যৱহাৰ কৰিব পাৰিম। আৰু বৰষুণৰ পানী সংৰক্ষণৰ বিভিন্ন পদ্ধতি আছে নহয় জানো? ধৰক দুই এটা আমাৰ সাধাৰণভাৱে ঘৰুৱাভাৱে কিছুমানে সংৰক্ষণ কৰে, কিন্তু বহল অৰ্থত কেনেধৰণে সংৰক্ষণ কৰা কি পদ্ধতি আছে অকণমান ক'ব নেকি?
1: আমাৰ এই বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বিভিন্ন পদ্ধতিসমূহ আমাৰ স্থানীয় পৰিস্থিতি, যিটো আমাৰ নগৰ হয় নে গাঁও হয় সেইটোৰ ওপৰত আৰু আমাৰ হয় নিৰ্ভৰ কৰে, আৰু আমাৰ যিটো লেণ্ড ইউজ মানে মাটি, মানে এইটো হেৰি আমাৰ খেতিৰ মাটি নে আমাৰ ঘৰৰ বাবে সেইটোৰ ওপৰতো মানে নিৰ্ভৰ কৰে। আৰু আমাৰ পানী সংৰক্ষণৰ উদ্দেশ্যটো কি, আমি সেই পানী সংৰক্ষণটো ঘৰৰ কামৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছোঁ নে খেতিত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছোঁ তাৰ ওপৰতো নিৰ্ভৰ কৰে। সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি আমাৰ সেই পদ্ধতিটো বাছি লোৱা উচিত। যেনে এটা ৰুফ টপ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং যিটো হ'ল আমাৰ ছাদত যিটো কৰা
0: হয়
1: ছাদত আমি এই বৰষুণৰ পানী আমাৰ পাইপ আছে বিভিন্ন আৰু নলাৰ সহায়ত সংগ্ৰহ কৰি ৰাখোঁ আৰু সেই পানীখিনি আমি ঘৰৰ বাবে ব্যৱহাৰ কৰোঁ। এতিয়া ঘৰৰ ফুলনি বাগিচাত পানী দিবলৈ বা বিভিন্ন কামত কাপোৰ কানি ধোৱাৰ বাবে উপযোগী সেইখিনি। আৰু যদি আমি বিশেষকৈ যদি আমি আমাৰ ভূগৰ্ভস্থ পানী যিটো আমাৰ গ্ৰাউণ্ড ৱাটাৰ তাক যদি ৰিচাৰ্জ কৰিবৰ কাৰণে আমি বৰষুণৰ পানী সঞ্চয় কৰিব বিচাৰিছোঁ, তেনেহ'লে আমাৰ ৰিচাৰ্জ পিট মানে এটা সৰু গাঁত নিৰ্মাণ কৰি তাত বালি শিলগুটি সমূহেৰে সেইটো ভৰ্তি কৰি আৰু তাত বৰষুণৰ পানী যেতিয়া তাত পৰিব তেতিয়াহ'লে আমাৰ ভূগৰ্ভস্থ পানী তাত লৈ প্ৰৱেশ কৰিব, ইনফিল্ট্ৰেট কৰিব আৰু সেই তাৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰিব। আৰু আছে আমাৰ কিছুমান এতিয়া চেক ডেমছ, যদি আমি আমাৰ কিছুমানত এই সৰু জান আছে, জান জুৰি বা নলা তেনেকুৱাৰ ওপৰত যদি সৰু বান্ধ এটা নিৰ্মাণ কৰি দিওঁ আৰু তেতিয়া যেতিয়া আমাৰ তাত বৰষুণৰ পানী পৰিব তেনেহ'লে সেই পানীখিনিৰ প্ৰবাহ অলপ ধীৰ হৈ যাব আৰু তাৰ ফলত আমাৰ পানীখিনি ছাৰ্ফেচ ৱাটাৰ ৰাণ অফ নহয়, আমাৰ তলৰ এই ভূগৰ্ভস্থ পানীখিনি তললৈ সোমাই যাব আৰু সেই তেতিয়া আমাৰ এই যে কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা পৰিব পাৰিম। আৰু কৃষি ক্ষেত্ৰত যদি আমাৰতো গাঁও এলেকাত আপুনি দেখিছেই বহুত পুখুৰী নিৰ্মাণ কৰা হয়, সেইটো এটা আমাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেমেই হয় আৰু সেই তেতিয়া আমাৰ গাঁৱৰ মানুহবোৰে সেইটো জলসিঞ্চন আৰু পশুপালনৰ কাৰণে ব্যৱহাৰ কৰে। তাৰপৰা এতিয়া তেনেকুৱা কিছুমান পাহাৰীয়া অঞ্চলতো আমাৰ দেখা যায় য'ত আমাৰ ঢাল ঠাই,
0: এঢলীয়া
1: ঠাইত

0: তাত কি কৰা হয়, তাত আপুনি যদি এই কাউণ্টাৰ বণ্ডিং বুলি কয়, তাত আপুনি যদি এটা বান্ধ নিচিনা নিৰ্মাণ কৰি দিয়ে পাহাৰীয়া অঞ্চলত, তেতিয়া সেই বৰষুণৰ পানীখিনি আপোনাৰ
1: আহি পেলাই
0: আহি মানে তাত ৰখি যাব পাৰে, আৰু তেতিয়া আমাৰ ভূগৰ্ভস্থ পানীখিনিৰ মানে স্তৰ বৃদ্ধি কৰে, আৰু পাহাৰীয়া অঞ্চলত যিটো ছইল ইৰোজন হয় সেই তাকো তাৰ পৰাও ৰক্ষা পাব পাৰি, ভূমিস্খলন ৰোধ কৰিব পাৰি হয়। তেনে বিভিন্ন পদ্ধতি আছে, আৰু এতিয়া আমাৰ চৰকাৰে বিশেষকৈ গুৰুত্ব দিছে এই আমাৰ পৰম্পৰাগত কিছুমান যিবোৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছিষ্টেম আছে, যে আমাৰ পুখুৰী হওক আৰু মেঘালয়ত যে বেম্বু ড্ৰিপ বেম্বু ইৰিগেশ্যন ছিষ্টেম, তাত সেই বাঁহেৰে বৰষুণৰ পানী জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয়, তেনেকুৱা কিছুমান পদ্ধতি পুনৰ উদ্ধাৰ বা ৰিভাইভেলৰ কাৰণে চৰকাৰে যথেষ্ট গুৰুত্ব দিছে।
1: আৰু যিটো আপুনি ক'লে ৰেইন ৱাটাৰ ৰিচাৰ্জ পিট, মানে যিটো ঘৰত বনাব পাৰি বা ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ য'ত আছে চাদতো পাৰি
0: আৰু হেৰি আপোনাৰ বাগিচাত,
1: সেইটো যথেষ্ট দৰকাৰী নহয় জানো,
0: যথেষ্ট দৰকাৰী হয়।
1: এতিয়া ধৰক ফ্লেটবিলাক আছে বহুত ডাঙৰ ডাঙৰ, সেইবিলাকতো যদি তেনেকুৱা ধৰণৰ মানে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং পিট বনোৱা হয় ভূগৰ্ভলে পানী যোৱাৰ, তেতিয়াও নিশ্চয় কৃত্ৰিম বানপানীৰ যিটো সমস্যা সেইটো কিছু পৰিমাণে ৰোধ হ'ব।
0: হয়, কৃত্ৰিম বানপানী আৰু আমাৰ যে ৱাটাৰ লগিং হয় সেই তাৰ পৰাও
1: হয়, ৰাস্তা ব্লক হৈ যায় পানীৰ কাৰণে হয়। আৰু এতিয়া বাৰিষা কালত এতিয়া বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে আপুনি ইতিমধ্যে কৈছে বাৰু কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা যায়, কেনেধৰণৰ আৰু ব্যৱস্থা কৰিব পৰা যায় বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে, আৰু কি ব্যৱস্থা কৰিব পৰা যায়?
0: হয়, আমি যদি বৰষুণৰ পানী সংৰক্ষণ কৰোঁ তেনেহ'লে আমি কৃত্ৰিম বানপানী আংশিকভাৱেহে ৰোধ কৰিব পাৰিম, তথাপিও যথেষ্ট সহায় হয়। আৰু এই যে আমাৰ ভূগৰ্ভৰ ৰিচাৰ্জ পিট, এই এনেকুৱা সৰু সৰু গাত যদি আমি আমাৰ নিজৰ থকা ঘৰত বা এতিয়া নগৰ অঞ্চলত যিবোৰ ফ্লেটসমূহ আছে তাত যদি আমি তাৰ ব্যৱস্থা এটা কৰি লওঁ, সৰু গাত এটা নিৰ্মাণ কৰি তাতে আমি যদি আমাৰ বৰষুণৰ পানী তাত পৰাৰ ব্যৱস্থাটো কৰোঁ, তেনেহ'লে আমাৰ সেই নগৰ অঞ্চলতে হওক বা ঘৰতে হওক আমাৰ এই পানীৰ যিটো এই ৱাটাৰ লগিং যিটো আমাৰ হয়, আমি দেখিছোঁ হঠাৎ হৈ যায় পানী এটা ঠাইত খুব বাঢ়ি যায়, সেই সমস্যাটোৰ পৰা আমাৰ যথেষ্ট আমি পৰিত্ৰাণ পাব পাৰোঁ।
1: এতিয়া বৰষুণৰ পানী যদি আমাৰ সাধাৰণ জনগণে সংৰক্ষণ কৰিব বিচাৰে, এতিয়া আপুনি কৈছে চৰকাৰে গুৰুত্ব দিছে পুখুৰী আদি খন্দা, মাজতে এটা আঁচনিও লৈছিলে অমৃত সৰোবৰ বুলি, এইটো নিশ্চয় ইয়াৰ লগতে জড়িত, গতিকে আমাৰ সাধাৰণ জনগণে নিজাববীয়াকৈ কি কৰিব পাৰে তেওঁলোকে নিজৰ থকা ঠাইত? আৰু
0: আমাৰ থকা ঠাইত আমাৰ চিভিল ইঞ্জিনিয়াৰ্ছ আছে, আমি তেওঁলোক সহায় ল'ব পাৰোঁ তেওঁলোকৰ, আৰু কিছুমান আমাৰ নগৰসমূহ আছে তাত আমাৰ এই জলশক্তি কেন্দ্ৰ থাকে, জলশক্তি কেন্দ্ৰ, তেওঁলোকে পৰামৰ্শ দিয়ে, আৰু আমাৰ আপুনি কৈছেই যেনে আমাৰ এই অমৃত সৰোবৰ পৰিকল্পনাটো আমাৰ এই চৰকাৰে যথেষ্ট গুৰুত্ব দিছে, আৰু আমি আমাৰ এই জলশক্তি মিছন বা জলশক্তি কেন্দ্ৰৰ যোগেদি তেওঁলোকে আমাক এটা নিৰ্দিষ্ট আমাক এটা প্লেন বা এনেকৈ বনাই দিয়ে, মানে সহায় কৰে। কিন্তু আমি যদি নিজৰ ঘৰৰ কাৰণে বিচাৰোঁ তেনেহ'লে আমি এজন চিভিল ইঞ্জিনিয়াৰক পৰামৰ্শ ল'লেও হ'ব।
1: এতিয়া আপুনি ইতিমধ্যে কৈছে যে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰে বুলি কৈছে, এতিয়া ভূগৰ্ভৰ পানীটো কেনেকৈ মানে স্তৰটো ই বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে নিৰ্দিষ্ট কৰি ৰাখিব পাৰি, মানে স্বাভাৱিক কৰি ৰাখিব পাৰি, কেনেধৰণে ই সহায় কৰে?
0: আমাৰ এতিয়া নগৰ অঞ্চলত বিশেষকৈ আমাৰ অধিকাংশ মাটিয়ে কংক্ৰিট, তাত আমি ডাঙৰ ডাঙৰ পথ আৰু অট্টালিকা গোটেই আৱৰি ধৰিছে, ফলত এই বৰষুণৰ পানী মাটিয়ে মানে সেইটো শুহি ল'ব নোৱাৰে, আৰু সেইবাবে আমি যদি এনে অঞ্চলবোৰত আমাৰ বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখোঁ তেনেহ'লে সেই পানীখিনি মাটিৰ ভিতৰলৈ সোমাই যাবলৈ সুবিধা হয়। আমি যদি এই ৰিচাৰ্জ পিট, মই যিটো আগতেও কৈছোঁ যে আমি সেই ৰিচাৰ্জ পিটসমূহ যদি আমি নগৰ অঞ্চলবোৰত আমি নিৰ্মাণ কৰোঁ তেনেহ'লে আমাৰ এই ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰাত যথেষ্ট সহায় হয়,
1: আৰু যিটো ওপৰত থকা পানীও পৰিমাণো কমি যাব তেতিয়া।
0: হয়, তেতিয়া আমাৰ এই যে পৃষ্ঠীয় পানীৰ প্ৰবাহ, আমাৰ এই পৃষ্ঠীয় পানীৰ প্ৰবাহো যথেষ্টভাৱে হ্ৰাস পাব। হয়, আৰু আমাৰ এই যে আমাৰ বৰষুণৰ পানী আজিকালি আমি দেখিছোঁ যে এই খুব কম

0: আমাৰ ভিতৰতে খুব বেছি বৰষুণৰ পানী আহি যায়, আৰু সেইটো হ'লে কি হয়, আমাৰ এই ড্ৰেইনসমূহত, ড্ৰেইনেজ ছিষ্টেমসমূহত খুব চাপ এটা পৰে, আৰু সেই চাপটো কমাবৰ কাৰণেও আমাৰ এই বৰষুণৰ পানী আমি সংৰক্ষণ কৰি ৰাখিলে আমাৰ এই ড্ৰেইন নলাবোৰৰ ওপৰত চাপটো যথেষ্ট পৰিমাণে কমি যাব হয়। আৰু আমি যে এই মাটিৰ ভিতৰলৈ আমি যদি বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখোঁ, তেনেহ'লে এই বৰষুণৰ পানী যথেষ্ট সময় পায় গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰিবলৈ, নহ'লে পৃষ্ঠীয় পানীৰ প্ৰবাহৰ সৈতেই আমাৰ ড্ৰেইনসমূহত বৈ গুচি যায়গৈ, লৈ গুচি যায়, তেনেহ'লে সেই সময় নাপায় যিটো আমাৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ সেইটো। সেইকাৰণে যদি আমি এটা পিট বা নিৰ্মাণ কৰোঁ, ৰিচাৰ্জ পিট বা এনেকুৱা গাত, তেনেহ'লে এই আমাৰ ভূগৰ্ভস্থ পানীখিনিলৈ মানে
1: তাৰ
0: স্তৰটো বৃদ্ধি হ'বলৈ সহায় হ'ব।
1: গতিকে এইখিনি কথা খুবেই গুৰুত্বপূৰ্ণ, বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে আমি আমাৰ যি ভূগৰ্ভৰ পানী স্তৰ সেইটো স্বাভাৱিক কৰি ৰখাটো আমাৰ অৰিহণা যোগাব, আৰু লগতে জলবায়ু পৰিৱৰ্তনে যি আমাৰ পৰিৱেশত প্ৰভাৱ পেলাইছে, সময় সময়ে দৰকাৰৰ সময়ত বৰষুণ নহয় আৰু প্ৰয়োজনতকৈ কেতিয়াবা অধিক বৰষুণ হয়, এইবিলাক সমস্যা খেতিটো আমি সেয়া সংৰক্ষণ কৰিলে লগাব পাৰিম।
0: আৰু এটা কথা মই ইয়াত ক'ব বিচাৰিম যে আমি এতিয়া দেখা পাওঁ খেতি মাটি আমি ভূগৰ্ভস্থ পানী ব্যৱহাৰ কৰি জলসিঞ্চন কৰি আছোঁ, কিন্তু আমাৰ তেজপুৰ বা ইয়াৰ ওচৰৰ ঠাইবোৰত তাৰ পানীত, যিটো ভূগৰ্ভস্থ পানী, তাত আমি আইৰণ বা আৰ্চেনিক তেনেকুৱা বিষাক্ত পদাৰ্থ পোৱা যায়। সেইকাৰণে আমি যদি ভূগৰ্ভস্থ পানীৰ ঠাইত যদি আমি বৰষুণৰ পানী ব্যৱহাৰ কৰোঁ জলসিঞ্চনৰ বাবে, খেতিৰ বাবে, তেনেহ'লে আমাৰ কাৰণে বেছি উপযোগী হ'ব।
1: হয়, ধন্যবাদ ডক্টৰ চুমি সন্দিকৈ বাইদেউ, আপুনি বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন পদ্ধতি আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমাক বহুখিনি কথা জনালে। আশা কৰোঁ ইয়াৰ জৰিয়তে আজি আমাৰ শ্ৰোতাসকল উপকৃত হ'ব। সেউজী ধৰণী অনুষ্ঠানটিৰ সময়ো শেষ হৈ আহিল, আপোনাক পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ বাইদেউ।
1: শ্ৰোতা, ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে আমাক জনালে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ চুমি সন্দিকৈয়ে। অনুষ্ঠানটিৰ আন্তৰিক সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: সেউজী ধৰণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: শুনক শুনক শুনক ৰাইজ সকল, KYC আপডেট সংক্ৰান্তীয় মেছেজক আওকাণ নকৰিব, ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেছপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব, বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
2: RBIয়ে কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।
0: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ ইতিপূৰ্বে ফোনযোগে বাণীবদ্ধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
4: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লোৱা হৈছে ফোন ইন গানে গানে অনুষ্ঠানৰ আজিৰ খণ্ডটি। ফোন ইন গানে গানে অনুষ্ঠানৰ ফোনতে ফোন কলটি লওঁ। হেল্ল'
5: হেল্ল'
4: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে
5: হয়। নমস্কাৰ ছাৰ।
4: নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে?
5: মই অমল বসুমতাৰী ক'লে, ৰঙাপাৰাৰ পৰা।
4: ৰঙাপাৰাৰ পৰা অমল বসুমতাৰী?
5: হয় হয় হয়।
4: বাৰু, অমল বসুমতাৰীয়ে বহুত দিনৰ বিৰতিত আমাৰ অনুষ্ঠানত ভাগ লৈছে নেকি?
5: হয় হয় হয়, মই অনুষ্ঠানটো শুনি আছোঁ, যদিও মানে আন আন বিভিন্ন শ্ৰোতাসকললৈ মানে লাইনটো পাওক বুলি মই মানে ফোনটো কৰা নাছিলোঁ কেইদিনমান, তথাপিও অনুষ্ঠানটো শুনি আছোঁ।

0: নিশ্চয় নিশ্চয়।
1: মানে আপোনালোকৰ টাইমটো বহুত কম আছে, তাৰ কাৰণে মানে বিভিন্নজন শ্ৰোতা মানে সংযোগ হৈ থাকিব লাগিবতো, আমি সদায় কল কৰি থাকিলেও নহ'ব।
0: নিশ্চয় নিশ্চয় বাৰু, আজি আপোনাৰ অনুৰোধৰ গীতটি আমি জানিম।
1: মানে মন মোৰ আজি হল হাহাকাৰ, এই গীতটো আধুনিক গীতটো শুনাই দিলে ভাল পাম।
0: বৰ সুন্দৰ গীত
1: হয়
0: বাৰু। আপুনি ইমান সুন্দৰ গীত এটি যে অনুৰোধ কৰিছে, মই আপোনাৰ কথা এটা জানিব পাৰোঁ নেকি?
1: কোৱাচোন,
0: আপুনি গীত মাতৰ লগত জড়িত হৈ আছে নেকি বাৰু?
1: হয় হয় হয়, মানে মই গীত বিলাক শুনিয়ে থাকো, মই মানে এনেকৈ গীত গোৱা নাই বৰ্তমান,
0: ধন্যবাদ থাকিল। আপুনি বহু কথাই,
1: মই কেইজনমান বন্ধুৰ নাম ল'ব পাৰিম। ভাল বন্ধু ভাইকন মুণ্ডা আছে, বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, যোগেন্দ্ৰ ৰংপি আছে, আৰু ফাগু ওৰাং, পবিত্ৰ আগমাচাৰ্য, আৰু চন্দ্ৰকান্ত টাইট, সোণাৰাম লালুং, আৰু বিনোদ গগৈ, অজিত কুমাৰ শৰ্মা, আৰু সকলো আকাশবাণী তেজপুৰ কেন্দ্ৰ শুনা সকললৈ। চাৰিদুৱাৰৰ এজন খুৰা আছিলে, তেখেতৰ নামটো মই পাহৰিলোঁ
0: বাৰু,
1: তেখেতো বসুমতাৰী আছিলে, নামটো বৰ্তমান মই পাহৰি আছে, তেখেতকো এই গানটো উৎসৰ্গা দিলোঁ আপোনাক।
0: আপোনালৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু গীতটি শুনাবলৈ লৈছোঁ।
1: হয় ধন্যবাদ ছাৰ,
0: ধন্যবাদ।

0: হেল্ল'
1: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে।
0: হয় হয় ছাৰ, নমস্কাৰ।
1: নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে, পৰিচয় দিব।
0: হয় ছাৰ, মই ধেমাজি জিলাৰ মাছখোৱাৰ পৰা নীলোৎপল দুৱৰাই কৈ আছিলোঁ।
2: নীলোৎপল দুৱৰা,
1: হয়। আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
0: হয় হয়, আজি আপোনালোকৰ অনুষ্ঠানৰ যোগেদি মোক খগেন মহন্তৰ দেৱৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ এই গীতটি বজাই দিব।
1: হয়, এজাৰ ফুলাৰ বতৰ, গতিকে আপোনাৰ এই গীতটি বৰ প্ৰাসংগিক গীত। আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
0: হয় ছাৰ, লগতে আমাৰ পৰিয়ালৰ নাম কেইজনলৈ ক'ব বিচাৰিছিলোঁ। আমাৰ অনাতাঁৰ মৰণাফলৰ পৰিয়ালৰ সকলোৱে আপোনালোকৰ অনুষ্ঠানসমূহ উপভোগ কৰি থাকে,
1: নিশ্চয় জনাব।
0: আৰু তেওঁলোকৰ নামখিনি মই ইয়াতে ক'লে মানে সুবিধা হ'ব।
1: নিশ্চয়।
0: আমাৰ দেৱদত্ত, ইন্দ্ৰমণি কোচ, চুম্পী বৰা দত্ত, শৰত দুৱৰা, দিনেশ শৰ্মা, মন্টু বৰা আটাইলৈ এই গীতটি উপহাৰ দিব বিচাৰিছিলোঁ।
1: বাৰু, আপোনালৈ ধন্যবাদ জনাইছোঁ, আৰু আপোনাৰ লগতে অনাতাঁৰ মৰম আকুল পৰিয়ালৰ প্ৰতিজন সদস্যলৈ গীতটি আগবঢ়াবলৈ বিচাৰিছোঁ।
0: ধন্যবাদ।
1: এইখিনিতে আন এগৰাকী অনুৰোধকাৰী শ্ৰোতাৰ অনুৰোধ আছে।
3: হেল্ল'
1: হেল্ল' হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰত ফোন ইন গানে গানে।
3: হয় ছাৰ, নমস্কাৰ, মই নামটি ষ্টেচন চাৰিলিকা ক'লোঁ, শ্ৰীমতী প্ৰণতি দত্ত।
1: প্ৰণতি দত্ত, হয়। শ্ৰীমতী দত্ত, আজি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
3: এতিয়া যিহেতু এজাৰ ফুলিছে, খগেন মহন্ত কণ্ঠৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ এই গীতটি শুনাই দিব।
1: নিশ্চয়, এই গীতটি আমাৰ বাবে আৰু এগৰাকী শ্ৰোতাই অনুৰোধ কৰিছিলে, গতিকে দুয়োজনৰ অনুৰোধ মৰ্মে আমি গীতটি শুনাবলৈ লৈছোঁ।
3: মই আপোনালোকৰ কেন্দ্ৰৰ এগৰাকী নিয়মীয় শ্ৰোতাৰ, অনুষ্ঠানবোৰ শুনো, ভাল লাগে, বহুত ভাল লাগে।
1: ধন্যবাদ। আৰু আমাৰ অনুষ্ঠানৰ যিহেতু আপোনালোকে একোটা একোটা শক্তি, গতিকে এই অনুষ্ঠানটি জীয়াই ৰখাত আপোনালোকে যি ধৰণে অৰিহণা যোগাইছে তাৰ বাবে ধন্যবাদ জনাইছোঁ।
3: আৰু যিবিলাক অনুষ্ঠান যোৰহাট কেন্দ্ৰৰ প্ৰচাৰ হয় তাৰমানে উপকৃত হৈছোঁ বুলি ক'ব পাৰি তেনেকে।
1: নিশ্চয় নিশ্চয়। আৰু পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ। আপোনাৰ বন্ধু বা আপোনাৰ যিসকল লগৰীয়া আছে তেওঁলোকৰ বাবে উৎসৰ্গা কৰিব নেকি?
3: ঠিক আছে, মই ইনে নাম কেইটামান ক'ব পাৰিছোঁ। আপোনালোকলৈ উপহাৰ হিচাপে গীতটো আগবঢ়াই লৈছোঁ, লগতে আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ আৰু কেইজনমান সদস্যৰ নাম ক'ব পাৰিছোঁ, বিনোদ গগৈ, প্ৰমোদ গগৈ, চন্দ্ৰকান্ত তাত, অতল নৰা, তেওঁলোকলৈ উপহাৰ হিচাপে আগবঢ়াই দিছোঁ।
1: ধন্যবাদ। সকলোৰে অনুৰোধত গীতটি শুনাবলৈ লৈছোঁ।
3: ঠিক আছে ছাৰ, বহুত বহুত ধন্যবাদ।

0: हेलो।
1: हेलो।
0: हाय, आकाशवाणी तेजपुर केंद्र फोन इन करेंगे ने।
1: নমস্কাৰ,
0: নমস্কাৰ।
1: মই গোলাঘাট বেতিয়নী চাহ বাগিচাৰ পৰা কৈছোঁ,
0: হয়
1: ৰমেশ পাত্ৰই।
0: ৰমেশ পাটোৱাৰী।
1: হয়
0: হয় বাৰু পাটোৱাৰী ডাঙৰীয়া, আমাৰ
1: হয়
0: অনুষ্ঠানত আগতে আপুনি ভাগ লৈছে নিশ্চয়।
1: মূৰ্চনাত ভাগ লওঁ, মই
0: ফোন ইন গানে গানে প্ৰথম
1: পঠিয়াই
0: নহয় জানো,
1: কি ক'লে,
0: ফোন ইন গানে গানে অনুষ্ঠানত প্ৰথমবাৰ ভাগ লৈছে
1: প্ৰথম আজি প্ৰথম ভাগ লৈছোঁ।
0: আৰু আপোনাক স্বাগতম জনাইছোঁ।
1: হয়
0: আমাৰ অনুষ্ঠানৰ পৰা আজি কি গীত শুনিব?
1: অনুষ্ঠানৰ পৰা এই জুবিন গাৰ্গৰ চাহ বাগানীয়া গীত এটি আছে,
0: আছে হয়,
1: চল চল চম্পা চল পেদল পেদল,
0: হয়
1: এই গীতটো শুনিবলৈ ইচ্ছা কৰিছোঁ।
0: নিশ্চয় এই গীতটি আমি শুনাব পাৰিম। আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
1: মোৰ লগত মোৰ শ্ৰীমতী আছে ৰুণু পাত্ৰ,
0: হয়,
1: ভাইকন মুণ্ডা, বিমল বসুমতাৰী, অমল বসুমতাৰী, অঞ্জলি বসুমতাৰী আৰু নমিতা পাত্ৰ আৰু লাকী পাত্ৰ।
0: নিশ্চয় আপোনালোক সকলোৰে অনুৰোধত আমি গীতটি শুনাব পাৰিম। থোৰতে আপুনি আপোনাৰ পৰিচয় বিষয়ত আমাক কি জনাব বাৰু?
1: পৰিচয়, মই এতিয়া অৱসৰী জীৱন যাপন কৰোঁ,
0: হয়,
1: শিক্ষকতা কৰিছিলোঁ,
0: নিশ্চয়
1: অৱসৰ লোৱা হ'ল আজি দুবছৰ আগতে
0: বাৰু।
1: হয়,
0: আপুনি এগৰাকী অৱসৰপ্ৰাপ্ত ব্যক্তি, তথাপিতো আকাশবাণী তেজপুৰ বা অন্যান্য অনুষ্ঠানসমূহ আপুনি শুনে, পুনৰবাৰ আপোনাক ধন্যবাদ
1: মানে
0: জনাইছোঁ।
1: এতিয়া মোৰ একেবাৰে এতিয়া জীৱন লগৰী নিচিনা হৈ পৰিছে।
0: হয়
1: হয়
0: বাৰু, ভাল লাগিল আপোনাৰ লগত কথা পাতি আৰু অনুৰোধৰ গীতটি শুনাবলৈ লৈছোঁ।
1: হয় হয়
0: ধন্যবাদ
1: ধন্যবাদ।

0: হেল্ল'
1: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন কেনে কেনে?
0: ছাৰ নমস্কাৰ,
1: নমস্কাৰ,
0: মই শৰত দুৱৰাই ক'লোঁ, বিশ্বনাথ জিলাৰ গহপুৰ নিগম গাঁৱৰ পৰা।
1: হয় শৰত দুৱৰা, দুৱৰা আমাৰ নিয়মীয়া শ্ৰোতা
0: হয়
1: আৰু
0: হয় মানে
1: হয়
0: আপোনালোকৰ কেন্দ্ৰৰ প্ৰতিটো অনুষ্ঠানেই শুনো।
1: নিশ্চয়, পুনৰবাৰ ধন্যবাদ জনাইছোঁ।
0: আৰু আপোনালোকলৈ মানে ফোন নকৰিলে ভালেই নালাগে ছাৰ।
1: নিশ্চয়, এটা আত্মিক সম্বন্ধ গঢ়ি উঠিছে ফোন
0: হয়
1: ইন
0: হয়
1: কেনে কেনে
0: হয়
1: অনুষ্ঠানৰ যোগেৰে, নহয় জানো?
0: হয় হয় ছাৰ।
1: বাৰু, আজি
0: ছাৰ
1: আমাৰ
0: আপোনাৰ ভালনে?
1: ভালে আছোঁ। আজি কি গীত শুনিব?
0: ছাৰ জুবিন গাৰ্গৰ টোপাল টোপাল বৰষুণ, এই গীতটি শুনাই দিলে হ'ব।
1: নিশ্চয় এই গীতটি আমি শুনাব পাৰিম। জুবিন গাৰ্গৰ গীতবিলাক বেছি ভাল লাগে নেকি বাৰু?
0: হয় হয় ছাৰ, জুবিন গাৰ্গৰ প্ৰতিটো গীতেই ভাল লাগে, মানে তেওঁৰ মানে সময় সাপেক্ষে মিলাই গীতবোৰ ৰচনা কৰি থৈ গৈছে,
1: হয়,
0: যাৰ কাৰণে মানে প্ৰতিজন শ্ৰোতাৰ হৃদয়ত তেখেতৰ গানবোৰ মানে মানে হৃদয়ত বুলি কয় ভাহি উঠে তেওঁৰ গানবোৰ।
1: নিশ্চয় নিশ্চয়। আৰু অসমীয়া সংগীতৰ লগত তেখেতে ভাৰতীয়ই হওক বা পাশ্চাত্য সংগীতৰ যে এই সংমিশ্ৰণ, ই এটা উচিত সংমিশ্ৰণ কৰিছে বুলি আমি ক'ব পাৰোঁ।
0: হয় হয় হয় ছাৰ।
1: হয়, আপোনাৰ লগত কথা পাতি ভাল লাগিল।
0: আৰু ছাৰ মই নাম কেইটামানো ক'ব বিচাৰিছিলোঁ।
1: নিশ্চয়,
0: হয় হয়, আমাৰ অনাতা মৰমাকলা পৰিয়ালৰ নীলোৎপল দুৱৰা, দিনেশ
1: হয়
0: শৰ্মা,
1: হয়,
0: উজ্জ্বল ফুকন, দেৱদত্ত, চুম্বি দত্ত, কুমামনোজ দিহিঙীয়া, দুৰ্ণ চেতিয়া, লগতে সমূহ সদস্য সদস্য আৰু আপোনালোককো এই গীতটি শুনাব বিচাৰিছিলোঁ।
1: ধন্যবাদ, আমিও গ্ৰহণ কৰিছোঁ আৰু অনুৰোধ গীতটি শুনাবলৈ লৈছোঁ।
0: হয় হয় ছাৰ, ধন্যবাদ।
1: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয়, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ফোন ইন গানে গানে।
1: হয়, নমস্কাৰ।
0: নমস্কাৰ, আপুনি ক'ৰ পৰা কৈছে, পুনতে পৰিচয় দিব।
1: মই ধেমাজি মাছখোৱা যোৰহাটৰ কাঠগাঁৱৰ পৰা কৈছোঁ।
0: হয়,
1: শ্ৰীমতী কল্পনা দুৱৰা।
0: কল্পনা দুৱৰা, হয়। শ্ৰীমতী দুৱৰা, আপুনি ভালে আছে?
1: হয়, ঠিকে আছে।
0: বাৰু, আমাৰ অনুষ্ঠানৰ পৰা আজি কি গীত শুনিব?
1: সোণাৰু ফুলিলে জানো মৰম লাগে তোমালৈ।
0: সোণাৰু ফুলিলে জানো মৰম লাগে, পুৰণি গীত। এইটো গীতৰ বাহিৰেও অন্য গীত আপুনি শুনিব নেকি?
1: শুনিব, নিশ্চয় শুনিম।
0: বাৰু,
1: নহ'লে কুইন দাসৰ যিটো বহাগতে আহিবি সেনাইৰ খোপাতে এপাহি কপৌফুল দিছিল,
0: বহাগতে আহিবি সেনাইৰ, হয় হয়, এই গীতটি আমি শুনাব পাৰিম। বাৰু, ধন্যবাদ থাকিল আপোনালৈ। আপোনাৰ লগতে কোনে কোনে গীত শুনিব?
1: মই আমাৰ অনাতাঁৰ মৰমসকলৰ পৰিয়ালৰ সদস্যসকলৰ কেইজনমানৰ নাম ক'ব
0: বিচাৰিছোঁ।
1: শান্তিনাৰায়ণী নাথ বৰুৱা,
0: হয়,
1: ককা জীৱকান্ত শইকীয়া, ককা অনিল বৰা, মন্টু বৰুৱা, হৰত দুৱৰা, মধুৰ চন্দা এছ বৈশ্য,
0: হয়,
1: মনোজ দিহিঙীয়া, দিনেশ শৰ্মা, বহুতো সকলো মানে ৰেডিঅ' প্ৰেমী চোতালেই গীতটি উপহাৰ দিব
0: গীতটি উপহাৰ দিছে। বাৰু, ধন্যবাদ, আপোনালোকে ধন্যবাদ থাকিল আৰু গীতটি শুনাবলৈ লৈছোঁ।
1: আপোনালোকলৈ ধন্যবাদ থাকিল।
0: ধন্যবাদ।

0: ইমানপুৰে শ্ৰোতাসকলে ফোনযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান ফোন ইন গানে গানে শুনিলে। ত্ৰৈলোক্যবাৰে যুগুতৰ আজিৰ অনুষ্ঠানটি প্ৰযোজনা আগবঢ়ালে ৰূপান্ত কুমাৰ দাসে। ফোন ইন গানে গানে অনুষ্ঠানৰ পৰৱৰ্তী অংশটি শুনিবলৈ পাব অহা মঙলবাৰে আজিৰ এই একে সময়তে।
1: শ্ৰোতা ইমান পৰে, ইতিপূৰ্বে ফোনযোগে বাণীবদ্ধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে শুনিলে। এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজি শুনক ওস্তাদ আমজাদ আলী খাঁৰ চৰুত বাদক।

শ্ৰোতাসকলে বেমিছাল বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতা, ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈ আছিল মিডিয়ামৱে ভৰ 266.66 মিটাৰত, কিলোহাৰ্টজ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজ, লগতে নিউজন এয়াৰ এপৰ জৰিয়তেও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীৰ সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতে অন্ত পৰিল। কাইলৈ আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:25, এই একে মিটাৰ আৰু একে বেণ্ডতে। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি আমাৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, মৃগাংক শৰ্মা, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী, আৰু ডিউটি ৰুমত ইমতিয়াজ হুছেনৰ সৈতে মই চিত্ৰমণি বৰুৱে। প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।